এয়া আকাশবাণী তেজপুৰ। আজি দেওবাৰ 1433 বাস্কৰাব্দৰ শাওন মাহৰ 23 তাৰিখ 2026 খ্ৰীষ্টাব্দৰ 9 আগষ্ট। সমূহ শ্ৰোতালৈৰ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

জন মুৰে কৈছিল, গৰলৰ এটোপালে এজন মানুহক এবাৰ মৃত্যু ঘটাব পাৰে, কিন্তু এখন বেয়া কিতাপে এক দীঘলীয়া সময়ৰ বাবে মানুহৰ মনক বিষাক্ত কৰি তুলিব পাৰে।

0: সাধাৰণতে কোৱা হয় যে ভাৰত ৰাষ্ট্ৰৰ পুনৰ গঠনত ভাৰতৰ বিশ্ববিদ্যালয়ে এক সক্ৰিয় ভূমিকা পালন কৰি আহিছে। সেয়ে ছাত্ৰ ছাত্ৰীসকলৰ সৰ্বাংগীন মংগলৰ বাবে মানসিক বিকাশ আৰু আধ্যাত্মিক ভাৱৰ সংমিশ্ৰণৰ এক নতুন উপায় বিচাৰি উলিয়াব লাগিব। এই প্ৰয়াস হ'ব লাগিব সকলো ভাষা, ধৰ্ম, লিংগ আৰু শাৰীৰিক সক্ষমতাৰ ঊৰ্ধৰ। এই শিক্ষা কেৱল জীৱিকা অৰ্জনৰ বাবে নহয় অথবা নিয়োগৰ সুবিধাৰ বাবে নহয়, এই শিক্ষা হ'ব লাগিব তেওঁলোকক সম্পূৰ্ণ শিক্ষিত আৰু উপযুক্ত কৰা শিক্ষা, যাতে তেওঁলোকে মাতৃভূমিৰ বাবে নিজকে নিয়োজিত কৰাৰ লগতে দেশখনৰ সৰ্বতোপ্ৰকাৰে মংগল সাধন কৰি এক সুস্থ মানৱ সভ্যতা গঢ়ি তুলিব পাৰে। সাধাৰণতে কোৱা হয় যে বহু দেৱ দেৱীক পূজা কৰা হিন্দুসকল আধ্যাত্মিক ভাৱধাৰাৰ সূক্ষ্ম বিশ্লেষণত এক ঈশ্বৰত বিশ্বাসী মুছলমানসকলতকৈ অলপ হ'লেও পিছ পৰি আছে। কিন্তু এই কথা কেনেকৈ কওঁ যে ভাৰতে ইছলাম ধৰ্মক অৱমাননা কৰিছে? এই ভাৰতত আমাৰ ধৰ্মৰ পথ প্ৰদৰ্শক হিচাপে নানক, চৈতন্য, তুকাৰাম আদিয়ে ভাতৃত্ববোধৰ লগতে জাতি ধৰ্মৰ বিচাৰ নকৰি সমগ্ৰ সমাজকে আধ্যাত্মিকতাৰ জ্ঞান বিতৰণ কৰিছে। ভাৰতৰ বুৰঞ্জীৰ পাতে পাতে হিন্দু সংস্কৃতিৰ কথা উপচি আছে। সেইবোৰত চকু ফুৰালে আমি দেখা পাওঁ যে মুছলমানসকলে ভাৰতীয় আবেদনৰ কথা অস্বীকাৰ কৰা নাই। মহম্মদ জয়াছিৰ লেখনিত দেখা যায় যে একোটা বিষয়ৰ উপস্থাপনৰ বাবে তেওঁ কেনেদৰে হিন্দু দৰ্শনৰ আশ্ৰয় লৈছিল। কবীৰ অথবা শেখ ফৰিদৰ সৰল ভক্তিমূলক কাব্যত দেখা পাওঁ যে ঈশ্বৰ প্ৰাপ্তিৰ বাবে তেওঁলোকে কেনেদৰে জাতি ধৰ্মৰ বাধা মানিবলৈ অস্বীকাৰ কৰিছিল। শেখ ফৰিদে কৈছিল, সমৰ্থনযোগ্য নোহোৱা এটা শব্দও উচ্চাৰণ নকৰিবা, কাৰণ প্ৰতিজন মানুহৰ হৃদয়তে ঈশ্বৰ আছে, কোনো এখন অন্তৰতে আঘাত নিদিবা, প্ৰতিখন হৃদয়ে একো একোটা ৰত্ন। কবিৰে কৈছিল, হিন্দু বা মুছলমানৰ ঈশ্বৰ একেজনে। এইখন ভাৰতে বিচাৰি পাইছিল এজন আকবৰক, যিয়ে ৰাজনৈতিক বিশৃংখলা আৰু সামাজিক অস্থিৰতাৰ উপশম ঘটোৱাৰ এটা পথ বিচাৰি পাইছিল। শ্বাহজাহানে মাৰ্বলৰ সপোনৰ এটা সপোন দেখিছিল আৰু এয়া সম্ভৱ হৈছিল ভাৰততে। আমাৰ বহু লোক পাশ্চাত্যৰ জ্ঞানৰ জুৰিত অৱগাহন কৰিছে, এই পশ্চিমীয়া চিন্তাৰ শ্ৰেষ্ঠখিনি নিজৰ আৰু জাতিৰ মংগলৰ বাবে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত অসহজ বোধ কৰিবলৈ একো নাই। কেৱল এটা কথাতে সতৰ্ক হ'ব লাগে, যাতে ই নিজৰ সভ্যতাৰ মূল উপাদানক আঘাত কৰিব নোৱাৰে।
1: মুকুতামালা শুনিলে। আজিৰ মুকুতামালাৰ কথাংশ পণ্ডিত শ্যামা প্ৰসাদ মুখাৰ্জীৰ লেখনিৰ পৰা লোৱা হ'ল।

পৰিষ্কাৰ পৰিচ্ছন্নতাই হৈছে সুস্বাস্থ্যৰ ভেটি। শৰীৰৰ উপৰিও ই মনক নিকা কৰে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়োৱা হৈছে সমূহীয়া গীতৰ পাঠদান অনুষ্ঠান।

ভাইটি ভণ্টিহঁত, এই মাহৰ সমূহীয়া গীতৰ অনুষ্ঠানত লোৱা হৈছে এই গীতটি, হাম এক হে হাম এক থে হাম এক ৰেহেংগে। হিন্দী ভাষাত এই গীতটি লিখিছে সুৰেশ চন্দ্ৰ গুপ্তাই আৰু সংগীত ৰচনা কৰিছে ৰাকেশ পণ্ডিতে। তেনেহ'লে তোমালোকে কাগজ কলম লৈ গীতটি লিখিবলৈ সাজু হৈছা? তাৰ আগতে এবাৰ সম্পূৰ্ণ গীতটি শুনি লোৱাচোন।

0: সমাপ্ত হোৱা।
1: এইবাৰ তোমালোকে স্থায়ী পিছত প্ৰথম অন্তৰাটো শিকি লোৱা। প্ৰথম অন্তৰাটো পঞ্চম স্বৰ, মানে যিটো আমাৰ চা ৰে গা মা পা স্বৰটোৰ পৰা আৰম্ভ হৈছে।

সমূহীয়া গীতৰ পাঠদান অনুষ্ঠানত আজি এটি হিন্দী ভাষাৰ গীতৰ পাঠদান আগবঢ়োৱা হ'ল। শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। আৰম্ভ কৰা হৈছে তাহানিৰ গীত। অনুষ্ঠানত প্ৰথমেই শুনাবলৈ লোৱা হৈছে বীণা ভাগৱতীৰ কণ্ঠৰ এটি গীত।

রুদ্র বৰুৱাৰ কণ্ঠৰ গীতটি শুনিলে। তাহানিৰ গীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰৰ শিল্পী শিৱানী দত্ত।

পুৱা 10:30 বজাত চেমনীয়াৰ চোৰা অনুষ্ঠানত নলবাৰীৰ মূৰ্চনা সংগীত বিদ্যালয়ৰ চেমনীয়াসকলে পৰিৱেশন কৰা বিচিত্ৰানুষ্ঠান। অনুষ্ঠানটি আগবঢ়াব নিভাৰাণী ৰয়ে। বিয়লি 5:25 বজাত চাহ গছৰ মাজে মাজে অনুষ্ঠানত বানপানীৰ সময়ত হোৱা ৰোগ আৰু প্ৰতিৰোধ ব্যৱস্থাৰ বিষয়ে ডক্টৰ নৱজ্যোতি দাসৰ সৈতে সাক্ষাৎগ্ৰহণ নিপা গোৱালাৰ। পুৱা 8:30 বজাত গীতিমালিকা অনুষ্ঠানত মিতালী চৌধুৰী, জয়ন্ত হাজৰিকা, গীতাঞ্জলি গায়ন, ঋদীপ দত্ত আৰু পৰিণীতা গোস্বামীৰ কণ্ঠৰ গীত শুনিবলৈ পাব। সন্ধিয়া 7:00 বজাত ডক্টৰ প্ৰদীপ জ্যোতি মহন্তৰ কথিকা ভাৰতৰ সংস্কৃতিলৈ অসমৰ অৱদান। দিনৰ 11:02 বজাত নাটশালা অনুষ্ঠানত অৰুণ শৰ্মা ৰচিত নাটক কুকুৰ নেচিয়া মানুহ শুনিবলৈ পাব, প্ৰযোজনা নীলু চক্ৰৱৰ্তীৰ। দিনৰ 12:30 বজাত আইদেউৰ বোলনি অনুষ্ঠানত প্ৰফুল্ল বৰা ৰচিত নাট হৃদয়ৰ চিঞৰৰ চতুৰ্থ খণ্ড, প্ৰযোজনা নয়ন প্ৰসাদ আৰু অৱনী বৰাৰ। দিনৰ 1:10 বজাত তৰুণ শইকীয়া ৰচিত ধাৰাবাহিক নাটক গোবৰ্ধন চৰিত্ৰৰ চতুৰ্থ খণ্ড, প্ৰযোজনা নীলু চক্ৰৱৰ্তীৰ। পুৱা 6:55 বজাত জ্ঞান বিজ্ঞান, 7:00 বজাত নিয়োগ বাতৰি, 7:15 বজাত আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 7:30 বজাত নিদান অনুষ্ঠানত পানীৰ পৰা হোৱা ৰোগৰ বিষয়ে ডক্টৰ চিৰঞ্জিতা ফুকনৰ সৈতে সাক্ষাৎগ্ৰহণ সঞ্জয় গোস্বামীৰ। 9:15 বজাত অকণিৰ মেল অনুষ্ঠানত আলহী শিশুৰ অৰিহণা আৰু সাধু শুনিবলৈ পাব, অনুষ্ঠানটি আগবঢ়াব মামণি তালুকদাৰে। 9:45 বজাত হিন্দী ছবিৰ গীতৰ অনুষ্ঠান। 10:00 বজাত সাধক সুন্দৰৰ অনুষ্ঠানত বিশিষ্ট গায়িকা বিউটি শৰ্মা বৰুৱাৰ সৈতে সাক্ষাৎকাৰ, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 12:15 বজাত শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। দিনৰ 1:50 বজাত আৰু সন্ধিয়া 5:55 বজাত বৃন্দ গান। 8:30 বজাত পাশ্চাত্য সংগীতৰ অনুষ্ঠান। 3:05 বজাত আৰু নিশা 8:30 বজাত আধুনিক গীতৰ অনুষ্ঠান। 3:15 বজাত নেপালী অনুষ্ঠান। 3:45 বজাত কাৰ্বি অনুষ্ঠান। 4:30 বজাত বড়ো অনুষ্ঠান। সন্ধিয়া 6:10 বজাত কৃষি জগত অনুষ্ঠানত উদ্যান শস্যৰ ৰপ্তানিযোগ্য সামগ্ৰী, এই বিষয়ে আলোচ কৰিব ডক্টৰ দৌৰদী প্ৰিয়ম দুৱৰা আৰু কৰিণা শইকীয়াই। অনুষ্ঠানটি আঁত ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 6:40 বজাত হেমেন্দ্ৰ কুমাৰ দাসৰ কণ্ঠৰ বৰগীত। সন্ধিয়া 7:20 বজাত কণিকা তালুকদাৰ আৰু সংগীবৃন্দৰ কণ্ঠৰ নাম। 7:35 বজাত পূবালীৰ সুৰ অনুষ্ঠানত ৰাজেন পামৰ কণ্ঠৰ ৰাভা গীত। 7:45 বজাত সংবাদ চলন্তিকা। ৮:02 বজাত এই মাহৰ গীত, শিল্পী কল্পনা দত্ত পণ্ডিত, সুৰ সংৰচনা ৰমেন চৌধুৰীৰ। নিশা 8:10 বজাত গজলৰ অনুষ্ঠান। 9:00 বজাত চিত্ৰগীত। নিশা 9:30 বজাত ফোন ইন সমিধান, ভাগ ল'ব ঋতুপৰ্ণ দাস আৰু সীমান্ত বাৰ্মাই। 10:00 বজাত ৰামধেনু। অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটোপলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী .gov.inত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
1: मेरे प्यारे देशवासियों, जब हमारे दृढ़ संकल्प के साथ सामूहिक भागीदारी का संगम होता है तो पूरे समाज के लिए अद्भुत नतीजे सामने आते हैं। इसका सबसे ताजा उदाहरण है एक पेड़ माँ के नाम। ये अभियान अद्भुत अभियान रहा। जन भागीदारी का ऐसा उदाहरण वाकई बहुत प्रेरित करने वाला है। पर्यावरण संरक्षण को लेकर शुरू किए गए इस अभियान में देश के कोने कोने में लोगों ने कमाल कर दिखाया है। मैं ऐसे सभी प्रयासों की हृदय से सराहना करता हूं। मेरा आपसे भी आग्रह है कि एक पेड़ माँ के नाम इस पवित्र अभियान से आप जरूर जुड़िए।
2: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM ৰ 100.8 MHz।

বিবিধ ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান প্ৰচাৰৰ সময় প্ৰতি সোম বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45
1: অগ্নিযুগৰ গান
2: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম
3: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান
2: ও মোৰ প্ৰিয় জনগণ মই গাওঁ তোমাৰ গান
1: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
3: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান

0: 389টা পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260টা পদ। দৰমহাৰ নিৰিখ মাহে 60,000 টকাৰ পৰা 180,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 32 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129। দৰমহাৰ নিৰিখ মাহে 40,000 টকাৰ পৰা 140,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 27 বছৰৰ ভিতৰত হ'ব লাগিব। পদ অনুসৰি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু অন্যান্য তথ্য জানিবৰ বাবে লগতে আবেদনৰ বাবে ৱেবছাইট www.aai.aero। আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেডত খালী হোৱা এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ পদৰ সংখ্যা 35। ইয়াৰে 10টাকৈ পদ ইলেক্ট্ৰিকেল আৰু চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 4টা পদ হিউমেন ৰিচোৰ্চ শাখাৰ প্ৰাৰ্থীৰ বাবে, 3টা পদ ইনফৰ্মেশ্যন টেকনলজি শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টা পদ ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত বিই, বিটেক বা 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। হিউমেন ৰিচোৰ্চ শাখাৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী MBA বা PGDM থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 37,300 টকাৰ পৰা 112,000 টকালৈ, লগত 14,200 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। জুনিয়ৰ মেনেজাৰ পদৰ সংখ্যা 31। ইয়াৰে 12টা পদ ইলেক্ট্ৰিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 9টা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টাকৈ পদ ইনফৰ্মেশ্যন টেকনলজি আৰু ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 25,000 টকাৰ পৰা 92,000 টকালৈ, লগত 12,100 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। আটাইবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট www.apgcl.org। আবেদনৰ শেষ তাৰিখ জুনিয়ৰ মেনেজাৰ পদৰ ক্ষেত্ৰত 21 আগষ্ট আৰু এছিষ্টেণ্ট মেনেজাৰ পদৰ ক্ষেত্ৰত 23 আগষ্ট। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেত খালি হোৱা 6,777টা এপ্ৰেণ্টিছ পদৰ বাবে আবেদন বিচৰা হৈছে। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু সংশ্লিষ্ট ট্ৰেডত কোনো ITIৰ পৰা নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট অৰ্জন কৰা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 15 বছৰৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব। এবছৰীয়া প্ৰশিক্ষণৰ কালচোৱাত প্ৰাৰ্থীয়ে মাহে 9,600 টকাকৈ জলপানী পাব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট nfr.indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 19 আগষ্ট। নিয়োগ বাতৰি ইমানেই।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে। প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
3: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
4: এয়া আকাশবাণী।

আতৰি কৈছো মঞ্জিত গগৈ। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ভাৰতৰ অধ্যক্ষতাত ভূপালত অনুষ্ঠিত একাদশ ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ সাংস্কৃতিক মন্ত্ৰীসকলৰ বৈঠকত কালি ভূপাল ঘোষণা পত্ৰ গ্ৰহণ কৰা হয়। সমগ্ৰ দেশজুৰি হৰ ঘৰ ত্ৰিৰংগা অভিযান আজি আৰম্ভ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ ৰাষ্ট্ৰপতি জে ডি ভান্সৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰি দেশ দুখনৰ মাজৰ কৌশলগত অংশীদাৰিত্ব সুদৃঢ় কৰাৰ সন্দৰ্ভত আলোচনা কৰে। প্ৰতিকূল বতৰ আৰু পথ মেৰামতিৰ বাবে পেহেলগাম আৰু বালতল পথেৰে বাৰ্ষিক অমৰনাথ যাত্ৰা আজিৰে পৰা সাময়িকভাৱে বাতিল কৰা হৈছে। আৰু কোৰিয়া মাষ্টাৰ ছুপাৰ 300 প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেলত আজি ভাৰতৰ অস্মিতা সন্ধা চীনৰ কিউখানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতৰ অধ্যক্ষতাত ভূপালত কালি একাদশ ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ সাংস্কৃতিক মন্ত্ৰীসকলৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত ব্ৰিকছৰ সদস্য আৰু অংশীদাৰ ৰাষ্ট্ৰসমূহৰ মাজত সাংস্কৃতিক সহযোগিতা শক্তিশালী কৰাৰ লক্ষ্যৰে ভূপাল ঘোষণা পত্ৰ গ্ৰহণ কৰা হয়। 10খন ব্ৰিকছৰ সদস্য ৰাষ্ট্ৰ আৰু 4খন অংশীদাৰ ৰাষ্ট্ৰৰ সৈতে সৰ্বমুঠ 14খন ৰাষ্ট্ৰই এই বৈঠকত অংশগ্ৰহণ কৰে। প্ৰতিনিধিসকলে সাংস্কৃতিক আৰু সৃষ্টিশীল উদ্যোগসমূহক প্ৰসাৰিত কৰাৰ উপায়সমূহৰ বিষয়ে আলোচনা কৰাৰ লগতে শিল্পীসকলৰ বাবে অধিক সুবিধা সৃষ্টিৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। ব্ৰিকছ ৰাষ্ট্ৰৰ শিল্পীসকলৰ মাজত সাংস্কৃতিক আদান প্ৰদান আৰু পেছাদাৰিত্ব প্ৰসাৰৰ হেতু ভাৰতে এটা পৰীক্ষামূলক স্বেচ্ছাসেৱী শিল্পী পঞ্জীয়ন প্ৰকল্পৰ কথা ঘোষণা কৰে। বৈঠকত কৃত্ৰিম বুদ্ধিমত্তাৰ যুগত শিল্পীসকলৰ অধিকাৰ আৰু প্ৰতিলিপি স্বত্বৰ ন্যায্য ব্যৱহাৰৰ বিষয়েও আলোচনা কৰা হয়। সমগ্ৰ দেশজুৰি হৰ ঘৰ ত্ৰিৰংগা অভিযান আজি আৰম্ভ হ'ব আৰু 17 আগষ্টত এই অভিযানৰ সামৰণি পৰিব। এই পদক্ষেপৰ জৰিয়তে ৰাষ্ট্ৰীয় পতাকা উত্তোলন তথা দেশপ্ৰেম, ৰাষ্ট্ৰীয় একতা আৰু ভাৰতৰ সাংস্কৃতিক ঐতিহ্যৰ উদযাপনত অংশ লোৱাৰ বাবে দেশৰ নাগৰিকসকলক উৎসাহিত কৰাৰ লক্ষ্য লোৱা হৈছে। 2022 চনত স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপনৰ অংশ হিচাপে আৰম্ভ কৰা এই অভিযান সম্প্ৰতি দেশৰ সৰ্ববৃহৎ ৰাজহুৱা অংশগ্ৰহণমূলক অভিযানলৈ পৰিণত হৈছে। এই অভিযানে সকলো নাগৰিকক ত্ৰিৰংগা পতাকাক ভাৰতৰ একতা, সন্মান আৰু সামূহিক ৰাষ্ট্ৰীয় পৰিচয়ৰ চিহ্ন হিচাপে উদযাপনৰ বাবে অনুপ্ৰাণিত কৰি আহিছে। এই বছৰ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ 150 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে হৰ ঘৰ ত্ৰিৰংগা অভিযানে বিশেষ গুৰুত্ব বহন কৰিছে। অভিযানৰ অংশ হিচাপে দেশৰ বিভিন্ন প্ৰান্তত বন্দে মাতৰম সমবেত কণ্ঠত পৰিৱেশন কৰা হ'ব। ইপিনে স্বাধীনতা দিৱসৰ স্মৃতি হিচাপে দেশ বিভাজনৰ সময়ৰ যাতনা আৰু স্থানান্তৰ সোঁৱৰি চৰকাৰে অহা 14 আগষ্টত বিভাজন বিভীষিকা সোঁৱৰণি দিৱসৰ আয়োজন কৰিছে। ইয়াৰ অংশ হিচাপে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত পেৰেড, বিভাজন সম্পৰ্কীয় প্ৰদৰ্শনী, তথ্যচিত্ৰ প্ৰদৰ্শনকে ধৰি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হ'ব। এই কাৰ্যসূচীত অংশ লোৱাৰ বাবে জনসাধাৰণক আমন্ত্ৰণ জনাই সংস্কৃতি মন্ত্ৰালয়ে সকলোকে গৌৰৱেৰে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ, ৰাষ্ট্ৰীয় গীত গাবলৈ আৰু সামূহিক কাৰ্যকলাপত অংশ ল'বলৈ আহ্বান জনায়। এই উপলক্ষে 200ৰো অধিক ভাৰতীয় দূতাবাস, উচ্চায়ুক্ত আৰু বাণিজ্য দূতাবাসে এলানি কাৰ্যসূচীৰ আয়োজন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ ৰাষ্ট্ৰপতি জে ডি ভান্সৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে তেওঁলোকে বিভিন্ন গুৰুত্বপূৰ্ণ খণ্ডত ভাৰত আমেৰিকা ব্যাপক গোলকীয় কৌশলগত অংশীদাৰিত্ব সুদৃঢ় কৰা সন্দৰ্ভত আলোচনা কৰে। তেওঁলোকে লগতে বাণিজ্য, প্ৰতিৰক্ষা, উন্নত প্ৰযুক্তি, শক্তি সুৰক্ষা আৰু গুৰুত্বপূৰ্ণ খনিজ খণ্ডত সহযোগিতা শক্তিশালী কৰাৰ দিশত থকা প্ৰতিশ্ৰুতিবদ্ধতাৰ কথাও দোহাৰে। দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বাৰ্থ সম্বলিত আঞ্চলিক আৰু গোলকীয় বিষয়সমূহতো মত বিনিময় কৰে। জম্মু কাশ্মীৰত শেহতীয়াকৈ প্ৰচুৰ বৰষুণ, পথ মেৰামতি তথা অহা কিছুদিনলৈ বতৰ প্ৰতিকূল হোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি পেহেলগাম আৰু বালতল পথেৰে বাৰ্ষিক অমৰনাথ যাত্ৰা আজিৰে পৰা বাতিল কৰা হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জাৰি কৰা বতৰা আৰু পথৰ দুৰৱস্থাৰ পৰিপ্ৰেক্ষিতত সাময়িকভাৱে যাত্ৰা বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছে। সুৰক্ষামূলক ব্যৱস্থা হিচাপে কালি জম্মুৰ ভাগৱতী নগৰৰ মূল শিবিৰৰ পৰা কোনো তীৰ্থযাত্ৰীক যাত্ৰা কৰাৰ অনুমতি প্ৰদান কৰা হোৱা নাই। ইপিনে 28 সংখ্যক দলৰ 1202গৰাকী তীৰ্থযাত্ৰী অমৰনাথৰ পবিত্ৰ গুহা দৰ্শন সম্পূৰ্ণ কৰিছে আৰু বালতলৰ মূল শিবিৰত থকা তীৰ্থযাত্ৰীসকলক 44খন বাহনেৰে জম্মুৰ দিশে যাবলৈ অনুমতি দিয়া হৈছে। উভতি অহা তীৰ্থযাত্ৰীসকলৰ ভিতৰত 867জন পুৰুষ, 251গৰাকী মহিলা, 1টি শিশু, 79গৰাকী সাধু আৰু 4গৰাকী সাধৱী আছে। কালিৰ দিনটো 3,334গৰাকী তীৰ্থযাত্ৰীয়ে গুহা দৰ্শন কৰা চলিত বৰ্ষত এই পবিত্ৰ গুহা দৰ্শন কৰা তীৰ্থযাত্ৰীৰ সংখ্যা 480,019 হৈছেগৈ। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা।
অসমৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও ১২খন জিলাৰ বিস্তীৰ্ণ অঞ্চল

এতিয়াও বানৰ কবলত আছে। বানত 460খন গাঁৱৰ 147,374 জন লোক প্ৰভাৱিত হোৱাৰ লগতে 10,599.89 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানত মৃত্যু হোৱা লোকৰ সংখ্যা 99লৈ বৃদ্ধি পাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি শোণিতপুৰ, নগাঁও, গোলাঘাট, শিৱসাগৰ, হোজাই, দৰং, যোৰহাট, ধেমাজি, চৰাইদেউ, কাৰ্বি আংলং, লখিমপুৰ আৰু বিশ্বনাথ জিলাৰ বহু অঞ্চল এতিয়াও প্লাবিত হৈ আছে। গোলাঘাট জিলাত সৰ্বাধিক 61,035 জন লোক বানৰ কবলত পৰিছে। ইপিনে শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত উজনি অসমৰ 4খন জিলাত আজিৰে পৰা ক্ষয় ক্ষতিৰ জৰীপ কৰা হ'ব। প্ৰথম পৰ্যায়ৰ জৰীপ 30 আগষ্টলৈ চলিব। ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ানে ৱাশ্বিংটনে বিশ্বাসৰ পৰিৱেশ গঢ়ি তোলাত সহায় কৰিলে শেহতীয়াকৈ আমেৰিকাৰ সৈতে স্বাক্ষৰিত বুজাবুজিৰ চুক্তিৰ অধীনত তেহৰাণে শান্তিৰ পথত অগ্ৰসৰ হ'ব বুলি প্ৰকাশ কৰিছে। এখন সংবাদমেলত ইৰাণৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে কোনো চুক্তিত উপনীত হোৱাৰ বাবে এয়া হৈছে উপযুক্ত সময় কাৰণ দেশখনত বৰ্তমান সংহতি, ক্ষমতা আৰু ঐক্যবৰ্তী আছে। ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতি পেজেস্কিয়ানে নিজৰ অধিকাৰ ৰক্ষাৰ বাবে আলোচনা অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতিৰ কথা দোহাৰে। তেওঁ লগতে তেহৰাণে আত্মসমৰ্পণ কৰিবলৈ বাধ্য নহ'ব বুলিও উল্লেখ কৰে। থাইলেণ্ডৰ নন্থাবুৰী প্ৰদেশত শুকুৰবাৰে এখন বিদ্যালয়ত সংঘটিত গুলীচালনাৰ ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা 9জনলৈ বৃদ্ধি পাইছে বুলি আজি চৰকাৰী কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। জনস্বাস্থ্য মন্ত্ৰালয়ৰ উদ্ধৃতি দি প্ৰদেশখনৰ জনসংযোগ বিভাগে ফেচবুক পষ্টত জনোৱা মতে গুলীচালনাৰ ফলত 9জন লোকৰ মৃত্যু হৈছে আৰু 14জন লোক এতিয়াও চিকিৎসালয়ত ভৰ্তি হৈ আছে। জানিব পৰা মতে চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ পিছতেই এগৰাকী 12 বছৰীয়া কিশোৰীৰ মৃত্যু হয়। বিদ্যালয় তথা ঘটনাস্থলী দেৱচিৰিণ নন্থাবুৰী বিদ্যালয়ে সামাজিক মাধ্যমত ছাত্ৰজনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি থাইলেণ্ড আৰক্ষীয়ে আজি বিদ্যালয়খনৰ পৰা কেইবাজনো ছাত্ৰ ছাত্ৰী আৰু শিক্ষকক মাতি আনি 14 বছৰীয়া বন্দুকধাৰীজনৰ উদ্দেশ্য আৰু প্ৰাণঘাতী সামগ্ৰীৰ উৎসৰ তদন্ত কৰে। থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী অনুটিন চৰ্ণভিৰাকুলে কয় যে ৰাজহুৱা স্থানত আগ্নেয়াস্ত্ৰ কঢ়িয়াই নিয়াত বাধা প্ৰদান কৰা আইন প্ৰৱৰ্তনৰ পৰিকল্পনা কৰা হৈছে। আজিৰে পৰা 17 আগষ্টলৈ সমগ্ৰ মধ্যপ্ৰদেশত জনসাধাৰণৰ অংশগ্ৰহণেৰে হৰ ঘৰ ত্ৰিৰংগা অভিযান আৰম্ভ কৰা হৈছে। এই উপলক্ষে ৰাজ্যখনত ত্ৰিৰংগা যাত্ৰা, ত্ৰিৰংগা মেলা, প্ৰদৰ্শনী আৰু চাইকেল ৰেলীকে ধৰি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হ'ব। ত্ৰিৰংগা বাইক ৰেলী আৰু ই বাইক ৰেলী, মানৱীয় শৃংখলো এই অভিযানৰ অংশ হ'ব। এই অভিযানৰ যোগেদি জনসাধাৰণক ৰাষ্ট্ৰীয় পতাকালৈ চেলফি তুলি হৰ ঘৰ ত্ৰিৰংগা পৰ্টেলত আপলোড কৰিবলৈ উৎসাহিত কৰা হ'ব। উৎসাহ আৰু দেশপ্ৰেমেৰে এই অভিযানত যোগদান কৰিবলৈ সকলো নাগৰিককে ৰাজ্য চৰকাৰে আহ্বান জনাইছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী কীৰ্তিবৰ্ধন সিঙে কালি আবিজানত কোট ডি আইভৰীৰ ৰাষ্ট্ৰপতি আলাছানে আউয়াটাৰক সাক্ষাৎ কৰে। তেওঁ ভাৰত আৰু কোট ডি আইভৰীৰ বিভিন্ন ক্ষেত্ৰত অংশীদাৰিত্বৰ বিষয়ে আলোচনা কৰে আৰু আফ্ৰিকাৰ সৈতে ভাৰতৰ শক্তিশালী আৰু গভীৰ সংযোগৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীক আগুৱাই নিয়াৰ বাবে সংকল্প গ্ৰহণ কৰে। সামাজিক মাধ্যমত দিয়া এটা পোষ্টত শ্ৰীসিঙে ভাৰত আৰু কোট ডি আইভৰীৰ দীৰ্ঘদিনীয়া বন্ধুত্ব আৰু অধিক শক্তিশালী কৰাৰ বাবে আৰু বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা সম্প্ৰসাৰণৰ বাবে আগ্ৰহী বুলি মত প্ৰকাশ কৰে। চীনৰ হেফেইত অনুষ্ঠিত নৱম ৱৰ্ল্ড ব্ৰিজ ফেডাৰেচন ইউথ ট্ৰেন্সনেশ্যনেল চেম্পিয়নশ্বিপত 31 বছৰ অনুৰ্ধৰ শাখাত ভাৰতীয় জ্যোতি সাগ্নিক ৰয় আৰু সায়ন্তন কোচাৰীয়ে সোণৰ পদক লাভ কৰিছে। প্ৰথম এলিমিনেশ্যন ৰাউণ্ডত 34টা যুটীয়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল যদিও ভাৰতীয় জ্যোতিকে ধৰি 14টা দলে ফ্লাইট এ পৰ্যায়লৈ আগবাঢ়ি যায়। ইয়াৰ পিছত তেওঁলোকে ৰাউণ্ড ৰবিন ফৰ্মেটত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। ভাৰতৰ হৈ সাগ্নিক আৰু সায়ন্তনে 377.67 পইণ্ট লাভ কৰি শীৰ্ষস্থান দখল কৰে। দক্ষিণ কোৰিয়াৰ আছানত অনুষ্ঠিত কোৰিয়া মাষ্টাৰ ছুপাৰ 300 প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেলত আজি ভাৰতৰ অস্মিতা চলিহা চীনৰ কিউহানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি পুৱা 7:30 বজাত আৰম্ভ হ'ব। অস্মিতাই কালি ছেমি ফাইনেলত ভাৰতৰে ৰক্সিতা ৰামাৰাজক 21-13, 16-21, 21-13 গেমত পৰাস্ত কৰে। ইপিনে কিউহানে ছেমি ফাইনেলত দক্ষিণ কোৰিয়াৰ জি কিমক 22-20, 18-21, 21-14 গেমত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌবাৰ। ভাৰতৰ অধ্যক্ষতাত ভূপালত অনুষ্ঠিত 1ম ব্ৰিক্ছ ৰাষ্ট্ৰপতিৰ সাংস্কৃতিক মন্ত্ৰীসভাৰ বৈঠকত কালি ভূপাল ঘোষণা পত্ৰ গ্ৰহণ কৰা হয়। সমগ্ৰ দেশজুৰি হাৰ ঘৰ ত্ৰিৰংগা অভিযান আজি আৰম্ভ হ'ব আৰু কোৰিয়া মাষ্টাৰ ছুপাৰ 300 প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেলত আজি ভাৰতৰ অস্মিতা চলিহা চীনৰ কিউ হানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। এতিয়া শুনক আজি পুৱা, আগবঢ়াইছে সমুজ্জ্বল দত্তই, অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।
1: সুপ্ৰভাত প্ৰিয় শ্ৰোতা, আৰম্ভ কৰিছো আজি পুৱা। আজি দেওবাৰ, 1433 ভাস্কৰাব্দৰ শাওন মাহৰ 23 দিন, 2026 খ্ৰীষ্টাব্দৰ আগষ্ট মাহৰ 9 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি কৃষ্ণপক্ষৰ একাদশী তিথি। আজি সূৰ্যোদয় হৈছিল পুৱা 4:55 আৰু আজি সূৰ্যাস্তৰ সময় বিয়লি 6:33।

কি করা উচিত সেইটো সুকলমে সম্পন্ন করা সময়খিনিয়েই হল জীবনের সর্বোত্তম সময়, কথাসার কৈছিল এমারসনে। শিক্ষক, সাংবাদিক তথা স্বাধীনতা আন্দোলনের সক্রিয় কর্মী কমলা শইকীয়া 1925 চনত শিবসাগর জেলার দেখৌমুখত জন্ম হয়েছিল কমলা শইকীয়ার। গাঁৱৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষা আৰম্ভ কৰা কমলা শইকীয়াই জাজি হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষা পাছ কৰে, কিন্তু 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ ভৰপক সময়ত তেখেতে শিক্ষা আধাতে সামৰি আন্দোলনত জঁপিয়াই পৰে। শিক্ষা জীৱন আধাতে সামৰি স্বাধীনতা সংগ্ৰামত ভাগ লোৱা কমলা শইকীয়াই গোৱালগাঁৱত প্ৰাথমিক কংগ্ৰেছ কমিটি গঠন কৰি এটি খাদী কেন্দ্ৰ স্থাপন কৰে আৰু তাতেই গাঁৱৰ জীয়ৰী বোৱাৰীক যঁতৰত সূতা কাটিবলৈ শিকায়। 1946 চনত তেখেতৰ প্ৰচেষ্টাতেই দিখৌমুখ মধ্য ইংৰাজী বিদ্যালয় স্থাপন হয়। দিখৌমুখ মধ্য ইংৰাজী বিদ্যালয়ত প্ৰধান শিক্ষকৰূপে কাৰ্যনিৰ্বাহ কৰা কমলা শইকীয়াই দিখৌমুখ হাইস্কুলৰ প্ৰধান শিক্ষকৰূপে 1985 চনত অৱসৰ লয়। শিক্ষকতাৰ লগতে তেখেতে সাংবাদিকতাৰ লগতো জড়িত আছিল। অসমৰ বিদেশী বিতাৰণ আন্দোলনতো সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল কমলা শইকীয়াই। 1991 চনৰ 9 আগষ্টত অৰ্থাৎ আজিৰ দিনটোতেই আততায়ীৰ গুলীত মৃত্যু হয় কমলা শইকীয়াৰ। ভাৰতীয় সংগীত পৰিচালক সৰস্বতী দেৱী 1930 আৰু 1940ৰ দশকৰ হিন্দী চলচ্চিত্ৰৰ এগৰাকী সংগীত পৰিচালক তথা সুৰকাৰ আছিল সৰস্বতী দেৱী। সৰুৰে পৰাই তেখেতৰ সংগীতৰ প্ৰতি আছিল গভীৰ অনুৰাগ। সেই কথাৰ উমান পাই পিতৃয়ে বিষ্ণু নাৰায়ণ ভাতখাণ্ডেৰ অধীনত হিন্দুস্তানী শাস্ত্ৰীয় সংগীত শিকাৰ ব্যৱস্থা কৰি দিয়ে। অল ইণ্ডিয়া ৰেডিঅ' মুম্বাই কেন্দ্ৰত সৰস্বতী দেৱী আৰু তেখেতৰ ভগ্নী মানেকে নিয়মীয়াকৈ সংগীত পৰিৱেশন কৰিছিল। সৰস্বতী দেৱীৰ গীত ৰেডিঅ'ত শুনি বম্বে টকিজৰ প্ৰতিষ্ঠাতা হিমাংশু ৰয়ে মাতি পঠিয়ায় আৰু তেখেতক বম্বে টকিজৰ সংগীত বিভাগৰ দায়িত্ব তথা ছবিৰ সংগীত নিৰ্মাণ কৰাৰ প্ৰস্তাৱ দিলে। সেই প্ৰস্তাৱ গ্ৰহণ কৰি বম্বে টকিজৰ সৈতে চুক্তিবদ্ধ হল সৰস্বতী দেৱী। ভাৰতীয় সংগীত ক্ষেত্ৰলৈ অনবদ্য অৱদান আগবঢ়োৱা সংগীত পৰিচালক সৰস্বতী দেৱীৰ মৃত্যু হয় 1980 চনৰ আজিৰ দিনটোতেই। তেতিয়াৰ বম্বে তথা বৰ্তমানৰ মুম্বাইত ইণ্ডিয়ান নেচনেল কংগ্ৰেছৰ অধিৱেশনত ভাৰত ত্যাগ আন্দোলনৰ সিদ্ধান্ত লোৱা হৈছিল। এই ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল 1942 চনৰ 9 আগষ্টত অৰ্থাৎ আজিৰ দিনটোতেই। মহাত্মা গান্ধীয়ে কৰিম কিম্বা মৰিম শ্লোগানেৰে 1942 চনৰ আজিৰ দিনটোতেই আৰম্ভ কৰিছিল এই আন্দোলন। এই ভাৰত ত্যাগ আন্দোলন আৰম্ভ হোৱা প্ৰথমটো দিনত অৰ্থাৎ 1942 চনৰ আজিৰ দিনটোতেই মহাত্মা গান্ধীক 50 গৰাকী সমৰ্থকৰ সৈতে গ্ৰেপ্তাৰ কৰিছিল ব্ৰিটিছে। ইতিহাসত আজিৰ দিনটোৰ গুৰুত্ব বিচাৰিলে আমি আৰু পাওঁ টেনিছৰ আটাইতকৈ পুৰণি প্ৰতিযোগিতা ডেভিছ কাপৰ প্ৰথমখন খেল বষ্টনত অনুষ্ঠিত হৈছিল 1900 চনৰ আজিৰ দিনটোতেই। 1950 চনৰ আজিৰ দিনটোতেই বিষ্ণুৰাম মেধিয়ে অসমৰ মুখ্যমন্ত্ৰীৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে। সাৰ্বভৌম গণতান্ত্ৰিক স্বাধীন ৰাষ্ট্ৰ হিচাপে ছিংগাপুৰে স্বীকৃতি লাভ কৰে 1965 চনৰ আজিৰ দিনটোতেই। ইংৰাজী সাহিত্যৰ কবি তথা নাট্যকাৰ জন ড্ৰাইডেনৰ জন্ম হৈছিল 1631 চনৰ আজিৰ দিনটোতেই। 1933 চনৰ আজিৰ দিনটোতেই জন্ম হৈছিল আধুনিক হিন্দী সাহিত্যৰ প্ৰসিদ্ধ গদ্য লেখক তথা ঔপন্যাসিক মনোহৰ শ্যাম যোশীৰ। ভাৰতৰ স্বাধীনতা সংগ্ৰামী ত্ৰৈলোক্যনাথ

চক্রবর্তীৰ মৃত্যু হয় 1970 চনৰ আজিৰ দিনটোতেই। প্ৰতিবছৰে 9 আগষ্টত পালন কৰা হয় নাগাচাকী দিৱস। 1945 চনৰ আজিৰ দিনটোতেই দ্বিতীয় বিশ্বযুদ্ধৰ শেষৰ ফালে আমেৰিকাই জাপানৰ নাগাচাকী চহৰত ফেটমেন নামৰ পাৰমাণৱিক বোমা নিক্ষেপ কৰিছিল। এই আক্ৰমণত প্ৰাণ হেৰুৱাইছিল হাজাৰ হাজাৰ লোকে। পাৰমাণৱিক যুদ্ধৰ ভয়াৱহতাৰ বিষয়ে সজাগতা সৃষ্টি কৰা আৰু বিশ্বত শান্তি প্ৰতিষ্ঠাৰ বাবে পালন কৰা হয় এই দিৱস।

তেজপুৰৰ দক্ষিণ পূব কোণত অৱস্থিত বামুনি পাহাৰ। ব্ৰহ্মপুত্ৰৰ নিচেই কাষতে গছ গছনিৰে ভৰি থকা স্থান হ'ল বামুনি পাহাৰ। ব্ৰহ্মপুত্ৰৰ পাৰৰ এই পাহাৰত সৰু ডাঙৰ আঠপহীয়া শিলত কটা পদুম ফুল, ডাঙৰ শিলাখণ্ডত কটা দশৱতাৰ মূৰ্তিৰ লগতে নৰসিংহৰ হিৰণ্যকশিপুৰ বধৰ শিলামূৰ্তি, অপৰূপা অপ্সৰাৰ মূৰ্তিয়ে এক বিশেষ সৌন্দৰ্য বহন কৰিছে। এই ভাস্কৰ্যসমূহ খ্ৰীষ্টীয় নৱম দশম শতিকাৰ বুলি ঠাৱৰ কৰা হৈছে। প্ৰবাদ আছে যে বামুনি পাহাৰত থকা শিলত কটা লতা ফুল, দীঘলীয়া শিল আৰু খুঁটাসমূহে বানৰ জীয়ৰী উষাৰ তাঁতশালৰ দ্ৰুপদী তুলুঠা আদিক বুজায়। জিলাৰ ঐতিহ্য শিতানত আপোনালোকে শুনিলে শোণিতপুৰ জিলাৰ ঐতিহাসিক বামুনি পাহাৰৰ বিষয়ে। আমাৰ দেশৰ ৰাষ্ট্ৰীয় পতাকাখন প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে এক স্বাভিমান, এক আৱেগ তথা গৌৰৱ। আমাৰ ৰাষ্ট্ৰীয় পতাকাক সন্মান জনোৱাৰ উদ্দেশ্যৰে তথা স্বাধীনতা দিৱস উদযাপন কৰাৰ প্ৰাক্ষণত আজিৰে পৰা 17 আগষ্টলৈ দেশত পালন কৰা হ'ব হৰ ঘৰ তিৰংগা কাৰ্যসূচী। ঢেকীয়াজুলিত ভাৰতীয়াগ আন্দোলনত অংশগ্ৰহণ কৰি মৃত্যুক সাৱটি লৈছিল তিলেশ্বৰী বৰুৱাই। 1920 চনৰ 20 ছেপ্টেম্বৰত ঢেকীয়াজুলি থানাত পতাকা উত্তোলন কৰিবলৈ যোৱা সমদলকাৰীৰ ওপৰত আৰক্ষীয়ে গুলী চলাইছিল আৰু সেই দিনটোতেই আৰক্ষীৰ গুলীত থিতাতে মৃত্যু হৈছিল তিলেশ্বৰী বৰুৱাৰ। উল্লেখযোগ্য যে একেদিনাই গহপুৰত মৃত্যুবৰণ কৰিছিল কনকলতা বৰুৱাই।

0: শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিচ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
1: বুকিংৰ বাবে আজি ফোন কৰক 9957568450ত।
2: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
3: এইবাৰ আহিছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতত প্ৰকাশ হোৱা মুখ্য বাতৰিসমূহলৈ। জীৱনযুদ্ধত কোনো প্ৰশ্নকাকত নাথাকে, উত্তৰ নিজকে সুধিব লাগিব। প্ৰশ্ন কৰাটো ভাল, কিন্তু ৰাষ্ট্ৰপতি দায়িত্ব আছে প্ৰতিটো প্ৰজন্মৰে। দিল্লী আই আই টিৰ সমাৱৰ্তনত জেনজিক উদ্দেশ্যি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই মন্তব্য। কৃত্ৰিম বুদ্ধিমত্তা চালিত ছুপাৰ কম্পিউটাৰ পৰম্প্ৰজ্ঞা উদ্বোধন প্ৰধানমন্ত্ৰীগৰাকীৰ। ভগ্ন মথাউৰিক শক্তিশালী ৰূপত নিৰ্মাণ কৰিব চৰকাৰে। দৰঙৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। বুজ ললে বেঙাবৰা গাঁৱৰ নোৱানৈৰ ভগা মথাউৰিৰ মেৰামতি। আশ্ৰয় শিবিৰত বন্যাৰ্থ ৰাইজক সাক্ষাৎ, সকলো ধৰণৰ সাহায্যৰ আশ্বাস। শিৱসাগৰৰ বিস্তীৰ্ণ অঞ্চল আজিও জলমগ্ন। প্ৰবল সোঁতে উটুৱাই নিলে ভাদৰা খেলুৱা সংযোগী পথ। নুমলীগড়ত বিপদসীমাৰ ওপৰে বৈছে ধনশিৰি, দৈয়াং, কালিয়নিও। উজনিৰ বানত উটি গ'ল 2,45,000 পশুধন। ভাগে ভাগে শিবিৰ পাতি তৎপৰ পশুপালনৰ বিষয়া কৰ্মচাৰী। আজিৰে পৰা দুটা পৰ্যায়ত ক্ষয়ক্ষতিৰ জৰীপ প্ৰক্ৰিয়া। 4 দশকত ভয়াৱহ বানৰ সন্মুখীন হ'ব অসম। পূৰ্বে প্ৰতি 10 বছৰত হৈছিল বান, এতিয়া 2 বছৰৰ অন্তৰে অন্তৰে হোৱাৰ আশংকা। জলবায়ু গৱেষণা কেন্দ্ৰ ক্লাইমেট ট্ৰেন্সৰ প্ৰতিবেদনত অশনি সংকেত। ধাৰাষাৰ বৰষুণৰ পাছতেই বোকাজানত বানৰ তাণ্ডৱ। ঘৰৰ ভিতৰত এবুকু পানী, এজনৰ মৃত্যু। ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাগৰিছে পানী। ৰঙাচীনৰ ৰঙা চকুক প্ৰত্যুত্তৰ ভাৰতৰ। অৰুণাচল সংলগ্ন 27খন গাঁৱৰ নামকৰণ ভাৰতৰ। ছাৰ্ভে অৱ ইণ্ডিয়াৰ নতুন মানচিত্ৰ প্ৰকাশ। শিৱসাগৰত দুৰ্যোগে লগ এৰা নাই বানত সৰ্বচন্ত সকলোকক। নিশাৰ ধুমুহা বৰষুণত পথৰ কাষত আশ্ৰয় লোৱা বানপীড়িতৰ হাহাকাৰ। বিভিন্ন স্থানত উভালি পৰিল গছ। প্ৰবল বৃষ্টিপাতৰ ফলত প্লাবিত হৈছে ন ন অঞ্চল। পৰিৱেশ ধ্বংসৰ পৰিণাম হৈছে জলবায়ুৰ পৰিৱৰ্তন। জলবায়ু পৰিৱৰ্তনৰ বিভিন্ন কাৰণ আছে, ইয়াৰ ভিতৰত এটা হ'ল নিৰ্বিচাৰ খনন আৰু বন ধ্বংস। গুৱাহাটীত পৰিৱেশ সুৰক্ষাক লৈ অনুষ্ঠিত অনুষ্ঠানত এই মন্তব্য ন্যায়াধীশ উজ্জ্বল ভূঞাৰ। বন্যাৰ্থৰ বাবে চাংঘৰ নিৰ্মাণ কৰিছে বলিউডৰ ছুপাৰষ্টাৰ ছলমান খানে। গ্ল'বেল শিখৰ সহযোগত দিচাংমুখৰ মিচিং যুৱকক বানবিধ্বস্ত নেপালী খুঁটিত দায়িত্ব দিয়া হৈছে গৃহ নিৰ্মাণৰ। কেন্দ্ৰৰ প্ৰস্তাৱিত সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়কলৈ সমৰ্থন আগবঢ়াব সুখবীৰ সিং বাদলৰ শিৰোমণি আকালী দলে। ইয়াৰ ফলত প্ৰয়োজনীয় 2/3 সংখ্যাগৰিষ্ঠতা লাভৰ দিশে আৰু এখোজ আগুৱালে চৰকাৰ। হৰমুজত পুনৰ তেলবাহী জাহাজত মিছাইল আক্ৰমণ। ইৰাণক গৰিহণা সংযুক্ত আৰৱ আমিৰশ্বাহীৰ। চীনৰ পৰা মধ্য ভাৰতলৈ ভয়ংকৰ মেঘমালা। মহাপ্ৰলয়ৰ অশনি সংকেত হিমালয়ান অঞ্চলত। হিমাচল প্ৰদেশৰ চম্বাত সংঘটিত বাছ দুৰ্ঘটনাত নিহত 7গৰাকী। 100 ফুট গভীৰ খাদত পৰিল যাত্ৰীবাহী বাছ। ভাৰতৰ আকাশত প্ৰথম উড়ন্ত গাড়ী উত্তৰাখণ্ডৰ যুৱকে নিৰ্মাণ কৰিলে হাপিদা স্কাইনেক্স। খেলৰ পৃষ্ঠাত কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টনত ফাইনেলত প্ৰৱেশ অসমৰ অস্মিতা চলিহাৰ। ডুৰাণ্ড কাপত ক্ৰমাগত দ্বিতীয় জয়লাভ নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ। শ্বিলঙত শ্বিলং লাজঙৰ জয়। শ্ৰীলংকাৰ বিৰুদ্ধে খেলিবলগীয়া দুখনীয়া টেষ্ট মেচৰ শৃংখলাটোৰ পূৰ্বে আঘাতৰ বাবে দলৰ পৰা বাহিৰ ভাৰতৰ চাই সুদৰ্শন। পিতৃহাৰা হ'ল লিঅনেল মেছি। বিশ্বকাপৰ পিছতে এই দুঃসংবাদ। 2027ৰ এদিনীয়া বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিছে আফগানিস্তানে। এটা স্থানৰ বাবে যুঁজ বাংলাদেশ ৱেষ্ট ইণ্ডিজৰ। আজিপৰ বাবে নিৰ্ধাৰিত সময়ো শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে মই সমুজ্জ্বল দত্তই আজিপুৱা অনুষ্ঠানটো ইমানতে সামৰিছো। নমস্কাৰ।

আজি পুৱা শুনিলে। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

0: আজি নিদান অনুষ্ঠানের অতিথি ডাক্তর চিরঞ্জিতা ফুকন।
1: নমস্কার ডক্টর ফুকন।
2: নমস্কার।
1: আমি পাতিবলৈ লোৱা বিষয়টো হল পানির পৰা হোৱা রোগ। আমি জানো যে বিভিন্ন কারণত পানির পৰা বিভিন্ন ধরনের রোগ হয়, বিশেষকৈ সংক্রমিত রোগবিলাক। এই রোগবিলাক নিয়ন্ত্রণের ক্ষেত্রে সজাগতা যথেষ্ট প্রয়োজন আছে। গতিকে কেনে ধরনের রাইজক সজাগ কৰিব পাৰি আৰু ব্যক্তিগতভাৱে কি কি সাবধানতা লব লাগে আৰু কি কি ৰোগ নহয়, এই সম্পর্কে আজি আপোনাৰ লগত বিতংভাৱে কথা পাতিম। প্ৰথমতে আমি পানীৰ পৰা হোৱা ৰোগসমূহ কি কি এই সম্পর্কে অকণমান জানিব বিচাৰিছো।
2: পানীৰ পৰা হোৱা ৰোগ মানে পানীটো যদি কন্টামিনেটেড হয়,
1: সংস্পৰ্শলৈ আহে
2: কিবা বেক্টেৰিয়া হওক, ভাইৰাছ হওক, তেতিয়া পানীটো বিভিন্ন ধৰণৰ ৰোগ হ'ব পাৰে। ৰোগ বুলি ক'লে পানীৰ পৰা হোৱা ৰোগত প্ৰথম টাইফয়েড ফিভাৰটো মনলৈ আহে, এণ্ট্ৰিক ফিভাৰ বুলি আমি কওঁ। তাৰে বিভিন্ন ধৰণৰ ডায়েৰিয়েল ডিজিজেচ, যিখিনি এমেবিক ডিচেণ্ট্ৰি, তাৰপিছত আৰু ফুড পইজনিং আৰু ভাইৰেল হেপাটাইটিছ, এইকেইটা আমি খুব বেছি পৰিমাণে পাওঁ আমাৰ বিভিন্ন আমি ৰোগী চোৱা সময়ত। আৰু এইখিনি হ'ল পানী দি বিয়পে। প্ৰথম ক'বলৈ আপুনি অৰেল, যিখিনি আমাৰ ডায়েৰিয়েল ডিজিজেচ আছে বিভিন্ন ধৰণৰ, যিসকল ৰোগী আমাৰ ওচৰত আহে তেওঁলোকৰ খুব প্ৰচুৰ পৰিমাণে কেইবাবাৰো শৌচ হয়, খুব পনীয়া শৌচ হ'ব পাৰে, কেতিয়াবা শৌচৰ লগত তেজ যাব পাৰে, এইটো আমি বেচিলৰি ডিচেণ্ট্ৰি কওঁ, বা কেতিয়াবা খুব হাও পৰিব পাৰে, এইটো এমিবিক ডিচেণ্ট্ৰি। এই সকলো ধৰণৰ ডিচেণ্ট্ৰি হওক বা অকল যদি খুব পনীয়া ৱাটাৰী ডায়েৰিয়া হয়, তেতিয়া আমি এইটো ডায়েৰিয়েল, বিভিন্ন ডায়েৰিয়েল ডিজিজেছ কওঁ। এই গোটেইবোৰ ডায়েৰিয়েল ডিজিজেছ আইডা বেক্টেৰিয়া বা ভাইৰাছৰ যোগে হ'ব পাৰে। আৰু এই বেক্টেৰিয়া ভাইৰাছবোৰ যেতিয়া পানী, যিখিনি পানী তেওঁলোকে হাত ধুৱে বা যিখিনি পানী তেওঁলোকে খায়, সেই পানীত যদি কিবা কাৰণে কণ্টামিনেশ্যন হয়, এই বেমাৰবোৰ হ'ব পাৰে। বেচিকেলি জৰ্মটো থাকে এই শৌচতে, সেইকাৰণে মানে সেই শৌচৰ সংস্পৰ্শত যদি সেই পানীখিনি আহে, সেইকাৰণে আমি কওঁ যে ওপেন ফিল্ড ডেফিকেশ্যন। যিকোনো মানুহে বাহিৰত খেতি পথাৰত শৌচ কৰিব নালাগে, প্ৰপাৰ চেনিটেৰী লেট্ৰিনত কৰিব লাগে। আৰু ঘৰৰ মানে যিটো লেট্ৰিন থাকে তাৰ ওচৰত ৱাটাৰ চ'ৰ্চৰ পৰা পানী খায়, সেইটো এটা নিৰ্ধাৰিত থাকে,
1: যিহেতু বানপানী প্লাবন অঞ্চল বুলি ক'ব পাৰি, নহয় জানো? গতিকে অসমত আৰু কিছু সাৱধানতা ল'ব লাগে,
2: আৰু বহুত বেছি সাৱধানতা ল'ব লাগে। সেই পানীখিনি গৰম কৰি খোৱাটো, গৰম উতলোৱা মানে উতলা গৰম পানীটো উতলাব লাগে, উতলাই পেলাই ঠাণ্ডা কৰিব লাগে, ঠাণ্ডা কৰি পেলাই সেই পানীখিনি খাব লাগে। কিন্তু কথাটো এনেকুৱা যে ঠাণ্ডা কৰি থোৱা পানীটোত আমি যিটো হাত ডুবিয়াওঁ
1: বা
2: গ্লাছ ডুবিয়াওঁ, সেইটো মানে খুব ভালকে ধোৱা হ'ব লাগিব, হাত সোমাব নালাগা হ'ব লাগিব, নহ'লে আমি আকৌ সেই পানীখিনি মানে দূষিত কৰিব পাৰোঁ, দূষিত কৰিব পাৰোঁ। সেই যে পানী, সেই ধৰণে পানীৰ পৰা সকলো বেমাৰবোৰ হয়। তাৰ উপৰি দেখা যায় যে খুব গৰম পৰিছে, ৰাস্তাত আমি গৈ থাকোঁতে পিয়া লাগে, পিয়া লগা দেখো যে কুঁহিয়াৰ ৰস পেৰি আছে, হয় নহয়, বা ফ্ৰুট জুচ বিকি আছে, চৰবত বিকি আছে, টেণ্ডেঞ্চি থাকে আমি খাবৰ কাৰণে। সেই ফ্ৰুট জুচ, কুঁহিয়াৰ ৰসতো কণ্টামিনেশ্যন, কাৰণ পানীটো ক'ৰ পৰা আনে ঠিক নাই, পানী মিক্স কৰে, পানী মিহলাই, সেই পানীটো কণ্টামিনেটেড হোৱাৰ কাৰণে বিভিন্ন ধৰণৰ ৰোগ যেনে ভাইৰেল হেপাটাইটিছ, জণ্ডিচ, তাৰপিছত টাইফয়েড ফিভাৰ, তাৰপিছত এই বিভিন্ন ধৰণৰ, মই যিখিনি ডায়েৰিয়াছ কৈছো, ডিচেণ্ট্ৰি কৈছো, এইখিনি হ'ব পাৰে। আমাৰ আমি সাৱধানতা জ্ঞাতা কৰিব লাগিব ৰাস্তাত খোৱা বস্তু, ৰাস্তাত খোৱাৰ পানীখিনি, আৰু ঘৰত ব্যৱহাৰ কৰা পানী, যিটো আমি ভাবিব পাৰোঁ যে আমি ঘৰৰ পানী খাইছো, ঘৰৰ পানী
1: বাহিৰৰ, ঘৰৰ পানীখিনি কিমান পৰিষ্কাৰ,
2: কিমান পৰিষ্কাৰ থাকে, সেইটো
1: চাওঁ, কিমান উতলোৱা বা কিমান বীজাণুমুক্ত কৰি ৰখা হৈছে। এতিয়া এইখিনি ৰোগত সাধাৰণতে কিছু লক্ষণ প্ৰকাশ পায়, নহয় জানো? পানীৰ পৰা হোৱা ৰোগ বুলি ক'লে আমি যিহেতু পানীৰ সংস্পৰ্শলৈ আহি ৰোগবিলাক হয়। এতিয়া প্ৰথম আমি অকণমান হেপাটাইটিছ সকলোৱে জানে, জণ্ডিচ ৰোগ বুলি, গতিকে তাৰ সম্পৰ্কে পাতিব বিচাৰিছোঁ।
2: হেপাটাইটিছ ৰোগটো ভাইৰাছৰ দ্বাৰা হয়, ভাইৰাছটো এ বি চি আৰু ডি আৰু ই ভাইৰাছ থাকে। তাৰ ভিতৰত আমি যিটো বি ভাইৰাছ থাকে আৰু চি ভাইৰাছ থাকে, এইকেইটা ব্লাড বৰ্ণ বা ছেক্সুৱেল ৰুটেদি হয়। এইকেইটাৰ বাহিৰে এই ভাইৰাছটো আৰু ই ভাইৰাছটো, এইকেইটা ভাইৰাছে হোৱা জণ্ডিচটো পানী, কণ্টামিনেটেড ৱাটাৰ বা কণ্টামিনেটেড খোৱা বস্তুৰে হ'ব পাৰে। আৰু হেপাটাইটিছ এ আৰু হেপাটাইটিছ ই হোৱাৰ আগতে পেচেণ্টৰ খুব কেইদিনমানৰ পৰা ভোক নাইকিয়া হ'ব, জ্বৰ উঠিব, গা বিষ হ'ব, বস্তু দেখিলে বমি বমি লাগিব, নচিয়া

0: কিন্তু খুব বেছি হ'ব। আৰু লাহে লাহে জ্বৰটো 3-4 দিন থকাৰ পিছত জ্বৰটো গা বিষটো নাইকিয়া হৈ যাব, আৰু তেতিয়া আমি লক্ষ্য কৰিব পাৰিম যে চকু হালধীয়া হৈছে, পেচাব হালধীয়া হৈ আহিছে। আমাৰ ওচৰত তেতিয়া পেচেণ্টবোৰ আহে, আমি বিভিন্ন ব্লাড টেষ্ট কৰোঁ, ব্লাড টেষ্ট কৰি পেলাই আমি জণ্ডিচটো কনফাৰ্ম কৰোঁ। আৰু জণ্ডিচ হ'ল বুলিয়ে যে এইটো ভাইৰেল হেপাটাইটিছ এ ই বুলি নহয়, আমি কিছুমান ছেৰলজিকেল টেষ্ট কৰোঁ আৰু তাৰপৰা আমি এ হৈছে, ই হৈছে নে বি চি হ'ব পাৰে, ধৰি লওক সেই জণ্ডিচটো আমি উলিয়াব লাগে, সেইখিনি চাওঁ। প্ৰব্লেমটো আমাৰ ক'ত হয় জানে, এ আৰু ই জণ্ডিচটো ছেল্ফ লিমিটিং হয়। যদি পেচেণ্টজনৰ, বেমাৰীজনৰ কোনো লিভাৰ ডিজিজ নাথাকে, কোনো ধৰণৰ লিভাৰ ডিজিজ নাথাকে, আৰু মদ্যপান নকৰে, তেতিয়া তেওঁলোকৰ এই বেমাৰটো ৰেষ্টত, কেৱল ৰেষ্টত, প্ৰপাৰ মানে গাত শুকাই যাব নালাগে, ডিহাইড্ৰেশ্যন হ'ব নালাগে, ৰেষ্টত ভাল হৈ যায়। কিন্তু কি হয়, আমাৰ মানুহখিনিয়ে গাঁৱলীয়া দৰৱ কৰে, পলম কৰাতকে তেওঁলোকে গাঁৱলীয়া দৰৱ খাই দিয়ে। গাঁৱলীয়া দৰৱ খোৱাৰ লগে লগে এই জণ্ডিচটো আমি টক্সিক হেপাটাইটিছ কওঁ, তেতিয়া কি হয়, এই জণ্ডিচটো ভাল কৰিবলৈ আমাৰ বহুত সময় লাগে। চ' এই আপোনাৰ এই প্ৰগ্ৰেমটোৰ দ্বাৰা মই এইটো ক'ব বিচাৰোঁ সকলোৱে যে জণ্ডিচ হ'লে লক্ষণ দেখিলে কেতিয়াও গাঁৱলীয়া দৰৱ খাব নাপায়। যিমান
1: যিটো দৰৱ গাঁৱলীয়া দৰৱ বুলি কোৱা হয়, দৰৱটোৰ বিজ্ঞানসন্মত কোনো ভিত্তি নাই, আৰু কি ধৰণৰ দৰৱ বা কি
0: ধৰণৰ
1: পৰিমাণ নাজানে, তাৰ পৰা বহুত অপকাৰ হয়। কিন্তু সকলোৱে ভাল হয় কথাটো বেছিকে প্ৰচাৰ কৰে, অপকাৰ কি কি সেইখিনি কোনো গম নাপায়।
0: আপুনি চাগে লক্ষ্য কৰিছে কেতিয়াবা কিছুমানে মানে গাঁৱলীয়া দৰৱ খায় আৰু কিবা তাবিজ বেজ কিবা লগায়, য'ত লগায় সেই দৰৱটো সেই জেগাডোখৰে ক্ষয় যায়, পেটৰ ভিতৰত বা লিভাৰত কিমানখিনি অপকাৰ কৰিব পাৰে। বহুতে ৰহৰ দাইলৰ, আমি সুধো আমাৰ পেচেণ্টবোৰক আপোনালোকে কেনেকুৱা ধৰণৰ দৰৱ খায়, বহুতেতো কয় বেজৰ পৰা লওঁ, দৰৱ কি দিয়ে নাজানো, কিন্তু তাৰ ভিতৰতে আমি গম পাইছো ৰহৰ দাইলৰ পাতটো খুব ব্যৱহাৰ কৰে।
1: কিন্তু ৰহৰ দাইলৰ পাতেটো বহুত অপকাৰ কৰে,
0: বহুত টক্সিক হয়, খুবেই টক্সিক হয়। আৰু এইটো টক্সিক হেপাটাইটিছ যেতিয়া হয় নহয়, তেতিয়া বহুত কমপ্লিকেশ্যন হয়, তেতিয়াহে চান্সেছ থাকে পেচেণ্টৰ একিউট লিভাৰ ফেইল হয়।
1: তাৰমানে আমি সাধাৰণ পানী ভুলকে খোৱা ফলস্বৰূপে গৈ জণ্ডিচ হ'ল, জণ্ডিচ হোৱাৰ পিছত আৰু জটিলতা আহি যাব পাৰে, নহয়
0: জানো,
1: নাজানাৰ অভাৱত। গতিকে জণ্ডিচ সাধাৰণতে এনেই ভাল হয়,
0: এই আৰু ই জণ্ডিচটো এটা হেলদি যকৃত লিভাৰ থকা পেচেণ্টৰ এনেই ভাল
1: হয়,
0: এইটো মানে এইটো আমি আৰু গণ্ডগোল কৰি দিওঁ দৰৱ সেৱন কৰি পেলাই খাই,
1: গতিকে সেইখিনি খাব নালাগে। কেতিয়াবা ফুলমালা বা বিশ্বাসৰ কথা কিছুমান আছে, যিবিলাক বস্তু অপকাৰ নকৰে, যিবোৰ বস্তু খাব নালাগে, তেনেকুৱা বস্তু গ্ৰহণ কৰাত কোনো আপত্তি নিশ্চয় নাথাকিব। এতিয়া আমি আহিছো আৰু এবিধ ৰোগৰ কথা, আপুনি কৈছিলে যে টাইফয়েড দূষিত পানীৰ সংস্পৰ্শৰ পৰা হয় বুলি ক'ব,
0: টাইফয়েড ৰোগী এজন আমাৰ ওচৰত যেতিয়া আহে, তেখেতৰ খুব জ্বৰ, কণ্টিনিউচ টাইপ অফ ফিভাৰ, খুব বেছি জ্বৰ হয়, 103, 104, লাহে লাহে 101, 102, 103, 104 কে জ্বৰ বাঢ়ি বাঢ়ি গৈ থাকে, ক্ৰমে বাঢ়ি বাঢ়ি গৈ থাকে। তাৰপিছত গা বিষ হয় তেখেতৰ, খুব গা বিষ হয়, আৰু কেতিয়াবা মেণ্টেল কনফিউজন, অকণমান ভুল ভ্ৰমত যোৱা নিচিনাও হ'ব পাৰে। আৰু টাইফয়েডটো যদি কি হয় মানে, এনেকুৱা হ'লে কি হ'ল, এণ্টিবায়'টিকটো অভাৰ দ্য কাউণ্টাৰ লয়, হয় নহয়, ফাৰ্মাচিষ্ট এখনত গ'ল, এণ্টিবায়'টিক এটা খালে, জ্বৰটো অলপ কমে, আকৌ জ্বৰ হয়, আকৌ কমে, জ্বৰ হয়, এনেকে এনেকে যেতিয়া বহুত দিনলৈ টাইফয়েড জ্বৰটো থাকে ন, তেতিয়া টাইফয়েডৰ কমপ্লিকেশ্যনছ হয়, ইণ্টেষ্টিনেল পাৰফৰেশ্যন মানে পেটৰ, পেটটো পেটৰ নাড়ী ফুটিব পাৰে, শৌচত ৰঙা তেজ যাব পাৰে, তাৰোপৰি আমাৰ যিটো চেণ্ট্ৰেল নাৰ্ভাছ ছিষ্টেমটো এফেক্ট হৈ পেলাই আমাৰ মেণ্টেল কনফিউজনছ হ'ব পাৰে। চ' বিভিন্ন ধৰণৰ কমপ্লিকেশ্যন, সেই কমপ্লিকেশ্যনছবোৰ হ'লে টাইফয়েড ট্ৰিটমেণ্টটো আৰু জটিল হৈ পৰে। সেইকাৰণে জ্বৰ হ'লে বা খুব বেছি জ্বৰ হ'লে এই কাউণ্টাৰৰ পৰা এণ্টিবায়'টিক খোৱাতকৈ যদি চিকিৎসকৰ ওচৰত আহে, তেতিয়া চিকিৎসকজনে পৰীক্ষা কৰি পেলাই যদি টাইফয়েড হয় ট্ৰিট কৰিলে পেচেণ্ট একে বুজায়।
1: এইখিনিতে টাইফয়েড আৰু পেৰা টাইফয়েড দুটা বস্তুৰ লগত
0: প্ৰায় কনফিউজন কৰে। টাইফয়েড চালমোনেলা টাইফি বুলি এটা বেক্টেৰিয়া
1: যিটো পানীৰ দ্বাৰা
0: যায়, আৰু পেৰা টাইফয়েড, পেৰা টাইফি, চালমোনেলা পেৰা টাইফি এটা বেক্টেৰিয়া আছে, সেইটোৱে কৰে। দুটাই মানে একেটা ৰোগৰ দুটা বিধ, মানে যদি চালমোনেলা অৰ্গেনিজমে কৰে তেতিয়া টাইফয়েড হয়, পেৰা টাইফিয়ে কৰিলে এইটো পেৰা টাইফয়েড বুলি কয়।
1: দুইটাই পানীৰ সংস্পৰ্শ, দুইটাৰ লক্ষণ বেলেগ,
0: দুটা লক্ষণ প্ৰায় একে থাকে,
1: একে থাকে।
0: এইটো খালি এইটো ছেৰলজিকেল টেষ্ট, মানে এইটো ব্লাড টেষ্ট কৰি আমি ছেৰলজিকেল টেষ্ট কৰিলে আমি ডিফাৰেঞ্চিয়েট কৰিব পাৰোঁ যে এইটো টাইফয়েড নে পেৰা টাইফয়েড নে টাইফয়েড।
1: জটিলতা বেছি হ'ব পাৰে নেকি, কোনোবাটো বেছি সমানে একেধৰণৰ, তাৰমানে আমি মূলতে জানিব লাগে যে পানী, দূষিত পানীৰ সংস্পৰ্শৰ পৰা টাইফয়েড হ'ব পাৰে। গতিকে এই টাইফয়েডৰ পৰা বাচি থাকিবলৈ হ'লে পানী গৰম কৰি উতলাই ঠাণ্ডা কৰি খাব লাগিব, চাফা বাচনেৰে লৈ পেলাই, পৰিষ্কাৰ বাচন। আৰু ডায়েৰিয়া ডিচেণ্টেৰি সম্পৰ্কত কেনেধৰণেৰে সজাগতা কৰিব,
0: ডায়েৰিয়াটো জ্বর হব, জ্বর হওয়ার পিছত খুব পনিয়া শৌচ হব, পনিয়া শৌচ হওয়ার কারণে ডিহাইড্রেশন আরম্ভ হব, জিভা শুকাই যাব, তারপিছত খুব দুর্বল লাগে, ভাবিব নোৱাৰা দুর্বল লাগে, উঠিব নোৱাৰা হয়, আর ডিহাইড্রেশনটা যদি কারেক্ট নকরে লগে লগে তেতিয়া কি হয়, পেশেন্ট কেতিয়াবা কমালে গুছি যাব পারে। সৰু শিশুর ক্ষেত্রতো এটা আরো জটিল, কারণ শিশুর ক্ষেত্রে কি হয় যে ডায়রিয়া হয়, খুব বেশি ডায়রিয়া হয়, খাবও নিবিচাৰে, খুব ইরিটেবল হয়, কানি থাকে অল দা টাইম।

0: একো খাব নিবিচাৰে, ডিহাইড্ৰেশ্যন চিভিয়াৰ হৈ পেলাই পেচেণ্ট খুব বেয়া অৱস্থালৈ যাব পাৰে। এটা কথা জনা উচিত যে পেচেণ্ট, যিকোনো পেচেণ্টৰ যি ডায়েৰিয়া হওক লাগিলে, বেক্টেৰিয়েল ভাইৰেল ডায়েৰিয়াবোৰ কেনেকুৱা জানে, ভাইৰেল ডায়েৰিয়াবোৰ নিজে ছেল্ফ লিমিটিং, নিজে নিজে ভাল হৈ যায়। আৰু 90% ডায়েৰিয়াবিলাক ভাইৰেল ডায়েৰিয়া থাকে। আমি অকল কি কৰিব লাগে, আমি ডিহাইড্ৰেশ্যন বা পানীটো আমাৰ শৰীৰৰ শুকুৱাব নালাগে। সেইটো কৰিবৰ কাৰণে প্ৰত্যেক পাৰে শৌচ হোৱাৰ পিছত যদি আপুনি এগিলাছ ORS ডিহাইড্ৰেশ্যনটো নহব। আৰু মই যেনে কৈছো ভাইৰেল ডায়েৰিয়াটো 4-5 দিনৰ ভিতৰত ছেল্ফ লিমিটিং, বস্তুটো নিজে নিজে ভাল হৈ সামৰি যাব। কিন্তু বেক্টেৰিয়েল ডায়েৰিয়া যদি হয়, বেক্টেৰিয়েল ডায়েৰিয়া হলে এণ্টিবায়'টিক নপৰালৈকে ডায়েৰিয়াটো ভাল নহয়। তেতিয়া সেইটো কাৰণে যদি দেখে যে 2-3 দিনত ORS খোৱা সত্ত্বেও যদিও ডিহাইড্ৰেশ্যন হোৱা নাই, ডায়েৰিয়াটো ভাল হোৱা নাই, তেতিয়াহ'লে চিকিৎসকৰ ওচৰত গৈ পেলাই পৰামৰ্শ লোৱা উচিত, কাৰণ এইটো বেক্টেৰিয়েল ডায়েৰিয়া হ'ব পাৰে।
1: তেতিয়া লক্ষণবিলাক বেলেগ হৈ যাব।
0: লক্ষণবোৰ মানে কি, জ্বৰটো থাকিব আৰু হোষ্টটো ভাল নোহোৱা হ'ব, আৰু
1: জটিলতা হ'লেতো শিশুৰ চকুৰ অৱস্থা বেয়া হয়,
0: এইবোৰ ফণ্টানেলি বুলি কওঁ, চকুবোৰ চাংকেন সোমাই যায়, শুকাই যায়, স্কিন বিলাক একদম শুকাই যায়, জিভা শুকাই থাকে। শিশু ক্ষেত্ৰতো শিশুৱে খুব কানিয়ে থাকে, অলপতে ইৰিটেবল হয় আৰু কানি কানি কানি এটা অবস হৈ যায়।
1: গতিকে সেইটো পৰ্যায়লৈকে যাব পাৰে। এতিয়া বেক্টেৰিয়াৰ পৰাই হওক বা ভাইৰাছৰ পৰাই হওক, দুইটাই পানীৰ সংস্পৰ্শৰ দ্বাৰা যাব পাৰে, নহয় জানো? আৰু সেই দূষিত পানী, দূষিত পানী মানে আমি সেই সদায় যিটো কৈ থাকো যে পানী উতলাই গৰম কৰি ঠাণ্ডা কৰি খাব লাগে, আৰু যি বাচনত থোৱা যায় সেই বাচনৰ পৰা পৰিষ্কাৰ বাচনেৰে গ্ৰহণ কৰিব লাগে। সেইখিনি কথা আমি মনত ৰাখিব লাগে। আৰু পানীৰ সংস্পৰ্শৰ দ্বাৰা, দূষিত পানীৰ সংস্পৰ্শৰ দ্বাৰা আৰু কিবা এনেধৰণৰ ৰোগ
0: আছে?
1: এটা গুৰুত্বপূৰ্ণ কথা,
0: এটা খুব ইম্পৰ্টেণ্ট। অকল পানী বুলি নহয়, খোৱা বস্তুৰ লগতে মিলাই দিছো, খোৱা বস্তু হওক বা দূষিত পানী হওক, এইবিলাক বা ফুড পয়জনিং হ'ব পাৰে। ফুড পয়জনিং চিমটমছ ছিভিয়াৰ, কেতিয়াবা পেইন এবডমেন মানে পেটৰ বিষ, ক্ৰেম্পছ হ'ব, আৰু লগতে খুব বমি হ'ব, নৰখা বমি, লুজ মোশ্যনছো হ'ব পাৰে, জ্বৰ উঠি আহিব পাৰে, গোটেই গা বিষ হ'ব পাৰে, এইবোৰ হ'ল ফুড পয়জনিঙৰ চিমটম।
1: কেতিয়াবা আমি বহুত সময়ত দেখোঁ যে প্ৰসাদ খাই পেলাই ফুড পয়জনিং হৈছে, কিন্তু পিছত গম পোৱা যায় যে প্ৰসাদৰ যিখিনি বুট
0: বিভিন্ন ধৰণৰ পানীত সেই অৰ্গেনিজমছবোৰ থাকে, সেই ক্লষ্ট্ৰিডিয়াম অৰ্গেনিজম কিছুমান থাকে, বেক্টেৰিয়াই হয় জেনেৰেলি, এইটোৱে গৈ পেলাই ফুড পয়জনিং কৰিব। ফুড পয়জনিং আমি শুনিছোৱে কিমান মানুহ মানে লগে লগে চিকিৎসা নোপোৱাৰ কাৰণে মানুহ মৰিবও পাৰে।
1: আৰু চিকিৎসালয়ত সেই একেলগে 100-150 মানুহৰ কাৰণে চিকিৎসা দিয়াটো সময়ত বহুত অসুবিধাৰ সৃষ্টি হয়,
0: কাৰণ
1: আমাৰ প্ৰাথমিক চিকিৎসালয় এখনত সিমানখিনি
0: ডক্টৰ নাথাকে বা যোগাৰ নাথাকিব
1: পাৰে, কেতিয়াবা চিভিল হস্পিটেল বা মেডিকেল কলেজ
0: সময় লাগে।
1: এইবোৰ কাৰণে পানী ব্যৱহাৰৰ ক্ষেত্ৰত, বিশেষকৈ ৰাজহুৱা কামত পানী ব্যৱহাৰৰ ক্ষেত্ৰত আৰু কিছু সাৱধানতা ল'ব লাগে। এতিয়া পানী খোৱাৰ কথা আমি উতলাই ঠাণ্ডা কৰাৰ কথা কৈছো, কিন্তু সেইটোতো বহুত ক্ষেত্ৰত সম্ভৱ নহয়, বানপানীৰ সময়ত সম্ভৱ নহয়, কি কৰা উচিত?
0: ক্লৰিন টেবলেটছ পায়, এইটো গভৰ্ণমেণ্টে ছাপ্লাইও দিয়ে বা কিনিব পাৰে। সেই ক্লৰিন টেবলেটছবোৰ আপুনি যদি এবাল্টি পানীত সেই ক্লৰিন টেবলেট দি দিয়ে, পানীটো ছেটল কৰিব দিয়ে, তেতিয়া বহুত সময়ত বহুতখিনি বীজাণু মৰি যায়।
1: হয়, এইটো মাজে সময়ে আমাৰ ঘৰৰ পানীবিলাকত ব্যৱহাৰ
0: ক্লৰিন টেবলেটছ পাৰি, ঘৰৰ ক্ষেত্ৰতো
1: পাৰি, তাৰমানে আমাৰ যিবিলাক টেংকি থাকে তাত পানী ক্লৰিন টেবলেট দিব পাৰি।
0: আৰু চহৰৰ মানুহখিনিৰ কাৰণে যাৰ ঘৰত টেংকি আছে, সেই টেংকটো মানে সময়ে সময়ে চাফা কৰি, একেবাৰে পানীখিনি খালী কৰি খুব ভালকে চাফা কৰি পেলাই তাত আকৌ ডিছইনফেক্টেণ্ট দি ধুই মেলি আকৌ নতুনকে পানীত ক্লৰিন টেবলেট দি পেলাই টেংকটো চাফা কৰি থোৱাটো খুব ইম্পৰ্টেণ্ট হয়।
1: এই যে ক্লৰিন পানী খাই থাকিব মাজে মাজে, কোনো ধৰণৰ অপকাৰ নহয়, কোনো চিন্তা কৰিবলগীয়া বিষয় নহয়। গতিকে আমি আজি আপোনাৰ পৰা মূলত পানীৰ পৰা কেনেধৰণৰ ৰোগ হয় আৰু কেনেধৰণে সাৱধানতা গ্ৰহণ কৰিব লাগে এই সম্পৰ্কে জানিলোঁ। আপোনাক ধন্যবাদ জনাইছোঁ আজিৰ অনুষ্ঠানলৈ আহি এইখিনি পৰামৰ্শ দিয়াৰ কাৰণে। নমস্কাৰ।
0: নমস্কাৰ।
2: প্ৰিয় শ্ৰোতা, এইখিনিতে জানি থওঁ আহক আমাৰ প্ৰিয় চাহকাপ সম্পৰ্কে কিছু জানিবলগীয়া কথা।
3: এটি কলি দুটি পাতৰ দেশ হৈছে অসম। অসমৰ চাহ গছ পৃথিৱী বিখ্যাত। অনুৰূপভাৱে অসমীয়া মানুহৰ মাজত চাহ খোৱা প্ৰথাটি ব্যাপকভাৱে প্ৰচলিত। অৱশ্যে কেৱল অসমীয়া মানুহেই নহয়, বিশ্বৰ এক বুজন সংখ্যক লোকেই পানীয় হিচাপে চাহটোপা গ্ৰহণ কৰে। বিশেষকৈ এছিয়া মহাদেশৰ সৰহভাগ অঞ্চল, ইউৰোপৰ পূব অংশৰ দেশসমূহ, আফ্ৰিকাৰ কেতবোৰ অঞ্চলত আৰু ইংলেণ্ডত পানীয় হিচাপে চাহৰ অভূতপূৰ্ব জনপ্ৰিয়তা আছে। আমেৰিকা যুক্তৰাষ্ট্ৰত অৱশ্যে জনপ্ৰিয়তাৰ লেখেৰে চাবলৈ গ'লে

0: কফির পাছতহে ইয়াৰ স্থান। সাধাৰণতে ইয়াক পানীৰ সৈতে উতলাই গাখীৰ আৰু চেনি দি বা নিদিয়াকৈ খাব পাৰি। ভাৰতবৰ্ষ আৰু চীন দেশত আজিৰ পৰা প্ৰায় 4000 বছৰৰো আগতেই পানীয় হিচাপে চাহপাতৰ প্ৰচলন আৰম্ভ হৈছিল। অৱশ্যে অষ্টম শতিকাতহে চীন দেশৰ পুথি পাজিসমূহত চাহ খোৱা অভ্যাসটোৰ এক বহল বিৱৰণ পোৱা গৈছিল। জাপানত আকৌ চাহ গছৰ খেতি ষষ্ঠ শতিকামানতেই কৰিবলৈ আৰম্ভ কৰা হৈছিল যদিও পানীয় হিচাপে 11 শতিকামানতহে এইবিধ দ্ৰব্য ব্যৱহাৰ কৰিবলৈ লোৱা হয়। একে সময়তে বৌদ্ধ ধৰ্মৰ পুৰোহিতসকলে সেই দেশত ঔষধি গুণৰ বাবে আৰু নৈতিকভাৱে চাহে মানসিক শক্তি বৃদ্ধি কৰে বুলি ইয়াৰ ব্যৱহাৰ আৰম্ভ কৰিছিল। ইউৰোপ আৰু আমেৰিকাত 17 শতিকামানতহে চাহপাতৰ প্ৰচলন ঘটে। চাহপাতৰ গছ এজোপা ওখই 15-30 ফুটলৈ হ'ব পাৰে যদিও সুবিধাৰ বাবে ইয়াৰ উচ্চতা 2-4 ফুটৰ ভিতৰত ৰখা হয়। চাহৰ ঘাইকৈ 3টা শ্ৰেণীবিভাগ আছে, সেইবোৰ হৈছে ব্লেক টি, ইয়াত চাহপাত ফাৰ্মেণ্টেশ্যন কৰা হয়, গ্ৰীণ টি, এই ক্ষেত্ৰত ফাৰ্মেণ্টেশ্যন কৰা নহয়, উলং টি, চাহপাত আংশিকভাৱেহে ফাৰ্মেণ্টেশ্যন কৰা হয়। আমি খোৱা চাহপাতৰ সৰহখিনিয়েই ব্লেক টি। চাহপাতত বহুকেইবিধ ৰাসায়নিক দ্ৰব্য থাকে, ইয়াৰ ভিতৰত কেইটামান উল্লেখনীয় পদাৰ্থ হৈছে কেফেইন, ই কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ উত্তেজিত কৰে আৰু অৱসাদ দূৰ কৰে, টেনিন, ই শৰীৰৰ কলাসমূহ সংকুচিত কৰে। অৱশ্যে চাহপাত প্ৰস্তুত কৰাৰ সময়ত পানীত নিচেই তাকৰ পৰিমাণৰ টেনিনহে নিঃসৰিত হয়। গাখীৰ বা চেনি নিদিয়াকৈ একাপ তপত চাহ খালে দেহে 4 কেলৰি শক্তি পায়। থিঅ'ফাইলিন, ই পাকস্থলীৰ ৰসৰ নিঃসৰণৰ হাৰ বঢ়াই দিয়ে আৰু লগতে হাওঁফাওঁৰ নলিকাৰ সুৰংগৰ আকৃতি ডাঙৰ কৰি দিয়ে। চাহৰ উত্তেজক গুণাগুণৰ বাবে আমি ঘাইকৈ প্ৰথমবিধ অৰ্থাৎ কেফেইনকে জগৰীয়া কৰিব পাৰোঁ। ই মগজুৰ কৰ্টেক্স নামৰ অংশটিত কাৰ্যকলাপ চলাই দিনটোৰ ভিতৰত স্বাভাৱিক হাৰত চাহ খালে মানসিক সক্ৰিয়তা বৃদ্ধি পায় আৰু সৰহপৰৰ বাবে মানুহজন সজাগ হৈ থকাৰ ক্ষমতা লাভ কৰে। অৱশ্যে সৰহকৈ চাহ খালে কেফেইনৰ পৰিমাণ দেহত বাঢ়ি যোৱাৰ হেতুকে শ্বাস প্ৰশ্বাসৰ গতি দ্ৰুত হৈ যায় আৰু হাত ভৰি কঁপিবলৈ ধৰে। কেফেইন থকা বাবেই সৰহকৈ চাহ খালে কলিজাৰ কাম কাজ খৰতকীয়া হৈ পৰে আৰু ফলত ৰক্তচাপ বৃদ্ধি পাব পাৰে আৰু ষ্ট্ৰোক বা পেৰালাইচিছ তথা হাৰ্ট এটেকৰ লেখীয়া গুৰুতৰ ৰোগত আক্ৰান্ত হোৱাৰ আশংকাও বাঢ়ি যায়। কৰ্কট ৰোগৰ প্ৰতিৰোধত চাহৰ ভূমিকা সম্পৰ্কে বৰ্তমানে বহু ঠাইত গৱেষণা চলি আছে আৰু এই ক্ষেত্ৰত বিজ্ঞানীসকল যথেষ্ট আশাবাদী। ঘাইকৈ চাহত থকা কেটেচিনযুক্ত যৌগসমূহৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা আছে বুলি বিজ্ঞানীসকলে প্ৰমাণ পাইছে। আনহাতে চাহৰ অণুজীৱ ধ্বংসকাৰী ক্ষমতা, চিগাৰেটত থকা নিকটিনৰ বিষক্ৰিয়া নাশ কৰিব পৰাৰ ক্ষমতাও আছে। আজিকালি বিজ্ঞানীসকলে ফিকা চাহ সেৱনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। এজমা বা হাঁপানী ৰোগত ফিকা চাহে বৰ সুফল দিয়ে। বিশেষকৈ শিশুৰ হাঁপানী ৰোগ প্ৰতিৰোধত ফিকা চাহৰ উল্লেখযোগ্য ভূমিকা আছে। এটা পৰীক্ষাত হাঁপানী ৰোগত ভোগা কেইটিমান শিশুক ৰাতিপুৱা 2 কাপ আৰু আবেলি 1 কাপকৈ ফিকা চাহ খুৱাই এবছৰৰ পাছত দেখা গ'ল যে 2টা শিশু সম্পূৰ্ণভাৱে ৰোগমুক্ত হৈছে আৰু 4টা শিশুৰ আংশিক ৰোগমুক্তি ঘটিছে। বাকীকেইটা শিশুৰ অৱশ্যে ৰোগবিধ থাকি গ'ল। গতিকে চাহকাপৰ যে ইমানবোৰ স্বাস্থ্য বৃদ্ধিকাৰী গুণাগুণ আছে তাক নজনাকৈয়ে আমি নিয়মীয়াকৈ চাহপান কৰি আহিছোঁ। এই ক্ষেত্ৰত আমাৰ কৰণীয় হৈছে নিয়মীয়াকৈ ফিকা চাহ পান কৰাৰ অভ্যাস গঢ়ি তোলা, কিয়নো চেনি গাখীৰ মিহলোৱা চাহতকৈ ফিকা চাহৰ স্বাস্থ্যবৰ্ধক গুণাগুণ বহু বেছি।
1: স্বাস্থ্য সম্পর্কে অনুষ্ঠান নিদান শুনিলে।
2: শ্রোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।
3: ভিডিও লাইক করলে পয়সা পাম, ইমান সহজ।
4: অচিনাকি লিংকত ক্লিক নকৰিব। RBIয়ে কয়
5: জানি ৰক, সতৰ্ক হৈ ৰক।
2: আজি পুৱা 10 বজাত

সাধক সুন্দৰৰ অনুষ্ঠানত বিশিষ্ট গায়িকা বিউটি শৰ্মা বৰুৱাৰ সৈতে এটি সাক্ষাৎকাৰ, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত উদ্যান শস্যৰ ৰপ্তানিযোগ্য সামগ্ৰী, এই বিষয়ে আলোচ কৰিব ডক্টৰ দৰোদী প্ৰিয়ম দুৱৰা আৰু কৰিণা শইকীয়াই। অনুষ্ঠানটি আঁত ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ। পুৱা 10:30 চেমনীয়াৰ চোৰা অনুষ্ঠানত নলবাৰীৰ মূৰ্চনা সংগীত বিদ্যালয়ৰ চেমনীয়াসকলে পৰিৱেশন কৰা বিচিত্ৰানুষ্ঠান। আগবঢ়াব নিভাৰাণী ৰয়ে। বিয়লি 5:25 চাহ গছৰ মাজে মাজে অনুষ্ঠানত বানপানীৰ সময়ত হোৱা ৰোগ আৰু প্ৰতিৰোধ ব্যৱস্থাৰ বিষয়ে ডক্টৰ নৱজ্যোতি দাসৰ সৈতে সাক্ষাৎকাৰ। সাক্ষাৎগ্ৰহণ নিপা গোৱালাৰ।

0: एक जमाने से कहानी है सुना रही आकाशवाणी, फिर आया एंटरटेनमेंट का रेवोल्यूशन, जब कोने कोने पहुंचा दूरदर्शन। कहानी नहीं बदली, स्टाइल गया है बदल। जो कहानियां हम सुनते आए, देखते आए, अब वही वैसी ही कहानी सुनाएगा डिजिटल।
1: डाउनलोड वेव्स ओटीटी ऐप नाउ एंड वॉच फॉर फ्री।
2: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটোপলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী .gov.in নতুন ভাৰত ন ৰূপত আকাশবাণী।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে আঞ্চলিক বাতৰি 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ আঞ্চলিক বাতৰি কৈছো মঞ্জিত গগৈয়ে। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 12 জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। বানত 460 গাঁৱৰ 1,47,374 জন লোক প্রভাৱিত হোৱাৰ লগতে 10,599.89 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। গোলাঘাট জিলাত কালি এটা মৃতদেহ উদ্ধাৰৰ পাছত সম্প্ৰতি বানত মৃত্যু হোৱা লোকৰ

0: সংখ্যা 99 হৈছেগৈ। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি শোণিতপুৰ, নগাঁও, গোলাঘাট, শিৱসাগৰ, হোজাই, দৰং, যোৰহাট, ধেমাজি, চৰাইদেউ, কাৰ্বি আংলং, লখিমপুৰ আৰু বিশ্বনাথ জিলাৰ বহু অঞ্চল এতিয়াও প্লাৱিত হৈ আছে। শিৱসাগৰ আৰু চৰাইদেউত শুকুৰবাৰৰ পৰা অহা ধুমুহা বৰষুণৰ ফলত বিস্তীৰ্ণ অঞ্চল পুনৰ জলমগ্ন হৈ পৰিছে। শিৱসাগৰৰ বহু অঞ্চলত পানী ওলাই যাব নোৱাৰি কৃত্ৰিম জলাবদ্ধতাৰ সৃষ্টি কৰিছে। ইয়াৰ লগতে শিৱসাগৰ জিলাৰ নিৰ্মীয়মান চাৰিখৰীয়া ৰাষ্ট্ৰীয় ঘাইপথটোৱে পানী নিষ্কাশনৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি কৰিছে। ৰাজ্যৰ 13 জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। বানত 464 গাঁৱৰ 155,000 লোক প্ৰভাৱিত হোৱাৰ লগতে 10,748.64 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। গোলাঘাট জিলাৰ মৰঙী অঞ্চল শেহতীয়াকৈ পুনৰ বানৰ কবলত পৰিছে। আমাৰ গোলাঘাটৰ সংবাদদাতাই জনোৱা মতে জিলাখনৰ খুমটাই সমষ্টিৰ অন্তৰ্গত মৰঙী অঞ্চলৰ কেন্দুগুৰি আৰু কৰ্দৈগুৰিকে ধৰি কেইবাখনো গাঁৱত ধনশিৰি নৈৰ বাঢ়নী পানীয়ে ত্ৰাসৰ সৃষ্টি কৰিছে। গাঁওসমূহৰ বিস্তীৰ্ণ কৃষিভূমি পানীত বুৰ যোৱাৰ লগতে নবিল মথাউৰিৰ ওপৰেও পানী বাগৰিবলৈ আৰম্ভ কৰিছে। নুমলীগড়ৰ পশ্চিম ধুদাঙত ধনশিৰি নদীৰ প্ৰচণ্ড সোঁতত এটা কৃষিবান ছিঙি যোৱাৰ ফলত পৰিস্থিতি অধিক জটিল হৈ পৰিছে। পশ্চিম ধুদাঙৰ আৱাসী এলেকাও প্লাৱিত হোৱাৰ আশংকাই দেখা দিয়াৰ সময়তে অঞ্চলটোত ধনশিৰি নৈয়ে ভয়ংকৰ খহনীয়াৰ সৃষ্টি কৰিছে। এনে খহনীয়াৰ কবলত পৰি 20,000তকৈও অধিক কৃষিজীৱী পৰিয়াল স্থানান্তৰিত হ'বলগীয়া হৈছে। বান আৰু খহনীয়াৰ ফলত কৃষিভূমি নষ্ট হোৱাৰ লগতে নৈপৰীয়াৰ কৃষকৰ জীৱন আৰু জীৱিকাৰ প্ৰতিও গুৰুতৰ সংকটে দেখা দিছে। শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত উজনি অসমৰ 4 জিলাত আজিৰ পৰা ক্ষয়ক্ষতিৰ জৰীপ কৰা হ'ব। প্ৰথম পৰ্যায়ৰ জৰীপ অহা 30 আগষ্টলৈ চলিব। এই জৰুৰী প্ৰক্ৰিয়াক অধিক সুসংগঠিত আৰু নিখুঁত কৰাৰ বাবে ইতিমধ্যে 4 জিলাৰ আয়ুক্ত, সমজিলা আয়ুক্তৰ লগতে চক্ৰ বিষয়াসকলক প্ৰয়োজনীয় প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। যোৰহাট জিলাত বানত হোৱা ক্ষয়ক্ষতিৰ দ্ৰুত সমীক্ষা আৰু দুৰ্যোগ উত্তৰ মূল্যায়নৰ বাবে প্ৰস্তুত কৰা অত্যাধুনিক মোবাইল এপ্লিকেচনৰ ব্যৱহাৰ সম্পৰ্কে শিক্ষক শিক্ষয়িত্ৰীসকলক অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ চৌহদত কালি প্ৰশিক্ষণ প্ৰদান কৰা হয়। প্ৰশিক্ষণ কাৰ্যসূচীত বিধায়ক ৰূপজ্যোতি কুৰ্মী, বিকাশ শইকীয়াকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। একেদৰে সাংস্কৃতিক বিভাগ আৰু চৰাইদেউ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাই জৰীপ কাৰ্যসূচী সন্দৰ্ভত কালি জিলাখনৰ আয়ুক্ত কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰে। বান ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ বিভিন্ন ঠাইত বান পৰৱৰ্তী পলস, গেদ, মাটি আৰু আৱৰ্জনা নিষ্কাশনৰ কাম অব্যাহত আছে। জলসম্পদ বিভাগে ONGCৰ সহায়ত বৃহৎ পাইপেৰে বানত বেয়াকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰৰ বিভিন্ন অঞ্চলত আবদ্ধ পানী উলিওৱাৰ ব্যৱস্থা কৰিছে। ইয়াৰ উপৰি জিলাখনৰ বন্ধ হৈ পৰা নলা নৰ্দমাসমূহ পৰিষ্কাৰ কৰা হৈছে। জিলাখনৰ ঐতিহাসিক বেদবাৰী বৰপাত্ৰৰ দৌল চৌহদত কালি সদৌ অসম গৰীয়া জনগোষ্ঠী সমাজৰ সদস্যসকলে স্থানীয় ৰাইজৰ সৈতে লগ লাগি ঐতিহাসিক মঠ মন্দিৰ, দেৱালয়, বিদ্যালয় আৰু নামঘৰসমূহ পৰিষ্কাৰ কৰে। দেশৰ অন্যান্য প্ৰান্তৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ দৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো পৰ্যটকৰ মোবাইল ব্যৱহাৰ নিষিদ্ধ কৰাৰ বিষয়ত কালি গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয়। কাজিৰঙাৰ কহৰাত পৰ্যটন বিভাগৰ উদ্যোগত বনমন্ত্ৰী জয়ন্ত মল্লবৰৰ উপস্থিতিত এই গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয়। উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত পৰ্যটকে মোবাইল ফোন ব্যৱহাৰ কৰাৰ ফলত বিভিন্ন সমস্যাৰ সৃষ্টি হোৱা বুলি অভিযোগ উত্থাপিত হৈ আহিছে। বিশেষকৈ বন্যপ্ৰাণীৰ ফটো আৰু দৃশ্য সংগ্ৰহ কৰিবলৈ মোবাইল ব্যৱহাৰ কৰাৰ ফলত উদ্যানখনৰ পৰিৱেশ আৰু বন্যপ্ৰাণীৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰাৰ আশংকা কৰা হৈছে। ইয়াৰ উপৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাৰিপাৰ্শ্বিক দিশৰ পৰা স্পৰ্শকাতৰ অঞ্চলৰ পৰিসৰ হ্ৰাস কৰাৰ সন্দৰ্ভতো চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে আলোচনা কৰা হয়।
1: গড় বুলি ক'লে আমি অসমৰ চিনাকি আৰু গড়ক লৈ আমি গোটেই অসমবাসীয়ে গৌৰৱ অনুভৱ কৰো। কিন্তু অসমৰ এটা সময় এনেকুৱা আহিছিল যি সময়ত গড় সুৰক্ষাৰ ক্ষেত্ৰত আমি বিভিন্ন চৰকাৰৰ পৰা সাধাৰণ ৰাইজলৈকে সকলোৱে ক'ৰবাত বিফল হৈছিলো আৰু সেই সময়ত আমাৰ চৰকাৰে বিশেষ গড় সুৰক্ষাৰ কাৰণে চিন্তা কৰি 2017 চনত এই গড় সুৰক্ষা বাহিনী নিৰ্মাণৰ কাৰণে
0: ৰাজ্য চৰকাৰে ভঙা মথাউৰিসমূহ শক্তিশালী ৰূপত নিৰ্মাণ কৰি উলিওৱাৰ বাবে বিশেষ পদক্ষেপ ল'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 9 বজাত শুনিবলৈ পাব।
2: मैं कल अपने भतीजे के घर होके आया, मैं देखकर हैरान रह गया कि वो लोग दिन भर एसी चलाते हैं, रोज वॉशिंग मशीन चलाते हैं, घर में दो दो फ्रिज हैं, फिर भी उसका बिजली बिल पता है कितना आता है? 0। मैंने पूछा तो भतीजा बोला, चाचा जी सब ऊपर वाले की दया है। मतलब सोलर पैनल की। मैंने सोचा अब तो लगवाना ही पड़ेगा।
3: पीएम सूर्य घर मुफ्त बिजली योजना, जुड़ने के लिए रजिस्टर करें pmsuryaghar.gov.in पर।
4: हर घर सूर्य घर।
5: क्या आप परेशानियों से घिरे हैं? मन भारी है और कोई रास्ता नजर नहीं आ रहा? याद रखें, समाधान

আজিৰ গীতিমালিকা অনুষ্ঠানটি আৰম্ভ কৰিবলৈ লোৱা হৈছে মিতালী চৌধুৰীৰ কণ্ঠৰ এটি গীতেৰে। গীতৰ কথা ইদ্ৰিছ আলীৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ।

ইদ্ৰিছ আলীৰ গীতৰ কথা আৰু অনুপম চৌধুৰীৰ প্ৰযোজনাৰে মিতালী চৌধুৰী কণ্ঠৰ গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ শুনো আহক জয়ন্ত হাজৰিকাৰ।

0: জয়ন্ত হাজৰিকাৰ কণ্ঠত নিৰ্মল প্ৰভা বৰদলৈ ৰচিত গীতটি শুনিলে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিচ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিচ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিংৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

গীতিমালিকা শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এইবাৰৰ শিল্পী গীতাঞ্জলি গায়ন, গীতিকাৰ কীৰ্তিকমল ভূঞা, প্ৰযোজনা সুধীৰ দাসৰ।

কীৰ্তিকমল ভূঞাৰ ৰচনাৰে গীতাঞ্জলি গায়নৰ কণ্ঠৰ গীতটি শুনিলে। প্ৰযোজনা আছিল সুধীৰ দাসৰ। অনুষ্ঠানত এইবাৰ শুনাবলৈ লোৱা হৈছে ঋদীপ দত্তৰ কণ্ঠত বীৰিঞ্চি কুমাৰ মেধিৰ ৰচনাৰে এই গীতটি।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: এক জমানে সে কাহানি হে সুনা রহি আকাশবাণী, ফির আয়া এন্টারটেইনমেন্ট কা রেভলিউশন, জব কোনে কোনে পৌঁছা দূরদর্শন, কাহানি নহি বদলি স্টাইল গয়া হে বদল, জো কাহানিয়া হম সুনতে আয়ে দেখতে আয়ে আব বহি বেসি হি কাহানি সুনায়েগা ডিজিটাল।
3: ডাউনলোড ওয়েভস ওটিটি অ্যাপ নাও এন্ড ওয়াচ ফর ফ্রি।
4: অঙ্গদানে মানুহৰ শৰীৰটো বিকৃত কৰে নেকি?
5: দান কৰা অংগসমূহ অস্ত্ৰোপচাৰৰ দ্বাৰা উলিয়াই আনি আন এজন ব্যক্তিৰ দেহত সংৰোপণ কৰা হয়। জীৱিত ব্যক্তিৰ ওপৰত কৰা অস্ত্ৰোপচাৰৰ দৰেই এই ছিদ্ৰবোৰ চিলাই দিয়া হয়। গতিকে অংগদানে শৰীৰটো বিকৃত নকৰে। অংগদানক লৈ আমাৰ মনত এনেকুৱা ধৰণৰ বহুতো প্ৰশ্নৰ উদয় হয় আৰু ই স্বাভাৱিক। প্ৰশ্নবোৰৰ উত্তৰ বিচাৰক আৰু মুকলি মনেৰে অংগদানৰ বাবে আগবাঢ়ি আহক। ভাৰতবৰ্ষত অংগ প্ৰতিস্থাপনৰ তালিকাত 3 লাখৰো অধিক ৰোগী এতিয়াও অপেক্ষাৰত। প্ৰয়োজনীয় অংগৰ অভাৱত দৈনিক প্ৰায়ে 20 জনকৈ লোকৰ মৃত্যু হয়। আপোনাৰ অংগদানে 8 জন লোকৰ জীৱন ৰক্ষা কৰিব পাৰে। আহক অংগ দান কৰক। গুৱাহাটী মেডিকেল কলেজ আৰু হস্পিটেলত অৱস্থিত আঞ্চলিক অংগ আৰু কলা সংৰোপণ সংস্থা ৰোড টু গুৱাহাটীৰ দ্বাৰা প্ৰচাৰিত।

আজি দিনৰ 12:30 বজাত আইদেউৰ বোলনীয় অনুষ্ঠানত প্ৰফুল্ল বৰা ৰচিত নাট হৃদয়ৰ চিঞৰৰ চতুৰ্থ খণ্ড শুনিবলৈ পাব। প্ৰযোজনা নয়ন প্ৰসাদ আৰু অৱনী বৰাৰ। দিনৰ 1:10 বজাত তৰুণ শইকীয়া ৰচিত ধাৰাবাহিক নাট গোবৰ্ধন চৰিতৰ চতুৰ্থ খণ্ড, প্ৰযোজনা নীলু চক্ৰৱৰ্তীৰ। দিনৰ 11:02 বজাত নাটশালা অনুষ্ঠানত অৰুণ শৰ্মা ৰচিত নাট কুকুৰ নেচিয়া মানুহ, প্ৰযোজনা নীলু চক্ৰৱৰ্তীৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহত আছে, ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 12খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত, উজনিৰ বান প্ৰভাৱিত জিলা 4খনৰ ক্ষয়ক্ষতিৰ মূল্যায়নৰ বাবে আজিৰে পৰা জৰীপ, ৰাজ্য চৰকাৰে ভঙা মথাউৰিসমূহ শক্তিশালী ৰূপত নিৰ্মাণ কৰি উলিওৱাৰ বাবে বিশেষ পদক্ষেপ ল'ব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ, আই আই টি গুৱাহাটীৰ গৱেষকৰ পানী আৰু অন্যান্য জৈৱিক নমুনাত থকা বিষাক্ত পদাৰ্থ চিনাক্ত কৰিব পৰা অত্যাধুনিক যন্ত্ৰ উদ্ভাৱন, দেশজুৰি আজি হৰ ঘৰ তিৰংগা অভিযান আৰম্ভ, আৰু অসমৰ অস্মিতা চলিহাৰ কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ খিতাপ অৰ্জন। নমস্কাৰ, বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 12খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। বানত 460খন গাঁৱৰ 1,47,374 লোক প্ৰভাৱিত হোৱাৰ লগতে 10,599.89 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে।

0: গোলাঘাট জিলাত কালি এটা মৃতদেহ উদ্ধাৰৰ পাছত সম্প্ৰতি বানত মৃত্যু হোৱা লোকৰ সংখ্যা 99 হৈছেগৈ। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি শোণিতপুৰ, নগাঁও, গোলাঘাট, শিৱসাগৰ, হোজাই, দৰং, যোৰহাট, ধেমাজি, চৰাইদেউ, কাৰ্বি আংলং, লখিমপুৰ আৰু বিশ্বনাথ জিলাৰ বহু অঞ্চল এতিয়াও প্লাবিত হৈ আছে। শিৱসাগৰ আৰু চৰাইদেউত শুকুৰবাৰৰ পৰা অহা ধুমুহা বৰষুণৰ ফলত বিস্তীৰ্ণ অঞ্চল পুনৰ জলমগ্ন হৈ পৰিছে। শিৱসাগৰৰ বহু অঞ্চলত পানী ওলাই যাব নোৱাৰি কৃত্ৰিম জলাবদ্ধতাৰ সৃষ্টি কৰিছে। ইয়াৰ লগতে শিৱসাগৰ জিলাৰ নিৰ্মীয়মান চাৰিখৰীয়া ৰাষ্ট্ৰীয় ঘাইপথটোৱে পানী নিষ্কাশনৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি কৰিছে। গোলাঘাট জিলাৰ মৰঙী অঞ্চল শেহতীয়াকৈ পুনৰ বানৰ কবলত পৰিছে। আমাৰ গোলাঘাটৰ সংবাদদাতাই জনোৱা মতে জিলাখনৰ খুমটাই সমষ্টিৰ অন্তৰ্গত মৰঙী অঞ্চলৰ কেন্দুগুৰি আৰু কৰ্দৈগুৰিকে ধৰি কেইবাখনো গাঁৱত ধনশিৰি নৈৰ বাঢ়নী পানীয়ে ত্ৰাসৰ সৃষ্টি কৰিছে। গাঁওসমূহৰ বিস্তীৰ্ণ কৃষিভূমি পানীত বুৰ যোৱাৰ লগতে নবিল মথাউৰিৰ ওপৰেও পানী বাগৰিবলৈ লৈছে। নুমলীগড়ৰ পশ্চিম ধোদাঙত ধনশিৰি নদীৰ প্ৰচণ্ড সোঁতত এটা কৃষি বান্ধ ছিগি যোৱাৰ ফলত পৰিস্থিতি অধিক জটিল হৈ পৰিছে। পশ্চিম ধোদাঙৰ আৱাসিক এলেকাও প্লাবিত হোৱাৰ আশংকাই দেখা দিয়াৰ সময়তে অঞ্চলটো ধনশিৰি নৈয়ে ভয়ংকৰ গৰাখহনীয়াৰ সৃষ্টি কৰিছে। এনে খহনীয়াৰ কবলত পৰি 20টাতকৈও অধিক কৃষিজীৱী পৰিয়াল স্থানান্তৰিত হ'বলগীয়া হৈছে। বান আৰু গৰাখহনীয়াৰ ফলত কৃষিভূমি নষ্ট হোৱাৰ লগতে নৈপৰীয়া কৃষকৰ জীৱন আৰু জীৱিকাৰ প্ৰতিও গুৰুতৰ সংকটে দেখা দিছে। ইপিনে শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত উজনি অসমৰ 4খন জিলাত আজিৰ পৰা ক্ষয়ক্ষতিৰ জৰীপ কৰা হ'ব। প্ৰথম পৰ্যায়ৰ জৰীপ অহা 30 আগষ্টলৈ চলিব। এই জৰীপ প্ৰক্ৰিয়াক অধিক সুসংগঠিত আৰু নিখুঁত কৰাৰ বাবে ইতিমধ্যে 4খন জিলাৰ আয়ুক্ত, সমজিলা আয়ুক্তৰ লগতে চক্ৰ বিষয়াসকলক প্ৰয়োজনীয় প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। যোৰহাট জিলাত বানত হোৱা ক্ষয়ক্ষতিৰ দ্ৰুত সমীক্ষা আৰু দুৰ্যোগ উত্তৰ মূল্যায়নৰ বাবে প্ৰস্তুত কৰা অত্যাধুনিক মোবাইল এপ্লিকেশ্যনৰ ব্যৱহাৰ সম্পৰ্কে শিক্ষক শিক্ষয়িত্ৰীসকলক অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ চৌহদত কালি প্ৰশিক্ষণ প্ৰদান কৰা হয়। প্ৰশিক্ষক কাৰ্যসূচীত ৰূপজ্যোতি কুৰ্মী, বিকাশ শইকীয়াকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। একেদৰে সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু চৰাইদেউ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাই জৰীপ কাৰ্যসূচী সন্দৰ্ভত কালি জিলাখনৰ আয়ুক্ত কাৰ্যালয়ত এখন সংবাদমেলৰ আয়োজন কৰে। বান ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ বিভিন্ন ঠাইত বান পৰৱৰ্তী পলস, গেদ, মাটি আৰু আৱৰ্জনা নিষ্কাশনৰ কাম অব্যাহত আছে। জলসম্পদ বিভাগে ONGCৰ সহযোগত বৃহৎ পাইপেৰে বানত বেয়াকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰৰ বিভিন্ন অঞ্চলত আৱদ্ধ পানী উলিওৱাৰ ব্যৱস্থা কৰিছে। ইয়াৰ উপৰি জিলাখনৰ বন্ধ হৈ পৰা নলা নৰ্দমাসমূহো পৰিষ্কাৰ কৰা হৈছে। এই সন্দৰ্ভত ONGCৰ এগৰাকী বিষয়াই এইদৰে কয়।
1: हम लोगों के हिसाब से जो ऑनरेबल मिनिस्टर विमल बोरा सर एंड सुशांतो बोरगुहाई साहब ने जो वाटर रिसोर्सेज के मंत्री हैं जब हम लोग यहां आए थे 31 तारीख को इट वाज रियली वेरी पैथेटिक ऑल दोज एरियाज एंड विलेजेस वेयर टोटली सबमर्ज्ड। आने के बाद जैसे ही बोला हम लोगों ने अपने जितने ऐसे बड़े रिसोर्सेज हैं हम लोगों ने उसी रात को मूव किया। लेकिन इतनी डिफिकल्टी थी क्योंकि सब लोग सड़क पर थे, द कैटल्स वेयर ऑल्सो ऑन द रोड, फिर भी हमारी टीम ने जितना ONGC को देख रहे हैं ऑपरेशन हम लोग छोड़ के यहाँ सोचे कि जितनी प्रायोरिटी है हमारे कम से कम 20 से ज्यादा गांव ऐसे हैं जो मंत्री साहब ने बताया है सबमर्ज थे, उन गांवों से पानी निकालने का नेचुरली जो जा रहा था यहाँ से कम था। सबसे पहले कि गांव जो पानी में सबमर्ज है उनका पानी निकल जाए।
0: জিলাখনৰ ঐতিহাসিক বেদবাৰী বৰপাত্ৰ দৌল চৌহদত কালি সদৌ অসম গৰীয়া জনগোষ্ঠী সমাজৰ সদস্যসকলে স্থানীয় ৰাইজৰ সৈতে লগ লাগি ঐতিহাসিক মঠ, মন্দিৰ, দেৱালয়, বিদ্যালয় আৰু নামঘৰসমূহ পৰিষ্কাৰ কৰে। ৰাজ্য চৰকাৰে ভঙা মথাউৰিসমূহ শক্তিশালী ৰূপত নিৰ্মাণ কৰি উলিওৱাৰ বাবে বিশেষ পদক্ষেপ ল'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। দৰং জিলাৰ মঙলদৈ ৰাজহচক্ৰৰ ঔতলা পঞ্চায়তৰ বেংগাবৰাৰ বানপীড়িত অঞ্চলৰ পৰিস্থিতিৰ বুজ লৈ কালি মুখ্যমন্ত্ৰীয়ে এইদৰে মন্তব্য কৰে। তেওঁ কয় যে ৰাজ্য চৰকাৰে বৈজ্ঞানিকভাৱে বান সমস্যা সমাধান কৰিব বিচাৰে। তেওঁ লগতে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান আৰু বিশ্ববিদ্যালয়সমূহক একেলগে কাম কৰি বিষয়টোৰ উদ্ভাৱনমূলক স্থায়ী সমাধান উলিয়াবলৈ আহ্বান জনায়।
2: নোৱা নদীৰ পানীয়ে আমাৰ মথাউৰিটো ভাঙি লৈ যায়, ৰাইজৰ যথেষ্ট অসুবিধা হৈছে। মই মথাউৰিটো চাব আহিছিলোঁ, আমাৰ মন্ত্ৰী অশোক সিংহাল, নীলিমা দেৱী আৰু বিধায়ক পৰমানন্দ ৰাজবংশীও আছে। আমি ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে যিখিনি কাম কৰি আছে তাকো চালোঁ আৰু ভৱিষ্যতে এই মথাউৰিটো শক্তিশালী কৰি নিৰ্মাণ কৰাৰ বিষয়েও আমি আলোচনা কৰিছোঁ।
0: মুখ্যমন্ত্ৰীয়ে যোৱা 5 আগষ্টত নোৱা নদীৰ বাঢ়নী পানীয়ে মথাউৰি ছিঙি নিয়াৰ ফলত বানৰ কবলৰ পৰা অঞ্চলটোত উপস্থিত হৈ কালি মথাউৰি মেৰামতিৰ বুজ লোৱাৰ লগতে ঔতলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা বান শিবিৰ পৰিদৰ্শন কৰে।

0: গৰাকীয়ে অস্থায়ী বান শিবিৰটোত থকা বান ক্ষতিগ্ৰস্ত লোকৰ সমস্যাৰো বুজ লয়। নোৱানুৰ ভগ্ন মথাউৰিটো পুনৰ নিৰ্মাণৰ লগতে বানত ক্ষতিগ্ৰস্ত কৃষক ৰাইজক তেওঁ পৰ্যাপ্ত পৰিমাণে ক্ষতিপূৰণৰ আশ্বাস দিয়ে। এই পৰিদৰ্শনৰ সময়ছোৱাত মুখ্যমন্ত্ৰীৰ সৈতে মন্ত্ৰী অশোক সিংহল আৰু নীলিমা দেৱী উপস্থিত থাকে। বানৰ পাছত হ'ব পৰা বিভিন্ন ৰোগ প্ৰতিৰোধৰ বাবে স্বাস্থ্য বিভাগ আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগে সমন্বিতভাৱে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সন্দৰ্ভত কালি জনতা ভৱনত এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহলৰ অধ্যক্ষতাত অনুষ্ঠিত এই সভাত চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ বান পৰিস্থিতি আৰু জনস্বাস্থ্যৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ পৰ্যালোচনা কৰা হয়। সভাত জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী কৃষ্ণেন্দু পাল, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত সচিব ডাঃ পি অশোক বাবু, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ পৰিচালন সঞ্চালক ডাঃ লক্ষ্মণন এছ আৰু জল জীৱন মিছনৰ পৰিচালন সঞ্চালক কৈলাশ কাৰ্তিক উপস্থিত থাকে। তদুপৰি চৰাইদেউ আৰু শিৱসাগৰ জিলা প্ৰশাসন, স্বাস্থ্য বিভাগ আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়াসকলে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে অংশগ্ৰহণ কৰে। বানৰ পাছত খোৱাপানীৰ উৎসসমূহ দূষিত হৈ পৰাৰ পৰিপ্ৰেক্ষিতত বিশুদ্ধ খোৱাপানী যোগান আৰু পানীৰ গুণাগুণ পৰীক্ষাৰ ক্ষেত্ৰত সভাত গুৰুত্ব আৰোপ কৰা হয়। বান ক্ষতিগ্ৰস্ত অঞ্চলত যোগান ধৰা পানী যাতে সম্পূৰ্ণৰূপে নিৰাপদ আৰু সেৱনৰ উপযোগী হয় সেয়া নিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক সতৰ্কতাৰে কাম কৰিবলৈ নিৰ্দেশ দিয়া হয়। বিশেষকৈ পানীৰ নমুনা সংগ্ৰহ কৰি ইয়াৰ গুণাগুণ পৰীক্ষা কৰাৰ লগতে কোনো পানীৰ উৎস সেৱনৰ অনুপযোগী হলে সেয়া ব্যৱহাৰ নকৰিবলৈ তাৎক্ষণিকভাৱে জনসাধাৰণক সজাগ কৰাৰ বিষয়েও আলোচনা কৰা হয়। বানৰ পাছত ডায়েৰিয়া, কলেৰা আৰু অন্যান্য ৰোগৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে জনসচেতনতা সৃষ্টিৰ বিষয়টো সভাত গুৰুত্ব আৰোপ কৰা হয়। তদুপৰি আশাকৰ্মী, স্বাস্থ্যকৰ্মী আৰু জলমিত্ৰৰ জৰিয়তে পানী উতলাই বা উপযুক্তভাৱে শোধন কৰি সেৱন কৰা, পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখা, খোৱা সামগ্ৰী ঢাকি ৰখা আদি বিভিন্ন বিষয়ত সজাগতা সৃষ্টিৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হয়। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পালৰ অধ্যক্ষতাত কালি যোৰহাট আৱৰ্ত ভৱনৰ সভাকক্ষত জিলাখনৰ বানৰ পাছৰ পৰিস্থিতিৰ বিষয়ত এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। সভাত বানপীড়িত অঞ্চলসমূহত বিশুদ্ধ খোৱাপানীৰ যোগান, অনাময় ব্যৱস্থা গঢ়ি তোলা, ক্ষয়ক্ষতিৰ সঠিক মূল্যায়ন তথা সাহায্য আৰু পুনৰ সংস্থাপন প্ৰক্ৰিয়া খৰতকীয়া কৰাৰ সন্দৰ্ভত আলোচনা কৰা হয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটন খণ্ডক অধিক সুসংগঠিত, বহনক্ষম আৰু পৰ্যটক অনুকূল কৰি তোলাৰ লক্ষ্যৰে কালি কহৰাত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত সমাগত পৰ্যটন বৰ্ষত ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰ্যটন ব্যৱস্থা অধিক উন্নত কৰাৰ লগতে পৰ্যটনৰ জৰিয়তে স্থানীয় ৰাইজৰ সংস্থাপনৰ বাট মুকলিৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰা হয়। বৈঠকত জীপ চাফাৰী, হাতী চাফাৰী, স্থানীয় পৰ্যটন উদ্যোগী, বিভিন্ন দল সংগঠন আৰু অন্যান্য অংশীদাৰসকলৰ সৈতে মত বিনিময় কৰা হয়। ইয়াৰ পূৰ্বে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কাজিৰঙাত বন বিভাগৰ কাৰ্যনিৰ্বাহ পদ্ধতিৰ আধুনিকীকৰণ আৰু আন্তঃগাঁথনি উন্নয়নৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা একাধিক গুৰুত্বপূৰ্ণ প্ৰকল্পৰ কাম কাজ পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় উদ্যানখনৰ নিকটৱৰ্তী বৰজুৰি গাঁৱত অৱস্থিত বন্যপ্ৰাণী পুনৰ্বাসন আৰু সংৰক্ষণ কেন্দ্ৰৰ পুনৰ্বাসন ব্যৱস্থা পৰ্যবেক্ষণ কৰে। তেওঁ লগতে ৰাষ্ট্ৰীয় উদ্যানখনত কৰ্মৰত বনৰক্ষীসকলৰ বাবে নিৰ্মীয়মান 32টা আৱাসগৃহ পৰিদৰ্শন কৰে।
1: কাজিৰঙাৰ বন বিভাগৰ কৰ্মচাৰীসকলৰ কাৰণে এটা আৱাসগৃহৰ প্ৰয়োজন আছিল আৰু এই আৱাসগৃহটো খুব সুন্দৰভাৱে একেবাৰে চহৰৰ মাজমজিয়াতে কৰা হৈছে। যিসকল বন বিভাগৰ বিষয়া কৰ্মচাৰী আছে সকলোৱে অত্যন্ত কষ্ট কৰি কাম কৰে, গতিকে ইয়াত আমাৰ তৃতীয় বৰ্গৰ বা চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ কাৰণে 32টা এপাৰ্টমেণ্ট সুন্দৰভাৱে বনোৱা হৈছে আৰু মই ভাবো যে এই 32টা এপাৰ্টমেণ্টে কাজিৰঙাৰ বন বিভাগৰ কৰ্মচাৰীসকলৰ বহুখিনি অভাৱ বহুদিনীয়া অভাৱ কিছু পূৰণ কৰিব।
0: ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীৰ গৱেষকসকলে পানী আৰু অন্যান্য জৈৱিক নমুনাত থকা বিষাক্ত পদাৰ্থ চিনাক্ত কৰিব পৰা অত্যাধুনিক যন্ত্ৰ উদ্ভাৱন কৰিছে। এই উদ্ভাৱনে জনসাধাৰণক বিশুদ্ধ খোৱাপানী যোগান নিশ্চিত কৰাত সহায় কৰিব। ইআই নামৰ এই যন্ত্ৰই উৎসস্থলীতে বিষাক্ত পদাৰ্থ চিনাক্ত কৰিব আৰু পানী শোধন কেন্দ্ৰলৈ প্ৰেৰণ কৰিব। এই গৱেষণাৰ ফলাফল IEEE-ৰ জাৰ্নেলত প্ৰকাশ পাইছে। ইআই যন্ত্ৰই ৰঙীন যৌগ উৎপন্ন হোৱা ৰাসায়নিক বিক্ৰিয়াৰে কাম কৰে। এই ৰঙৰ তীব্ৰতাই বিষাক্ত পদাৰ্থৰ ঘনত্ব সূচায়। মৌলিক অপ্টিকেল নীতি ব্যৱহাৰ কৰি যন্ত্ৰটোৱে পানীৰ বিশ্লেষণ কৰে, ছেন্সৰৰ সংকেতক ডিজিটেল তথ্যলৈ ৰূপান্তৰিত কৰে আৰু বিষাক্ত পদাৰ্থৰ ঘনত্ব প্ৰদৰ্শন কৰে। সমগ্ৰ দেশজুৰি আজি হৰ ঘৰ তিৰংগা অভিযান আৰম্ভ হ'ব আৰু 17 আগষ্টত এই অভিযানৰ সামৰণি পৰিব। এই পদক্ষেপৰ জৰিয়তে ৰাষ্ট্ৰীয় পতাকা উত্তোলন তথা দেশপ্ৰেম, ৰাষ্ট্ৰীয় একতা আৰু ভাৰতৰ সাংস্কৃতিক ঐতিহ্যৰ উদযাপনত অংশ লোৱাৰ বাবে দেশৰ নাগৰিকসকলক উৎসাহিত কৰাৰ লক্ষ্য লোৱা হৈছে। 2022 চনত স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপনৰ

0: অংশ হিচাপে আৰম্ভ কৰা এই অভিযান সম্প্ৰতি দেশৰ সৰ্ববৃহৎ ৰাজহুৱা অংশগ্ৰহণমূলক অভিযানলৈ পৰিণত হৈছে। এই অভিযানে সকলো নাগৰিকক ত্ৰিৰংগ পতাকাক ভাৰতৰ একতা, সন্মান আৰু সামূহিক ৰাষ্ট্ৰীয় পৰিচয়ৰ চিহ্ন হিচাপে উদযাপনৰ বাবে অনুপ্ৰাণিত কৰি আহিছে। অসম কন্যা অস্মিতা চলিহাই কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ খিতাপ অৰ্জন কৰিছে। অস্মিতাই আজি দক্ষিণ কোৰিয়াৰ আছানত অনুষ্ঠিত ফাইনেলত চীনৰ কিউহানক 14-21, 21-14, 21-14 গেমত পৰাস্ত কৰে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ মঞ্জিত গগৈৰ সৈতে।
1: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত অসমৰ শেহতীয়া বান পৰিস্থিতি, চৰকাৰী সাহায্য বিতৰণ ব্যৱস্থাকে ধৰি ভিন ভিন বাতৰিয়ে শিৰোনাম দখল কৰিছে। অহা 4 বছৰত অসমত বানৰ ভয়াৱহতা আৰু অধিক বৃদ্ধি পাব। দিল্লীস্থিত জলবায়ু গৱেষণা কেন্দ্ৰ ক্লাইমেট ট্ৰেণ্ডছৰ প্ৰতিবেদনৰ উদ্ধৃতিৰে নিয়মীয়া বাৰ্তা কাকতে এই সন্দৰ্ভত সবিস্তাৰে এটা বাতৰি প্ৰকাশ কৰিছে। বানে ধোৱা চৰাইদেউ, শিৱসাগৰত শুকুৰবাৰৰ পৰা হোৱা ধুমুহা বৰষুণে পুনৰ আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰিছে। জলপ্ৰলয়ত এই পৰ্যন্ত 2.5 লাখৰো অধিক পশুধনৰ মৃত্যু হৈছে। আমাৰ অসম কাকতে এই সন্দৰ্ভত যুগুতোৱা এটা বাতৰিক মুখ্য বাতৰিৰ স্থান দিছে। হিমালয় অঞ্চলত বৃদ্ধি পোৱা উষ্ণতা, বৰষুণৰ ধৰণৰ পৰিৱৰ্তন, অনিয়ন্ত্ৰিত নগৰীকৰণ আৰু বানপ্ৰৱণ অঞ্চলত বৃদ্ধি পোৱা জনবসতিয়ে পৰিস্থিতি ভৱিষ্যতে অধিক জটিল হোৱাৰ আশংকা কঢ়িয়াইছে। অসমীয়া খবৰ কাকতত এই বাতৰিটোক তথ্য সহকাৰে পৰিৱেশন কৰা হৈছে। ৰাজ্য চৰকাৰৰ বান সাহায্য প্ৰদানত অনিয়ম সংঘটিত হোৱাৰ অভিযোগত ৰাইজৰ দলে প্ৰতিবাদ সাব্যস্ত কৰা এটা বাতৰি দৈনিক অগ্ৰদূত কাকতে প্ৰকাশ কৰিছে। নৰেন্দ্ৰ মোদী চৰকাৰে সংসদত সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়ক 2026 উত্থাপনৰ বাবে কুচকাৱাজ কৰাৰ পৰিপ্ৰেক্ষিতত দেশৰ মানচিত্ৰ সলনি হোৱাৰ সম্ভাৱনা আছে বুলি দৈনিক অসম কাকতে আছুতীয়াকৈ প্ৰথম পৃষ্ঠাত এটা বাতৰি প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি দৰং জিলাৰ বানপীড়িতৰ কাষত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ বাতৰিটো অন্যান্য কাকতসমূহৰ লগতে দৈনিক জনমভূমি কাকতেও প্ৰথম পৃষ্ঠাত পৰিৱেশন কৰিছে। ৰাজ্য চৰকাৰ তথা শিক্ষা বিভাগে শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰ অধীনস্থ শিক্ষকসকলৰ দৰমহা প্ৰদান ব্যৱস্থা সলনি কৰাক লৈ ৰাজ্যজুৰি হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হোৱা বুলি অসমীয়া প্ৰতিদিন কাকতে এটা বাতৰি পৰিৱেশন কৰিছে। এতিয়া আহক আমি পুনৰ উভতি যাওঁ বাতৰিৰ মাজলৈ।
0: স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে ধাৰাষাৰ বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 12খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত। উজনিৰ বান প্ৰভাৱিত জিলা 4খনৰ ক্ষয়ক্ষতিৰ মূল্যায়নৰ বাবে আজিৰে পৰা জৰীপ। ৰাজ্য চৰকাৰে ভঙা মথাউৰিসমূহ শক্তিশালী ৰূপত নিৰ্মাণ কৰি উলিওৱাৰ বাবে বিশেষ পদক্ষেপ ল'ব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। IIT গুৱাহাটীৰ গৱেষকৰ পানী আৰু অন্যান্য জৈৱিক নমুনাত থকা বিষাক্ত পদাৰ্থ চিনাক্ত কৰিব পৰা অত্যাধুনিক যন্ত্ৰ উদ্ভাৱন। দেশজুৰি আজি হৰঘৰ ত্ৰিৰংগা অভিযান আৰম্ভ। আৰু অসমৰ অস্মিতা চলিহাৰ কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ খিতাপ অৰ্জন। পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

0: पीएम फसल बीमा योजना से करीब 2,00,000 करोड़ रुपए क्लेम के रूप में किसानों को मिले।
1: मोर नाम मोनिता रानी दास, थाना बागबर, डिस्ट्रिक्ट बरपेटा। खम तो आम धान खेती आलू खेती नष्ट है। नष्ट हम तो जो पैसा दे तो ना आम लाभ है, बाकी खेतियों के कोले लाभ तो पाने आम जने पाल
2: খরিফ ফসল বীমার বাবে শীঘ্রে পঞ্জীকরণ করাও।
3: ব্যাংক শাখা, বীমা কোম্পানি, কৃষি ঋণ সমিতি, জনসেবা কেন্দ্রের সঙ্গে যোগাযোগ করাও।
2: ফসল বীমা সম্বন্ধে তথ্য পাতির বাবে হেল্পলাইন নম্বর 14447 লৈ কল করো।
4: ফসল বীমা করাও, সুরক্ষা কবচ পাও।
5: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু, আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ।

0: নমস্কাৰ কণিহঁত, তোমালোক আটাইলৈ বহুত বহুত মৰম আৰু চেনেহ জনাই মই মামনি বাইদেউ আজিৰ মেল মুকলি কৰিছো। আহা তোমালোকৰ গীত মাত শুনো। তোমাৰ নামটো কোৱা?
1: জিগিচা পাকিৰি।
0: জিগিচা কৰ পৰা আহিছা?
1: বৰপেটাত।
0: আজি আমাক মেলত কি শুনাবা?
1: গান।
0: গীত গাবা? গোৱা।
1: চকলেট তিন দিন বুলি মোক কৰিব কোৱা, ফুলাবলৈ নিম নিম বুলি স্কুললৈ পঠোৱা। তুমি কি যে বিচলিয়া, কি যে তুমি বিচলিয়া, চকলেট তিন দিন বুলি মোক কৰিব কোৱা, ফুলাবলৈ নিম নিম বুলি স্কুললৈ পঠোৱা।

0: বটুয়া
1: হৈ গ'ল। আৰু আছে জিজ্ঞাসা, গীতটি কোনে শিকাই দিলে? মামাই শিকাইছে। গীতটো খুব সুন্দৰ। অকণমানিবিলাকৰো ডাঙৰৰ কাৰণে এটা অভিযোগ থাকে, নহয়নে? তোমালোকে যদি ভালদৰে পঢ়া শুনা কৰা, নিজে নিজে স্কুললৈ যোৱা, নিজৰ সৰু সৰু কামবোৰ নিজে নিজে কৰা, যেনে তোমাৰ জোতাযোৰ খুলি ঠিক জেগাত থোৱা, মোজাযোৰ খুলি ভালকৈ থৈ দিয়া যাতে পিছদিনাখন বিচাৰি পাওঁ, যিবোৰ ইউনিফৰ্ম পিন্ধা সেইবোৰ ধুনীয়াকৈ খুলি ভাল জেগাত থৈ দিয়া, আৰু ধুব লগা হ'লে ধুনীয়াকৈ ধুব লগা ঠাইত থৈ দিয়া, তেতিয়াহ'লেতো আৰু ডাঙৰক মিছা কথা নক'ব, নহয়নে? থাকিব নেকি তোমালোকে তেতিয়া? বাৰু, এতিয়া আমি জিজ্ঞাসাৰ কাৰণে ডাঙৰকৈ হাত চাপৰি বজাই দিম। এইবাৰ অকণমানি ভাইটি, কি নাম তোমাৰ?
2: নমস্কাৰ, মোৰ নাম শ্ৰী ঋষিক নাথ।
1: ঋষিক, ক'ৰ পৰা আহিছা?
2: মই পাইকাৰ গৈছিলোঁ পৰা আহিছোঁ।
1: আজি আমাক মেলত কি শুনাবা?
2: গীত।
1: গীত গাবা? গোৱা।

0: ধন্যবাদ।
1: তোমাৰ নামটো কোৱা।
2: নমস্কাৰ, মোৰ নাম শ্ৰী ঋষিতা বৰা।
1: ঋষিতা, ক'ৰ পৰা আহিছা?
2: মই হাতীগুছিৰ পৰা আহিছো।
1: আজি ইমেইলত কি শুনাবা?
2: মই এটি গীত শুনাম,
1: গোৱা।

0: ক'ৰ পৰা আহিছা?
1: পাইকাৰ গুচি।
0: আজি আমাক মেলা কি শুনাবা?
1: মই এটা জ্যোতি গীত গাম।
0: জ্যোতি সংগীত গাবা, গোৱা।
1: বিশ্ব বিজয় ন জোৱান, বিশ্ব বিজয় ন জোৱান, বিশ্ব বিজয় ন জোৱান, বিশ্ব বিজয় ন জোৱান, শক্তিশালী ভাৰতৰ, শক্তিশালী ভাৰতৰ, ওলাই আহা সন্তান তুমি বিপ্লৱৰ, ওলাই আহা সন্তান তুমি বিপ্লৱৰ, বিশ্ব বিজয় ন জোৱান, বিশ্ব বিজয় ন জোৱান, বিশ্ব বিজয় ন জোৱান, বিশ্ব বিজয় ন জোৱান, সমুখ সমৰ ভয় নকৰিবি মুক্তি যুঁজাৰ সুচিয়ান সুফিয়ান, সমুখ সমৰ ভয় নকৰিবি মুক্তি যুঁজাৰ সুচিয়ান সুফিয়ান, মৃত্যু বিজয় কৰিব লাগিব স্বাধীনতাৰ কৰি দুৱান, বিশ্ব বিজয় ন জোৱান, বিশ্ব বিজয় ন জোৱান, বিশ্ব বিজয় ন জোৱান, বিশ্ব বিজয় ন জোৱান, অগ্নিবৃষ্টি আহিব লাগিছে গৰজে বজ্ৰপাত, শিলাবৃষ্টি ভূমিৰ কম্প হ'ব উল্কাপাত, বিশ্ব বিজয় ন জোৱান, বিশ্ব বিজয় ন জোৱান, বিশ্ব বিজয় ন জোৱান, বিশ্ব বিজয় ন জোৱান, বিশ্ব বিজয় ন জোৱান, বিশ্ব বিজয় ন জোৱান।
0: ৰিদীপ্ত, তুমি এইটো জ্যোতি সংগীত তুমি কবিতা আবৃত্তি কৰা দেই কৰি থলা, গীতটো সুন্দৰকৈ গাবা, তাল থাকে নহয়, সুন্দৰকৈ তাল ধৰি গাবা, বিশ্ব বিজয় ন জোৱান, বিশ্ব বিজয় ন জোৱান দেই, ঠিক তেনেকৈ অহাবাৰ আহিলে সুন্দৰকৈ গীতটো শিকি আহি গাবা, হ'ব? বাৰু এতিয়া আমি ৰিদীপ্তৰ কাৰণে কি কৰিম, ডাঙৰকৈ হাত চাপৰি বজাই দিম। এইবাৰ তোমাৰ নামটো কোৱা।
2: নমস্কাৰ, মোৰ নাম শ্ৰী মৃদুস্মিতা নাথ।
0: মৃদুস্মিতা, ক'ৰ পৰা আহিছা?
2: নলবাৰী।
0: আজি আমাক মেলত কি শুনাবা?
2: গীত
0: গোৱা।

তোর দৰে উৰিবৰ মোৰো যে কে মন, ভাল মানুহ হ'বলৈ আছে এটি পাল। তোৰ দৰে উৰিবৰ মোৰো যে কে মন, ভাল মানুহ হ'বলৈ।

যায়, তোর যেনে মুকলি মোৰ যে কে মন, কেন জুতিল বলৈ আছে দীপাল, তোৰ যেনে মুকলি মোৰ যে কে মন,

0: চৰাই ধন্যবাদ,
1: সুন্দৰ হৈছে। আমি কি ডাঙৰকৈ
2: অকণিহঁত আহা, এইখিনিতে তোমালোকক মই এটি সাধু কওঁ। আজিৰ সাধুটিৰ নাম হৈছে হহাকাই আৰু ভালুককাই। শিয়ালকাইৰ এখন সৰু বাগান আছিল। সি তাত মটৰ মাহৰ খেতি কৰিছিল। বাগানখনৰ চাৰিওফালে থকা জোপোহা কাঁইটীয়া গছৰ বেৰখনত এটা সৰু ফুটা আছিল। হহাকায়ে নিতৌ সেইপিনেদিয়েই বাগানত সোমাই মটৰ মাহ চুৰ কৰি নিছিল। সেয়ে তাক ধৰিবলৈ শিয়ালকাইয়ে এখন ডাঙৰ ফান পাতিলে। সুৰুঙাটোৰ ঠিক ওপৰতে এজোপা সৰল গছ আছিল। শিয়ালকাইয়ে গছজোপা সলাই তাতে এডাল ৰছীৰে এটা মূৰ বান্ধিলে। ৰছীডালৰ আনটো মূৰত এটা ঘূৰণীয়া মেৰ কৰি চুচনি গাঁঠি মাৰিলে। সেই মেৰটো সুৰুঙাটোৰ মুখত লাঠি এডালেৰে হেঁচি লগাই থলে। পিছদিনা ৰাতিপুৱা হহাকায়ে সুৰুঙাটোৱেদি বাগানলৈ সোমাওঁতে তাৰ গাত লাগি লাঠিডাল উফৰি গ'ল আৰু লগে লগেই খুৰচা কাঠিটো চাপ খাই তাৰ পাছঠেং দুটা চেপি ধৰিলে। গছজোপাৰ আগটো ওপৰলৈ উঠি গ'ল। তাৰ ফলত হহাকাই ফালিখিনি ওপৰত শূন্যত ওলমি থাকিল। অলপ পিছতে সেইপিনেদি ভালুককাই আহিল।
3: তুমি তেনেকৈ শূন্যত ওলমি কি কৰিছা হহাকাই?
2: ভালুককাই সুধিলে।
3: মই মিনিট

দহ টকাকৈ ৰাইজিছোঁ, সহাকাই উত্তৰ দিলে। মিনিটত দহ টকা? বাপৰে, কোৱাচোন কোৱা কেনেকৈ ঘটিছা? ভালুকাই আচৰিত হ'ল। শিয়ালকায়ে মোক ইয়াত এনেকৈ ওলমি থাকি মটৰমাহ খাবলৈ অহা কাউৰীবোৰ খেদি থাকিবলৈ নিয়োগ কৰিছে। পিছে মোৰ ঘৰত বহুত কাম পৰি আছে, সেয়ে মন গ'লে তুমিয়েই মোৰ সলনি কামটো কৰিব পাৰা, তেতুন সহাকায়ে সোজা ভালুকাইক লোভ লগালে। ভালুকাই কামটো কৰিবলৈ ৰাজি হ'ল। সহাকায়ে কেনেকৈ গছজোপাৰ আগটো সলাই ফান পাতিব লাগে ভালুকাইক বুজাই দিলে।

0: এটোন সহায়কায়ে সোজা ভালুকাইক লোভ লগালে। ভালুকায়ে কামটো কৰিবলৈ ৰাজি হ'ল। সহায়কায়ে কেনেকৈ গছজোপাৰ আগটো হলাই ফান পাতিব লাগে ভালুকাইক বুজাই দিলে। অলপ পিছতে তাৰ ঠাইত ভালুকাই শূন্যত ওলমি থাকিল। তেনেতে হাতত শকত লাঠি এডালৈ শিয়ালকাই সেইখিনি পালেহি। ফাণ্ডত লাগি শূন্যত ওলমি থকা ভালুকাইক দেখি শিয়ালকাই ক'লে, অহ ভালুকাই, তই হ'বলা অতদিনে মোৰ মটৰ মাহ চুৰ কৰি খাইছিলি, আজি তোক ভাল শিক্ষা দিম বুঢ়া বহুৱা। ইয়াৰ পিছত সি ভালুকাইক গুৰুলা গুৰুলকৈ পিটিলে। ইয়াকে কৈ বোলে খাই কাৰখলা গছত উঠিল, কাঠি চেলেকাৰ মৰণ মিলিল। মটৰ চুৰ কৰাৰ বাবে শাস্তি পাব লাগিছিল ধূৰ্ত সহাটোৱে, কিন্তু পালে বেচেৰা নিৰপৰাধী ভালুকায়ে। অকনিহঁত সাধুটি ভাল লাগিলনে? বাৰু আহা, এতিয়া তোমালোকৰ গীত মাত শুনো। তোমাৰ নামটো কোৱা।
1: নমস্কাৰ, মোৰ নাম ৰিয়ান ভৰদ্বাজ।
0: ৰিয়ান, ক'ৰ পৰা আহিছা?
1: মই নলবাৰীৰ পৰা আহিছোঁ।
0: আজি আমাক মেলত কি শুনাবা?
1: গীত
0: গোৱা।

0: সুন্দৰ
1: হৈছে।
0: তোমাৰ নামটো কোৱা।
2: নমস্কাৰ, মোৰ নাম শ্ৰী কস্তুভা কলিতা।
0: কস্তুভা ক'ৰ পৰা আহিছা?
2: মই হাতীগড় চাৰিআলিৰ পৰা আহিছো।
0: কস্তুভা, আজি আমাক মেলত কি শুনাবা?
2: মই আজি এটি কলাগুৰুৰ বৃষ্টিভাষাত ৰাভাৰ গীত এটি গাম।
0: কোৱা

0: খুব সুন্দৰ হৈছে কস্তুবা, তুমি গীত শিকি আছা?
1: হয়।
0: আমি কস্তুবাৰ কাৰণে আৰুকৈ হাত চাপৰিব। তোমাৰ নামটো কোৱা?
1: মোৰ নাম দেবাংগনা বৰঠাকুৰ।
0: দেবাংগনা, ক'ৰ পৰা আহিছা?
1: নিউ গুৱাহাটী গণেশ মন্দিৰৰ পৰা।
0: আজি আমাৰ মেলত কি শুনাবা?
1: গীত
0: গোৱা।
1: গধূলি আহিল তৰা জিলিকিল এধানি নিয়ৰত, গধূলি গোপালে

0: আছিল উজ্জ্বল। ধন্যবাদ।
1: তোমাৰ নামটো কোৱা?
0: মোৰ নাম ধ্ৰুৱাক্ষী মজুমদাৰ।
1: ধ্ৰুৱাক্ষী, ক'ৰ পৰা আহিছা?
0: মই নাৰেংগীৰ পৰা আহিছোঁ।
1: বাৰু, আজি আমাক মেলত কি শুনাবা?
0: মই এটা ৰাভা সংগীত শুনাম।
1: বিষ্ণু ৰাভাৰ গীত গাবা, গোৱা।

তেনে কথা মালিকার গন্ধ লাগি সোণৰ সপোন ভাগেনে ভাগেনে।

0: সুন্দর।
1: তোমার নামটো কোৱা?
2: মোৰ নামটো প্ৰাণবী এস কলিতা।
1: প্ৰাণবী কৰ পৰা আহিছা?
2: বিৰকুচি নাৰেঙ্গী গুৱাহাটী।
0: বাৰু আজি আমাক মেলাত কি শুনাবা?
2: গান শুনাম।
0: গোৱা।
2: কোনে আজি আবেলি লালালা মনম দিলে হি তুলি লালালা, কোনে আজি আবেলি লালালা মনম দিলে হি তুলি, এই বেলুনে রঙা বেলুনে দূরণির মেঘলৈ আকাশৰ দুগুলৈ,
1: আকাশৰ বুকুলৈ, বুকু
2: বুকুলৈ এনে বেলুৰত উঠি জোনলৈ ওলোৱা, জোনৰে পিঠিতে তাবলা বজোৱা, দৰুজা পিতিৰে পিকনিক খাম এতিয়াই, তোমাৰে বেলুনটি ডাঙৰকৈ ফুলোৱা, নামি আহিবা কেনেকৈ
1: মনত পৰিলে,
2: মনত পৰিলে ঘৰলৈ।
0: অকণমানি প্ৰাণবীয়ে গীতটি পাহৰিছে অকণমান, অহাবাৰ মেলত আহিলে আৰু ভালদৰে শুনাবা দেই। আজি পিছে আমাৰ মেল সামৰিবৰ সময় হ'ল। তোমালোকক আটাইলৈ মৰম আৰু শুভেচ্ছা জনাই মই মামণি বাইদেৱে আজিৰ মেলৰ পৰা বিদায় লৈছো। তোমালোকক পুনৰ লগ পাম অহা দেওবাৰৰ মেলত এই একে সময়তে। আজিলৈ আহো।
3: অকণিৰ মেল অনুষ্ঠানটি শুনিলে
4: থাকক সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
5: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
4: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

0: অংগদানে মানুহৰ শৰীৰটো বিকৃত কৰে নেকি?
1: দান কৰা অংগসমূহ অস্ত্ৰোপচাৰৰ দ্বাৰা উলিয়াই আনি আন এজন ব্যক্তিৰ দেহত সংৰোপণ কৰা হয়। জীৱিত ব্যক্তিৰ ওপৰত কৰা অস্ত্ৰোপচাৰৰ দৰেই এই ছিদ্ৰবোৰ চিলাই দিয়া হয়। গতিকে অংগদানে শৰীৰটো বিকৃত নকৰে। অংগদানক লৈ আমাৰ মনত এনেকুৱা ধৰণৰ বহুতো প্ৰশ্নৰ উদয় হয় আৰু ই স্বাভাৱিক। প্ৰশ্নবোৰৰ উত্তৰ বিচাৰক আৰু মুকলি মনেৰে অংগদানৰ বাবে আগবাঢ়ি আহক। ভাৰতবৰ্ষত অংগ প্ৰতিস্থাপনৰ তালিকাত 3 লাখৰো অধিক ৰোগী এতিয়াও অপেক্ষাৰত। প্ৰয়োজনীয় অংগৰ অভাৱত দৈনিক প্ৰায়ে 20 জনকৈ লোকৰ মৃত্যু হয়। আপোনাৰ অংগদানে 8 জন লোকৰ জীৱন ৰক্ষা কৰিব পাৰে। আহক অংগদান কৰক। গুৱাহাটী মেডিকেল

0: কলেজ আৰু হস্পিটালত অৱস্থিত আঞ্চলিক অংগ আৰু কলা সংৰোপণ সংস্থা ৰত্ন গুৱাহাটীৰ দ্বাৰা প্ৰচাৰিত।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত শুনাবলৈ লোৱা হৈছে সূৰ্য বনশম ছবিৰ কেইটিমান গীত। গীতিকাৰ সমীৰ, সংগীত অনু মল্লিকৰ। প্ৰথমে শুনোৱা হওক সোনু নিগম আৰু জসপিন্দৰ নৰুলাৰ কণ্ঠৰ এই গীতটি।

হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত শ্ৰোতাসকলে শুনি আছে সূৰ্য বনসম ছবিৰ কেইটিমান গীত। অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ চিত্ৰাৰ কণ্ঠৰ এই গীতটি।

চিত্ৰাৰ কণ্ঠৰ গীতটি শুনিলে। হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত আজি শ্ৰোতাসকলক সূৰ্য বনশ্যাম ছবিৰ কেইটিমান গীত শুনোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু সাধক সুন্দৰৰ।

প্ৰিয় শ্ৰোতা, সাধক সুন্দৰ অনুষ্ঠানটিত আমি কথা পাতি আছো বিশিষ্ট কণ্ঠশিল্পী বিউটি শৰ্মা বৰুৱাৰ সৈতে। যোৱা খণ্ডৰ সামৰণিত আমি আপোনালোকক শুনাইছিলোঁ বাইদেউৰ এটি প্ৰিয় গীত টুপ টুপ ৰভা তুলি। এই গীতটিৰ বাণীবন্ধনৰ সময়ৰ কথাও তেখেতে আমাক জনাইছিল। বাইদেউ, আকৌ এবাৰ আপোনাৰ সংগীত জীৱনৰ কথা পাতিবলৈ আমাৰ অনুষ্ঠানলৈ আপোনাক আদৰণি জনাইছোঁ।

0: বাইদেউ শ্ৰোতাসকলে নিশ্চয় ভাল পাইছে। আৰম্ভণিৰ পৰা আপুনি অলপ কঠিন ধৰণৰ গীত, যিটো গীত হয়তো আনে গাবলৈ হয়তো বহুবাৰ ভাবিব, কিন্তু আপুনি তেনেকুৱা ধৰণৰ গীত গাবলৈহে বিচাৰে। আপুনি ৰাগ ভিত্তিক গীত গাই ভাল পায়, তেনেকুৱা ধৰণৰ বিশেষ কিবা গীতৰ বাণীবন্ধনৰ বিষয়ে আকাশবাণী গুৱাহাটীতে হওক বা ডিব্ৰুগড়তে হওক, আপুনি যদি তেনেকুৱা কিবা গীত, বিশেষ গীত আছে যিটো গীতৰ কথা আজি আমাক কৈ ভাল পাব আপুনি, সেই বিষয়ে কওকচোন।
1: হয়, তেনেকুৱা গীত আছে সঁচাকে, মই মানে শেষ কৰিব নোৱাৰো আকাশবাণীক ধন্যবাদ দি, কৃতজ্ঞতা দি, কিয়নো মোৰ লগত এনেকুৱাই হৈছিল। আকাশবাণী গুৱাহাটীৰ এটি বিশেষ অনুষ্ঠান আছিল আগতে, আজিকালি হয়তো থাকিবও পাৰে, ৰাগ ভিত্তিত গীতৰ অনুষ্ঠান, সুৰৰ মঞ্জুৰী নে এনেকুৱা ধৰণৰ নাম আছিল। সেই সময়ত আমাৰ লক্ষী শইকীয়া বাইদেউ আকাশবাণী গুৱাহাটীৰ প্ৰযোজক পৰিচালক এনেকুৱা ধৰণৰ এটা প্ৰস্তুত আছিল, তেখেতৰে প্ৰডাকশ্যন আছিলে। আৰু এই গীতটি বনে বনে বাজে কাৰ চৰণ নুপুৰ, এই গীতটি মই গাইছিলোঁ, বাইদেৱে মোক শিকাইছিল সেই বিশেষ অনুষ্ঠানৰ বাবে। ইয়াৰ লগত আৰু দুটি গীত আছিলে, চন্দ্ৰাৱলী নিশাই যে মোৰ বেদনা উটাই নিয়ে, এনেকৈ ৰাগ ভিত্তিক গীত তিনিটা গীত হৈছিল। আৰু সেই গীতকেইটি, সেই অনুষ্ঠানটি প্ৰথম শিল্পী ময়ে আছিলোঁ, বাইদেউৰ প্ৰডাকশ্যনত মই গাইছিলোঁ। আৰু ইমানেই ভাল লাগিছিল, মই তোমাক বুজাব নোৱাৰোঁ। আৰু সেই গীত গাবৰ বাবে মোৰ বিশেষ ধৰণৰকে ৰেৱাজ কৰিব লগা হৈছিল। শাস্ত্ৰীয় সংগীত যদিও মই গাইছিলোঁ, অসমীয়া গীতত তেনেধৰণৰ থ্ৰয়িং বা কাম আনি পেলাই, কাৰণ অসমীয়া ভাষাটো অসম্ভৱ কোমল ভাষা, সকলো ভাষাতকে কোমল ভাষা অসমীয়া। সেই অসমীয়া ভাষাত শব্দবিলাক ফুটাই তুলিবলৈ ক'ত কোমলতা লাগে, ক'ত বেছি ষ্ট্ৰং কৰিব লাগে, এইখিনি কথা মন কৰি গীত গাবৰ বাবে যথেষ্ট ৰিয়াজ কৰিব লাগে, নিজে সময় দিব লাগে। ঠিক এনেধৰণেৰে এই গীতটি আছিল বনে বনে বাজে কাৰ চৰণ নুপুৰ। গীতটিৰ কথা আছিল উমেশ দত্তৰ আৰু প্ৰযোজনা লক্ষী বাইদেউৰ আছিলে। খুব প্ৰাণ ভৰি মই ভাল পাওঁ এই গীতটি, আৰু এই গীতটি মই এই ভাল পোৱা কাৰণেই মই আকৌ পিছত বাণীবদ্ধ কৰিছোঁ, জানা, পিছত বাণীবদ্ধ কৰিছোঁ মই অকণমান বেলেগ ধৰণৰ সংগীত দি পেলাই। ভূপেন হাজৰিকাৰ আমাৰ সকলোৰে

0: কৰিছে, তেওঁ সংগীতেৰে সজাইছে আৰু বৰ সুন্দৰ হৈছে গীতটি। মই অকণমান গাই দিছোঁ, এই গীতটি নিশ্চয় ভাল পাব শ্ৰোতাসকলেও, তোমাৰো খুব ভাল লাগিব।
1: হয়।

0: বহু পুথিও পোৱা যায়। কিন্তু সেই সময়ত যেতিয়া আপোনালোকে আৰম্ভণি সময়ত যেতিয়া গীত গাইছিল, তেতিয়া আপোনালোকক যেতিয়া হঠাতে গীত বাণীবন্ধনৰ কাৰণে আকাশবাণীৰ পৰা আপোনাক নিমন্ত্ৰণ জনায়, আপোনাক আহিবলৈ কয়, তেতিয়া আপোনালোকৰ গীত বিচাৰি হয়তো বিভিন্নজনৰ ওচৰলৈ যাবলগীয়া হৈছিল, সেই অভিজ্ঞতাবোৰৰ কথা কওকচোন।
1: হয়, এনেকুৱা অভিজ্ঞতা বহুতেই আছে, কিয়নো সেই সময়ত আমি গীতৰ পুথি গীতৰ কিতাপ ইমান নাপাইছিলো। মই কিছুখিনি গীত এওঁৰ বাবে ঘৰতে পাইছিলো আৰু বা এনেকে যোগাৰ কৰিব লগা হৈছিলে মুঠতে, আৰু একেজনৰে গীত গাব নোৱাৰো। মোৰ এবাৰ কি হৈছিলে জানা?
0: কি হৈছিলে কওকচোন বাইদেউ।
1: এবাৰ মানে জেনেৰেল প্ৰগ্ৰেম এটাৰ কাৰণে, আৰু সেই সময়ত আটাইতকৈ ডাঙৰ কথা আছিল কি, আমি স্পেচিয়েল প্ৰগ্ৰাম বা জেনেৰেল প্ৰগ্ৰাম লাইভ প্ৰগ্ৰাম বুলি বেলেগ বেলেগ ভাগ ভাগ কৰি পেলাই নাচাইছিলো। গান গাব লাগিব যেতিয়াই মানে প্ৰত্যেকটো গানেই ভাল হ'ব লাগিব, প্ৰত্যেকটো গানেই স্পেচিয়েল হ'ব লাগিব, এনেকুৱা ভাৱ আছিল মনত। আৰু সেইবাবে প্ৰগ্ৰাম এটা আহিলে হাবাথুৰি খাওঁ কি গাম, কোনটো সময়ত গাম, গধূলিৰ সময়ৰ গান, গধূলিৰ কথা বা ঠাণ্ডা দিনৰ গান, গৰম দিনৰ গান, শৰতৰ গান, এনেকে এনেকে বিচাৰি ফুৰো জানা। এপ্ৰপ্ৰিয়েট হ'ব লাগে মানে টাইমৰ লগত, সকলো সময়ৰ লগত মিলা গান হ'ব লাগে। সেইবাবে কি হৈছিল, এবাৰ এটি গীতৰ বাবে মই বিচাৰি গৈছিলোঁ আমাৰ সকলোৰে শ্ৰদ্ধাৰ নবকান্ত বৰুৱা দাদাৰ ঘৰলৈ, এওঁ মোক লৈ গৈছিল। মই ক'লোগৈ যে দাদা মোক এটি গীত লাগে, মোৰ এনেকে জেনেৰেল প্ৰগ্ৰাম এটা আছে, কেইবাটাও গীত লাগে, তো মই এটা গীত আপোনাৰ ল'ব বিচাৰিছোঁ, মোক এটা গীত দিয়ক না। তেতিয়া দাদাই মোক এটা গীত দিলে, সেইটো আছিলে জাৰৰ দীঘল ৰাতি, নিয়ৰ সেমেকা ৰাতি। এই গীতটি, আকাশত হোৱা তৰা জ্বলিছেনে, দূৰৰ দুখৰ বাতি, এয়া হৈছে কথা। আৰু এই কথাখিনি লৈ তেতিয়া মোক সুধিলে, ফুৰ কোনে কৰিব, তুমি কৰিবা নেকি, এওঁক সুধিলে। এওঁ ক'লে চাওঁচোন ৰ'ব ছাৰ, এওঁ ছাৰ বুলি মাতে, মই কিন্তু দাদা বুলি মাতোঁ, কাৰণ মোক মোক তাৰপিছত ক'লে যে তুমি হেৰিলৈ যাব পাৰা, এই আমাৰ বীৰেন্দ্ৰৰ ওচৰতে থাকে নহয়, তাৰমানে ডক্টৰ বীৰেন্দ্ৰনাথ দত্তৰ দাদাৰ তালৈ যাবলৈ ক'লে। তেতিয়া এওঁৱে মই তাৰ পৰা গীতটো লৈ পেলাই বীৰেন্দ্ৰৰ তালৈ গ'লোঁ। বীৰেন্দ্ৰক মই দুই এদিন আগতেও মই লগ পাইছোঁ, আৰু দাদাই জানে মই সৰুৰে পৰা তেখেতৰ গীত গাওঁ বা ভাল পাওঁ বুলি। মই গতিকে বীৰেন্দ্ৰাই আগ্ৰহেৰে গানটো ল'লে, লৈ পেলাই মোক কথা দিলে যে তুমি কাইলৈ এবাৰ আহা। আৰু বীৰেন্দ্ৰাই মানে হাৰমনিয়ামটো ইউজ নকৰেতো ইমান, বীৰেন্দ্ৰাই ক মুখেৰে সুৰ কৰে, গাই হেৰি, তথাপি ইমান ধুনীয়া সুৰত, গলাৰ ইমান কাম, ইমান উদাত্ত কণ্ঠ, সি যে মহান শিল্পী নহয় বুজাব নোৱাৰো মই। আৰু তেনেকৈয়ে বীৰেন্দ্ৰাৰ তাতে গৈ গীতটো সুৰ কৰি আনি মই শিকি আহিলোঁ তাতে। শিকি আহি সেইটো জেনেৰেল প্ৰগ্ৰেমত অতি সুন্দৰকৈ আন্তৰিকতাৰে মই গালোঁ। আৰু তুমি বিশ্বাস কৰা, আমাৰ সেই সময়ৰ জেনেৰেল প্ৰগ্ৰেমৰ গীতসমূহো খুব মানুহে পিছতো বিচাৰিছিল, আৰু সুন্দৰকৈ যেনেকৈ গীতিমালিকাৰ গীত হয় নহয় তেনেকৈ প্ৰচাৰ হৈ পেলাই মানুহে বিচাৰিছিল, আকৌ পৰিচয় আহি গৈছিল। গতিকে ইমানখিনি আমি যে কষ্ট কৰিছিলোঁ তাৰে সাৰ্থকতা আছিল। আৰু সেই গীতটো মই সুন্দৰকৈ বাণীবদ্ধ কৰিছোঁ পিছত, অতি মিঠা মধুৰ গীত সেইটো, খুব ভাল লাগে মোৰ। আৰু এই গীতবোৰো যদি কোনোবাই গায় নহয়, এইবিলাক গীতৰ ৰস আৰু পৰ্যায়টোৱে বেলেগ। মই ইমানেই ক'লো, অতি শ্ৰদ্ধাৰে মই দুইজনকে শ্ৰদ্ধা জনাইছোঁ, বহুত শ্ৰদ্ধা জনাইছোঁ।
0: আমি গীতটো শুনিবলৈ পালে আৰু ভাল লাগিব, সেই গীতৰ ৰস আমিও পান কৰোঁ বাইদেউ, অলপ গাই শুনালে ভাল লাগিব।
1: ঠিক আছে ইন্দ্ৰজিৎ, মই গীতটো অলপ গাই শুনাইছোঁ বাৰু।

0: গীতটি শুনি সঁচাকৈ খুব ভাল লাগিছে।
1: হয় ইন্দ্ৰজিত, আমি সময়বিলাক চাওঁ, ঋতু চাওঁ, এনেকে মিলাই মিলাই গীতবোৰ গাইছিলো।
0: হয়,
1: সেই সময়ত আমাৰ সেই সময়ত আছিলে এটা বিছত, যেতিয়া দুপৰীয়া এটা বিছ সময় হয় নহয়, তেতিয়া আমি দুটা গীত গাব লাগে ডেৰটা বজালৈকে। সেই দুটা গীত কেতিয়াবা লাইভ হয় আৰু কেতিয়াবা ৰেকৰ্ডিং হয়, বেছিভাগ লাইভেই হয়, পিছৰ তিনিটা গান ৰেকৰ্ডিং হয়। গতিকে সেই লাইভত মোৰ দুপৰীয়াৰ গান বুলিলে মোক দুপৰীয়াৰ কথা থকা গীত লাগিছিল, মই বিচাৰিছিলোঁ, মই এওঁক কৈছিলোঁ মোৰ দুপৰীয়াৰ গান লাগে, এনেকৈ আছে। তেতিয়া এওঁ এই গানটো বনাইছিলে, ভৰ দুপৰীয়া শিঙা নবজাবা, বৰ সুন্দৰ কথা আৰু সুৰৰ গীত আছিলে এইটো। আৰু তোমাক মই কি ক'ম, এই গীত মই লাইভ প্ৰগ্ৰেম গালোঁ, লাইভত মানুহে শুনি সেই গীতেই ইমান মনত ৰাখিছে, মোক মঞ্চত পৰ্যন্ত কাগজত লিখি দি ৰিকুৱেষ্ট কৰিছিলে গাবলৈ, খুব আচৰিত হৈছিলোঁ। আৰু সেইটো মই প্ৰেমত পৰি, মোৰ শ্ৰোতাসকলৰ মই প্ৰেমত পৰি মই পিছত মানিবদ্ধ কৰিছোঁ এই গীত। এই গীত এতিয়াও অতি কোমল আৰু মিঠা আৰু অসমীয়া নিভাঁজ শব্দৰে ভৰপূৰ আৰু বহুত মৰম লগা গীত।
0: হয়, আৰু শ্ৰোতাসকলৰ প্ৰতি আপোনাৰ অতি বেছি মৰম আছে, এই মৰমেৰে গীতটি আকৌ এবাৰ অলপ গাই দিয়কচোন।
1: মই অকণমান গাই দিছোঁ ইন্দ্ৰজিত, এই গীতটি গাবলৈ পাই মোৰ খুব ভালো লাগিছে, বহুত দিনৰ মূৰত।

0: আমি আপোনাৰ সংগীত জীৱনৰ বহুতো নজনা কথা গম পালোঁ। আপোনাৰ সুৰীয়া জীৱনৰ সকলোখিনি কথা আমি পাতি শেষ কৰিব নোৱাৰিলোঁ। আজিৰ অনুষ্ঠানটি সামৰাৰ পূৰ্বে আমি জানিব বিচাৰিছোঁ, প্ৰথম খণ্ডতে আপুনি উল্লেখ কৰিছিল আপোনাৰ বোৱাৰীৰ কথা, আপোনাৰ গীতৰ প্ৰতি তেখেতৰো বিশেষ আগ্ৰহ আছে, আপোনাৰ গীত হিন্দীলৈ তৰ্জমা কৰিছে আৰু তেনেকুৱা গীত আপুনি বাণীবন্ধনো কৰিছে, গতিকে সেই বিষয়ে কওকচোন। আপোনাৰ হিন্দীলৈ তৰ্জমা কৰাৰ বিষয়ে, আপোনাৰ বোৱাৰীয়ে যিখিনি গীত কৰিলে আৰু সেই গীতৰ আপুনি যে বাণীবন্ধন কৰিলে, সেই বিষয়ে অলপ জানিব বিচাৰিছো। আৰু এটি গীত যদি গাই শুনাই তেনেকুৱা ভাল লাগিব।
1: হয়, আচলতে বৰ সুন্দৰ এটা মোক উপহাৰ দিছে ভগৱানে, সকলোৰে আশীৰ্বাদ আছে বাবেই হৈছে। মই ভবা নাছিলো, মই তোমাৰ 68 চনতে গাই থোৱা এটি গীত, এই গীতটি তোমালে মনত পৰে লগৰে গীত, মন দিলো তোমাক, প্ৰাণ দিলো তোমাক, মোৰ গানে গানে, মোৰ অতি শ্ৰদ্ধাৰ নৰুলদাৰ লিখা আৰু অতি শ্ৰদ্ধাৰ জিতু দা তপন দাহঁতে সুৰ কৰা গীত। আৰু তেতিয়াই মোৰ ছোৱালীকালতে বহুত আদৰি লৈছিল। মই ৰেডিঅ'টো গাইছোঁ, দূৰদৰ্শনতো গাইছোঁ, পিছত বাণীবদ্ধ কৰিছোঁ, বিয়াৰ পিছত বহুবাৰ গাইছোঁ, প্ৰতি মঞ্চতে গাইছোঁ এই গীত। তাৰপিছতো যে এতিয়া এই মোৰ জীৱনকালত এই সময়তো যে এই গীতে আকৌ এটি নতুন ৰূপ ল'ব নতুন ভাষাত, মই ভবাই নাছিলোঁ। আৰু নভবাকৈ এনেধৰণে হৈছে, কেইবাটিও গীতে নতুন ৰূপত আকৌ সাজিছে কাচিছে। তাৰে এই গীতটি মন দিলোঁ তোমাক, প্ৰাণ দিলোঁ তোমাক, মোৰ গানে গানে, এই গীতটি হিন্দীলৈ কৰিছে মোৰ অতি মৰমৰ মোৰ বোৱাৰী বুলি মই নকওঁ, তাইক মোৰ 3 নম্বৰজনী ছোৱালী বুলি মই কওঁ। তাই খুব হাঁহে আৰু বৰ মৰম লগা। তাই যে ইমান মনত ইচ্ছা আছে, গানৰ প্ৰতি ইমান ধাউতি, সংগীতক ইমান ভাল পায়, এইটো কথা মোক খুব শান্তি দিছে, সুখ দিছে। আৰু তাই কৰিছে কাৰণে বৰ সুন্দৰকৈ কৰিছে আৰু মই বৰ ধুনীয়াকৈ গাব পাৰিছোঁ। মই শ্ৰোতাসকলক অকণমান গাই শুনাইছোঁ, আপোনালোকেও বাৰু মোক ক'বচোন কেনেকুৱা লাগিছে। মই এই গীতটি কিন্তু বাণীবন্ধন কৰিছোঁ, মই অকণমান গাই দিছোঁ, বহুত আশীৰ্বাদ কৰিব।

0: ভাল লাগিল আপোনাৰ সৈতে আমি আপোনাৰ সুৰীয়া জীৱনৰ বিষয়ে পাতিলোঁ। আমি আশা কৰিছোঁ আপুনি এনেদৰেই সাজোন কাচোন কৰি হাঁহি মাতি এনেদৰেই থাকক। আপোনাৰ যিহেতু পুত্ৰ বোৱাৰী দুই কন্যা সকলোৱে সংগীতৰ চৰ্চা কৰি আছে, এই সংগীতৰ চৰ্চা এনেদৰেই অব্যাহত থাকক সেয়াই কামনা কৰিছোঁ। আৰু অনাগত সময়ত আকাশবাণীৰ ষ্টুডিঅ'ত আপোনাক লগ পোৱাৰ আশাৰে এই অনুষ্ঠানটি ইমানতে সামৰিব বিচাৰিছোঁ। আপুনি সুখেৰে থাকক সেয়াই কামনা।
1: বহুত ধন্যবাদ, বহুত ধন্যবাদ ইন্দ্ৰজিৎ। নিশ্চয় মই আকৌ মোৰ মন মন্দিৰ আকাশবাণী গুৱাহাটীৰ মজিয়াত উপস্থিত হ'ম। আকৌ আগৰ দৰে মই গীত গাম। শ্ৰোতাসকল, নিশ্চয় আকৌ তাৰ জৰিয়তে মই আকৌ আপোনালোকক লগ পাম।

সাধক সুন্দৰৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। আজিৰ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী বিউটি শৰ্মা বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ সপ্তম তথা শেষ খণ্ডটি শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ।

শ্রোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত। এতিয়া আগবঢ়োৱা হৈছে চেমনীয়া ভাইটি ভণ্টিহঁতৰ বাবে প্ৰচাৰিত অনুষ্ঠান চেমনীয়াৰ চোৰা।

চেমনীয়া ভাইটি ভণ্টিহঁত, তোমালোকলৈ মৰম চেনেহ যাচি মই নিভা বাইদেৱে আজিৰ চোৰা মুকলি কৰিছোঁ। আশা কৰোঁ তোমালোক সকলোৱে কুশলে আছা। আজিৰ চোৰাত তোমালোকৰ বাবে লৈ আহিছোঁ এটি বিচিত্ৰানুষ্ঠান। পৰিৱেশন কৰিছে নলবাৰীৰ মূৰ্চনা সংগীত বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে। অনুষ্ঠানৰ আৰম্ভণিতে তেওঁলোকে সমবেত কণ্ঠত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে গীতটি পৰিৱেশন কৰিবলৈ লৈছে। আহাচোন শুনো

সমবেত কণ্ঠত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ গীতটি শুনিলা। পৰিৱেশন কৰিলে ইলিকা বৈশ্য, মেঘা কলিতা, দৃষ্টি ডেকা, অভিপ্সা গোস্বামী, ফিজা চৌধুৰী আৰু নিহাৰিকা শৰ্মাই। অনুষ্ঠানত এইবাৰ শুনোৱাহা এটি জ্যোতি সংগীত, পৰিৱেশন কৰিছে ইলিকা বৈশ্যই।

অভিপ্সা গোস্বামীৰ কণ্ঠৰ গীতটি শুনিলা। এইবাৰ পুনৰ এটি লোকগীত শুনোৱা হা। পৰিৱেশন কৰিছে ফিজা চৌধুৰীয়ে।

0: ফিজা চৌধুরীর কণ্ঠৰ লোকগীতটি শুনিলা। অনুষ্ঠানত এইবাৰ শুনোৱা হা দৃষ্টি ডেকাৰ কণ্ঠত এটি কবিতা।
1: কবিতাৰ শিৰোনাম বিশ্বশিল্পী, কবি জ্যোতিপ্ৰসাদ আগৰৱাল। শিল্পী মই তিনিও কাল, অতীতৰ, বৰ্তমানৰ, অনাগত ভৱিষ্যতৰ। আদিতেই যাত্ৰা কৰি অনাদিলেই যাওঁ, ধ্বংসৰ মাজেদি মই ৰূপান্তৰেদি ৰূপ পাই নৱতম সৃষ্টিৰ সলিতা জ্বলাওঁ। জনতাৰ হৃদয়ত মোৰ সোণোৱালি দেশ, মই পিন্ধো বিশ্ববেশ। নতুন দৃষ্টিৰে চাওঁ সৃষ্টি অনিমেষ, নানা ভাষা, নানা আশা, নানা জাতি বৰ্ণ জিনি মই শুনো ঋণী ঋণী। বিশ্ব জনতাৰ এক অপূৰ্ব সংগীত, সেই সংগীতৰ প্ৰতিধ্বনি তোল মোৰ গানে সুৰে হাম্যৰ সমৃদ্ধিৰ সৌন্দৰ্যৰ মহামহত্বৰ পাতিবলে শান্তিৰ নবলোক এই পৃথিৱী। মোৰ কল্পনা মেধা বুদ্ধি মণিহাৰে মোকে কৰে সংস্কৃতিৰ অপূৰ্ব আধাৰ, মোকে হলিতা কৰি জ্বলাও বিশ্ব চাকি বিশ্ব জনতা পূজাৰ। সেই পূজাৰ প্ৰধান অৰ্ঘ কৰি মই মোকে দিওঁ উপহাৰ, মোকে কৰি সুৰসু প্ৰচাৰ বিশ্বজুৰি জনতাৰ জয় জয়কাৰ হওক জয় জয়কাৰ।
0: দৃষ্টি ডেকাৰ কণ্ঠত কবিতাটি শুনিলা। অনুষ্ঠানৰ শেষত আগবঢ়াইছো নিহাৰিকা শৰ্মাৰ কণ্ঠত এটি আধুনিক গীত।

সেয়া আছিল নিহাৰিকা শৰ্মাৰ কণ্ঠৰ গীত ভাইটি ভণ্টিহঁত। ইমান পৰে নলবাৰীৰ মূৰ্চনা সংগীত বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে পৰিৱেশন কৰা বিচিত্ৰানুষ্ঠানটি শুনিলা। অনুষ্ঠানটিত হাৰমনিয়াম বাদনত আছিল মণিমা কলিতা, তবলা সংগত কৰিলে শংকৰ পাটোৱাৰীয়ে। ভাইটি ভণ্টিহঁত, আজিলৈ আমাৰ চোৰা সামৰিবৰ সময়ো হৈ আহিল। তোমালোকলৈ পুনৰ মৰম যাচি মই নিভা বাইদেৱে আজিৰ চোৰাৰ পৰা বিদায় লৈছোঁ। তোমালোকক পুনৰ লগ পাম অহাবাৰৰ চোৰাত এই একে সময়তে।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্ৰ আপোনাৰ সৈতে।
2: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম এফ 411.5 মিটাৰ 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত, লগতে নিউজন এআইআৰ মোবাইল এপত। এতিয়া বিভিন্ন দায়িত্ব ডিউটি ৰুমত আছে চুম্পী দেৱী, নিয়ন্ত্ৰণ কক্ষত পপি চন্দ, পম্পা চন্দ, আনোৱাৰ আলী, এফ এম ট্ৰান্সমিটাৰত আতিকুৰ ৰহমান, ট্ৰান্সমিটাৰত আজয়ানন ধ্ৰুৱজ্যোতি বৰ্মন আৰু ষ্টুডিঅ'ত মই লীনা বৰা। এতিয়া শুনক মুখ্য বাতৰি।

0: নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ দিনৰ 11 বজাৰ মুখ্য বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 12খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। বানত 460খন গাঁৱৰ 1,47,374 জন লোক প্ৰভাৱিত হোৱাৰ লগতে 10,599.89 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত উজনি অসমৰ 4খন জিলাত আজি ক্ষয়ক্ষতিৰ জৰীপ আৰম্ভ হৈছে। প্ৰথম পৰ্যায়ৰ জৰীপ অহা 30 আগষ্টলৈ চলিব। ৰাজ্য চৰকাৰে ভঙা মথাউৰিসমূহ শক্তিশালী ৰূপত নিৰ্মাণ কৰি উলিওৱাৰ বাবে বিশেষ পদক্ষেপ ল'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীৰ গৱেষকসকলে পানী আৰু অন্যান্য জৈৱিক নমুনাত থকা বিষাক্ত পদাৰ্থ চিনাক্ত কৰিব পৰা অত্যাধুনিক যন্ত্ৰ উদ্ভাৱন কৰিছে। দেশজুৰি আজি হৰঘৰ ত্ৰিৰংগা অভিযান আৰম্ভ হৈছে। 17 আগষ্টত এই অভিযানৰ সামৰণি পৰিব। এই অভিযানৰ জৰিয়তে ৰাষ্ট্ৰীয় পতাকা উত্তোলন তথা দেশপ্ৰেম, ৰাষ্ট্ৰীয় একতা আৰু ভাৰতৰ সাংস্কৃতিক ঐতিহ্যৰ উদযাপনত অংশ লোৱাৰ বাবে দেশৰ নাগৰিকসকলক উৎসাহিত কৰাৰ লক্ষ্য লোৱা হৈছে। সাংবাদিক কমলা শইকীয়াৰ 35 সংখ্যক মৃত্যুবাৰ্ষিকী উপলক্ষে আজি বিয়লি গুৱাহাটীৰ উজান বজাৰৰ বিবেকানন্দ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত এটা স্মাৰক বক্তৃতানুষ্ঠান আৰু ৰাষ্ট্ৰীয় বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হৈছে। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেশৰ সামুদ্ৰিক ব্যৱস্থা অধিক স্বচ্ছ, দ্ৰুত আৰু ডিজিটেল আৰু জনমুখী কৰি তোলাৰ লক্ষ্যৰে কালি ই সমুদ্ৰ নামৰ সমন্বিত ডিজিটেল মঞ্চৰ শুভ উদ্বোধন কৰে। আৰু অসম কন্যা অস্মিতা চলিহাই কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ খিতাপ অৰ্জন কৰিছে। আমাৰ এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দুপৰীয়া 12:05।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু নিবেদন কৰা হৈছে নাটশালা।

আজিৰ নাট্যানুষ্ঠানৰ নিবেদন কুকুৰ নিচিয়া মানুহ, ৰচনা অৰুণ শৰ্মাৰ, শ্ৰী শৰ্মা।

0: morning, sir.
1: Good morning. Ahok, Khoikia. মই মানে এই খিৰিকীৰ কাষত থিয় হৈ একেবাৰে আপোন পাহৰা হৈ আছোঁ। ৰামচাং নদীৰ পাৰত অৰণ্যৰ প্ৰভাতী সৌন্দৰ্য, ৱণ্ডাৰফুল। এই অৰণ্য অনন্য, ইউনিক। সৌ পাহাৰৰ গাত খেলি থকা ডাৱৰবোৰলৈ চাই চাই মই ভাবিছোঁ, ৰিটায়াৰ হৈ মই ইয়ালৈকে আহিম, ইয়াতে সৰুকৈ ঘৰ এটা সাজি থাকিমহি।
2: কিন্তু ছাৰ, আপোনাৰ মিউজিয়াম, লাইব্ৰেৰী, লেবৰেটৰী
1: বিশ্ববিদ্যালয়ৰ উপৰিও মই নিজৰ এটা লেবৰেটৰী কৰি লৈছোঁ, মোৰ নিজস্ব কিছুমান পৰীক্ষা নিৰীক্ষাৰ কাৰণে। মোৰ ব্যক্তিগত এন্থ্ৰপলজিকেল মিউজিয়াম এটাও আছে। লাইব্ৰেৰী এটা যথেষ্ট যত্নৰে গঢ়ি তুলিছোঁ। হেৰা, এইবোৰ এৰি অহাটো সহজ নহ'ব। বাৰু, সেইবোৰ বাদ দিয়ক, আমি ব্ৰেকফাষ্ট কৰি ওলাব লাগিল।
2: হয় ছাৰ, হাতী তিনিওটা সাজু হৈ আছে আৰু আগতীয়া দলটাও গৈছেই, প্ৰয়োজনে সকলো বস্তু লৈ গৈছে।
1: বাৰু, শইকীয়া, মোৰ প্লেনটো আৰু এবাৰ আপোনাক কৈ দিছোঁ। চাওক এই মেপখন, চাওকচোন এই মেপখন। আমি দুটা বা তিনিটা, ভাগত এই নদীৰ পাৰে পাৰে বেলেগ বেলেগ ঠাইত থাকিম।
2: আচ্ছা, এই নদীৰ এই দুই পাৰে।
1: মই নিজে এই গুহাটোৰ ওচৰত থাকিম।
2: বেছ বেছ,
1: অৱশ্যে ঠাইখিনি আমি দিনতে ঠিক কৰি লওঁগৈ।
2: হয়
1: নে কি কয়? হয়, ৱাকি টকিৰে আমাৰ মাজত এইকেইটা ঠাইৰ মাজত যোগাযোগ হৈ থাকিব। কোনে কি দেখিছে লগে লগে জনাই থাকিব।
2: হ'ব ছাৰ, হ'ব।
1: অৱশ্যে চাব যাতে আমাৰ বহুত মানুহ গৈ সিহঁতক ভীতি প্ৰদৰ্শন।
2: নাই নাই ছাৰ, সেইবিলাক একো নহয়। চোৰাং পহু চিকাৰী দেখি দেখি সিহঁতৰ মানুহৰে সংকোচ নোহোৱাই হৈ গৈছে।
1: আচ্ছা ঠিক আছে, ওলাবগৈ। মই কাপোৰ পিন্ধি ওলাইছোঁ।
2: ভাল বাৰু, মই আহিছোঁ।

0: খাই থাকিবা, সিহঁতে পহুটো খেদি নি পানীত পেলাব আৰু দুফালৰ পৰা খেদি খেদি তাক পাৰত উঠিবলৈ নিদি ভাগৰাই পেলাব। তাৰপিছত কুকুৰিছে মানুহটোৱে শিলচটাৰে তাক খুচি মাৰিব, সেইটোৱে নিয়ম। চাই থাকিবা, চাৰ্জ লাইট দি থাকিবা, অভাৰ। হেল্ল' পোৱালিটো সেইপিনে দৌৰিছে, চাই থাকিবা, অভাৰ।
1: হেল্ল' ছাৰ, ইয়াত মৰা পোৱালিটো এবাৰ কুকুৰ হিচাপে যিদৰে হেঁচামি পৰিছে, মানুহটোৱে এটুকুৰা মৰমো নাপালে। ছাৰ ছাৰ, সেয়া সেয়া কুকুৰ হিচাপে মানুহে পোৱালিটো আহি কেনেবাকৈ এটুকুৰা ডাঙৰ মৰম লৈ দৌৰি সেইপিনে গৈছে। সেয়া ছাৰ, হয়, তাৰ পিছে পিছে কুকুৰ হিচাপে কিছুমান খেদি গৈছে ছাৰ। ছাৰ,
2: পোৱালিটো মঙলৈ আকৌ আহিছে।
0: কোথা? হেল্ল' হেল্ল' শইকীয়া, ঠিকেই, পোৱালিটো আহিছে আৰু পিছে পিছে এজাক কুকুৰ নিচিয়া, আৰু মানুহটো সেয়া পোৱালিটোৰ মুখৰ পৰা সিহঁতে মঙলটোকোৰা কাঢ়ি ল'লে। শইকীয়া শইকীয়া, হেল্ল' হেল্ল', তুমি এইপিনে নদীৰ পাৰে পাৰে পুবলৈ আহি থাকা, সৰ্বনাশ, সেইবোৰ গোটেইবোৰ কুকুৰ হিচাপে চিঞৰি চিঞৰি আহিছে। হেল্ল', কুকুৰ হিচাপে মানুহৰ মতা মাইকী দুটাক আক্ৰমণ কৰিছে, সৰ্বনাশ।
2: চাপ বুলি কৰিম নেকি?
0: নাই নাই, ভাবি
2: নহ'লে মতা মাইকীহাল মৰি যাব। এতিয়া চব কুকুৰ হিচাপে সিহঁতক কামুৰিছে,
0: কেনেকৈ গুলি কৰিবি? গুলি কৰিলে সিহঁতৰ লগতে লাগিব পাৰে, বৰং ব্লেংক ফায়াৰ কৰোঁ, যদি ভয় খাই সিহঁত পলায়।

0: দেউতাই নিপতি বৰুৱা আহিছে।
1: যা ইয়ালৈকে মাতি আন। আহা আহা বৰুৱা, ইয়ালৈকে আহা। এই এই লাইব্ৰেৰীতে বহা, পিছফালৰ ৰ'দ পৰিছে, ভাল পাবা বহি।
2: কিবা পঢ়ি আছা হ'বলা?
1: এৰা, এইকেইখন কিতাপ কালি লণ্ডনৰ ফয়েলৰ পৰা আহি পাইছেহি। তাৰে এখন মেলি এই অধ্যায়টো পঢ়িবলৈ লৈছিলোঁ, লাইকন ট্ৰফি।
2: সেইটো বা আকৌ কি?
1: লাইকন ট্ৰফি প্ৰাণীবিজ্ঞানৰ এটা বিশেষ অধ্যয়ন।
2: আমি সেইবোৰৰ কি বুজি পাম? আমি হৈছো ৰাজনীতি খেলা মানুহ।
1: এৰা, ঠিকেই, ৰাজনীতিক তোমালোকে খেলাৰ পৰ্যায়লৈ নুমাই আনিছা। বাৰু যাওক, তুমি কালি দিল্লীৰ পৰা আহিলা বুলি খবৰ পালোঁ।
2: এৰা, অলপ দিন ইয়াত থাকিম বুলি আহিলোঁ।
1: তোমালোকৰে ভাল, এই দিল্লী, এই বম্বে, এই কলিকতা, এই অসম। নিধিক,
0: দেউতা,

0: যা ঢুক আপ কফি আন
1: ভাল দেউতা
0: শুন ইহঁত
1: ঘূৰি অহাই নাই দেউতা পুৱাতে যে পাৰ্কত ফুৰিবলৈ গৈছে তাৰপৰা অহাই নাই
0: ৰমু
1: সিও গৈছে
0: সি নহয় তেওঁ
1: হয় দেউতা তেওঁ গৈছে লাচাও গৈছে ৰীমাও গৈছে
0: ৰীমাক কৈছ লাচা যাতে দূৰলৈ নাযায় চাবলৈ
1: হয় কৈছো আৰু মই অলপ আগতে পাৰ্কত এৰি থৈ আহিছোঁহে দেউতা
0: যা
1: ভাল
2: ৰীমা ভালে আছে নহয়
3: আছে ভালেই আছে মইতো আৰু মাকৰ যত্নখিনি দিব পৰা নাই নিধি আৰু মোৰ হাতত
2: হেৰা এবছৰ বয়সতে বেচিৰিয়ে মাকক হেৰুৱালে মই আমাৰ এই দিলীপৰ মাকক কওঁ আমাৰ ঘৰলৈকে লৈ আহোঁ নেকি বুলি দিলীপৰো লগ হ'ব
3: নাই নাই নাই নালাগে চাৰি বছৰ পাৰ হ'লেই এতিয়া আৰু তাইক লৈ মোৰ কোনো সমস্যা নাই সদ্যহতে পিছে মই আন এটা কেঁচুৱাকহে বিশেষ যত্ন লোৱাত ব্যস্ত থাকিবলগীয়া হৈছে আজি এবছৰে
2: এই তোমাৰ ইয়াত বোলে কুকুৰ নিচিনা ল'ৰা এটা আছে
3: প্ৰায় এবছৰে হ'ল ৰামচাং হাবিৰ পৰা ধৰি আনি ডাঙৰ দীঘল কৰিছো
2: তাৰ নামেই লাচা নেকি
3: নহয় লাচা মোৰ এলচিচিয়ানটোহে ল'ৰাটোৰ নাম ৰমু
2: তাৰ নাম ৰমু দিছা নেকি
3: বেয়া হৈছে নেকি নামটো ৰোমান সাম্ৰাজ্যৰ প্ৰথম প্ৰতিষ্ঠাতা ৰমুলাচ আছিল উল্ফ বয় কুকুৰ নিচিনা ল'ৰা তাতে মোৰ ছোৱালীৰ নাম ৰীমা সকলো মিলাই সেই নামটোকে ঠিক কৰিলো আৰু ৰমুক মোৰ আন এটি সন্তানৰ দৰে লালন পালন কৰিছো তাক সেইদিনা মই গ্ৰেট হায়াৰ স্কুলত নাম লগাই দিছো সি পঢ়িব স্কুল কলেজ ইউনিভাৰ্চিটি পাছ কৰিব সি এটা সুস্থ মানুহ হ'ব এ মেন এ পাৰফেক্ট হিউমেন বিং
2: অশোক
3: কোৱা
2: মই দুটামান কথা তোমাৰ ওচৰত আলোচনা কৰিবলৈ আহিছিলো
3: কোৱা
1: দেউতা কফি
3: খোৱা নিপতি কফি খোৱা এই ৰমুহঁত আহিল নে
1: অহা নাই মই আগবাঢ়ি যাওঁ
3: যা দেৰি হৈছে মাতি আনগৈ যা
1: ভাল
2: অশোক মোৰ জৰুৰী কথাটো শুনা
3: কোৱা কোৱা নিপতি কোৱা
2: অশোক মই তোমাক এই বনৰীয়া ল'ৰাটোৰ বিষয়ে ক'ব খুজিছোঁ
3: হে বনৰীয়া মানে ৰমুৰ বিষয়ে কৈছা কি কথানো
2: ল'ৰাটোক তুমি গ্ৰেট হাৰ্ট স্কুললৈ পঠোৱাটো বন্ধ কৰিব লাগে
3: কিয় মোৰ নিজৰ ছোৱালীকোতো সেই স্কুলত পঢ়াইছোঁ
2: সেইকাৰণেইতো তোমাৰ ছোৱালী পঠাইছা মোৰ ল'ৰা পঠাইছোঁ নগৰৰ এটাইবোৰ সম্ভ্ৰান্ত মানুহৰ ল'ৰা ছোৱালী তালৈ পঠোৱা হয়
3: নগৰৰ সম্ভ্ৰান্ত মানুহৰ ল'ৰা ছোৱালী পঢ়া স্কুললৈ ৰমু যাব নোৱাৰে কিয়
2: কাৰণ সি আচল মানুহৰ ল'ৰা নহয়
3: হোৱাট ডু ইউ মিন এশবাৰ এক সহস্ৰবাৰ এক লক্ষবাৰ মই কম ৰমু মানুহৰ ল'ৰা ইয়েছ মানুহৰ ল'ৰা
2: মানুহৰ সন্তান হ'লেও সি কুকুৰ নেচিয়াৰ মাজত ডাঙৰ হৈছিল তাৰ গাত কুকুৰ নেচিয়াৰ চৰিত্ৰ
3: চহোৱাত তাতে কি হ'ল সীমামূৰীয়া ৰামচাং নৈৰ পাৰে পাৰে হাবিয়ে হাবিয়ে মই ফুৰিছোঁ বিভিন্নজনৰ লগত কথা পাতিছোঁ আলোচনা কৰিছোঁ আৰু পুৰণি নথি পত্ৰ গেজেটীয়া ৰেকৰ্ড আদি অধ্যয়ন কৰিছোঁ তাৰপিছত মই এখনো সিদ্ধান্ত কৰিছোঁ
2: কি সিদ্ধান্ত
3: ৰামচাং নদীত এসময়ত প্ৰতি বছৰে বান উঠিছিল দুইপাৰৰ গাঁৱৰ মানুহ উটি যোৱাৰ উল্লেখ আছে কিছুমান শিশু নোহোৱাৰ কথা আছে নদীৰ পাৰত বহু অঞ্চলজুৰি হাবি সেই হাবিত দুটামান বানপানীত উটি অহা শিশুক কুকুৰ নিচাই পালে কুকুৰ নিচাৰ মাজত সিহঁত ডাঙৰ দীঘল হৈ এটা সম্প্ৰদায় গঢ়ি উঠিল কিন্তু কালক্ৰমত কুকুৰ নিচাৰ সৈতে সিহঁতৰ সংঘৰ্ষৰ সৃষ্টি হৈ সিহঁতৰ বহুত মৰিল কাৰণ কুকুৰ নিচিনাৰ তুলনাত সিহঁত আছিল মাত্ৰ তেনে কেইটামান এনেকৈয়ে ছিন্নমূল মানুহ কুকুৰ নিচিনা হৈ আজি পৃথিৱীৰ বহু ঠাইত আছে কিন্তু সিহঁত মানুহ মানুহ
2: কিন্তু অশোক গ্ৰেট হাৰ্ট স্কুলৰ প্ৰিন্সিপাললৈ বহুতো চিঠি আহিছে মৌখিকভাৱেও অভিযোগ আহিছে ল'ৰাটোৰ সৈতে একেলগে ল'ৰা ছোৱালী পঢ়োৱাত নগৰৰ সম্ভ্ৰান্ত অভিভাৱকসকলৰ আপত্তি গতিকে তুমি স্কুলৰ পৰা তাক এৰুৱাই অনাই উচিত হ'ব বিচাৰ
3: মই যদি তাক স্কুললৈ পঠিয়াই থাকোঁ
2: কথাটো মেনেজিং বৰ্ডলৈ যাব মেনেজিং বৰ্ডৰ মই সভাপতি মোৰ কাৰণে সমস্যাটো জটিল হৈ পৰিব তুমি মোৰ বন্ধু কিন্তু বৰ্ডৰ সভ্যসকলৰ অভিমতৰ প্ৰতিকূলে মোৰ মত দিয়া অসুবিধা হ'ব
3: অৰ্থাৎ যদিহে সেই অভিমতে ৰমুক স্কুলত থাকিবলৈ নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ
2: ধৰা সেই
3: নিপতি ঠিক আছে নগৰৰ সমাজৰ সম্ভ্ৰান্ত অভিভাৱকসকল দি গাৰ্জিয়ানছ অফ দ্য ছচাইটি

0: দেউতা।
1: নিধি আহিলি? ইহঁত আহিছে?
0: আহিছে।
1: যা, ইহঁতক খোৱা দেগৈ।
0: ভাল পাওঁ।
1: আৰু শুন, আজিৰ পৰা ৰমু স্কুললৈ নাযায়। মোৰ লেবৰেটৰী আছোকত টেবুল চকী দিবি। পুৱা লেবৰেটৰীত কাম কৰি থাকোঁতে নাইবা এই লাইব্ৰেৰীতে মোৰ কাষতে সি পঢ়িব, মই তাক পঢ়াম। বুজিছ? যা।
2: ৰীমা,
3: ৰীমা, মাজনী আহিলা? ৰমু ক'ত?
2: চোৱা না দেউতা, ৰুমু আমাৰ লগত আজি খেলা নাই।
3: হয় নেকি? কাৰ লগত খেলিছে তেনে?
2: লাচাৰ লগত। খালি লাচাৰ লগত কামোৰা কামুৰি কৰি অকলে অকলে খেলি আছিল।
3: হয়?
2: তুমি তাক খং কৰিবা দেই।
3: কৰিমতো।
2: হোৱা, সিহঁত দুটা আহিছে, মই যাওঁ দেই, খাওঁগৈ, ভোক লাগিছে। নিধিকাই, নিধিকাই, নিধিকাই।
4: লাচা, লাচা, তই যা নিধি ওচৰলৈ যা। গলিনে, লাচা, যা যা ইয়াৰ পৰা যা। ৰমু, ৰমু, তুমি ঘূৰি আহিছানে? ৰমু, আহা। তুমি লাচাৰ পিছে পিছে ঘূৰি ফুৰিব নালাগে। এইপিনে আহা, আহা, হা। চাওঁ চাওঁ, মোৰতো একেবাৰে জপৰা হৈ আছে, আজি মোৰ আচৰা নাই নহয়। চাওঁ, গাৰ জেকেটটো খোলা। চামৰাৰ জেকেট, চামৰাৰ বুট, এইবোৰ পিন্ধি একেবাৰে ঘামি গৈছে। নাপায় নহয়, কামোৰ চাকিলি, হে, কামোৰ চাকিলি, নাপায়। চাওঁ চাওঁ চাওঁ চাওঁ, ভাল চাওঁ চাওঁ। হেৰি, এতিয়া যোৱা, ভালকৈ হাত মুখ ধুই ডাইনিং টেবুলত বহা, আমি ব্ৰেকফাষ্ট কৰিম নহয়।

0: দেউতা চোৱাচোন, ৰামুৱে আপেল আৰু কল নাখায়, পেলাই দিছে।
1: হয় নেকি? ৰামু নাপায় নহয়, চাওঁ। বাহ বাহ বাহ, চকীত বহা, থিয় হৈ ব্ৰেকফাষ্ট খাব নাপায় নহয়, সদায় কম নেকি? গুড বয় নিধি, ৰমুক আৰু অলপ সিজোৱা মাংস দে।
0: মাংস হলে টপক টপক খাব, বৰ ভাল পাইছে।
1: ৰমু মাংস আনে মানে তুমি গাখীৰ কাপ খোৱা দেই। ৰীমা তুমি ৰমুক চাবা দেই মা, মই গ্ৰেট হায়াৰ স্কুলৰ প্ৰিন্সিপাললৈ টেলিফোন এটা কৰি আহোঁ।
0: ৰমু তুমি আকৌ গাখীৰ প্লেটত চেলেকি খাইছা, ৰমু শুনিছা? মই দেউতাক কৈ দিম, ভালকৈ খোৱা, চেলেকি নাখাবা, কাপত খোৱা। ৰমু খালি বেয়া কাম কৰিব আৰু কৈ দাঁত নিকটাব।
2: এই দাঁত নিকটাই সহা অভ্যাসটো তোমাৰ নগ'ল আৰু, চাওঁ এৰা। মোৰ হাত দুখন এৰিবানে নেৰা? এৰম মোৰ মুখলৈ তেনেকৈ ৰ লাগি চাই আছা কিয়? চাওঁ মোৰ হাত দুখন এৰি দিয়া না। কি হৈছে?
3: আটলাণ্টা।
2: কি
3: আটলাণ্টা? আটলাণ্টা
2: আট
3: আটলাণ্টা।
4: ৰীমা আজিৰ পৰা তোমাৰ নাম মই আটলাণ্টা দিছো, নামটো মোৰ বৰ ভাল লাগিছে।
2: মানে কিয়?
4: কালি ৰাতি দেউতাৰ লাইব্ৰেৰীৰ পৰা এখন কিতাপ আনিছিলো, বহু ৰাতিলৈকে পঢ়িলো, এখন ৰোমান ক্লাছিক। তাত পালো গল্ডেন এপলৰ আটলাণ্টা আছিল কুকুৰ নেচিয়া ছোৱালী।
2: কি কি আছিল?
4: উলফ কুকুৰ নেচিয়াৰ ছোৱালী আটলাণ্টা। তোমাৰ নাম মই আটলাণ্টা দিলো।
2: মই আকৌ কুকুৰ নেচিয়াৰ ছোৱালী হ'ম কিয়? মই আটলাণ্টা।

0: নহওঁ দেই।
1: নিশ্চয় নিশ্চয়, তুমি আটলাণ্টা কিয় হবা? তুমি ৰীমা, ৰীমা মানুহৰ ছোৱালী, ভাল মানুহৰ ছোৱালী। মই হে উলবই কুকুৰনেচীয়া ল'ৰা।
0: ৰমু ৰমু, মই তোমাৰ মনক আঘাত কৰিব খোজা নাছিলোঁ, ভুল নুবুজিবা।
1: কিয় ভুল বুজিম? আমি একে ঘৰৰে ল'ৰা ছোৱালী, মোকনো তুমি কিয় আঘাত দিবা ৰীমা? আৰু মোক আঘাত দিলে তুমি নিজেই মোতকৈ বেছি দুখ পাবা, সেইটোও মই জানো। ৰীমা এতিয়া বহা, আজি তোমাৰ ক্লাছ নাই নহয়, লেবৰেটৰীত মই কাম কৰোঁ, তুমি ইয়াতে বহি থাকা। মই আজি অকলে কেইবাটাও ফৰ্মুলাৰ এক্সপেৰিমেণ্ট কৰিব লাগিব, তুমিয়ে মোক সহায় কৰিবা। আজি আকৌ দিলীপটোও নাহে।
0: কিন্তু দিলীপে দেখোন অলপ আগতে মোলৈ ফোন কৰিছিল আহিব বুলি, মোক লগ পাবহি বুলি।
1: বুজিছা ৰীমা, দিলীপ আমাৰ ঘৰলৈ দুটা গৱেষণাৰ কাৰণে আহে, এটা মোৰ সৈতে এই লেবৰেটৰীত, আনটো তোমাৰ সৈতে ঘৰৰ কিছুমান বিশেষ বিশেষ ঠাইত, এই ড্ৰয়িং ৰুমত, লাঞ্চত, বাহিৰৰ বাগিচাত। আজি তোমাৰ ক্লাছ নাই, ঘৰত থাকিব বুলি জানিছেতো।
0: গুণ্ডা কৰিব,
1: আই হোপ আই এম, মই গুণ্ডা, মই ৰমু গুণ্ডা। বাৰু এতিয়া আহা, মই দুখনমান শ্লাইড চাওঁ, তুমি ইয়াতে থাকা অলপ সময়, দিলীপ অহালৈকে অন্তত। চাওঁ ৰীমা, এই পৰ্দাখন টানি দিয়াচোন, পোহৰ আহক। ৰীমা থিয় হৈ আছে কিয়? বহানা, এইদৰে মই লেবৰেটৰীত কাম কৰোঁতে তুমি কাষত বহি থাকিলে মোৰ ভাল লাগে, বৰ ভাল লাগে। এ কাইণ্ড অফ ৱাৰ্মথ, মানে মানে এটা স্নায়ৱিক প্ৰক্ৰিয়া, ইট এক্স আপ মাই হোল নাৰ্ভাছ ছিষ্টেম। চাওঁ এই শ্লাইডখন দিয়াচোন, সেই ষ্টেণ্ড হৈ থকাখন।
0: কিন্তু বহুদিন দেখোন দেখিছোঁ মই তোমাৰ কাষত বহি কিমান সময় মনে মনে বহি আছোঁ, আৰু তুমি ক'বই নোৱাৰা। এইখন লোৱা শ্লাইড, টেষ্ট টিউব নাইবা মাইক্ৰস্কোপতে নিমগ্ন, মই যেন কাষত পৰি থকা এই কাঠৰ টুল এখনহে।
1: ৰেলি সঁচাই এৰিমা, সেই টেষ্ট টিউবটো আনাচোন, চলিউশ্যনটো।
0: এই কেমিকেলবোৰৰ যে এনে বেয়া গুণ, সেইকাৰণেইতো তোমালোকৰ লেবৰেটৰীটোত মোৰ সোমাবলৈ মন নাযায়।
1: হয় নেকি? বুজিছা ৰীমা, তুমি যে মোক মাজে মাজে এটা শিৱৰ মন্দিৰলৈ লৈ যোৱা মনত আছে? মন্দিৰৰ ভিতৰত বেৰীৰ কাষত বেলপাত, বিভিন্ন ফুল, ধূপ ধূনা, চন্দন, গাখীৰ পঞ্চামৃত, বিভিন্ন উপকৰণ, এইবোৰৰ গুণ যে তোমাৰ বৰ ভাল লাগে বুলি কোৱা, সঁচাই মোৰ বৰ ভাল লাগে। শিৱ মন্দিৰৰ ভিতৰৰ গুণবোৰ বৰ ভাল। পিছে ৰীমা, এই লেবৰেটৰীটোৰ কেমিকেলবোৰৰ গুণ মোৰ আৰু বেছি ভাল লাগে। এইটো মোৰ মন্দিৰ, এইবোৰ এইবোৰ মোৰ মন্দিৰৰ সুগন্ধ। আজি 20 বছৰে দেউতাৰ পৰা ক হৈ এ বি চি পাঠ লোৱাকে ধৰি আজি এই জেনেটিক বিজ্ঞানৰ শেহতীয়া সূত্ৰ অধ্যয়ন আৰু গৱেষণা কৰালৈকে জীৱনৰ প্ৰতিটো দিন মোৰ ইয়াতে কাটিছে। এইটো মোৰ মন্দিৰ, মোৰ জীৱনৰ আন এটা ৰূপ।
0: ৰমু
1: কুঁৱৰী মা,
0: মই জানো, মই জানো জানো।

0: দিলীপ
1: দিলীপ তুমি অহা বহুত সময় হল নেকি?
2: তোমাক মই ফোনত কৈছিলো মই অলপ পিছতে আহি আছো। আধা ঘণ্টাৰ ওপৰ হল মই ড্ৰয়িং ৰুমত আহি বহি থকা।
1: আই এম ভেৰি সৰি, ৰুমে লেবৰেটৰীত নি কামত লগাই দিলে আৰু তুমি যে আহিছা গমো পোৱা নাই। গাড়ী শব্দ শুনা নাই দেখোন।
2: মই গাড়ী অনা নাই, খোজকাঢ়ি আহিছো।
1: কিয়? গাড়ী কি হল?
2: হঠাৎ দেউতা আহিছে দিল্লীৰ পৰা। বৰদেউতা মানে তোমাৰ দেউতাৰ লগত কেইটামান জৰুৰী কথা আছে, মুখেৰে আলোচনা কৰিবলৈ আহিছে।
1: দেউতাৰ লগত আলোচনা? কি কথানো, তুমি জানা নে নাজানা?
2: কিছু জানো, কেইবাটাও কথা। প্ৰথম হ'ল ছাইণ্টিফিক ৰিচাৰ্চৰ কৃতকাৰ্যতাৰ কাৰণে এই বছৰৰ পৰা এটা ৰাষ্ট্ৰীয় পুৰস্কাৰ দিব, প্ৰায় 1,00,000 টকা মূল্যৰ। গতিকে আমাৰ ৰমু আৰু মোৰ চলি থকা ৰিচাৰ্চটো যদি সম্পূৰ্ণ হয় তেন্তে সেই পুৰস্কাৰৰ কাৰণে ৰিকমেণ্ড কৰিব পাৰিব। কিন্তু তাৰ বাবে সময় আৰু বেছি নাই। আমাৰ গৱেষণাৰ কিমান

0: পাৰিছে দেউতাই জানি যাবলৈ আহিছে কিয়নো নেশ্যনেল ছায়েন্স বোৰ্ডৰ সদস্য কেইজনমানৰ সৈতে দেউতাৰ ভাল সম্বন্ধ
1: বা বৰ ভাল খবৰ ৰমুক খবৰটো দি আহিব লাগিল
0: ৰবা ৰবা এতিয়া কথাটো নুলিয়াবা টপ ছিক্ৰেট দ্বিতীয় বিশেষ দৰকাৰী কথা হৈছে ৰিচাৰ্জ সম্পূৰ্ণ হ'লে মই ষ্টেজলৈ যোৱাৰ ব্যৱস্থা কৰিছে দেউতাই বোধ কৰোঁ স্কলাৰশ্বিপটো হ'বই
1: ৰমু যাব
0: ৰমু নহয় মানে স্কলাৰশ্বিপ বোলে এটাহে আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ হিচাপেহে মঞ্জুৰ হ'ব
1: হয় নেকি
0: ৰমুটো বিশ্ববিদ্যালয়ৰ ছাত্ৰ নহয় বৰদেউতাৰ প্ৰাইভেট গাইডেঞ্চৰ ব্যক্তিগত লেবৰেটৰীতহে গৱেষণা কৰিছে
1: হয় নেকি
0: এতিয়া তৃতীয় আৰু এটাইতকৈ বেছি দৰকাৰী কথা হৈছে ষ্টেজলৈ যোৱাৰ আগতে আমাৰ বিয়াখন হ'ব লাগিব দেউতাই সেইকাৰণে বৰদেউতাৰ সৈতে কথাটো খাটাং কৰিব খোজে
1: বিয়া
0: কি হ'ল হঠাৎ দেখোন চিন্তা কৰিবলগীয়া হ'ল
1: মানে আমাৰ বিয়া হ'বই
0: এতিয়া আকৌ ভয় খাইছা নেকি
1: নহয় মানে ইমান দিন তুমি কথাটো মোক মাজে মাজে কৈ আছিলা অৱশ্যে তোমাৰ লগত মোৰ বিয়া হ'ব কথাটো মই জানো কিন্তু আজি হঠাৎ যেতিয়া সঁচাই বিয়াৰ কথাটো খাটাং হ'ব বুলি শুনিছোঁ মানে মানে মোৰ মনটো কেনে লাগিছে
0: কেনে লাগিছে
1: মানে ঠিক ক'ব নোৱাৰোঁ যেন যেন দুখ লগাৰ দৰে লাগিছে
0: দুখ কি কথা কৈছা ইমানবোৰ ভাল খবৰ আমাৰ নেশ্যনেল এৱাৰ্ড তোমাৰ মোৰ ইমান দিনে ভাবি থকা বিয়াখন ফৰেন স্কলাৰশ্বিপ আমাৰ ষ্টেজ যাত্ৰা ইমানবোৰ শুভ খবৰ তোমাৰ আগত দুখ লাগিছে
1: নহয় নহয় ঠিক দুখ নহয় কিবা এটা লাগিছে কিবা এটা মানে মানে বিষাদ
0: বিষাদ
1: মানে ঠিক ক'ব পৰা নাই মোৰ মোৰ বুকুখন যেন বিষাইছে বিয়া হ'লেতো মই তোমাৰ লগত গুচি যাব লাগিব
0: লাগিব পেট্ৰিয়াৰ্কেল ফেমিলিত বিয়াৰ পিছত ছোৱালী ল'ৰা ঘৰলৈ যায়
1: এৰা যাব লাগিব নহয়
0: আৰু একেবাৰে আমেৰিকালৈ লগত যাব লাগিব
1: আমেৰিকালৈকে যাব লাগিব তাকে ভাবিছো
0: কি ভাবিবলগীয়া আছে বাৰু তোমাৰ ৰিমা
1: এই মই গুচি গ'লে দেউতাৰ কি হ'ব দেউতাৰ বাবে বাৰু নিধিকাই আছে বুঢ়া হৈছে যদিও নিধিকাই দেউতাক ভালদৰে চাব পাৰে কিন্তু
0: কিন্তু
1: কিন্তু ৰমুৰ
0: ৰমুৰ
1: ৰমুটো সকলো মই চাব লাগে খোৱা বোৱা পিন্ধা উৰা ভাবিছো ৰমুৰ কি হ'ব
0: হোৱা দেউতা আৰু বৰদেউতা আহিছে মই লেবৰেটৰীলৈ যাওঁ ৰমুক আজি নাহো বুলি কৈছিলোঁ এতিয়াতো আৰু উপায় নাই
2: হেৰি ৰীতি ইউনিটছ আৰ আনএফেক্টেড বাই দ্য লং এছ'চিয়েশ্যন উইথ আদাৰ্ছ ইন এন ইণ্ডিভিজুৱেল দে ইমাৰ্জ ফ্ৰম এনি ইউনিয়ন এজ ডিষ্টিংক্ট এজ ৱেন দে এণ্টাৰ্ড এতিয়া মেণ্ডেলছৰ তৃতীয় সূত্ৰকেই বাস্তৱত প্ৰমাণ কৰি মই দেখুৱাব খুজিছোঁ তোমাৰ ল'ৰা দিলীপ আৰু মোৰ ৰমুক একে এটা বিষয়ত গৱেষণা কৰিবলৈ দিয়া হৈছে মোৰ উদ্দেশ্য তুমি বুজিছা বাহ নিপতি বাহ
3: হ'ব
1: আপুনি কালি আহিল
3: কালি আহিলোঁ হঠাৎ কেইটামান জৰুৰী কাম ওলাল তুমি অৱশ্যে গম পাবাই
2: ৰীমা যাচোন মা আপ্যায়নৰ দিহা কৰ
1: বাৰু
2: এইসকল ৰজা ভঙা পতা কৰা মানুহ বৰ শক্তিশালী মানুহ
3: এইবোৰ বাদ দিয়া শক্তি ৰাইজে দিছে ৰাইজে ঘূৰাই ল'ব পাৰে আচল সম্বন্ধ হৈছে আমাৰ ব্যক্তিগত সহৃদয়তা আৰু তাতে এতিয়া আমাৰ এই প্ৰস্তাৱিত নতুন সম্বন্ধ হা ৰীমা তুমি আকৌ ভিতৰলৈ যাব লগাইছা দেখোন চা চা শুনা শুনা মই এতিয়া চাহ কফি একো নাখাওঁ বুজিছা খাই আহিছোঁ চাওঁ তুমি এইপিনে আহাচোন এইপিনে হা
1: কিয় কিয় খুৰা
3: চাওঁ তোমাৰ এই সোঁহাতখন দিয়াচোন
1: কি কিয়
3: চাওঁ ৰ'বাচোন তোমাৰ খুৰীদেৱে দিল্লীৰ পৰা তোমালৈ আকৌ বস্তু এটা দি পঠাইছে আন্দাজতে চাওঁ এতিয়া আকৌ চাওঁ কোনটো আঙুলিত হ'ব এতিয়া
2: তুমি দেখোন আৰম্ভই কৰি দিলা
3: আৰম্ভ নহয় শুভাৰম্ভ শুভাৰম্ভ বাহ একেবাৰে ঠিক আঙুলিটিতে হৈছে অল দ্য বেষ্ট ৰীমা অল দ্য বেষ্ট লাজ লাগিছে নেকি
1: নাই নাই মানে মই ঠিক বুজা নাই খুৰাদেউ বহক আপুনি মই আহিছোঁ

0: তুমি এটা কি কৰিব খুজিছা মোক?
1: পোলবাৰ্গ ছাৰ, জেনেটিক ইঞ্জিনিয়াৰিঙৰ সহায়ত আমি এই বিশেষ পৰীক্ষাটো আগবাঢ়িব খুজিছোঁ।
0: জিনৰ স্প্লাইচিং আৰু ক্লোনিং পদ্ধতিত, নহয় জানো?
1: হয় দেউতা, ৰেষ্ট্ৰিকশ্যন এনজাইমৰ দ্বাৰা ডি এন এ চেইনৰ বিশেষ ভাগবোৰ আৰু বেছৰ ক্ৰমবোৰ উলিয়াই কাটি লোৱা গ'ল। তাৰ পাছতেই

0: সাইটোসিন মলিকুল, GATTC, ইয়াৰ যাতে ছিকুৱেন্স পোৱা যায়, তাতে চেইনৰ ভাঁজটো, আই মিন ক্লিপটো জি বা এৰ মাজত পোৱা যাব।
1: দিলীপ, চাইছানে তুমি? ৰমুৱে সম্পূৰ্ণ কৰক, মই বুজি ল'ম।
0: আমি ইয়াৰ পাছত ৰিকম্বিনেণ্ট DNAলৈ আগবাঢ়িব পাৰোঁ আৰু প্ৰটিন গঠাৰ মাত্ৰ প্ৰয়োজনীয় তথ্যখিনিও পাব পাৰোঁ।
1: গুড। দিলীপ, তোমাৰ কিবা মন্তব্য আছে? ৰমুৱে কোৱাৰ দৰে আমি আগবাঢ়িম।
2: অ'কে,
1: চাওঁ এতিয়া DNA ছেগমেণ্টটো চাওঁ। শ্লাইডখন দিয়াচোন।

0: Kiri ma? Moja, bandat.
1: Ia, iate bohi asa. I rati no bajil, huda ga bahirot bohi. Janisun hoy? Lua, pin hai tu sweater. Aru nidhikai koise aji godhuli tumi gakhiru khwa nai na hoy?
0: Oh, mun manot pora nasil. Thik ase. I'm all right.
1: No, you are not. November notun thanda. মই না থাকিলে তোমার নিজৰ কোনো কথাত খবর না থাকে
0: মানে তুমি অপরিহার্য
1: না হাহিবা বুৰবকটৰে
0: আসলতে মোৰ কিয় হাই উঠিছে জানা
1: কেনে কৈ জানো
0: মই মানে দেখিলু
1: দেখিলা কি
0: অলপ আগতে হো গেটৰ কাষত তুমি দিলীপক বিদায় দিয়া দৃশ্য নিবি আলিঙ্গনত তুমি আৰু দিলীপ আবদ্ধ হোৱাৰ দৃশ্য
1: তাতে কি হল দিলীপৰ হৈতে মোৰ বিয়া হ'ব
0: নাই একো নহয় কিন্তু মোৰ দেখি খুব ভাল লাগিছিল দিলীপে তোমাক সেইদৰে মৰম কৰি বিদায় লোৱাৰ পাছত তুমি আহি যেতিয়া ড্ৰয়িং ৰুমৰ লাইটৰ পোহৰত থিয় দিছিলা মই আন্ধাৰ বাৰান্দাৰ পৰা খিৰিকীৰে দেখিছিলোঁ তোমাৰ মুখখন ইমান উজ্জ্বল লাগিছিল ইমান ধুনীয়া দেখিছিল তোমাক বাৰু ইমা এই প্ৰেম বুলি যে কয় এই নেকি
1: মই নাজানো
0: মই জানিছোঁ মই বুজিছোঁ এই প্ৰেম ভাল পোৱা দিলীপ আৰু তোমাৰ মাজত প্ৰেম হৈছে ভাল পোৱা জন্মিছে
1: ভাল পোৱা মইতো তোমাকো ভাল পাওঁ ৰমু
0: নহয় ৰীমা এই ভাল পোৱাৰ স্বৰূপ বেলেগ তুমি বুজা নাই মই কিন্তু বুজিছোঁ শুনা ৰীমা তুমি দিলীপ মই আমাৰ যৌৱন হৈছে যৌৱন হ'লে পুৰুষে নাৰীক ভাল পায় নাৰী আৰু পুৰুষৰ মাজত প্ৰেম হয় আজি সন্ধিয়া অলপ আগতে লাভ কৰা এক অপূৰ্ব অভিজ্ঞতাৰে মোৰ এই উপলব্ধি হৈছে দিলীপ আৰু মোৰ যিকোনো এজনৰ সৈতে তোমাৰ প্ৰেম হ'ব পাৰে স্বাভাৱিক কথা বাৰু বাদ দিয়া সেই কথা মই মাত্ৰ এবাৰ ভাবি চাইছোঁ মোৰ জীৱনৰ দৈনন্দিন খুটি নাতি প্ৰয়োজনৰ মাজেৰে অপৰিহাৰ্য হৈ পৰা তোমাৰ দৰে এজনী ছোৱালী মোৰ এই যৌৱনৰ অধিকাৰে ভাল পাবলৈ মোৰ প্ৰেম দিবলৈ মোৰ কিমান ভাল লাগিলহেঁতেন
1: ৰমু
0: তুমি এইবাৰ কান্দিব খুজিছা নেকি ৰীমা তোমাক মই
1: একো বুজি নাপাওঁ মই একো বুজা নাই
0: তুমি কিয় কান্দিছা ৰীমা মইতো তোমাক একো কোৱা নাই দিলীপ আৰু তোমাৰ প্ৰেমক মই শ্ৰদ্ধা কৰিছোঁ দিলীপৰ সৈতে তোমাৰ বিয়া হ'ব এইটো এটা স্বাভাৱিক কথা মোৰ বাবে সকলোতকৈ বেছি আনন্দ কথা
1: মোৰ বিয়া হ'ব মই গুচি যাব লাগিব তোমাক এৰি গুচি যাব লাগিব তুমি তুমি কাৰ সৈতে থাকিবা মই নোৱাৰো
0: ৰীমা ৰীমা

0: কৰিব লাগিছে। আজি কেইদিনমানৰ পৰা ধৰি ৰমুৱে খোৱা খোৱা প্ৰায় সকলো বাদ দিছে, মাত্ৰ লেবৰেটৰী আৰু মাজে মাজে লাইব্ৰেৰী।
1: কাৰণ গৱেষণা প্ৰায় সম্পূৰ্ণ হৈ আহিছে। And he wants to make it a wedding gift to you.
0: দেউতা, তুমি খোৱা কৈ যোৱা, তোমাৰ শৰীৰ ভাল নহয়।
1: মাজনী, তুমিও আহা, খোৱাহি। এইকেইটা দিন তুমিও সাৱধানে থকা উচিত। ৰমু আহিব যেতিয়া তাৰ মন যায়।
0: তুমি যোৱাচোন, মই ৰমুক একাপ কফি দি আহোঁ।

0: দেউতা আহিছা?
1: অ মহাজনী, তুমি ইয়াত কি কৰিছা? খোৱা নাই?
0: ৰমু আৰু তুমি ইমান ৰাতিলৈকে লেবৰেটৰীত কাম কৰি আছা, মই শোৱাৰ পৰা উঠি আহিছোঁ।
1: মানে ৰমুটোক অকলে এৰি থৈ আহিবলৈ মন যোৱা নাই। দিলীপো এইকেইদিন বিশেষ একো সহায় কৰিব পৰা নাই, বিয়াৰ কামত ব্যস্ত বোলে। ইপিনে ৰমু দৃঢ় সংকল্প তোমাৰ বিয়াৰ আগতে গৱেষণা সম্পূৰ্ণ কৰিবই।
0: মই বুজি নাপাওঁ, ইমান কষ্ট কিয়

0: দেউতা চোৱাহিচোন, ৰমুৱে কেনেকুৱা কৰিছে,
1: কি কি কৰিছে,
0: হুকহুকাই কান্দিছে, মোৰ খুব ভয় লাগিছে। আহাচোন
2: ৰমু,
1: কি হৈছে কি তোমাৰ ৰমু, কি হৈছে
3: দেউতা, ৰিমা,
0: ৰমু,
3: মই পালো, আই হেভ গট ইট, আই হেভ গট ইট, ইয়েছ, মই পালো, ট্ৰান্সফাৰমি আৰু মেছেঞ্জাৰ আৰু টেম্পলেটৰ কেনেকৈ মিলন এটেচমেণ্ট হয় মই দেখুৱাব পাৰিম,
1: ৰমু,
3: আই হেভ গট ইট,
1: ৰমু,
3: ইয়েছ, আই হেভ গট ইট,
1: তুমি পালা, তুমি পালা ৰমু, এটেচমেণ্ট হ'ল, ইউ হেভ মেড ইট।
0: ৰমু, কংগ্ৰেচুলেচনছ, ৰমু, কংগ্ৰেচুলেচনছ,
1: তাৰ মানে ডিএনএ কোড আৰু আগবাঢ়ি গ'ল, আৰু আগবাঢ়ি গ'ল ৰমু, চাওঁ চাওঁ ৰমু, চাওঁ চাওঁ, মই নিজ চকুৰে চাওঁ, টেষ্টটো আকৌ এবাৰ চাওঁ, হোৱাট এন এচিভমেণ্ট, হোৱাট এন মিৰাকল, চাওঁ চাওঁ চাওঁ, মই নিজে
0: চাওঁ, মই দিলীপক, মই দিলীপক টেলিফোন কৰোঁ। ইমান টোপনি নে, শুনা শুনা, ৰমুৱে ৰিজাল্ট পাইছে, অঁ অঁ, ৰিজাল্ট ৰিজাল্ট, এক্সপেৰিমেণ্টৰ ৰিজাল্ট পাইছে, অঁ অঁ অঁ, মানে হি হেজ ডিছকভাৰ্ড, অঁ, আৱিষ্কাৰ কৰিলে, কংগ্ৰেচুলেশ্যনছ, নাই নাই, হোৱাই নাই, গোটেই ৰাতি হোৱা নাই, এই অলপ আগতে, কি ক'লা, হা কি ক'লা, খুৰাদেউ আহিছে নেকি লাইনত, দিয়া ধৰিছোঁ, হেল্ল' হেল্ল' মই ৰীমা খুৰাদেউ, হয় হয় হয়, কৃতকাৰ্য হৈছে, ৰিজাল্ট পাইছে, দেউতা আছে লেবৰেটৰীতে, অঁ ৰ'ব ৰ'ব, দেউতা, খুৰাদেউ টেলিফোন,
4: নৃপতি নেকি, নৃপতি, মেণ্ডেলছৰ তৃতীয় সূত্ৰ বুজিছা, মেণ্ডেলছৰ তৃতীয় সূত্ৰ, ৰমুৱে মোৰ ব্যক্তিগত গৱেষণাগাৰত ডিএনএ কোডৰ জেনেটিক বিজ্ঞানৰ নতুন তথ্য প্ৰমাণ কৰিলে, আৰু ৰমুৰ জীৱন গৱেষণাগাৰত মই মেণ্ডেলছৰ পুৰণি তথ্যকে বাস্তৱত প্ৰমাণ কৰিলোঁ, অঁ নিশ্চয়, দিলীপৰো সমান কৃতিত্ব আছে, নিশ্চয় নিশ্চয়, দুয়ো সমান গৌৰৱৰ অধিকাৰী, তুমি নিশ্চিত থাকা, কি কাগজত, প্ৰেছত, প্ৰেছত সেইবিলাক তোমাৰ কাম, সেইবিলাক তোমাৰ কাম, বাৰু বাৰু, থৈছোঁ দেই, থৈছোঁ, মেণ্ডেলছৰ তৃতীয় সূত্ৰ, মেণ্ডেলছৰ তৃতীয় সূত্ৰ।
3: ৰীমা,
0: কংগ্ৰেচুলেশ্যনছ, অভিনন্দন, জানা ৰমু, মোৰ যে কেনে লাগিছে, কি হৈছে একো ক'ব নোৱাৰোঁ, মই যেন গোটেই ঘৰটোতে ইটো কোঠাৰ পৰা সিটো কোঠালৈ দৌৰিম, মই যেন ক'ৰবাত জাপ মাৰি দিম, মই যেন কান্দি দিম, চিঞৰি দিম, তোমাক যেন চিঞৰি মাতিম, ৰমু,
3: সঁচা ৰীমা,

0: আগতে আবিষ্কাৰটোৰ সাফল্য চোৱাৰ মুহূৰ্তত মই হুকুকে কান্দি পেলাইছিলোঁ। আৰু মোৰ সাফল্যত এই আনন্দ, এই সুপ্ৰিম আনন্দ তোমাৰ বাহিৰে আৰু লাভ কৰোঁতা মোৰ কোনো নাই ৰীমা।
1: ৰমু,
0: ৰীমা, আৰু তিনিদিন পাছত তোমাৰ বিয়াৰ উপহাৰ মই তোমাক আজি দিলোঁ।
1: ৰমু,
0: মোৰ আৱিষ্কাৰ তোমাৰ বিয়াৰ প্ৰীতি উপহাৰ। আটলাণ্টা, আটলাণ্টা।
1: ৰীমা,
0: অ' নিশ্চয় মোৰ ভুল হৈছিল, পাহৰি গৈছিলোঁ, তুমি ৰীমা।
1: নাই নাই নাই নাই, মানে মানে ৰমু, তুমি মোক আটলাণ্টা বুলি মাতিবলৈ ভাল পোৱা?
0: নাই নাই, মই ধেমালি কৰোঁ, ধেমালি কৰোঁ ৰীমা, ধেমালিহে কৰোঁ। এই বাদ দিয়া, বাদ দিয়া, ব'লা নিধিকাক জগাই ভালকৈ দুকাপ কফি খাই লওঁ, ৰাতি পোৱালেই।
1: নিধিকাইক নালাগে, কফি ময়ে কৰিম, ব'লা।
2: নিধি,
3: দেউতা,
2: আজি কাগজ দিলে নে?
3: হেই, দিছে।
2: এই 8 বজালৈকে কাগজখনেই নাপাওঁ।
3: সেয়া, এই ৰমু বোপাই আধা পঢ়া কৰি গুচি গ'ল দেখোন কাগজখন।
2: চাওঁ দেচোন। বাতৰিটো ওলালেই, কিন্তু কিন্তু কি হ'ল? হ'ব নোৱাৰে, হ'ব নোৱাৰে, ইম্পচিবল।

0: সুপ্রভাত অশোক।
1: নেপতি, এইবোৰ কি হৈছে?
2: কি কিহৰ কথা কৈছা?
1: এই কাগজত এয়া মাত্ৰ দিলীপৰ ছবি, মানে দিলীপৰ খবৰ। দিলীপ বৰুৱাই বৈজ্ঞানিক তথ্য আৱিষ্কাৰ কৰিলে। দিলীপ বৰুৱাই 1,00,000 টকা ৰাষ্ট্ৰীয় পুৰস্কাৰ পাব। এইবোৰ কি?
2: এইবোৰ আজি পোৱাৰ অতি জৰুৰী খবৰ, মোৰ কাৰণে, দিলীপৰ কাৰণে, তোমাৰ কাৰণে আৰু ৰীমাৰ কাৰণে। অতি সৌভাগ্যৰ, অতি গৌৰৱৰ খবৰ।
1: কিন্তু ৰোমৰ উল্লেখ নাই কিয়?
2: মই অত্যন্ত দুঃখিত, ৰোমক মই সহায় কৰিব নোৱাৰিলো।
1: সহায়? তুমি আকৌ কিহৰ সহায় কৰিব লাগে?
2: এই প্ৰেছ পাব্লিচিটি, বাতৰি কাকতত প্ৰকাশ আৰু ৰাষ্ট্ৰীয় পুৰস্কাৰটো লাভ কৰাত মইতো সহায় কৰিব লগা হ'ল। এইবিলাক
1: তোমাক এইবিলাক কোনে কৰিবলৈ কৈছিল? তুমি কেনেকৈ জড়িত হ'লা ইয়াত? ৰোমু আৰু দিলীপ মোৰ লগত একেলগে কাম কৰিছে। সেই কামৰ স্বীকৃতি, পুৰস্কাৰ দুয়োৰে সমান হ'ব। এইটোৱে সহজ আৰু স্বাভাৱিক কথা।
2: কথাটো সহজ আৰু স্বাভাৱিক নহয়। ৰোমুৱে স্বীকৃতি পোৱাতে কিছুমান মানে মানে টেকনিকেল, মানে নীতিগত অসুবিধা আছে।
1: টেকনিকেল, নীতিগত? যেনে
2: 1, ৰোমুৱে কোনো চৰকাৰী বা সামাজিকভাৱে স্বীকৃত বিজ্ঞান প্ৰতিষ্ঠানৰ গৱেষণাগাৰত গৱেষণা কৰা নাই। তোমাৰ ঘৰুৱা গৱেষণাৰ অৰ্থাৎ প্ৰাইভেট লেবৰেটৰীত কৰিছে।
1: কিন্তু দিলীপে একেটা গৱেষণাগাৰতে কাম কৰিছিল।
2: দিলীপ ইতিমধ্যে নেশ্যনেল ইনষ্টিটিউট অফ ছায়েন্সৰ ৰিচাৰ্চ স্কলাৰ ৰূপে ৰেজিষ্টাৰ্ড হৈ আছে। তাৰ ডিৰেক্টৰছৰ সৈতে আলোচনা কৰি ইতিমধ্যে মই তাক নামটো ইনষ্টিটিউটত ভৰ্তি কৰি থৈছোঁ।
1: তাৰপাছত
2: 2, ৰোমু কোনো বিশ্ববিদ্যালয়ৰ ছাত্ৰ নহয়। তাৰ কোনো বিশ্ববিদ্যালয়ৰ উপাধি নাই। সি তোমাৰ লগত ঘৰত থাকি পৰিছিল,
1: কাৰণ গ্ৰেট হাৰ্ট স্কুলৰ হাৰ্ট ট্ৰাবল হ'বলৈ ধৰিল। নগৰৰ সম্ভ্ৰান্ত অভিভাৱকসকলৰ হৃদকম্পন হ'ল।
2: 3 হ'ল, মই 3 কথাটো ক'ব খুজিছোঁ। ৰাষ্ট্ৰীয় পুৰস্কাৰটো পাবলৈ যিখন বিশেষ ঠাই বা সমাজত জন্মস্থান হ'ব লাগে, সেই ঠাই বা সমাজ ৰোমুৰ জন্মস্থান নহয়। ৰোমুৰ কোনো জাতীয় স্বীকৃতি বা পৰিচয় নাই। তুমি কৈছিলা তাৰ পূৰ্বপুৰুষ ৰামচাং নদীৰ সিপাৰৰো হ'ব পাৰে।
1: তাৰপাছত 4, 5, 6 তাৰপাছত আৰু কিবা টেকনিকেল অসুবিধা?
2: সেইকাৰণেই মই ভাবিলোঁ ৰোমুৰ লগত জড়িত

0: বুলি গোটেই সুবিধাবোৰ অথলৈ যাব। গতিকে সেইটো হোৱাতকৈ অকল দিলীপকে সুযোগটো দিয়া যাওক।
1: সেইকাৰণে ইমান বৰ কাণ্ড কৰিছা নৃপতি? নৃপতি, মই তোৰ প্ৰতিবাদ কৰিম, প্ৰতিবাদ কৰিম।
0: তোমাৰ তোমাৰ হাতৰ লাঠিডাল এনেই কবাই দুটুকুৰা কৰিলা, ইহেৰে প্ৰতিবাদ কৰিবা? ক'ত প্ৰতিবাদ কৰিবা, কাক প্ৰতিবাদ কৰিবা? আৰু এটা ডাঙৰ কথা তোমাক মনত পেলাই দিয়াৰ বোধ কৰো প্ৰয়োজন নাই, দিলীপৰ ভৱিষ্যত, তোমাৰ ৰীমাৰো ভৱিষ্যত।
1: কিন্তু কিন্তু ৰমুৰ ভৱিষ্যত মোৰ কাৰণে ৰীমাৰ ভৱিষ্যততকৈও বেছি গুৰুত্বপূৰ্ণ। ৰমুৰ ভৱিষ্যত প্ৰতিষ্ঠাত এটি সত্যৰ এটা মানৱীয় অধিকাৰ প্ৰতিষ্ঠাৰ উদ্দেশ্য নিহিত হৈ আছে। তাৰ বাবে প্ৰয়োজন হ'লে ৰীমাৰ ভৱিষ্যত মই অস্বীকাৰ কৰিম, ৰীমাৰ বিয়া মই ভাঙি দিম।
0: তুমি অনৰ্থক উত্তেজিত হৈছা, শান্ত হোৱা, শান্ত হোৱা। মই এতিয়া যাওঁ, কাইলৈ বিয়াৰ জোৰোণ, পৰহিলৈ বিয়া, তুমি ব্যস্ত, মই ব্যস্ত, মই আহিছোঁ, মই এতিয়া আহিছোঁ।
1: কিন্তু
2: দেউতা, কাহাক প্ৰতিবাদ কৰিব, কহত প্ৰতিবাদ কৰিব, কিহেৰে প্ৰতিবাদ কৰিব?

0: Romu? Romu? Romu, তুমি তুমি কি কৰিছা? কি হৈছে তোমাৰ?
1: ও, ৰিমা, নাই নাই, এই মানে লেবৰেটৰীটো খালি কৰিছো।
0: কিন্তু তুমি এই বটলবোৰ চিলিণ্ডাৰ টেষ্ট টিউববোৰ দলিয়াই ভাঙি থাকিলে?
1: তোমাৰ বিয়াৰ পাছত এই কোঠাটোত কিছুমান ভেড়া সোমাই থ'ম আৰু যেতিয়াই মন যায় এটা এটা ভেড়া এই চোকা শিলচটাৰে মাৰিম আৰু খাম বাস। এই শিলচটা দেখিছা? এই চটা তুমি জানা এই শিলচটা ক'ৰ?
0: ঠিক ক'ব নোৱাৰো, আমাৰ মিউজিয়ামত দেখা মনত পৰে।
1: এই জোঙা শিলচটা 20 বছৰ আগতে মই হাবিৰ পৰা আহোঁতে মোৰ হাতত লৈ আহিছিলোঁ। এই শিলচটা এৰা মোৰ এটা পৰিচয়।
0: তোমাৰ মনত আছে?
1: আছে, আৰু দুটামান কথা মনত আছে। এই শিলচটাৰ এটা মানুহে এদিন হাবিত এটা পহু মাৰিছিল, কিন্তু একেলগে যোৱা বহুত কুকুৰ নিচে পহুটো খাই পেলালে। মই এটুকুৰা মঙলৈ আহিছিলোঁ, কিন্তু মোৰ মুখৰ পৰা মঙলটোকে কুকুৰ নিচে কেতিয়া থাপ মাৰি কাঢ়ি লৈ গ'ল। এইদৰে প্ৰায় আমাৰ মুখৰ পৰা কুকুৰ নিচে মঙহ কাঢ়ি লৈ যায়। আজি পুৱা নিপতি বৰুৱাই দেউতাৰ লগত কথা পাতি থাকোঁতে মই যেতিয়া শুনি আছিলোঁ, তেতিয়া মই হাতত এই চোকা শিলচটালৈ কি ভাবিছিলোঁ জানা? আমেৰিকাৰ দক্ষিণ এৰিজোনাৰ এগ্ৰিনা নামৰ কুকুৰ নেচিয়াটোৱে প্ৰতি নিশা 50টাকৈ ভেড়া আৰু প্ৰতি তৃতীয় নিশা এটা বনৰীয়া মই হত্যা কৰাৰ কথা। মই চকুমুদি নিপতি বৰুৱাৰ কথা শুনি থাকোঁতেই যেন দেখা পাইছিলোঁ বৰুৱাৰ কপালৰ পৰা বনৰীয়া মহৰ শিং দুডাল ওলাই আহিছে আৰু সেই শিং দুডালত মই এগ্ৰিলাৰ দৰে থাপ মাৰি ধৰি মইতো বুকুতে জোঙা শিলচটা বহুৱাই দিছোঁ। যা, মই কিবোৰ বকি আছোঁ, কাইলৈ তোমাৰ বিয়া, শুভ বিবাহ। মই মই এই ৰাতিখন যথ মানে অমংগলীয়া কথাবোৰ। বাৰু ৰিমা, কোৱাচোন এই ৰাতিখন কিয় শোৱাৰ পৰা উঠি আহিলা?
0: এবাৰ মাত লগাবলৈ আহিলোঁ, কাইলৈ বিয়াৰ ব্যস্ততাত তোমাকতো নাপাম, বিয়াৰ পিছতে কইনা হৈ যামগৈয়ে।
1: ৰিমা, তোমাক সঁচাই অপূৰ্ব সুন্দৰ লাগিছে। এই কইনাৰ সেন্দুৰৰ ফুটেৰে অদ্ভুত ধুনীয়া হৈছা। বাৰু ৰিমা, মই কেতিয়াবা দৰা হ'ব পাৰিমনে? মানে মানে মানুহ দৰা, এই যে বিয়া হয়, দৰা দৰা কইনা হয়, তাৰপাছত

0: অবশ্য এই যে কিবা কিবি বুলু কিবাবোৰ হয় স্বামী স্ত্রী কিবা কিবি সেইবোৰ সেইবোৰ সেইবিলাক মই কৰিব পাৰিম নে
1: মানে
0: দিলীপৰ দৰে তোমাৰ দৰে মানুহৰ দৰে
1: ৰমু
0: নহ'ব কিজানি নোৱাৰিম কিজানি অসুবিধা আছে নহয় অসুবিধা আছে
1: তুমি মোক আটলান্তা বুলি মাতিবলৈ বিচাৰিছিলা নহয়
0: নাই নাই ধেমালি কৰিছিলো জাষ্ট এ জক
1: ৰমু মোক এবাৰ আটলান্তা বুলি মাতিবা মাতিবা ৰমু
0: ৱাট এ ফান কি কৈছা তুমি
1: সঁচাই কৈছো মাতা আটলান্তা বুলি মাতা
0: আটলান্তা আটলান্তা
1: ৰমু
0: ৰমুলাছ এই মুহূৰ্তত মই সেই প্ৰাচীন ৰমুলাছ মোৰ প্ৰাচীন নাম কোৱা ৰমুলাছ
1: ৰমুলাছ
0: আটলান্তা
1: ৰমুলাছ
0: আটলান্তা

0: ৰমু, ৰিমা শুবলৈ গ'ল নহয়?
1: গ'ল দেউতা? আপুনি কিয় উঠি আহিছে? এই বাৰান্দাত ঠাণ্ডা লাগিব নহয়।
0: নহয় মানে মই ৰিমা সিপিনে অহা যেন গম পাইছিলোঁ, তাৰপিছত তোমালোকে কথা পতা যেন পাইছিলোঁ।
1: পাগলীজনীৰ কথা নক'ব আৰু দেউতা, কাইলৈ মোক মাত লগাবলৈ সময় নাপাব নহয়, সেইকাৰণে এই ৰাতিখন মাত লগাবলৈ আহিছিল।
0: ভাল কৰিছে। ৰমু শুনা, তোমাৰ হাতৰ সেই শিলচটা মোক দিয়া
1: দেউতা।
0: দিয়া দিয়া, এই চটা আৰু তুমি নল'বা, তুমি তাৰ অধিকাৰ হেৰুৱাইছা। এই চটা এতিয়া মিউজিয়ামৰ সম্পত্তি। দিয়া দিয়া
1: দেউতা।
0: সেই অধিকাৰ তোমাৰ নাহে ৰমু, তোমাৰ আচলতে এতিয়া কোনো অধিকাৰী নাই, কাৰণ ৰমু তোমাৰ কোনো পৰিচয় নাই, তোমাৰ কোনো আইডেণ্টিটি নাই, তুমি ছিন্নমূল, তুমি তুমি তুমি।
1: দেউতা দেউতা, কি হৈছে আপোনাৰ?
0: আৰু ৰমু, ময়ো স্বাৰ্থপৰ, মই স্বাৰ্থপৰ, মই পৰাভূত, মই পৰাভূত।
1: দেউতা বলক বলক, দেউতা ভিতৰলৈ বলক বলক,
0: মই পৰাজিত, পৰাভূত।

কুকুৰ নেচিয়া মানুহ 1981 চনৰ আকাশবাণী বাৰ্ষিক পুৰস্কাৰ প্ৰতিযোগিতাত দ্বিতীয় পুৰস্কাৰ প্ৰাপ্ত অৰুণ শৰ্মা ৰচিত নাটখনি শুনিলে। বিভিন্ন চৰিত্ৰত আছিল অধ্যাপক অশোক চৌধুৰী, ৰঞ্জিত দাস, নৃপতি বৰুৱা, অৰুণ শৰ্মা, দিলীপ, নীৰেণ বৰুৱা, ডি এফ অ' শইকীয়া, অৰূপ চক্ৰৱৰ্তী, সৰু ৰীমা, তন্ময়ী দেৱনাথ, নিধি, দুৰ্গেশ্বৰ বৰঠাকুৰ, মাউত, চবিন মেধি। ডাঙৰ ৰীমা আৰু ৰমুৰ ভূমিকাত যথাক্ৰমে শান্তনা বৰদলৈ আৰু ব্ৰজেন বৰা। নাটকৰ প্ৰযোজনা নীলু চক্ৰৱৰ্তীৰ।

0: होने की उम्मीद है। सरकार ने 4 उच्च न्यायालयों में 30 नए न्यायाधीशों की नियुक्ति की अधिसूचना जारी कर दी है। इनमें मद्रास, कलकत्ता, मध्य प्रदेश और कर्नाटक उच्च न्यायालय शामिल हैं। सबसे ज्यादा 15 न्यायाधीशों की नियुक्ति मद्रास उच्च न्यायालय में हुई है। झारखंड में जेपीएससी और जेएसएससी भर्ती परीक्षाओं में कथित अनियमितताओं को लेकर जारी गतिरोध अब समाधान की ओर है। राज्य सरकार आज आंदोलनकारी छात्रों के साथ अगले दौर की वार्ता करेगी। आज विश्व जनजातीय दिवस के अवसर पर नागालैंड के राज्यपाल नंदकिशोर यादव ने प्रकृति और समृद्ध संस्कृति तथा परंपराओं और विरासत का संरक्षण करने वाले सभी जनजातीय समुदाय के लोगों के प्रति सम्मान व्यक्त किया है। मुख्यमंत्री नेफ्यू रियो ने सोशल मीडिया पोस्ट में स्थानीय ज्ञान, परंपराओं और सांस्कृतिक विरासत के संरक्षण का आह्वान किया। इस बीच नागालैंड जनजातीय मंच आज दीमापुर के टाउन हॉल में विश्व जनजातीय दिवस का आयोजन कर रहा है। पूर्वोत्तर क्षेत्र में नागालैंड पहली बार इस दिवस की मेजबानी कर रहा है। भारत की अश्मिता चालिहा ने कोरिया मास्टर्स बैडमिंटन टूर्नामेंट में महिला सिंगल्स का खिताब जीतकर अपना पहला BWF विश्व टूर खिताब हासिल किया है। फाइनल में अश्मिता ने चीन की हान क्यानशी को हराया। चीन के हेफेई में 9वीं वर्ल्ड यूथ ट्रांसनेशनल चैंपियनशिप में भारत के सागनिक रॉय और सायंतन कुशारी की जोड़ी ने स्वर्ण पदक जीता है। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
1: এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত ক্ষয় ক্ষতিৰ মূল্যায়নৰ জৰীপ আৰম্ভ, ৰাজ্যৰ সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 99লৈ বৃদ্ধি, ৰাজ্য চৰকাৰৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জীপ আৰু হাতী চাফাৰীৰ বাবে অনলাইন বুকিং ব্যৱস্থা আৰম্ভ কৰাৰ সিদ্ধান্ত, আৰু অসম কন্যা অস্মিতা চলিহাৰ কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ খিতাপ অৰ্জন। শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত আজিৰ পৰা ক্ষয় ক্ষতিৰ জৰীপ কৰা হৈছে। প্ৰথম পৰ্যায়ৰ জৰীপ অহা 30 আগষ্টলৈ চলিব। ইপিনে ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 12 জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। বানত 460 গাঁৱৰ 1,47,374 লোক প্ৰভাৱিত হোৱাৰ লগতে 10,599.89 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানত সম্প্ৰতি মৃত্যু হোৱা লোকৰ সংখ্যা 99 হৈছেগৈ। গোলাঘাট জিলাত বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে। গেলাবিল নদীৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত নতুন নতুন অঞ্চল প্লাৱিত হৈছে। জিলাখনৰ খকণ্ডগুৰিৰ চিকৌপামত শতাধিক লোক গৃহবন্দী হৈ আছে বুলি আমাৰ সংবাদদাতাই জনাইছে। বান ক্ষতিগ্ৰস্ত অঞ্চলত স্বাস্থ্যকৰ্মীসকলে ফেনাইল, ব্লিচিং পাউডাৰ আদি বিতৰণ কৰি সজাগতাৰ সৃষ্টি কৰিছে। ইপিনে দৈয়াং নদীৰ খহনীয়াই কুঁৱৰীপথাৰ, কালুজানকে ধৰি কেইবাখনো গাঁৱলৈ ভাবুকি কঢ়িয়াই আনিছে। নুমলীগড়ৰ মৰঙীয়া অঞ্চলতো বানৰ প্ৰভাৱ অব্যাহত আছে। দেৰগাঁৱৰ উত্তৰ দলিজলীয়াত কালি বানত এজন লোকৰ মৃত্যু হয়। বান ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ বিভিন্ন ঠাইত বান পৰৱৰ্তী পলস, গেদ মাটি আৰু আৱৰ্জনা নিষ্কাশনৰ কাম অব্যাহত আছে। জলসম্পদ বিভাগে ONGCৰ সহযোগত বৃহৎ পাইপেৰে বানত বেয়াকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰৰ বিভিন্ন অঞ্চলত আবদ্ধ পানী উলিওৱাৰ ব্যৱস্থা কৰিছে। ইয়াৰ উপৰি জিলাখনৰ বন্ধ হৈ পৰা নলা নৰ্দমাসমূহো পৰিষ্কাৰ কৰা হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এতিয়াৰে পৰা জীপ আৰু হাতী চাফাৰীৰ বাবে অনলাইন বুকিং ব্যৱস্থা আৰম্ভ হ'ব। বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ অধ্যক্ষতাত বন বিভাগ আৰু পৰ্যটন বিভাগৰ বিষয়াসকলৰ উপস্থিতিত উদ্যানখনৰ সৈতে জড়িত অংশীদাৰসকলৰ সৈতে হোৱা এখন বৈঠকত কালি বহুকেইটা সিদ্ধান্ত গ্ৰহণ কৰা হয়। সমাগত পৰ্যটন বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিচালনা তথা পৰ্যটন ব্যৱস্থা অধিক উন্নত কৰাক লৈও বৈঠকত কেতবোৰ সিদ্ধান্ত লোৱা হয়। ৰাষ্ট্ৰীয় উদ্যানখনৰ নতুন নতুন ক্ষেত্ৰলৈ পৰ্যটকক আকৰ্ষণ কৰা আৰু স্থানীয় লোকৰ উপাৰ্জনৰ সহায় হোৱাকৈ পৰিৱেশ পৰ্যটন ব্যৱস্থা আৰম্ভ কৰাৰ বিষয়তো গুৰুত্ব আৰোপ কৰা হয়। বৈঠকত যোৱা বছৰৰ ছেপ্টেম্বৰত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে আগবঢ়োৱা নীতি নিৰ্দেশনাৰ ওপৰতো আলোকপাত কৰা হয়। এই অনুসৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰভাগত পৰ্যটকৰ মোবাইল ফোন ব্যৱহাৰ নিষিদ্ধ কৰাৰ বিষয়টো আলোচনা কৰা হয় বুলি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সাংবাদিকৰ আগত প্ৰকাশ কৰে।
2: যিকোনো লোকে এলিফেণ্ট চাফাৰী, জীপ চাফাৰী কৰিব খুজিলে অনলাইনতে বুকিং কৰিব পাৰে, অনলাইনতে পেমেণ্ট কৰি আগতীয়াকৈ নিশ্চিত হৈ আহিব পাৰে যে তেওঁ কোনদিনা কোনটো সময়ত তেওঁ জীপ চাফাৰী কৰিব পাৰিব, এলিফেণ্ট চাফাৰী কৰিব পাৰিব।

0: যেহেতু সুপ্রিম কোর্টৰ গাইডলাইন আছে যে কাজিৰঙাৰ কোৰ এৰিয়াৰ ভিতৰলৈকে মোবাইল লৈ পৰ্যটক যাব নোৱাৰে, গতিকে সুপ্ৰিম কোৰ্টৰ যিবিলাক গাইডলাইন যোৱা 2025 চনৰ নৱেম্বৰ মাহত দিছিলে সেই গোটেইকেইটা গাইডলাইনৰ ওপৰত আমি আলোচনা কৰিছোঁ আৰু সুপ্ৰিম কোৰ্টে আৰু উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশনাটো আমি ভায়লেট কৰিব নোৱাৰোঁ, গতিকে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাসমূহ পুংখানুপুংখভাৱে আলোচনা কৰি কি ধৰণে আমি কৰিম সেই কথাটো আমি তাত আলোচনা কৰিছোঁ।
1: উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত পৰ্যটকে মোবাইল ফোন ব্যৱহাৰৰ ফলত বিভিন্ন সমস্যাৰ সৃষ্টি হোৱা বুলি অভিযোগ উত্থাপিত হৈ আহিছে। বিশেষকৈ বন্যপ্ৰাণীৰ ফটো আৰু দৃশ্য সংগ্ৰহ কৰিবলৈ মোবাইল ব্যৱহাৰ কৰাৰ ফলত উদ্যানখনৰ পৰিৱেশ আৰু বন্যপ্ৰাণীসমূহৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰাৰ আশংকা কৰা হৈছে। ইয়াৰ উপৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাৰিপাৰ্শ্বিক দিশৰ পৰিসৰ হ্ৰাস কৰাৰ সন্দৰ্ভতো চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে কালিৰ বৈঠকত আলোচনা কৰা হয়। সমগ্ৰ দেশত আজি ভাৰতীয় আন্দোলনৰ 84 সংখ্যক বাৰ্ষিকী উদযাপন কৰা হৈছে। আজিৰ দিনটো আগষ্ট ক্ৰান্তি দিন বুলিও জনা যায়। 1942 চনৰ 8 আগষ্টত মুম্বাইত অনুষ্ঠিত সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীৰ বৈঠকৰ অন্তত মহাত্মা গান্ধীয়ে এই আন্দোলন আৰম্ভ কৰে। আন্দোলনৰ সৈতে সংগতি ৰাখি কৰক অথবা মৰক আহ্বান জনাই মহাত্মা গান্ধীয়ে গোৱালিয়া টেংক ময়দানত ভাষণ প্ৰদান কৰে আৰু ব্ৰিটিছে তৎক্ষণাত দেশ ত্যাগ কৰিব লাগে আৰু ভাৰতক স্বাধীনতা প্ৰদান কৰিব লাগে বুলি দাবী জনায়। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় আন্দোলনত অংশ লোৱা স্বাধীনতা সংগ্ৰামীসকললৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে মহাত্মা গান্ধীৰ কৰক অথবা মৰক আহ্বানৰ দ্বাৰা অনুপ্ৰাণিত হৈ এই সংগ্ৰামীসকলে দেশবাসীক স্বাধীনতা সংগ্ৰামৰ বাবে ঐক্যবদ্ধ কৰিছিল। উপৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে তেওঁলোকৰ অদম্য সাহস, ত্যাগ আৰু দেশপ্ৰেমে প্ৰজন্ম প্ৰজন্ম ধৰি দেশবাসীক উদ্বুদ্ধ কৰি যাব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ বাৰ্তাত কয় যে মহান স্বাধীনতা সংগ্ৰামীসকলৰ সাহস প্ৰতিগৰাকী ভাৰতীয় নাগৰিকৰ বাবে সদায় অনুপ্ৰেৰণাৰ উৎস হৈ ৰ'ব। তেওঁ কয় যে মহাত্মা গান্ধীৰ ভাৰতীয়গৰ আহ্বানে স্বাধীনতা সংগ্ৰামক নতুন গতি প্ৰদান কৰিছিল। এই আন্দোলনে ঔপনিৱেশিক শাসনৰ পৰা মুক্তিৰ বাবে ভাৰতীয় জনসাধাৰণে দেখুওৱা অভূতপূৰ্ব দৃঢ়তাক প্ৰতিফলিত কৰে বুলি তেওঁ মন্তব্য কৰে। আপোনালোকে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। দেশজুৰি আজি হৰঘৰ ত্ৰিৰংগা অভিযান আৰম্ভ হৈছে। 17 আগষ্টত এই অভিযানৰ সামৰণি পৰিব। এই অভিযানৰ জৰিয়তে ৰাষ্ট্ৰীয় পতাকা উত্তোলন তথা দেশপ্ৰেম, ৰাষ্ট্ৰীয় একতা আৰু ভাৰতৰ সাংস্কৃতিক ঐতিহ্যৰ উদযাপনত অংশ লোৱাৰ বাবে দেশৰ নাগৰিকসকলক উৎসাহিত কৰাৰ লক্ষ্য লোৱা হৈছে। 2022 চনত স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপনৰ অংশ হিচাপে আৰম্ভ কৰা এই অভিযান সম্প্ৰতি দেশৰ সৰ্ববৃহৎ ৰাজহুৱা অংশগ্ৰহণমূলক অভিযানলৈ পৰিণত হৈছে। এই অভিযানে সকলো নাগৰিকক ত্ৰিৰংগ পতাকাক ভাৰতৰ একতা, সন্মান আৰু সামূহিক ৰাষ্ট্ৰীয় পৰিচয়ৰ চিহ্ন হিচাপে উদযাপনৰ বাবে অনুপ্ৰাণিত কৰি আহিছে। এই বছৰ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ 150 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে হৰ ঘৰ ত্ৰিৰংগা অভিযানে বিশেষ গুৰুত্ব বহন কৰিছে। অভিযানৰ অংশ হিচাপে দেশৰ বিভিন্ন প্ৰান্তত বন্দে মাতৰম সমবেত কণ্ঠত পৰিৱেশন কৰা হ'ব। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীৰ গৱেষকসকলে পানী আৰু অন্যান্য জৈৱিক নমুনাত থকা বিষাক্ত পদাৰ্থ চিনাক্ত কৰিব পৰা অত্যাধুনিক যন্ত্ৰ উদ্ভাৱন কৰিছে। এই উদ্ভাৱনে জনসাধাৰণক বিশুদ্ধ খোৱা পানী যোগান নিশ্চিত কৰাত সহায় কৰিব। ইআই নামৰ এই যন্ত্ৰই উৎসস্থলীতে বিষাক্ত পদাৰ্থ চিনাক্ত কৰিব আৰু পানী শোধন কেন্দ্ৰলৈ প্ৰেৰণ কৰিব। এই গৱেষণাৰ ফলাফল IEEE জাৰ্নেলত প্ৰকাশ পাইছে। ইআই যন্ত্ৰই ৰঙীন যৌগ উৎপন্ন হোৱা ৰাসায়নিক বিক্ৰিয়াৰে কাম কৰে। এই ৰঙৰ তীব্ৰতাই বিষাক্ত পদাৰ্থৰ ঘনত্ব সূচায়। মৌলিক অপ্টিকেল নীতি ব্যৱহাৰ কৰি যন্ত্ৰটোৱে পানীৰ বিশ্লেষণ কৰে, ছেন্সৰ সংকেতক ডিজিটেল তথ্যলৈ ৰূপান্তৰিত কৰে আৰু বিষাক্ত পদাৰ্থৰ ঘনত্ব প্ৰদৰ্শন কৰে। প্ৰচলিত ব্যয়বহুল পৰীক্ষাগাৰৰ বিপৰীতে ইআই পোনপটীয়াকৈ ক্ষেত্ৰ পৰ্যায়ত ব্যৱহাৰত উপযোগী। বানৰ পাছত হ'ব পৰা বিভিন্ন ৰোগ প্ৰতিৰোধৰ বাবে স্বাস্থ্য বিভাগ আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগে সমন্বিতভাৱে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সন্দৰ্ভত কালি জনতা ভৱনত এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহলৰ অধ্যক্ষতাত অনুষ্ঠিত এই সভাত চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ বান পৰিস্থিতি আৰু জনস্বাস্থ্যৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ পৰ্যালোচনা কৰা হয়। সাংবাদিক কমলা শইকীয়াৰ 35 সংখ্যক মৃত্যুবাৰ্ষিকী উপলক্ষে আজি বিয়লি গুৱাহাটীৰ উজান বজাৰৰ বিবেকানন্দ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত এটা স্মাৰক বক্তৃতানুষ্ঠান আৰু ৰাষ্ট্ৰীয় বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সাংবাদিক কমলা শইকীয়া স্মাৰক ন্যাসৰ উদ্যোগত আৰু গুৱাহাটী

0: প্ৰেছ ক্লাবৰ সহযোগত আয়োজিত অনুষ্ঠানত ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ অলক কুমাৰ বুঢ়াগোহাঁই বক্তৃতা প্ৰদান কৰিব। এই অনুষ্ঠানতে অৰুণাচল প্ৰদেশৰ প্ৰবীণ সাংবাদিক সাহিত্য একাডেমী বঁটা বিজয়ী সাহিত্যিক পদ্মশ্ৰী সন্মানেৰে সন্মানিত মমং ডাইক 2026 বৰ্ষৰ সাংবাদিক কমলা শইকীয়া ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হ'ব। অসম কন্যা অস্মিতা চলিহাই কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ খিতাপ অৰ্জন কৰিছে। অস্মিতাই আজি দক্ষিণ কোৰিয়াৰ আছানত অনুষ্ঠিত ফাইনেলত চীনৰ হান চিয়ান শিক 14-21, 21-14, 21-14 গেমত পৰাস্ত কৰে। প্ৰথমটো গেমত পৰাজিত হোৱাৰ পাছত অস্মিতাই সবল প্ৰত্যাৱৰ্তন ঘটায় আৰু 53 মিনিটত প্ৰথমটো BWF খিতাপ হস্তগত কৰে। অস্মিতাই ইয়াৰ পূৰ্বে 2024 চনত এছিয়া দলীয় প্ৰতিযোগিতাৰ স্বৰ্ণ পদক অৰ্জন কৰিছিল। ইয়াৰ উপৰি খেলুৱৈগৰাকীয়ে 2019 চনত অনুষ্ঠিত দক্ষিণ এছিয়া গেমছত মহিলাৰ ছিংগলছ আৰু দলীয় উভয় শিতানত খিতাপ দখল কৰিছিল। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আগৰবাৰ পঢ়ি দিছো। শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত ক্ষয়ক্ষতিৰ মূল্যায়নৰ জৰীপ আৰম্ভ। ৰাজ্যৰ সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 99লৈ বৃদ্ধি। ৰাজ্য চৰকাৰৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জীপ আৰু হাতী চাফাৰীৰ বাবে অনলাইন বুকিং ব্যৱস্থা আৰম্ভ কৰাৰ সিদ্ধান্ত। আৰু অসম কন্যা অস্মিতা চলিহাৰ কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ খিতাপ অৰ্জন। দুপৰীয়াৰ আঞ্চলিক বাতৰি ইমানে। পৰৱৰ্তী বাতৰি 1:40
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। আমাৰ অনুষ্ঠান নিউজন AIৰ মোবাইল এপতো শুনিব পাৰে। নিবেদন কৰা হৈছে শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। আজিৰ অনুষ্ঠানত পুনতেই শুনাবলৈ লোৱা হৈছে ভূপেন হাজৰিকাৰ কণ্ঠৰ এটি গীত। গীতটি শুনাবৰ বাবে অনুৰোধ কৰি আমালৈ লিখিছে জালুকবাৰীৰ পৰা উদেশনা, আকাংক্ষা, কল্পিতা, জিজ্ঞাসা, নিধি আৰু হৰ্ষিতাই।

শ্ৰোতাসকলে কল্পতৰু অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। খেত্ৰীৰ পৰা অংকুৰ, লিজা, মইনা, ৰঞ্জনা, পিংকু, গুণ, আইনু আৰু আইতাৰ অনুৰোধত এইবাৰ শুনাবলৈ লোৱা হৈছে অনিমা চৌধুৰীৰ কণ্ঠৰ এটি গীত।

মঙলদৈৰ পৰা জুমন, ৰুমন, বুবুল আৰু ৰুবুলৰ অনুৰোধত কল্পতৰু অনুষ্ঠানৰ শেষত শুনাবলৈ লোৱা হৈছে জুবিন গাৰ্গৰ কণ্ঠৰ এটি গীত।

কল্পতৰু শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজন এয়াৰ মোবাইল এপত। নিবেদন কৰা হৈছে আইডিৰ বুলনী।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনালোক আটাইলৈকে প্ৰীতি আৰু সম্ভাষণ জনাই আজিৰ বুলনি মুকলি কৰিছো। আজিৰ দেওবৰীয়া বুলনিলৈ আনিছো ধাৰাবাহিক নাটক হৃদয়ৰ চিঞৰৰ চতুৰ্থ খণ্ড। নাটকখনিৰ ৰচনা প্ৰফুল্ল বৰাৰ, প্ৰযোজনা অৱনী বৰা আৰু নয়ন প্ৰসাদৰ।
1: নিৰুপমাৰ জীৱনৰ পৰা পূবালী আঁতৰি গ'ল। অন্যায়ৰ বিৰুদ্ধে পূবালীয়ে প্ৰতিবাদ কৰিবলৈ অকণো কুণ্ঠাবোধ নকৰিলে, যাৰ কাৰণে নিজৰ সুখেৰে ভৰা সংসাৰো বিসৰ্জন দিলে, পূবালী মাতৃ হ'ল। আহকচোন এইবাৰ শুনো হৃদয়ৰ চিঞৰৰ চতুৰ্থ খণ্ড।

0: হেৰি কি ভাবি আছে?
1: ভাবিছোঁ, বহুত কথাই ভাবিছোঁ। ভাবিছোঁ বৰ্তমানৰ ঘৰখনৰ কথা।
0: এৰা, ময়ো সেই কথাকে ক'ম বুলি ভাবি আছিলোঁ। বহুত আশা কৰি প্ৰথমজনীক বিয়া কৰাই হাততে হেৰুৱালোঁ। পুনৰ সেই একে আশাকে লৈ আৰুজনী বোৱাৰী আনিলোঁ। আৰু এতিয়া এওঁক নেহেৰুৱালেও মোৰ অনুভৱ হয় ঘৰখনৰ পৰা তেওঁ যেন লাহে লাহে আঁতৰি গৈছে, আনৰ কথা পাহৰি নিজক লৈ যেন ব্যস্ত হৈ পৰিছে।
1: বিয়া কৰোৱাৰ উদ্দেশ্য আছিল নিৰুপমক সুস্থ কৰোৱাৰ, কিন্তু বিয়াৰ পিছৰ পৰা সি যেন দিনে দিনে বেছি অসুস্থ হৈহে পৰিছে। এখন নতুন ঘৰ সাজিবলৈ গৈ আমি যেন এটা বালি ঘৰ সাজিহে বহি আছোঁ।
0: কালি ৰজনীকো বোৱাৰীয়ে বৰ বেয়া ব্যৱহাৰ কৰিলে।
1: কি ক'লে?
0: অথচ পূবালী এদিনলৈকো তাক টান কথা এষাৰকে কৈ পোৱা নাছিল।
2: দেউতা, মই কিজানি আৰু এইখন ঘৰত থাকিব নোৱাৰিম।
1: শুনিছোঁ ৰজনী, মই সকলো শুনিছোঁ, কিন্তু এইখন ঘৰৰ পৰা গৈ তই ক'ত থাকিবি? সৰুতে দেউতাৰে তোক মোৰ হাতত গতাই দি গ'ল, তোক মই এনেকৈ গুচি যাবলৈ দিব নোৱাৰোঁ নহয়।
2: কিন্তু কিন্তু মই কেনেকৈ ইয়াত থাকিম? কথাই পাতি চেণ্ডেল, কথাই পাতি চৰ,

0: মই যদি ডেকা ল'ৰা চাকৰ হ'লোঁ বুলি ইমানো অত্যাচাৰ সহ্য কৰিব নোৱাৰোঁ নহয়। বৌৰ লগত লুকু গুচি গৈ ভালেই কৰিলে, ডাঙৰ বৌ কিমান ভাল আছিল, মোক কিমান মৰম কৰিছিল।
1: ডাঙৰ বৌৰ কথা নক'বি ৰজনী, তেওঁ আছিল দেৱী। সেই দেৱীক এইখন ঘৰত প্ৰতিষ্ঠা কৰিও আকৌ বিসৰ্জন দিবলগীয়া হ'ল।
2: মাজে মাজে ভাবোঁ বোৱাৰীজনী ক'ত আছে, বিচাৰি গৈ লৈ আহোঁগৈ। সকলো কথা পাহৰি গৈ আকৌ আগৰ দৰে

0: অৰ্জন দিবলগীয়া হ'ল।
1: মাজে মাজে ভাবোঁ বোৱাৰীজনী ক'ত আছে, বিচাৰি গৈ লৈ আহোঁগৈ, সকলো কথা পাহৰি গৈ আকৌ আগৰ দৰে আদৰি লওঁ। কিন্তু হঠাতে অভিমানী মনটোৱে বিদ্ৰোহ কৰি উঠে।

0: পিছে এটা কথা, এই বোৱাৰী এজনী ঘৰখনলৈ আহিল যেতিয়া, এতিয়াতো আৰু খেতি দিব নোৱাৰি, গতিকে বুজাই বঢ়াই ভাল কৰাৰ বাহিৰে আৰু অন্য উপায় নাই।
1: ভাল হ'ব খোজাজনকহে শিকাই বুজাই ভাল কৰিব পাৰি, কিন্তু যি ভাল হ'ব নোখোজে।
2: চাহ খাওক দাদা।
0: অঁ দে। পিছে চাহ তই আনিলি, বোৱাৰী ক'ত?
2: আছে আছে, শুই আছে। আপোনাক চাহ ভাত খোৱাবলৈ আৰু আগৰজনী বোৱাৰী নাই নহয়, আপোনাক চাহ আনি খাবলৈ দিয়াৰ সলনি সেই তেওঁকহে চাহ ভাত কোঠাত দি আহিবগৈ লাগে। আজিলৈকে পাকঘৰত সোমায়েই পোৱা নাই, বাহিৰৰ পৰাহে অৰ্ডাৰ দি যায়। খাওক চাহ খাওক, মই পটককৈ বজাৰৰ পৰা আহোঁগৈ।
0: নতুন বোৱাৰীয়ে কি ঘৰখনৰ একো কামেই নকৰে নেকি?
1: ৰজনীয়ে কি ক'লে আপুনিতো নিজেই শুনিলে। অন্য একো কাম নকৰিলেও নিৰুপমক ভাত এসাঁজ বা অন্য কিবা কিবি এটাতো কৰি খুৱাব পাৰে। বিয়া কৰোঁ আজি ছমাহ হ'ল, এতিয়া ভাবিছোঁ ঘৰখনলৈ আহিবলগীয়া সন্তানটোৰ কথা। সেই সন্তান যিয়েই নহওক, সেই সন্তান হ'ব এইখন ঘৰৰ বংশধৰ।

0: তেওঁ ক'ত আছে?
1: হোৱা কথাতে আছে।
2: আইদেউ, বৌৰ কি হৈছে?
3: কিয়, তই নাজান নেকি আমাৰ নাতি আহিব নহয়?
4: নিৰ্মালী, ডাক্তৰ আহিল নেকি?
3: আহিল, ভিতৰত বোৱাৰীক চাবলৈ গৈছে। ৰ'ব, আপুনি আকৌ ক'লৈ যায়?
0: কংগ্ৰেচুলেশ্যন নিৰুপম।
5: কি হৈছে ডক্টৰ?
0: ভাল খবৰ, আপুনি ককা হ'বলৈ আগবাঢ়িছে।
5: সঁচা ডক্টৰ?
0: সঁচা নিৰুপম।
1: ডক্টৰ,
0: কেইটামান চেক আপ কৰিবলগীয়া আছে।
1: হয়,
0: গতিকে নাৰ্ছিং হোমত তেওঁক আজি ভৰ্তি কৰাই দিয়া।
1: আচ্ছা,
0: দেৰি নকৰিবা।
1: বাৰু।

0: দেউতা আপুনি ক'ৰবালৈ যায় নেকি?
1: হ্যাঁ, ময়ো অকণমান এই নার্সিং হোমৰ পৰা
0: বৌ মাক হ'ব দেউতা।
1: হ্যাঁ, মাক হ'ব। বৌয়ের মাক হলে মই কি পাম জানো?
0: নাতি পাব আকো, নাতি।
1: হ্যাঁ, নাতি পাম, আর মই হম ককা দেউতা।
0: হক দিয়ক, মাক হলে বৌর মতিগতি বিলাকৰ কি জানি সলনি হয়।
1: হব হব, মাক হলে সকলো মাতৃৰে স্বভাব চৰিত্ৰ সলনি হৈ যায়। এই সন্তানবোৰ ইহঁতৰ জন্ম ঘৰত থকা অশান্তিবোৰ আঁতৰাই শান্তি আনিবৰ কাৰণে হয়, বুজিছ?
0: শিশু কৃষ্ণৰ নিচিনা নহয়নে বাৰু দেউতা?
1: একেবাৰে শিশু কৃষ্ণৰ নিচিনা। শিশু কৃষ্ণ হ'ল শান্তিৰ প্ৰতীক। এইখন ঘৰলৈ শান্তি আকৌ আহিব, বুজিছ ৰজনী? শান্তি আকৌ আহিব, মই আহিছোঁ, বুজিছ? ঘৰত কোনো নাই, তই ঘৰৰ পৰা কলৈকো নাযাবি।

0: নিরুপম, নিরুপম ৰচোন,
1: কি হ'ল নিরুপম?
2: দেউতা, তুমি আহিলা?
1: অঁ, ঘৰত আৰু বহি থাকিব নোৱাৰিলোঁ। পিছে খবৰ?
3: খবৰ একোৱে পোৱা নাই। আমাক কাকো ভিতৰলৈ যাবলৈ দিয়া নাই।
2: ছিষ্টাৰ, ছিষ্টাৰ, চাওঁ, শুনকচোন ছিষ্টাৰ, আমাৰ তেওঁ
4: অপাৰেশ্যন থিয়েটাৰলৈ নিছে।
2: অপাৰেশ্যন থিয়েটাৰ?
1: তেতিয়া

0: দেউতা জগবন্ধু খুড়া আহিছে।
1: অনুপম
2: আহা আহা জগবন্ধু, মই নিৰুপমৰ লগত আলোচনা এটা কৰি আছিলোঁ। মই কালি ফোনত তোমাক বিচাৰিছিলোঁ, তুমি যোৰহাটলৈ গৈছিলা হেনো?
1: অঁ, এই কালি ৰাতি আহি পালোহি।
0: খুড়া বহক।
1: হ'ব,
2: আমাৰ ঘৰৰ ঘটনা এটা তুমি গম পোৱা নাই নহয়?
1: এই আজি ৰাতিপুৱা কাগজত পালোঁ, সেইকাৰণে লগে লগে মই ইয়ালৈ গুচি আহিছোঁ।
2: কাগজত মানে?
1: বাতৰি কাগজত। কাগজত লিখিছে সন্তানটোৰ কাৰণেই বোৱাৰীজনীক মৰিবলৈ এৰি দিয়া হ'ল।
2: কিন্তু বাতৰি কাগজত এই কথাবোৰ প্ৰকাশ পালে কেনেকৈ? আৰু এইটোতো এটা সাধাৰণ কথা, ডাক্তৰে অশেষ চেষ্টা কৰি বোৱাৰীক বচাব নোৱাৰিলে।
1: বাতৰিটো বোধ কৰোঁ মোমায়েক হেমন্ত শইকীয়াই দিয়াইছে।
2: হেমন্ত শইকীয়াই?
1: বাৰু যিয়ে নহওক, সন্তানটো ল'ৰা নে ছোৱালী?
2: ল'ৰা। সেইখন ঘৰৰ বংশৰক্ষাৰ কাৰণে এটা ল'ৰা সন্তান পালোঁ।
1: হেৰা,
2: আমাৰ কাৰণে সেয়ে যথেষ্ট। বাতৰি কাগজত যি লেখে লিখি থাকক।
1: কিন্তু এটা কথা, এই বাতৰিটো সমাজত এটা আলোচনাৰ বিষয় হৈ পৰিব।
2: মই ইয়াৰ প্ৰতিবাদ কৰিম।
1: শুনা, তুমি ইয়াৰ প্ৰতিবাদ কৰিব নালাগে। বাতৰিটো পঢ়িয়েই হেমন্ত ঠিকাদাৰৰ ওচৰলৈ মই গৈছিলোঁ। বাতৰিটো যে হেমন্ত ৰিপৰ্টাৰক দিছে সেই কথা সঁচা। মই তেওঁক তোমাৰ লগ ধৰিবলৈ কৈছোঁ। তোমালোকে এটা বুজাবুজি কৰি হেমন্তকে বাতৰিটো মিছা বুলি লিখিবলৈ ক'বা। কাৰণ হেমন্তই যিটো যুক্তি দিছে।
2: তেওঁ কি যুক্তি দিছে?
1: তেওঁ যুক্তি দি ক'লে যে ডাক্তৰে যেতিয়া দুয়োজনকে বচাব নোৱাৰোঁ বুলি কৈ কাক বচাব লাগে বুলি তোমালোকে সুধিলে, তেতিয়া হেনো নিৰুপমে সন্তানটোক বচোৱাৰ কথা ক'লে। আৰু হেমন্তৰ মতে বোৱাৰীজনীক নিৰুপমৰ কথামতেই এক প্ৰকাৰ মৰিবলৈ দি প্ৰকাৰান্তৰে হত্যা কৰা হ'ল।
2: এই কথাৰ কি প্ৰমাণ আছে?
1: প্ৰমাণ আছে, হেমন্তই প্ৰমাণ যোগাৰ কৰি থৈছে। ডাক্তৰৰ পৰা সবিশেষ কথা লিখাই কাগজ পত্ৰ লগত ৰাখি থৈছে। ডাক্তৰৰ ওচৰত দিয়া ষ্টেটমেণ্টত নিৰুপমৰ চহীও আছে।
3: সি ষ্টেটমেণ্টত চহী কেতিয়া কৰিলে?
2: নিৰ্মালী কৰিব পাৰে, শেষত ডাক্তৰে তাক ভিতৰলৈ মাতি নিছিল।
0: হয় দেউতা, মাতিনি মোক কিবা কাগজ এখনত চহী কৰিবলৈ কৈছিল।
3: নিৰুপম, এয়া তই কি কৰিলি?
0: মা, সেই সময়ত মই সুস্থ অৱস্থাত নাছিলোঁ। তেতিয়া মোৰ কোনো হিতাহিত জ্ঞান নাছিল মা। মই
4: আইদেউ, কেঁচুৱাতে কান্দিছে।
3: অঁ গৈছোঁ ৰ।

0: নিৰূপম।
1: খুৰা,
0: কথাটো জটিল। হেমন্তই কোৰ্টত কেছ দিম বুলি কৈছে। কিবা এটা চিন্তা কৰা, কথাটো যদি প্ৰমাণ হয়।
1: মই আৰু কি চিন্তা কৰিম খুৰা? সন্তানটোৰ কাৰণে, একমাত্ৰ সন্তানটোৰ কাৰণে মই যদি জেললৈ যাবলগীয়া হয় যাম, মই জেললৈকে যাম। এটা সন্তানক হেৰুওৱাৰ পিছত দ্বিতীয়টো সন্তানকো মই হেৰাই যাবলৈ দিব নোৱাৰোঁ খুৰা। বাৰে বাৰে এই আঘাত মই সহ্য কৰিব নোৱাৰোঁ। এইটো সন্তানো হেৰাই যোৱা হ'লে মই আত্মহত্যা কৰিব লাগিলহেঁতেন। আপুনি যি কৰে কৰক, মই নিৰুপায়।

0: গৈছো, এই সেইডাল বাৰে বাৰে বজাই নাথাকিব। এই আপোনালোক
1: ঘৰত মানুহ আছে নাই?
0: আছে আছে, মানুহৰ পৰা আৰম্ভ কৰি সেই কুকুৰ পোৱালি মেকুৰী পোৱালি সকলো আছে, কাক মাতিম?
2: হেমন্ত শইকীয়া,
3: বহক বহক। অ ৰজনী, চাহ আনগৈ।
1: জগবন্ধু দাদাই ক'লে আপুনি মোক বিচাৰিছে,
4: নহ'লে এইখন ঘৰলৈ অহাৰ ইচ্ছা আমাৰ নাছিলেই,
1: কাৰণ আগৰ সম্পৰ্কটো আপোনালোকে শেষেই কৰি পেলালে।
3: এতিয়া আকৌ সেই সম্পৰ্ক নতুনকৈ আৰম্ভ কৰিব বিচাৰিছোঁ।
1: কেনেকৈ আৰম্ভ কৰিব?
3: এটা বুজাবুজিৰ মাজেৰে।
4: বুজাবুজি? কেনেধৰণৰ বুজাবুজি?
3: বাতৰি কাগজত অলপ বেলেগ ধৰণে প্ৰকাশ পাইছে, এনে এটা বিকৃত বাতৰি ৰিপৰ্টাৰে কিয় দিলে?
1: ৰিপৰ্টাৰক এই বাতৰি মই দি আহিছিলোঁ।
4: বাতৰিটো দি আমি কিবা দুখ কৰিলোঁ নেকি?
3: অকল দুখেই নহয়, পাপো কৰা হৈছে।
1: পাপ? ঘৰৰ এজনী বোৱাৰীক হত্যা কৰিবলৈ এৰি দি আপোনালোকে কি পুণ্য কৰিছে কওকচোন।
3: এটা সন্তানৰ কাৰণে আমি যি কৰিছোঁ সেয়া পুণ্যৰ কামেই কৰিছোঁ।
1: পুণ্য নহয়, পাপ। আপোনালোকে মহাপাপ কৰিছে। এটা সন্তানৰ কাৰণে আমাৰ ভাগিনজনীক মৰিবলৈ এৰি দিলে, কিন্তু আপোনালোকে এবাৰো ভাবি নাচালে ভাগিনজনী জীয়াই থকা হ'লে এটা সন্তান কিয়, আৰু বহুত সন্তান পালেহেঁতেন। আপোনালোক মানুহ নহয়। যাওঁ, কোৰ্টলৈ যাব লাগে। মনত ৰাখিব, কোৰ্টত এই কথা প্ৰমাণ হ'বই, আৰু প্ৰমাণ হ'লে বন্দনা বলা
4: বলা।
3: ৰ'ব ৰ'ব শইকীয়া, ক'লৈ যায়? বহক।
1: ইয়াৰ পিছতো আপোনাৰ পৰা আমি আৰু কোনো কথা শুনিব নোখোজো।
3: কিমান টকা লাগিব?
1: হে, টকা?
3: অঁ টকা, 1 লাখ।
1: 1 লাখ?
3: কি হ'ল, 2 লাখ?
4: 2 লাখ?
1: 2 লাখ?
3: 5 মিনিট বহক, মই আহি আছো।
5: ৰাতিখন কোন আহিল? আপুনি
6: ছাৰ, এটা কথাৰ কাৰণে আহিলোঁ ছাৰ।
5: কি?
6: ৰাস্তাতে এজনী বোৱাৰী মানুহ বিহত চিঞৰি চিঞৰি পৰি আছিল, লগত এজনী গাভৰু ছোৱালী, উপায় নাপায় লৈ আহিছোঁ ছাৰ।
5: বোৱাৰী মানুহ এতিয়া ক'ত আছে?
6: গেটৰ মুখতে থৈ আহিছোঁ ছাৰ।
5: হয় নেকি? চাওক, লৈ আহক, ভিতৰ লৈ আহক।
6: বাৰু
5: যাওক।
7: বোধ কৰোঁ দুঘণ্টামানৰ পিছতে সন্তানটোৰ জন্ম হ'ব ছাৰ।
5: ইনজেকশ্যনটো দিছা নহয়?
7: হয় দিছোঁ।
5: তুমি যোৱা, মই গৈ আছোঁ। ছিষ্টাৰ, আৰু এটা কথা, এই বাকী কেপচুলকেইটা এতিয়া আৰু খুৱাব নালাগে, যোৱা।
1: সোমাব পাৰোঁ?
5: অ' আপুনি
1: আপুনি মোক চিনি নাপাব। মই এইখন চহৰলৈ অহা বেছি দিন হোৱা নাই। আপুনি পূবালিক ক'ত পালে?
5: পূবালি?
1: হয়, অলপ আগতে আপোনাৰ ঘৰৰ পৰা গাড়ীত নাৰ্ছিং হোমলৈ আনোতে হঠাতে পূবালিক মই দেখা পাই লগে লগেই নাৰ্ছিং হোমলৈ

0: হেল্লো,
1: আপুনি পূবালীক কেনেকৈ চিনি পায়?
0: গুৱাহাটীত পূবালীৰ শহুৱেকৰ ঘৰৰ ওচৰতে মই আছিলোঁ। ঘৰখনৰ লগত মোৰ অহা যোৱাও আছিল। এদিন হঠাৎ পূবালী ঘৰৰ পৰা ওলাই আহিল।
1: হাঁ, জানো সেই কথা সকলো তাই কৈছে পূবালীয়ে মোক।
0: কি কাৰণে ওলাই আহিল
1: সেই কথাও মোক কৈছে। ঘৰৰ পৰা ওলাই আহি কাৰ লগত আছিল আৰু তাৰ পৰা কি কাৰণে গুচি আহি ৰাস্তাত পৰি আছিল, এই সকলোবোৰ কথা মোক কৈছে। বাট আই এম ভেৰি চৰি, এতিয়া মই আপোনাক ক'ব নোৱাৰিম, আপুনি যাব পাৰে।
0: আহিছোঁ বাৰু।

0: পূবালী, পূবালী, নাতিনীজনী ক'ত? শুলে নেকি?
1: নাই শোৱা দেউতা, খেলি আছে।
0: অঁ হয় নেকি?
1: আপুনি আহিল?
0: অঁ, আৰু দুটামান কেছ আছিল, হঠাতে নাতিনীজনীলৈ মনত পৰিল, গুচি আহিলোঁ।
1: আপোনাৰো যে কাম বাৰু, আজি পুৱাই পুৱাই কাকো নোকোৱাকৈ খোজকাঢ়ি ক'লৈ গৈছিল?
0: মন্দিৰলৈ, মন্দিৰলৈ গৈছিলোঁ।
1: মন্দিৰলৈ?
0: অঁ, মন্দিৰলৈ। প্ৰতি বছৰৰে আজিৰ এই দিনটো মোৰ কাৰণে এটা বিশেষ দিন। শুনা পূবালী, তুমি এদিন সুধিছিলা মোৰ পৰিয়াল ক'ত থাকে। ইয়াত মোৰ লগত কোনো নথকা দেখি তুমি সুধিছিলা মোৰ পৰিয়াল কোন কোন আছে। সেইদিনা এই কথাৰ উত্তৰ মই তোমাক দিয়া নাছিলোঁ। আজি কওঁ শুনা, আজিৰ এই দিনটো মোৰ কাৰণে এটা বৰ অভিশপ্ত দিন। সেইকাৰণে এই দিনটোত মই সেইসকলৰ কাৰণে মন্দিৰলৈ গৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁগৈ।
1: সেইসকল? সেইসকল কোন দেউতা?
0: সেইসকল মোৰ এটা অতীত। এদিনটো মানুহৰ সকলোৱেই থাকে, আৰু এদিন সেই সকলোবোৰ হেৰাই যায়। এদিন মোৰ সকলো আছিল, মোৰ স্ত্ৰী, মোৰ পুত্ৰ, বোৱাৰী, সেটি নাতিলৰ আছিল। কিন্তু এদিন হঠাতে সকলোৱে মোক নিথৰুৱা কৰি আঁতৰি গুচি গ'ল। নিয়তিয়ে নিষ্ঠুৰভাৱে আঁতৰাই লৈ গ'ল, দূৰলৈ, বহুত দূৰলৈ।
1: কিন্তু কিন্তু কেনেকৈ দেউতা?
0: ইয়াৰ পৰা সকলো গৈছিল শিৱসাগৰলৈ, এজন সম্পৰ্কীয় মানুহৰ ঘৰত বিয়া খাবলৈ। মোৰ যোৱা কথা আছিল, কিন্তু এটা ছিৰিয়াছ কেছৰ কাৰণে মোৰ যোৱা নহ'ল। ৰাস্তাত এখন ভঙা দলং আছিল, দলঙৰ কাষতে এখন অস্থায়ী দলং আছিল, বাৰিষাৰ নৈ, কোবাল গতি। ড্ৰাইভাৰে ভুল কৰি ভঙা দলংখনৰ ওপৰেদি গাড়ী লৈ গ'ল। গাড়ী বাগৰি পৰি সকলোবিলাক নদীত উটি গ'ল, বিচাৰি কাকো পোৱা নগ'ল। সকলো নদীৰ বুকুত জাহ গ'ল।
1: দেউতা, দেউতা!
0: পূবালী, কান্দিছা কিয়? যাক চকুৰ পানীৰে ঘূৰাই আনিব নোৱাৰি তাৰ কাৰণে কান্দি কি লাভ? তাৰপিছত তোমাক পালোঁ, এজনী নাতিনী পালোঁ, মোৰ হেৰুৱা অতীত যেন মই ঘূৰাই পালোঁ।
1: দেউতা!
0: পূবালী, তুমি তুমি মোক এৰি নাযাবা, কেতিয়াও নাযাবা। এটা অতীত হেৰুৱাই আজি এটা বৰ্তমানক পুনৰ মই হেৰুৱাব নোখোজোঁ। পূবালী, কোৱা কোৱা, তুমি মোক এৰি নোযোৱা?
1: দেউতা!
0: পূবালী!
1: নাযাওঁ দেউতা, আপোনাক।
0: পূবালী!
1: আপোনাক এৰি মই কেতিয়াও নাযাওঁ দেউতা।
0: পূবালী, মোৰ মাজনী,
1: কেতিয়াও নাযাওঁ দেউতা।

0: মই কিন্তু যামেই নির্মালী, তুমি মোক বাধা নিদিবা। তুমি মোৰ মানসিক অবস্থাটোৰ কথা উপলব্ধি কৰিব পৰা নাই।
1: কৰিছোঁ, মই উপলব্ধি কৰিব পাৰিছোঁ, কাৰণ আপোনাৰ দৰে মন এটা মোৰো আছে। মোৰ মানসিক অৱস্থাও আপোনাৰ দৰেই হৈছে।
0: মই এটা পৰিৱৰ্তন বিচাৰিছোঁ নিৰ্মালী, এটা পৰিৱৰ্তন। তীৰ্থলৈ গৈ মন্দিৰে মন্দিৰে ঘূৰি

0: মই বিচাৰিম শান্তি ক'ত আছে, বিচাৰিম ভগৱানক ক'ত পোৱা যায়।
1: অনুপম, কি হ'ল অনুপম, এয়া কি, তুমি ক'লৈ যাবলৈ ওলাইছা?
2: চাওকচোন, আমাক সকলোকে এৰি এখেত তীৰ্থলৈ যাবলৈ ওলাইছে।
1: তীৰ্থলৈ?
2: মন্দিৰে মন্দিৰে ফুৰি শান্তি বিচাৰিব, ভগৱানক বিচাৰিব।
1: মন্দিৰ, ভগৱান, তীৰ্থ, শুনা অনুপম, ভগৱান মন্দিৰত নাথাকে, তীৰ্থলৈ গ'লেই শান্তি বিচাৰি নাপায়। ভগৱান মন্দিৰত নাই, অৰণ্যত নাই, পৰ্বতৰ গুহাত নাই, ভগৱান থাকে মানুহৰ হৃদয়ত। আৰু শান্তি থাকে ঘৰখনত, ঘৰখনত শান্তি নাথাকিলে তুমি শান্তি পৃথিৱীৰ ক'তো বিচাৰি নাপাবা।
0: জগবন্ধু, ইমান দিনে সেই কথা ময়ো বিশ্বাস কৰি আহিছিলোঁ, কিন্তু সেই বিশ্বাস মোৰ মনৰ মাজত, অন্তৰৰ মাজত আজি আৰু নাই। সেই বিশ্বাস হেৰাই গৈছে, গতিকে সেই হেৰাই যোৱা বিশ্বাসৰ কাৰণেই আজি মই তীৰ্থলৈ ওলাইছোঁ।
3: কিন্তু দেউতা, তুমি গুচি গ'লে আমি কাক লৈ থাকিম? দেউতা,
0: কেলে মাৰ থাকিব, পৃথিৱীত সন্তানৰ কাৰণে মাকৰ আশ্ৰয়েই শ্ৰেষ্ঠ আশ্ৰয়। আৰু কিছুদিনৰ পিছতেই তোৰ একমাত্ৰ সন্তান মনোৰম, সি ডাক্তৰ হৈ আহিব।
3: দেউতা,
0: মনোৰম আহিলে তাৰ বিয়াখন পাতি দিবা। শান্তি যদি বিচাৰি পাওঁ, সেই শান্তিখিনি লৈ ঘৰলৈ মই আকৌ ঘূৰি আহিম, আৰু সেইখিনি শান্তি প্ৰথম মই মোৰ নাতি বোৱাৰীকে দিম। বুজিছা? বুজিছা জগবন্ধু? মোৰ বিশ্বাস শান্তি মই এদিন বিচাৰি পাম, পাম মই বিচাৰি। ৰজনী, ড্ৰাইভাৰক গাড়ীখন উলিয়াবলৈ ক।
2: যাবই যদি খুজিছে তেন্তে আপুনি অকলে যাব নোৱাৰে, আপোনাৰ লগত ময়ো যাম।
0: তুমি মোৰ লগত গ'লে নিৰুপমক কোনে চাব? নিৰ্মালী, মোৰ নাতি মনোৰমৰ বিয়াখন কোনে পাতিব? মইতো আকৌ ঘূৰি আহিম নিৰ্মালী।
2: তেতিয়াহ'লে আপুনি
0: নিৰ্মালী, নাকান্দিবা, নাকান্দিবাচোন, মই বৰ পবিত্ৰ স্থানলৈ ওলাইছোঁ, কান্ধি কান্ধি মোৰ যাত্ৰা অশুভ নকৰিবা। নিৰূপম,

প্ৰফুল্ল বৰা ৰচিত ধাৰাবাহিক নাটক হৃদয়ৰ চিঞৰৰ চতুৰ্থ খণ্ড শুনিলে। প্ৰযোজনা অৱনী নয়নৰ। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে অনুপম, ঈশান বৰুৱা, জগবন্ধু, হৰি ডেকা, হেমন্ত, উপকূল বৰদলৈ, ডাক্তৰ দীন কাকতি, নীলু চক্ৰৱৰ্তী, ৰজনী, কৌস্তুভ মণি শইকীয়া, নিৰ্মালী, প্ৰণতি বৰুৱা, বন্দনা, মণি বৰদলৈ, নিৰুপম আৰু পূবালীৰ চৰিত্ৰত তপন দাস আৰু পূৰৱী শৰ্মা। অন্যান্য চৰিত্ৰসমূহত অভিনয় কৰিলে আকাশবাণীৰ নিজস্ব শিল্পীসকলে। অহা দেওবাৰে আমি আকৌ শুনিম এই নাটকৰ পঞ্চম খণ্ড। আজিলৈ আমাৰ সময় হ'ল, বুলনি ইমানতে সামৰোঁ।

0: এয়া গোবর্ধন চৰিতৰ চতুৰ্থ খণ্ড, রচনা তৰুণ শইকীয়া। গোবর্ধন চৰিত।
1: ঐ শুনিছনে? ঐ
2: কি হল?
1: ভাত চেঁচা হব এতিয়া, আহ।
2: মোৰ ভোক লগা নাই, বুঝিছ? এই তই খাই বৈ শুই থাক, গৈ যা।
1: ভোক লগা নাই, ভোক লগা নাই বুলিলি যে সেই আবেলিৰ পৰা বিচনাত পৰি পৰি সামাজিকতে কিবা খালি নেকি?
2: পেটত এহাৰ নাথাকিলেও কেতিয়াবা ভোক নালাগেও, বুঝিছ? মই না, যা খাই বৈ শুই থাক, গৈ। মই অলপ চিন্তা কৰোঁ।
1: মোৰ আকৌ যাই উঠাওনে? মোৰ মই ফাঁচ লাগি মৰিলেহে তই শান্তি পাৱ। আহ বুলিছো নহয়, আহ।
2: কষ্ট এহাৰ মই খাওঁ কোনো সতেও মই না। গেলাতে টেঙা কিমান দিয়াৰ, মাতৰ তিতা সহা বৰ টান, বুজিছ?
1: আহ আহ, মোৰ কথাকেনো তই ইমানকৈ ধৰিব লাগেনে? আহ ঐ, মইতো ভৰিতে
2: ধৰিছো,
1: নহলে মই মূৰকে খাওঁ।
2: নাপায়
1: নাপায়,
2: মই এনেই পাপি আৰু ন পাপৰ বুজা জাপি দিয় কেলে।
1: তই যদি নেখাৱ মই নেখাওঁ, গোটেই ভাত পানী সোপা গৰু খোলনিতে ঢালি দিম গৈ বাপেকে।
2: নালাগে নালাগে, বল। ফটচনে ভৰি ধৰি শপতটো দি দিলি নহয়।
1: তোৰ লগতে বাৰু দন কাজিয়াখন নকৰি মই কাৰ সতে কৰিম, কচোন? আহ আহ আহ আহো, আহ এৰা। এনেকৈ অহাবোৰকে ভাল ল'ৰা বোলে? মই তোলৈ খাৰলি অকণো ৰহিলাহঁতৰ ঘৰৰ পৰা আনি থৈছো নহয়, খাৰো ৰান্ধিছো।
2: খাৰ দে দে, এই বুকুৰ ভিতৰৰ ঘাঁডোখৰ চুকুটি তাত খাৰ ঢালি দে, একেবাৰে সুত লাগি যাব।
1: কেনেকৈ যে গাজত লগাকৈ কথাবোৰ কওঁ আৰু।
2: এই তই পিছে এই ভোকত খাবলৈ আহিছো বুলি নাভাবিবি, তই বেজাৰ পাৱ বুলিহে আহিছো। হেজাৰ হওক, তই মোৰ স্ত্ৰী। মইনা,
1: এই কথা নাই বতৰা নাই, যাওঁ বুলিলে গুৱাহাটীলৈ যাবিনে?
2: মই চব চিজিল কৰি ওলাইছো, বুজিছ? এই গোলকৰ পৰা সৰু মইনাৰ এড্ৰেছটো লিখাই লৈছো।
1: বিচনা পত্ৰ?
2: বিচনা পত্ৰ বুলিবলৈ তেনেকৈ বিশেষ একো নালাগে বোলে। হিতে তাত খেতি ট্ৰেইনিং ল'বলৈ গৈ 15 দিন কিয় বঞ্চি অহা নাই? সি খালি কৈছে বোলে অন্য লওঁ, আঁঠুৱা এখন মজবুত চাই ল'বই লাগিব। তাত বোলে মহেই মহ, আঁঠুৱাৰ কিনাৰত যদি তোৰ কেনেবাকৈ হাতৰ ঠাৰি লাগি থাকে।

0: পাঁচ দিনা বোলে সেইটো তোর হাত বুলি তই চিনিকে নাপাবি। আঁঠুৱাৰ ভিতৰত যদি বোলে গুৱাহাটীয়া মহ কেনেবাকে সোমাল, পিছদিনা বোলে নিজেই নিজক চিনি পাবলৈ লোকক সুধিবলগীয়া হয়।
1: কিন্তু কথা এটা নহয়,
0: আৰু কোনো কথা নাই বুজিছ, কণ বাপুক ধৰি মেলি তাত পিয়ন চাপৰাচী যি হয় চাকৰি এটা যোগাৰ কৰি ল'ব পাৰিলেই হ'ল।
1: চাকৰি জানো তোলে তাত কোনোবাই জতাই থৈ দিছে।
0: জতাইনো কোনে থ'ব হয়, তাত এৰাই কৰিবগে লাগিব বুজিছ নহয়। সিদিনা বাপুকো হাতখন দেখুৱালত ক'লে বোলে হেৰৌ গোবৰ, মই বোলো দেউ বাপুৱে বুজিছ, গমি পিটি চাই বোলে তোৰ চাকৰি হ'ব, বিচাৰিলেই পাবি।
1: তই পিছে মোৰ কথা ভাবিছনে নাই, মই কাৰ লগত থাকিম?
0: কেইদিনমানহে এৰা, এই চাকৰি পালেতো তোক লৈয়ে যাম, তাত তোৰ ফ্ৰী বুজিছ, গধূলা ৰাতিপুৱা ডিঙিত ধৰা ধৰি কৰি ঘূৰি ফুৰিলেও বোলে হওঁ বোলোতা নাই, বৰ ভাল হ'ব বুজিছ।
1: ভাল হ'ব বাৰু, হ'ল হ'ল, নো নাই কাটোতে উৰুলি দিব নালাগে, তালৈ গ'লে বোলে মানুহে ঘৈণীয়েকলৈ পাহৰে, তাতেহে মোৰ চিন্তা।
0: তইনো মোক বাৰু তেনে চুলুং বুলি ভাবিছ নে হয়?
1: চাবি কিন্তু, কিবা গম পাব হ'লে বৰপুখীহে জানিব। পাকঘৰ খুটা এটা কাটি টকা বাৰটা পাইছো, ল
0: হ'ব দে।

0: ঐ ঐ ঐ কোন তই কোন
1: মই গোবৰ দেউতা
0: এই বেঞ্চখনত বহিছো কিয় ইয়াতে কি দেখিছো
1: বিচনা পৰা আছো
0: তেনেহ'লে তই যাবলৈ
1: গুৱাহাটীলৈ
0: গুৱাহাটীলৈকে যাওঁ বা নৰকলৈকে যাওঁ গৈ থাকি মোৰ বিচনাত বহি যাওঁ কিয়
1: মই টিকট কিনি উঠিছো দেউতা
0: হা তইহে টিকেট কিনিছ মই কিনা নাই অ টিকেটৰ বাহাদুৰী দেখুৱাব আহিছ মোক চাওঁ উলিয়াচোন উলিয়া
1: বিশ্বাস নকৰে যদি চাওক এইখন
0: তাকে মোক ক'ব আহিছে এইটো বেঞ্চত বহা টিকট বেঞ্চত বহা টিকট উঠ উঠ সৌতাত তলত তলত সৰুৰ মানুহ দেখিছে নাই ভদ্ৰলোকৰ দৰে থিয় দি গৈছে মানুহক সন্মান কৰিব নাজানে

0: যাওঁ এতিয়া কেনি যাওঁ? ইমানো মানুহনে, গাড়ী গুড়াকে চাবা নে মানুহকে চাবা? বাট এটা বা খুব বেছি দুটা হ'লেও এটা কথা। এতিয়া যাওঁ কোনপিনে? গোলোকে দিয়া কাগজ টুকুৰা বা থুলুকুত বি ডিচি লাই লওঁতে কেনেবাকে পৰিল নেকি? ইয়াত ইমান কাল আছে যেতিয়া কাৰবাক সুধিলে চিনি পাব। মানুহবোৰ টোপাকাৰ যোৱা দি যায় যেনেকৈ ওচৰ চাপি মুখ মেলা মানে কোনোবা ধুবুৰি পায়। ষ্টেচনটোৰ পৰা ওলাই ল'ব পৰা হ'লেও মানুহ মখা যোৱা পিনে গৈ থাকোঁ।
1: আপোনাক কৈছো, শুনকচোন।
0: নাই দেখিলা, চকুলে পোন্ধৰকৈ চাই গুচি গ'ল ফুঁ ফুৱাই। তোক টকা পইচা খুজিবলৈ মতা নাই নহয়।

0: আজি হয় কাম হব নহয় গুৱাহাটীক নমস্কাৰ আহিলো
1: বোলে গোবৰ কাই কথাটো তই বুজিছ নে নাই, যদি কথাটো বুজিছ নাই মানে কিবা বিপদত কথাটো বুজিছ নাই পৰ যদি তেতিয়াই পুলিচক সুধিবি।
2: কোন ঘূৰিবলৈ আহিছে মৰকুচিয়া? ঐ গাড়ী দেখা নাই? ঐ মোৰ মুখৰ সন্মুখতে মৰ এতিয়া, তাৰপিছত মোৰ মূৰটো খা। চাৰিপিনে চাৰিখন গাড়ীৰ মাজত পৰিলে একদম পিঠা বনি যাবি। অঁ ঐ এপিনা এপিনা কিয়?
1: মই মানে পুলিচ কাই কণ বাপুক বিচাৰিছোঁ।
2: ক'ত থাকে?
1: ইয়াতে গুৱাহাটীত।
2: গুৱাহাটীত? অসমত বুলি নকওঁ কিয়?
1: মানে পুলিচ কাই এই তুমিনো দাং খাই আহিছা কিয়? হোৱা বিৰি এটা সোপা।
2: বিৰি ঘোচ দিছ মোক? নহয় ঘৰ ক'ত তোৰ?
1: ঘৰ বহুত দূৰত গাঁৱত।
2: হাতত ঠিকনা নোহোৱাকৈ গুৱাহাটীত মানুহ বিচাৰি আহিছোঁ। কি চাকৰি কৰে?
1: পিয়ন
2: পালি তেন্তে। ঠিকনাটো একেবাৰে মনত নাইনে? ইয়াত বুজিছ হাতী হেৰালৈও বিচাৰি পোৱা তাত কত সৰু সৰু কণ মইনা কণ বাপু ইয়াত আছে। কি হ'ল? মটৰ নহিবা যেনিবা একেবাৰে উৰা জাহাজে এক্সিডেণ্ট হ'লে ক'ব বোলে পুলিচে কাৰ ঘোঁৰা ঘাঁহ কাটি আছে। অঁ কি কৈছিলি?
1: গোলোকে কোৱা কথা এষাৰ এইডোখৰতে মনত পৰিছে।
2: ঘপকীয়া ক ঘপকীয়া ক
1: বাটটোৱেদি মানে কিবা সেই যে জীৱ জন্তু থাকে
2: জু?
1: অঁ নহয় নহয়
2: চিৰিয়াখানা।
1: অঁ অঁ হয় হয় সেইপিনেই বোলে দিয়কৈ পুলিচ কাই বাটটো পোনাই।
2: হয় এইটো বাছ ষ্টপেজ দেখিছ নহয়? অঁ
1: সেইটো।
2: অঁ অঁ সেইপিনৰ চিটি বাছতে গৈ তাতে ৰ'ব বুজিছ নাই, উঠি দিবি একেবাৰে সেই চাৰমাৰিত নামিবিগৈ, তাৰ পাছৰখিনি তাতে কাৰোবাক সুধিবি। যা ফুটিতে ইয়াৰ পৰা।

0: আন নাই বুলি ক'লতে মনত পৰিল, এই আলিটো পাৰ হওঁ কেনে, এতিয়া মটৰেই মটৰ নহয় এইখন। আকাশবাণী গুৱাহাটী, ও ৰেডিঅ'ত কোৱা ঠাই এইডোখৰে হ'বলা দেই। এই মানুহবোৰনো বাৰু ইমান কি কাম থাকে, যোৱা পোৱাই গৈছে অহা আহিছে, আৰু মাত এষাৰ দেচোন দে কি কৰো এতিয়া, যেনি যাওঁ সেই একে।
1: কোন
0: এষাৰ কথা সোধো বুলিছিলো,
1: নালাগে
0: নালাগে, আপুনি যাগৈ দেউতা, আপুনি যাগৈ দেউতা।
1: যাম কিয় যাম, তোৰকম মতে মই যাম নেকি, মোক কি বুলি ভাবিছ, হা নাযাওঁ মই, ৰৈ থাকিম। এই এই ক'ত গৈছ, এপেনা এপেনা, ওচৰলে ওচৰলে
0: আহিছো দেউতা।
1: কি ক'লি কি ক'লি, মই তোৰ দেউতা, এই তই মোৰ কোন জানিৰ পিনৰ ল'ৰাও
0: নহয় মানে দেউতা।
1: শ্বাট আপ শ্বাট আপ,

সেয়ে কৈছিল বোলে গোবৰ ৰাস্তা পদূলি চিন ৰাখি যাবি, তেতিয়া তোক সহজ সহজেই লাগিছিল। আৰে কি ভাবিছে চাগে, আৰু গুৱাহাটীৰ মানুহ এনেবোৰ কোনেও কাকো চিনি নাপায়। নিশাটো ক'ৰবাত পাৰ কৰি দি দিনতহে ছাৰৰ ঘৰ উলিয়াবগে লাগিব। এই দলঙৰ তলৰ সৰু মানুহবোৰৰ মাজতে শুই থাকো বাপেকে।

0: এই মনত আছে কি কৰিব লাগিব? তই অন্ধ বুজিছ? কোনো মতে কোনো ক্ষেত্ৰতে তই বেলেগ হ'ব নোৱাৰ। সন্ধিয়াৰ লগে লগে দেখুৱাই থোৱা সেই জেগালৈ যাবি, চাবি অলপ ইফাল সিফাল কৰিবি তই একেবাৰে।
1: বাবু অন্ধ লোক বাবু, দুই এপইচা দান কৰিছ, স্কুলখনত ওলাই আহিছিলো গুৱাহাটীলৈ, মই নাও তোক আৰু কিজানি জীৱনত দেখিবলৈ নাপাওঁ মই। বাবু অন্ধ লোক, বেয়া কৰ, দুই এপইচা দি যাওক অন্ধ লোক বাবু।
2: কন্দপু, ঐ কন্দপু, ঐ ঐ অ মোৰ গোসাঁই, গো মাৰি গংগাত পেলালে, ঐ ঐ মোক চিনি পোৱা নাই কন্দপু, মই গোবৰ গোবৰ কন্দপু গোবৰ কম আগতে মোক লৈ বোলে, আগতে মোক লৈ বোলে, সিহঁতে দেখিলে খাব এতিয়া মোক, বুঝিছ?

0: দাদাই তারপর তো সিহতে ধরে নি কোম্পানি চাকরি দিলে আর অন্ধার ভাওলে তাই ভিক্ষা কৰাত লাগিল ন
1: তাকে নকয় বোলা হলে সিহঁতে দুচেও কৰি থৈ দিলেহেঁতেন মোৰ চকুৰ আগতে ল'ৰা এটা কাণ এখন কাটি পেলালো আৰু এটা কথা বুজিছে কণ বাপু সিহঁতে নোপোৱা হলে ময়ে তোক জানো হঠাৎ কৰি পালোহেঁতেন লাভ এটাও হ'ল নহয় টকা চাৰিটাও ঘটিলো অন্ধৰৈ পাছে বৰ দুখ থাকিল বুজিছ কণ বাপু সেই ছাৰৰ বজাৰখিনি কি যে ভাবিছে চাগৈ এইটো পাপ চপাই ললো আৰু
0: বুজিছ দাদী তই মহানগৰলৈ আহি কমহে ভুগি দে এতিয়া পাছত কি ভাবিছ
1: চাকৰি বাকৰি এটা যোগাৰ কৰি দে আৰু
0: চাকৰি
1: অ খুৰীয়েকো কৈ আহিছো চাকৰি পালে ইয়ালৈকে আনিম বুলি

0: পাছে বড় দুখ থাকিল বুঝিস কণ বাপু, সেই সারর বজাৰখিনি কি যে ভাবিছে চাগৈ, এইটো পাপ চপাই ললো আৰু বুঝিছ।
1: বুঝিছো দাদে, তই মহানগৰলৈ আহি কমহে ভুগি দে, এতিয়া পাছে কি ভাবিছ?
0: চাকৰি বাকৰি এটা যোগাৰ কৰি দে আৰু।
1: চাকৰি?
0: খুৰীয়েকো কৈ আহিছো চাকৰি পালে ইয়ালৈকে আনিম বুলি। বেছি চাগৈ মোলে মনত পেলাই পেলাই শুকাই খিনাই গৈছে। আহোঁতে গুৱাহাটী পাই চিঠি এখন দিবলৈ দৰাই দৰাই কৈছিল বুঝিছ।
1: দিলি জানো?
0: চিঠি ক'ত দিবি, জীৱনটোৰে থান ঠিত নোহোৱা হ'ল, তোক নোপোৱা হ'লে যে কি হ'লে
1: বুজিছে।
0: খুৰীয়েক আৰু দেখিবলৈ কিজানি নেপালোৱে, তাই জীয়া পাৰি হ'লে
1: ঠিকে আছে। হেৰি কৰিম, বাচিলো যেতিয়া কাইলৈ তই ঘৰলৈকে যাগে বুজিছ।
0: ঘৰলৈ যাগে মানে কণ বাপু, মইচোন
1: ৰাম দাদী, তই কালিৰে পৰা মোৰ অৱস্থাটো মন কৰিছ নাই বাৰু? অফিচত পিয়ন কৰি যিকেইটা দৰমহা পাওঁ তাৰে ঘৰলৈ পঠিয়াই দিলে সেইটো বিৰিয়ানী কিনিবলৈকো পইচা ধাৰ কৰিব লাগে বুজিছ। মেছৰ ৰান্ধনি কৰি কোনোমতে পেটৰ ভাতকেইটা মোকলাইছোঁ, তাৰ উপৰি সেই অফিচৰ মুখতে ল'ৰা এটা ৰাখি টেবুল মুহা এটা গোটাই তামোল বিৰি চিগাৰেটৰ দোকান এখন দিছোঁ। এই এটা মিনিট ৰেষ্ট নাপাওঁ, তথাপি নোজোৰে বুজিছ। তইতো ইমান পৰিশ্ৰম লোকৰ বাবে কৰিব পাৰিলোঁ, নিজৰ বাবেতো মই নোৱাৰো।
0: পাৰিম পাৰিম হেৰু, মই পাৰিম অ' সৰু মইনা, তই মাত্ৰ মোক যোগাৰ কৰি দে
1: বুজিছ। কালি মেছৰ বাবুহঁতে তই চাকৰি বিচাৰি অহা বুলি জানি কি কৈছে জানো?
0: কি কৈছে?
1: বোলে পানী পিয়াহত মৰিছে, গুৱাহাটী মহানগৰীত মানুহ সুখে থকা নাই অ' দাদাই, সেই ল'ৰা তিৰোতা লৈ ঘৰ ভাড়া কৰি সেই থকাবোৰৰ বিলাইটো তই দেখা নাই, দেখিছ জানো কেতিয়াবা? বুজিছ দাদাই, চহৰৰ পৰা মানুহ এতিয়া গাঁৱলৈ ঢপলিয়াইছে, তোৰ হেজাৰ হওক খেতি কৰিবলৈ একুৰা দিয়াৰ পৰা মাটি আছে দেচোন। সেই মানুহে চহৰত চাকৰি বিচাৰি অহা বুলি শুনিলে হাঁহিব বুজিছ।
0: মই আকৌ মই এষাৰে আহিছিলোঁ,
1: ময়ো টকা অলপ গোটাব পাৰিলে গাঁৱলৈকে গৈ মাটি অলপ কিনি খেতিতে ধৰিমগৈ বুজিছ। হেনো জানি ভাবিছা? আৰু এটা কথা নহয় দাদাই,
0: কি?
1: মই আজি দিনটো তোক গোটেই গুৱাহাটী ফুৰাম বুজিছ, তই ফুৰ মোৰ লগত, ইয়াত মানুহ কেনেকৈ থাকে চাবি, আৰু সেই সন্ধিয়া খুৰিলে কিবা কিবি কিনি দিম, আৰু কাইলৈ ৰাতিপুৱা তই
0: ৰেলৰ টিকট
1: ৰেলৰ টিকট
0: কিন্তু সেই যে ছাৰজন
1: কোনজন
0: মহা পাপ নালাগিবনে মোৰ গাত,
1: সেইজন
0: এই টকা পাঁচটা আৰু এই মোনা দুটা ভালকে থ, কেতিয়াবা বিচাৰিলে দি কবি গোবৰে কৰোঁ বুলি কৰা নাছিল।
1: বাৰু হ'ব, এতিয়া ব'লা
0: ব'ল।

ইমানপুৰে শ্ৰোতাসকলে দেওবৰীয়া নাট্যানুষ্ঠানত তৰুণ শইকীয়া ৰচিত নাট গোবৰ্ধন চৰিত্ৰৰ চতুৰ্থ খণ্ডটি শুনিলে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে ইন্দ্ৰ বনিয়া, বীৰিঞ্চী ভট্টাচাৰ্য, বুদ্ধেশ্বৰ শইকীয়া, প্ৰতাপ বৰদলৈ আৰু বুদ্ধ বৰাই। নাটৰ প্ৰযোজনা আছিল নীলু চক্ৰৱৰ্তীৰ।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ এই গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, সমগ্ৰ দেশতে আজি ভাৰত ত্যাগ আন্দোলনৰ 84 সংখ্যক বাৰ্ষিকী উদযাপন কৰা হৈছে। দেশজুৰি হৰ ঘৰ তিৰংগা অভিযান আৰম্ভ হৈছে। মোদী চৰকাৰে ঔপনিৱেশিক যুগৰ আইনৰ ঠাইত প্ৰৱৰ্তন কৰা নতুন ফৌজদাৰী আইন তিনিখন প্ৰযুক্তি, সময়সীমা আৰু বিশ্বাসৰ ওপৰত আধাৰিত বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। অসমত শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত আজিৰ পৰা ক্ষয়ক্ষতিৰ জৰীপ কৰা হৈছে। আৰু অসম কন্যা অস্মিতা চলিহাৰ কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ খিতাপ অৰ্জন কৰিছে। সমগ্ৰ দেশত আজি ভাৰত ত্যাগ আন্দোলনৰ 84 সংখ্যক বাৰ্ষিকী উদযাপন কৰা হৈছে। 1942 চনৰ 8 আগষ্টত মুম্বাইত অনুষ্ঠিত সৰ্বভাৰতীয় কংগ্ৰেছৰ কমিটীৰ বৈঠকৰ অন্তত মহাত্মা গান্ধীয়ে এই আন্দোলন আৰম্ভ কৰিছিল। আন্দোলনৰ সৈতে সংগতি ৰাখি কৰিম কিম্বা মৰিম আহ্বান জনাই মহাত্মা গান্ধীয়ে গোৱালিয়া টেংক ময়দানত ভাষণ প্ৰদান কৰি ব্ৰিটিছে তৎক্ষণাত দেশ ত্যাগ আৰু ভাৰতক স্বাধীনতা প্ৰদান কৰিব লাগে বুলি দাবী জনাইছিল। 9 আগষ্টত এই আন্দোলনে প্ৰসাৰ লাভ কৰিছিল। এই দিনটো আগষ্ট ক্ৰান্তি বুলিও জনা যায়। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত ত্যাগ আন্দোলনত অংশ লোৱা স্বাধীনতা সংগ্ৰামীসকললৈ শ্ৰদ্ধাৰ্ঘ নিবেদন কৰিছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে মহাত্মা গান্ধীৰ কৰিম কিম্বা মৰিম আহ্বানৰ দ্বাৰা অনুপ্ৰাণিত হৈ এই সংগ্ৰামীসকলে দেশবাসীক স্বাধীনতা সংগ্ৰামৰ বাবে ঐক্যবদ্ধ কৰিছিল। উপৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে তেওঁলোকৰ অদম্য সাহস, ত্যাগ আৰু দেশপ্ৰেমে প্ৰজন্ম প্ৰজন্ম ধৰি দেশবাসীক উদ্বুদ্ধ কৰি যাব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ বাৰ্তাত কয় যে মহান স্বাধীনতা সংগ্ৰামীসকলৰ সাহস প্ৰতিগৰাকী ভাৰতীয় নাগৰিকৰ বাবে সদায় অনুপ্ৰেৰণাৰ উৎস হৈ ৰব। তেওঁ কয় যে মহাত্মা গান্ধীৰ ভাৰত ত্যাগৰ আহ্বানে স্বাধীনতা সংগ্ৰামক নতুন গতি প্ৰদান কৰিছিল। এই আন্দোলনে ঔপনিৱেশিক শাসনৰ পৰা মুক্তিৰ বাবে ভাৰতীয় জনসাধাৰণে দেখুওৱা অভূতপূৰ্ব দৃঢ়তাক প্ৰতিফলিত কৰে বুলিও তেওঁ মন্তব্য কৰে। দেশজুৰি হৰ ঘৰ তিৰংগা অভিযান আজি আৰম্ভ হৈছে। 17 আগষ্টত এই অভিযানৰ সামৰণি পৰিব। এই অভিযানৰ জৰিয়তে ৰাষ্ট্ৰীয় পতাকা উত্তোলন তথা দেশপ্ৰেম, ৰাষ্ট্ৰীয় একতা আৰু ভাৰতৰ সাংস্কৃতিক ঐতিহ্যৰ উদযাপনত অংশ লোৱাৰ বাবে দেশৰ নাগৰিকসকলক উৎসাহিত কৰাৰ লক্ষ্য লোৱা হৈছে। 2022 চনত স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপনৰ অংশ হিচাপে আৰম্ভ কৰা এই অভিযান সম্প্ৰতি দেশৰ সৰ্ববৃহৎ ৰাজহুৱা অংশগ্ৰহণমূলক অভিযানলৈ পৰিণত হৈছে। এই অভিযানে সকলো নাগৰিকক তিৰংগ পতাকাক ভাৰতৰ একতা, সন্মান আৰু সামূহিক পৰিচয়ৰ চিহ্ন হিচাপে উদযাপনৰ বাবে অনুপ্ৰাণিত কৰি আহিছে। এই বছৰ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ 150 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে হৰ ঘৰ তিৰংগা অভিযানে বিশেষ গুৰুত্ব বহন কৰিছে। অভিযানৰ অংশ হিচাপে দেশৰ বিভিন্ন প্ৰান্তত বন্দে মাতৰম সমবেত কণ্ঠত পৰিৱেশন কৰা হৈছে। ইপিনে, দেশ বিভাজনৰ সময়ৰ যাতনা আৰু স্থানান্তৰক সুঁৱৰি চৰকাৰে অহা 14 আগষ্টত বিভাজন বিভীষিকা সোঁৱৰণি দিৱসৰ আয়োজন কৰিছে। এই উপলক্ষে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত পেৰেড, বিভাজন সম্পৰ্কীয় প্ৰদৰ্শনী, তথ্যচিত্ৰ প্ৰদৰ্শনকে ধৰি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। সংস্কৃতি মন্ত্ৰালয়ে 14 আগষ্টত জনসাধাৰণক গৌৰৱেৰে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ, ৰাষ্ট্ৰীয় গীত গাবলৈ আৰু সামূহিক কাৰ্যকলাপত অংশ ল'বলৈ আহ্বান জনাইছে। এই উপলক্ষে 200ৰো অধিক ভাৰতীয় দূতাবাস, উচ্চায়ুক্ত আৰু বাণিজ্য দূতাবাসে এলানি কাৰ্যসূচীৰ আয়োজন কৰিছে। মোদী চৰকাৰে ঔপনিৱেশিক যুগৰ আইনৰ ঠাইত প্ৰৱৰ্তন কৰা নতুন ফৌজদাৰী আইন তিনিখন প্ৰযুক্তি, সময়সীমা আৰু বিশ্বাসৰ ওপৰত আধাৰিত বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। গৰিমেডুস্থিত আৰক্ষী প্ৰশিক্ষণ ময়দানত আজি পুডুচেৰী আৰক্ষীক ৰাষ্ট্ৰপতিৰ আৰক্ষী ধবজা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰি গৃহমন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। তেওঁ কয় যে অধিক প্ৰযুক্তিচালিত আৰু সময় নিৰ্ধাৰিত ব্যৱস্থাৰ মাজেৰে নাগৰিকসকললৈ ন্যায় নিশ্চিত কৰাই নতুন আইন তিনিখনৰ মূল লক্ষ্য।
2: नरेंद्र मोदी जी के नेतृत्व में भारत सरकार ने अंग्रेजों के बनाई हुई दंड संहिता को बदलकर 3 भारतीय न्याय संहिताओं को लागू किया है। ये न्याय संहिताओं की सोच दंड आधारित नहीं है। ये न्याय संहिताओं की सोच नागरिकों को न्याय दिलाने के लिए केंद्रित, तकनीक सक्षम और समयबद्ध बनाने की है। ये तीनों न्याय संहिताएं टेक्नोलॉजी, टाइमलाइन और ट्रस्ट, ये 3 पिलर पर खड़ी की गई है।
1: পুডুচেৰী আৰক্ষীক অভিনন্দন জনাই শ্ৰীশ্বাহে কয় যে ৰাষ্ট্ৰপতিৰ আৰক্ষী ধবজা লাভ কৰাটো

বিদ্যার্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 বজাত।

কোনো শৃংখলাবদ্ধ আৰক্ষীৰ বাবে জীৱনৰ আটাইতকৈ গৌৰৱৰ ক্ষণ। তেওঁ কয় যে পুডুচেৰী আৰক্ষী বাহিনীৰ কৰ্মীৰ সংখ্যা 5,000তকৈ কম যদিও বাহিনীটোৱে কেন্দ্ৰীয়শাসিত অঞ্চলটোৰ সুৰক্ষা, অভ্যন্তৰীণ সুৰক্ষা আৰু গৰিমা বৰ্তাই ৰখাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰি আহিছে। ৰাষ্ট্ৰপতিৰ ঐতিহাসিক স্বীকৃতিৰ পাছত পুডুচেৰীয়ে এই সৰ্বোচ্চ সন্মানপ্ৰাপ্ত দেশৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ভিতৰত অষ্টাদশ স্থান লাভ কৰিছে। এই অনুষ্ঠানত পুডুচেৰীৰ উপৰাজ্যপাল কে কৈলাশনাথন, মুখ্যমন্ত্ৰী এন ৰংগস্বামী, গৃহমন্ত্ৰী এ নমস্বামী আৰু আৰক্ষী সঞ্চালক প্ৰধান শালিনী সিং উপস্থিত থাকে। অসমত শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত আজিৰ পৰা ক্ষয়ক্ষতিৰ জৰীপ কৰা হৈছে। প্ৰথম পৰ্যায়ৰ জৰীপ অহা 30 আগষ্টলৈ চলিব। ৰাজ্যখনৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 12খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। বানত 460খন গাঁৱৰ 1,47,374 লোক প্ৰভাৱিত হোৱাৰ লগতে 10,599.89 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানত সম্প্ৰতি মৃত্যু হোৱা লোকৰ সংখ্যা 99 হৈছেগৈ। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ অমৃত উদ্যান অহা 16 আগষ্টৰ পৰা জনসাধাৰণৰ বাবে মুকলি কৰা হ'ব। ৰাষ্ট্ৰপতি ভৱনৰ বাৰ্ষিক গ্ৰীষ্মকালীন কাৰ্যসূচীৰ অংশ হিচাপে 15 ছেপ্টেম্বৰ পৰ্যন্ত এমাহৰ বাবে দিনৰ 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈ বিনামূলীয়াকৈ এই উদ্যান মুকলি ৰখা হ'ব। অৱশ্যে বিয়লি 5 বজাৰ পাছত উদ্যানখনত প্ৰৱেশ বন্ধ কৰি দিয়া হ'ব। এই সময়ছোৱাত প্ৰতি সোমবাৰে উদ্যান বন্ধ ৰখা হ'ব। ৰাষ্ট্ৰপতি ভৱনৰ পৰা প্ৰকাশিত বিবৃতি অনুসৰি 29 আগষ্টত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস আৰু 5 ছেপ্টেম্বৰত শিক্ষক দিৱস উপলক্ষে এই দুটা দিনত ক্ৰমে ক্ৰীড়াবিদ আৰু শিক্ষকসকললৈ উদ্যানত বিশেষ প্ৰৱেশৰ সুবিধা দিয়া হ'ব। উদ্যানত প্ৰৱেশ আৰু প্ৰস্থানৰ বাবে নৰ্থ এভিনিউ পথৰ সমীপত থকা 35 নম্বৰ দুৱাৰ ব্যৱহাৰ কৰিবলৈ জনসাধাৰণক বিবৃতিযোগে আহান জনোৱা হৈছে। ৰাষ্ট্ৰপতি ভৱনৰ ৱেবছাইটৰ জৰিয়তে উদ্যান পৰিদৰ্শনৰ সময় আগতীয়াভাৱে পঞ্জীয়ন কৰিবলৈ জনসাধাৰণক আহান জনোৱা হৈছে। জম্মু কাশ্মীৰত শেহতীয়াকৈ প্ৰচুৰ বৰষুণ, পথ মেৰামতি তথা অহা কিছুদিনলৈ বতৰ প্ৰতিকূল হোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি পেহেলগাম আৰু বালতাল পথেৰে বাৰ্ষিক অমৰনাথ যাত্ৰা আজিৰে পৰা বাতিল কৰা হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জাৰি কৰা বতৰৰ বতৰা আৰু পথৰ দুৰৱস্থাৰ পৰিপ্ৰেক্ষিতত সাময়িকভাৱে যাত্ৰা বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছে। সুৰক্ষামূলক ব্যৱস্থা হিচাপে কালি জম্মুৰ ভাগৱতী নগৰৰ মূল শিবিৰৰ পৰা কোনো তীৰ্থযাত্ৰীক যাত্ৰা কৰাৰ অনুমতি প্ৰদান কৰা হোৱা নাই। ইপিনে 28 সংখ্যক দলৰ 1,202গৰাকী তীৰ্থযাত্ৰীয়ে অমৰনাথৰ পবিত্ৰ গুহা দৰ্শন সম্পূৰ্ণ কৰিছে আৰু বালতালৰ মূল শিবিৰত থকা তীৰ্থযাত্ৰীসকলক 44খন বাহনেৰে জম্মুৰ দিশে যাবলৈ অনুমতি দিয়া হৈছে। উভতি অহা তীৰ্থযাত্ৰীসকলৰ ভিতৰত 867জন পুৰুষ, 251গৰাকী মহিলা, এটি শিশু, 79গৰাকী সাধু আৰু 4গৰাকী সাধুৱী আছে। কালিৰ দিনটোত 3,336গৰাকী তীৰ্থযাত্ৰীয়ে গুহা দৰ্শন কৰাত চলিত বছৰত এই পবিত্ৰ গুহা দৰ্শন কৰা তীৰ্থযাত্ৰীৰ সংখ্যা 4,80,019 হৈছেগৈ। ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ প্ৰাধিকৰণ এন বি এ 33খন ৰাজ্যিক জৈৱ বৈচিত্ৰ পৰিষদ, কেন্দ্ৰীয়শাসিত জৈৱ বৈচিত্ৰ পৰিষদ আৰু প্ৰতিষ্ঠানলৈ জৈৱিক সম্পদৰ লভ্যতা আৰু লাভালাভ অংশীদাৰিত্ব হিচাপে 3 কোটিৰো অধিক টকা মোকলাই দিছে। ইয়াকে লৈ ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ প্ৰাধিকৰণে মোকলাই দিয়া ধনৰ পৰিমাণ 166 কোটি টকাৰো অধিক হৈছে। পৰিৱেশ, বহন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে বিলাহী, জলকীয়া, বেঙেনা আৰু চাহিৱাল গৰুৰ প্ৰজাতিৰ শুক্ৰাণুকে ধৰি দেশৰ কৃষি জীৱ বৈচিত্ৰৰ বাবে এই ধনৰাশি মোকলাই দিয়া হৈছে। অসম কন্যা অস্মিতা চলিহাই কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ খিতাপ অৰ্জন কৰিছে। অস্মিতাই আজি দক্ষিণ কোৰিয়াৰ আছানত অনুষ্ঠিত ফাইনেলত চীনৰ হান চিয়ান চিক 14-21, 21-14, 21-14 গেমত পৰাস্ত কৰে। প্ৰথমটো গেমত পৰাজিত হোৱাৰ পাছত অস্মিতাই সবল প্ৰত্যাৱৰ্তন ঘটায় আৰু 53 মিনিটত বিজয় সাব্যস্ত কৰি খেলুৱৈ জীৱনৰ প্ৰথমটো বি ডব্লিউ এফ খিতাপ হস্তগত কৰে। অস্মিতাই ইয়াৰ পূৰ্বে 2024 চনত এছিয়া দলীয় প্ৰতিযোগিতাৰ স্বৰ্ণপদক অৰ্জন কৰিছিল। ইয়াৰ উপৰি খেলুৱৈগৰাকীয়ে 2019 চনত অনুষ্ঠিত দক্ষিণ এছীয় গেমছত মহিলাৰ ছিংগলছ আৰু দলীয় উভয় শিতানত খিতাপ দখল কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰত অনুষ্ঠিত বিশ্ব এথলেটিকছ 20 বছৰ অনুৰ্ধ চেম্পিয়নশ্বিপত ভাৰতৰ বসন্ত কুমাৰ মেঘৱালে হাই জাম্পত ৰূপৰ পদক জয় কৰাৰ লগতে শ্বাহনৱাজ খানে লং জাম্পত ব্ৰঞ্জৰ পদক অৰ্জন কৰে। 19 বছৰীয়া মেঘৱালে 2.21 মিটাৰ জঁপিয়াই এই প্ৰতিযোগিতাত হাই জাম্পত পদক জয় কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে বিবেচিত হয়। ইয়াৰ পূৰ্বে কালি আশীষ যাদৱে জেভলিন থ্ৰত ৰূপৰ পদক লাভ কৰে। সমগ্ৰ দেশতে আজি ভাৰতীয় ত্যাগ আন্দোলনৰ 84 সংখ্যক বাৰ্ষিকী উদযাপন কৰা হৈছে। দেশজুৰি হাৰ তিৰংগা অভিযান আৰম্ভ হৈছে। মোদী চৰকাৰে ঔপনিৱেশিক যুগৰ আইনৰ ঠাইত প্ৰৱৰ্তন কৰা নতুন ফৌজদাৰী আইন 3খন প্ৰযুক্তি, সময়সীমা আৰু বিশ্বাসৰ ওপৰত আধাৰিত বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। অসমত শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত আজিৰ পৰা ক্ষয়ক্ষতিৰ জৰীপ কৰা হৈছে। আৰু অসম কন্যা অস্মিতা চলিহাই কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাত মহিলাৰ ছিংগলছৰ খিতাপ অৰ্জন কৰিছে।

0: That's it. এতিয়া বাতৰি ইমানেই পৰৱৰ্তী বাতৰি বিয়লি তিনি বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিবেদন কৰা হৈছে বৃন্দগান ৰচনা মীৰা দাসৰ।

আজি বিয়লি 5:25 চাহ গছৰ মাজে মাজে অনুষ্ঠানত বানপানীৰ সময়ত হোৱা ৰোগ আৰু প্ৰতিৰোধ ব্যৱস্থা এই বিষয়ে ডাক্তৰ নৱজ্যোতি দাসৰ সৈতে হোৱা সাক্ষাৎকাৰ শুনিবলৈ পাব। সাক্ষাৎ গ্ৰহণ নিপা গোৱালাৰ। নিশা 9:30 ফোন ইন সমিধান অনুষ্ঠানটি আগবঢ়াব ঋতুপৰ্ণ দাস আৰু সীমান্ত বাৰ্মায়।

বিবিধ ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী বিয়লি 3 বজাৰ আঞ্চলিক

সৈতে মই অৰুণিমা গোস্বামী। দেশজুৰি হৰ ঘৰ তিৰংগা অভিযান আজি আৰম্ভ হৈছে। 17 আগষ্টত এই অভিযানৰ সামৰণি পৰিব। এই অভিযানৰ জৰিয়তে ৰাষ্ট্ৰীয় পতাকা উত্তোলন তথা দেশপ্ৰেম, ৰাষ্ট্ৰীয় একতা আৰু ভাৰতৰ সাংস্কৃতিক ঐতিহ্যৰ উদযাপনত অংশ লোৱাৰ বাবে দেশৰ নাগৰিকসকলক উৎসাহিত কৰাৰ লক্ষ্য লোৱা হৈছে। 2022 চনত স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপনৰ অংশ হিচাপে আৰম্ভ কৰা এই অভিযান সম্প্ৰতি দেশৰ সৰ্ববৃহৎ ৰাজহুৱা অংশগ্ৰহণমূলক অভিযানলৈ ৰূপান্তৰিত হৈছে। এই অভিযানে সকলো নাগৰিকক ত্ৰিৰংগ পতাকাক ভাৰতৰ একতা, সন্মান আৰু সামূহিক ৰাষ্ট্ৰীয় পৰিচয়ৰ চিহ্ন হিচাপে উদযাপনৰ বাবে অনুপ্ৰাণিত কৰি আহিছে। এই বছৰ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ 150 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে হৰ ঘৰ তিৰংগা অভিযানে বিশেষ গুৰুত্ব বহন কৰিছে। অভিযানৰ অংশ হিচাপে দেশৰ বিভিন্ন প্ৰান্তত বন্দে মাতৰম সমবেত কণ্ঠত পৰিৱেশন কৰা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্ততো এই অভিযান ৰূপায়ণ কৰা হৈছে। শ্ৰীভূমি জিলাত স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি এই অভিযান ৰূপায়ণ কৰা হৈছে। কাইলৈ শ্ৰীভূমি চহৰত দিনৰ 10 বজাত তিৰংগ পতাকা সমদল উলিওৱা হ'ব। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা আৰম্ভ হ'বলগীয়া এই সমদল আৱৰ্ত ভৱন হৈ জিলা গ্ৰন্থাগাৰ ভৱনত সামৰণি পৰিব। ইপিনে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ আত্মসহায়ক গোটে প্ৰস্তুত কৰা ৰাষ্ট্ৰীয় পতাকা 14 আগষ্ট পৰ্যন্ত জিলাখনৰ চৰকাৰী কাৰ্যালয় আৰু বজাৰ এলেকাৰ 35টা বিক্ৰী কেন্দ্ৰত পোৱাৰ ব্যৱস্থা কৰা হৈছে। আজিৰে পৰা 15 আগষ্টলৈ জিলাখনৰ চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান আৰু ৰাজহুৱা ভৱনসমূহ ত্ৰিৰংগ পতাকাৰ 3টা ৰঙৰ পোহৰেৰে আলোকিত কৰাৰ লগতে বন্দে মাতৰম বিষয়বস্তুৰ ত্ৰিৰংগ আলপনা আৰু প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে। 12 আগষ্টৰ বিয়লি চাইকেল সমদল, 13 আগষ্টত বন্দে মাতৰম বিষয়বস্তুলৈ সাংস্কৃতিক অনুষ্ঠান আৰু 14 আগষ্টত বিভাজন আৰু বিভীষিকা বিষয়ক আলোচনা সভা অনুষ্ঠিত হ'ব। ইয়াৰ লগতে মাই গভ পৰ্টেলত অনলাইন কুইজ প্ৰতিযোগিতাও অনুষ্ঠিত হৈছে। কাছাৰ জিলাৰ শিলচৰত আজি এই অভিযানৰ সৈতে সংগতি ৰাখি মটৰ চাইকেল সমদলৰ আয়োজন কৰা হয়। এই সমদলত কাছাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়া, অতিৰিক্ত জিলা দণ্ডাধীশ ডেভিড কুমাৰ বৰাৰ লগতে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ ভালেসংখ্যক বিষয়াকৰ্মী উপস্থিত থাকে। অসমত শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত আজিৰে পৰা ক্ষয় ক্ষতিৰ জৰীপ কৰা হৈছে। প্ৰথম পৰ্যায়ৰ জৰীপ অহা 30 আগষ্টলৈ চলিব। শিৱসাগৰ জিলাৰ ডিমৌ সমজিলা প্ৰশাসনৰ উদ্যোগত আজিৰে পৰা ডিমৌৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত ক্ষয় ক্ষতিৰ জৰীপ আৰম্ভ হৈছে। গড়গাঁও পঞ্চায়তৰ 2 নম্বৰ ৰামুগাঁৱৰ পৰা এই কাৰ্যসূচী আৰম্ভ কৰা হয়। সমজিলা আয়ুক্ত লুকুমণি বৰাই প্ৰকাশ কৰা মতে জৰীপৰ বাবে 80 গৰাকী চৰকাৰী বিষয়া কৰ্মচাৰী নিয়োগ কৰা হৈছে। বানত ক্ষতিগ্ৰস্ত বাসগৃহ, পশুধন আৰু অন্যান্য সামগ্ৰীৰ জৰীপ 15 দিনৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে বুলি তেওঁ কয়। 30 ছেপ্টেম্বৰৰ ভিতৰত ক্ষতিগ্ৰস্তসকলক ক্ষতিপূৰণৰ ধন আদায় দিয়া হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে। ইপিনে ৰাজ্যখনৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 12খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। বানত 460খন গাঁৱৰ 1,47,374 জন লোক প্রভাবিত হওয়ার 10,599.89 হেক্টৰ কৃষিভূমি ক্ষতিগ্রস্ত হৈছে। বানত সম্প্ৰতি মৃত্যু হোৱা লোকৰ সংখ্যা 99 হৈছেগৈ। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীৰ গৱেষকসকলে পানী আৰু অন্যান্য জৈৱিক নমুনাত থকা বিষাক্ত পদাৰ্থ চিনাক্ত কৰিব পৰা অত্যাধুনিক যন্ত্ৰ উদ্ভাৱন কৰিছে। এই উদ্ভাৱনে জনসাধাৰণক বিশুদ্ধ খোৱাপানী যোগান নিশ্চিত কৰাত সহায় কৰিব। ইআই নামৰ এই যন্ত্ৰই উৎসস্থলীতে বিষাক্ত পদাৰ্থ চিনাক্ত কৰিব আৰু পানী শোধন কেন্দ্ৰলৈ প্ৰেৰণ কৰিব। গৱেষণাৰ ফলাফল IEEE জাৰ্নেলত প্ৰকাশ পাইছে। ইআই যন্ত্ৰই ৰঙীন যৌগ উৎপন্ন হোৱা ৰাসায়নিক বিক্ৰিয়াৰে কাম কৰে। এই ৰঙৰ তীব্ৰতাই বিষাক্ত পদাৰ্থৰ ঘনত্ব সূচায়। মৌলিক অপ্টিকেল নীতি ব্যৱহাৰ কৰি যন্ত্ৰটোৱে পানীৰ বিশ্লেষণ কৰে, ছেন্সৰৰ সংকেতক ডিজিটেল তথ্যলৈ ৰূপান্তৰিত কৰে আৰু বিষাক্ত পদাৰ্থৰ ঘনত্ব প্ৰদৰ্শন কৰে। প্ৰচলিত ব্যয়বহুল পৰীক্ষাগাৰৰ বিপৰীতে ইআই পোনপটীয়াকৈ ক্ষেত্ৰ পৰ্যায়ত ব্যৱহাৰত উপযোগী। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ অমৃত উদ্যান অহা 16 আগষ্টৰ পৰা জনসাধাৰণৰ বাবে মুকলি কৰা হ'ব। ৰাষ্ট্ৰপতি ভৱনৰ বাৰ্ষিক গ্ৰীষ্মকালীন কাৰ্যসূচীৰ অংশ হিচাপে 15 ছেপ্টেম্বৰ পৰ্যন্ত এমাহৰ বাবে দিনৰ 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈ বিনামূলীয়াকৈ এই উদ্যান মুকলি ৰখা হ'ব। অৱশ্যে বিয়লি 5 বজাৰ পাছত উদ্যানখনত প্ৰৱেশ বন্ধ কৰি দিয়া হ'ব। এই সময়ছোৱাত প্ৰতি সোমবাৰে উদ্যান বন্ধ ৰখা হ'ব। অসম কন্যা অস্মিতা চলিহাই কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ খিতাপ অৰ্জন কৰিছে। অস্মিতাই আজি দক্ষিণ কোৰিয়াৰ আছানত অনুষ্ঠিত ফাইনেলত চীনৰ হান চিয়ান চিক 14-21, 21-14, 21-14 গেমত পৰাস্ত কৰে। প্ৰথমটো গেমত পৰাজিত হোৱাৰ পাছত অস্মিতাই সবল প্ৰত্যাৱৰ্তন ঘটায় আৰু 53 মিনিটত বিজয় সাব্যস্ত কৰি খেলুৱৈ জীৱনৰ প্ৰথমটো BWF খিতাপ হস্তগত কৰে। অস্মিতাই ইয়াৰ পূৰ্বে 2024 চনত এছীয় দলীয় প্ৰতিযোগিতাৰ স্বৰ্ণ পদক অৰ্জন কৰিছিল। ইয়াৰ উপৰি খেলুৱৈগৰাকীয়ে 2019 চনত অনুষ্ঠিত দক্ষিণ এছিয়ান গেমছত মহিলাৰ ছিংগলছ আৰু দলীয় উভয় শিতানত খিতাপ দখল কৰিছিল। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।

মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। আমাৰ অনুষ্ঠান নিউজন AIRৰ মোবাইল এপতো শুনিব পাৰে। এতিয়া আগবঢ়োৱা হৈছে জুবিন গাৰ্গৰ কণ্ঠৰ গীত।

জুবিন গাৰ্গৰ কণ্ঠৰ গীতটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

0: ये है विविध भारती।
1: उजाले उनकी यादों की, उजाले उनकी यादों की।

তেজপুৰ। আজি হৈছে দেওবাৰ, 1433 ভাস্কৰাব্দৰ শাওন মাহৰ 23 দিন, 2026 খ্ৰীষ্টাব্দৰ আগষ্ট মাহৰ 9 দিন। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আজিৰ বিয়লিৰ অধিৱেশনৰ মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোৱাৰ্ছ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টজত। শ্ৰোতাসকলে নিউজ অন এআইআৰ এপৰ যোগেদিও এই অনুষ্ঠান শুনিবলৈ পাব। আজি আমাৰ নিয়ন্ত্ৰণ কক্ষৰ কৰ্তব্যত আছে সমীৰ নাৰ্জাৰী আৰু বৈকুণ্ঠ বিকাশ বুঢ়াগোহাঁই। ট্ৰেন্সমিটাৰৰ দায়িত্বত আছে নিৰঞ্জন বড়ো। পৰিবহণৰ দায়িত্বত আছে নয়ন দৈমাৰী। ডিউটি ৰুমত আছে ইমতিয়াজ হুছেইন। আৰু এয়া মাইক্ৰফোনৰ সন্মুখত মই অল্পনা শইকীয়া।

ৰজাৰ বেকনে কৈছিল, জ্ঞানৰ অহংকাৰ কৰা বা তল শ্ৰেণীৰ মানুহক হেয়গান কৰা অনুচিত। ভগৱানে অতি সাধাৰণ মানুহকো এনে এনে কিছুমান জ্ঞানৰ অধিকাৰী কৰিছে যিবোৰ বৰ বৰ মানুহৰো অজ্ঞাত।

0: মহাত্মা গান্ধীয়ে কৈছিল, কেৱল খঙৰ পৰাই মানুহৰ সৰ্বনাশ হয়, ইয়াৰ পৰাই জ্ঞানীৰ জ্ঞান নাশ হয়, ধনীৰ ধন নাশ, মানীৰ মান নাশ আৰু ধাৰ্মিকৰ ধৰ্ম নাশ হয়। এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিছো অৰ্ধাকাশ অনুষ্ঠানটিৰ পুনৰ প্ৰচাৰ। এয়া আকাশবাণী তেজপুৰ। শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আজিৰ অৰ্ধাকাশ অনুষ্ঠানটিৰ মুকলি কৰিছো। আজি আমাৰ অৰ্ধাকাশ অনুষ্ঠানটিত আমাৰ মাজত আছে শোণিতপুৰৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ আঁচনি সহায়িকা শ্ৰীমতী পম্পী বৰা। আৰু আজি আমাৰ আলোচনাৰ বিষয় হৈছে শিশুৰ সামূহিক বিকাশ আৰু স্বাস্থ্যৰ যতন। বাইদেউ, আজি আপোনাক আমাৰ এই অৰ্ধাকাশ অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ।
1: ধন্যবাদ।
0: হয় বাইদেউ, আজি আমাৰ আলোচনাৰ বিষয় হৈছে শিশুৰ সামূহিক বিকাশ আৰু স্বাস্থ্যৰ যতন। গতিকে এই বিষয়ে জনাৰ আগতে আপুনি আমাক জনাওকচোন যে শিশুৰ বৃদ্ধি আৰু বিকাশ বুলিলে কি বুজা যায়।
1: বৃদ্ধি আৰু বিকাশ এই দুয়োটা শব্দ বহুত সময়ত একে অৰ্থ প্ৰকাশৰ বাবে ব্যৱহাৰ কৰা দেখা যায়। অৱশ্যে দুয়োটা শব্দৰে পাৰস্পৰিক সম্পৰ্ক নথকা নহয়, কিন্তু দুয়োটা শব্দৰে একো একোটা নিজস্ব অৰ্থ আছে। বৃদ্ধি শব্দই আমাৰ দৈহিক

0: আৰু অৱয়ৱিক বিকাশকে বুজায়। দেহৰ আকৃতি, আকাৰ, ওজন আৰু উচ্চতা ক্ৰমাগতভাৱে বাঢ়ি যোৱা অৱস্থাকে বৃদ্ধি বুলি কোৱা হয়। ই হৈছে প্ৰকৃতাৰ্থত দেহৰ এক অৱয়ৱিক বৃদ্ধি। বৃদ্ধি শব্দটোৰ আন অৰ্থ হ'ল পৰিমাণগত পৰিৱৰ্তন, যেনে শিশুৰ বৃদ্ধি বুলি ক'লে দেহৰ ওজন, উচ্চতা, গঠনৰ পৰিৱৰ্তন বুজায়। তদুপৰি বৃদ্ধি বুলিলে কেৱল শিশুৰ বাহ্যিক শাৰীৰিক বৃদ্ধিকে নুবুজায়। এই বৃদ্ধিৰ লগে লগে দেহৰ আভ্যন্তৰীণ আৰু মগজুৰ বৃদ্ধিও হয়। মগজুৰ বৃদ্ধিৰ বাবেই প্ৰত্যেক শিশুৱে শিক্ষণ ক্ষমতা, মনত ৰখা স্মৃতি শক্তি আৰু যিকোনো কথাকে যুক্তি সহকাৰে বিবেচনা কৰিব পৰা হয়। বিকাশ শব্দৰ অৰ্থ বৃদ্ধিতকৈ অলপ বহল আৰু গুণগতভাৱে অৰ্থসূচক, অৰ্থাৎ ই হ'ল গুণগত পৰিৱৰ্তন। মানৱ দেহৰ বৃদ্ধিত পৰিৱেশৰ সামূহিক আৰু গুণগত প্ৰভাৱ পৰে, ফলত দেহ মানসিক বিকাশ সম্ভৱ হৈ উঠে।
1: হয়,
0: এজন ব্যক্তিয়ে নিজস্ব দৈহিক আৰু জৈৱিক অস্তিত্বৰে জন্মগ্ৰহণ কৰে।
1: হয়,
0: এই অস্তিত্বৰ ওপৰত পৰিৱেশৰ অনুকূল আৰু প্ৰতিকূল দুয়োটাৰে প্ৰভাৱ নিশ্চিতভাৱে পৰে আৰু এই প্ৰভাৱেই মানৱ বিকাশ সম্ভৱ কৰি তোলে। আকৌ বিকাশ বুলিলে অভিজ্ঞতা আৰু পৰিপক্কতাৰ ফলত হোৱা বিকাশাত্মক পৰিৱৰ্তনকে বুজায়। মানৱ জীৱন কেতিয়াও স্থিৰ নহয়। অংকুৰিত হোৱাৰ পৰা মৃত্যু পৰ্যন্ত শাৰীৰিক, মানসিক সমূহৰ সঘনে পৰিৱৰ্তন হয়। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে বিকাশ কেৱল কোনো এজন মানুহৰ উচ্চতাৰ ইঞ্চি সংযোগ কৰা বা কোনো এজনৰ সমৰ্থতা সংযোগ কৰা গুণ। তাৰ পৰিৱৰ্তে ইয়াক ক'ব পাৰি যে বিকাশ মানুহৰ গঠন আৰু কাৰ্যকাৰিতা সংগঠন কৰা এক জটিল প্ৰক্ৰিয়া। আন এক অৰ্থত বিকাশ হৈছে এক সুসংহত শৃংখলাবদ্ধ পৰিৱৰ্তনৰ এক ক্ৰমবৰ্ধমান প্ৰণালী।
1: হয়,
0: বিকাশ সদায় ক্ৰমান্বয়ে আগবাঢ়ে, কিন্তু কেতিয়াও পিছুৱাই নাহে আৰু বিকাশৰ এটা অৱস্থাৰ লগত আন এটাৰ সম্পৰ্ক আছে। বিকাশ দৈহিক, মানসিক, আৱেগিক, সামাজিক দিশত সংঘটিত হয়। সেয়েহে আমি ক'ব পাৰোঁ বিকাশ হৈছে এক সামগ্ৰিক ৰূপত সাধিত হোৱা পৰিৱৰ্তনীয় পৰিস্থিতি। যদিও বৃদ্ধি আৰু বিকাশ শব্দৰ অৰ্থ বেলেগ বেলেগ, তথাপিও এইটো কথা সঁচা যে দুয়োটা শব্দৰ এটাক অকলে ব্যৱহাৰ কৰিব নোৱাৰি। আমি বৃদ্ধিৰ কথা ক'বলৈ গ'লে বিকাশৰ প্ৰসংগ উলিয়াবই লাগিব, কিয়নো বৃদ্ধি অবিহনে বিকাশ সম্ভৱ নহয়। উদাহৰণস্বৰূপে, যদি এটি শিশুৰ শাৰীৰিক মগজুৰ বৃদ্ধি নহয়, সি থিয় হোৱা, খোজকঢ়া আৰু কথা কোৱাৰ কৌশল আয়ত্ত কৰিব নোৱাৰিব।
1: হয়,
0: অৰ্থাৎ শাৰীৰিক বৃদ্ধিৰ লগত কৌশল আয়ত্তকৰণৰ এক ওতঃপ্ৰোত সম্বন্ধ আছে। সেয়েহে বৃদ্ধি আৰু বিকাশৰ সংজ্ঞা আমি এনেধৰণেও দিব পাৰোঁ, বৃদ্ধি হ'ল সংযোগ আৰু বাহন আৰু বিকাশ হ'ল কৌশল আয়ত্তকৰণ। বিকাশৰ দ্বাৰা শিশুৰ গাত নিহিত হৈ থকা গুণৰাশি ভৱিষ্যতত প্ৰস্ফুটিত হয়। আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন মনোবৈজ্ঞানিক হাৰ্ডকৰ মতে বিকাশ শৃংখলাবদ্ধ সুসংযত পৰিৱৰ্তনৰ প্ৰগতিশীল ধাৰা, অৰ্থাৎ বিকাশ হ'ল গতিশীল, ই ক্ৰমাগতভাৱে আগবাঢ়ে কিন্তু কেতিয়াও পিছুৱাই নাহে। এই গতিশীলতাৰ মাজতো পূৰ্ববৰ্তী, মানে ধৰক আগতে হৈ যোৱা পৰিৱৰ্তন আৰু পৰৱৰ্তী ভৱিষ্যতে হ'ব লগা পৰিৱৰ্তনৰ মাজত এক যোগসূত্ৰ আছে আৰু সেইবাবেই বিকাশক সুসংযত আৰু শৃংখলাবদ্ধভাৱে হোৱা প্ৰক্ৰিয়া বুলি কোৱা হয়।
1: হয়, আমি ইয়াৰ দ্বাৰা গম পালোঁ যে বৃদ্ধি আৰু বিকাশ কেনেদৰে হয়। বাইদেউ, আমাৰ আন এটি প্ৰশ্ন হৈছে, বিকাশৰ সাধাৰণ বৈশিষ্ট্যসমূহ কি কি বাৰু?
0: বিকাশৰ কেতবোৰ সাধাৰণ বৈশিষ্ট্য আছে আৰু সেয়া আমি প্ৰথম অৱস্থাতে অৱগত হোৱাটো প্ৰয়োজন।
1: হয়,
0: এই বৈশিষ্ট্যবোৰে বিকাশৰ স্বৰূপ জনাত আৰু আমাৰ মনৰ স্পষ্ট ধাৰণা গঢ় লোৱাত সহায় কৰে। এই বৈশিষ্ট্যসমূহ হ'ল, ধৰক, জীৱয় পৰিৱেশত কৰা বিভিন্ন ক্ৰিয়া প্ৰতিক্ৰিয়াৰ পৰিণতি হৈছে বিকাশ। আমাৰ, অৰ্থাৎ মানুহৰ, সহজাত জৈৱিক ক্ষমতাৰ ওপৰত পৰিৱেশে প্ৰভাৱ পেলোৱাৰ ফলস্বৰূপে বিকাশ সাধিত হয়। বিকাশৰ গতি হৈছে এক নিৰন্তৰ, ধাৰাবাহিক, অবিচ্ছিন্নভাৱে চলি থকা প্ৰক্ৰিয়া। সেয়েহে দুটা স্তৰৰ মাজৰ বিকাশৰ তেনে কোনো স্পষ্ট ব্যৱধান ধৰিব নোৱাৰি। বিকাশ দৈহিক, মানসিক, আৱেগিক, সামাজিক আৰু নৈতিক দিশত হোৱা পৰিৱৰ্তনবোৰৰ এক সমন্বয় সাধন কৰি সংঘটিত হয়। এই দিশসমূহৰ বিকাশ পৃথক পৃথককৈ স্বতন্ত্ৰভাৱে হৈ নুঠে।
1: হয়,
0: বিকাশৰ গতি সকলো সময়তে একেধৰণেৰে স্বাভাৱিকভাৱে আৰু সমৰূপত হৈ নুঠে। কোনোবা এটা সময়ত এই গতি দ্ৰুততৰ হয় আৰু আন কোনো সময়ত ই মন্থৰ হৈ পৰে। বিকাশৰ গতি

0: প্ৰভেদে বেলেগ বেলেগ হোৱা দেখা যায়।
1: হয়,
0: ছোৱালীৰ বিকাশৰ গতি ল'ৰাতকৈ প্ৰায় 1.5-2 বছৰ আগুৱাই যায়।
1: হয়,
0: আৱেগ অনুভূতিৰ ক্ষেত্ৰতো এনে প্ৰভেদ পৰিলক্ষিত হোৱা দেখা যায়।
1: দেখা যায়। হয় বাইদেউ, আপুনি বিকাশৰ বিভিন্ন বৈশিষ্ট্যসমূহৰ কথা ক'লে। বিকাশৰ কিছুমান স্তৰ আছে, বিকাশৰ এই বিভিন্ন স্তৰসমূহ কেনেকুৱা ধৰণৰ হ'ব পাৰে?
0: মানৱ বিকাশ এক নিৰন্তৰ আৰু বিৰামহীন এক সুদীৰ্ঘকাল চলি থকা প্ৰক্ৰিয়া।
1: হয়,
0: এই সুদীৰ্ঘকালচোৱাত বিকাশৰ কেতবোৰ সময় সাপেক্ষে দেখা দিয়া লক্ষণ বা বৈশিষ্ট্য দেখিবলৈ পোৱা যায়।
1: হয়,
0: এই বৈশিষ্ট্যসমূহৰ ওপৰত ভিত্তি কৰি মনোবিদ, দাৰ্শনিক, শিক্ষাবিদসকলে কেতবোৰ স্তৰ বা পৰ্যায়ত বিভক্ত কৰিছে।
1: হয়,
0: অৱশ্যে এই বিভাজনৰ ক্ষেত্ৰত মত পাৰ্থক্যও আছে। এই স্তৰৰ বিভাজন সৰ্বসাধাৰণ লোকেও বুজি পায়, নিৰীক্ষণ কৰি অনুভৱ কৰিব পাৰে। বিকাশৰ দিশৰ গতিধাৰাৰ প্ৰতি লক্ষ্য ৰাখি তাৰ উপযোগীকৈ প্ৰয়োজনীয় কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব পাৰি। মানৱ বিকাশক বয়স অনুসৰি 8টা ভাগত ভাগ কৰিব পাৰি। মানৱ জীৱনৰ অতি জটিল কালটো হৈছে প্ৰাকপ্ৰসূতি কাল, যিটো জীৱনৰ প্ৰথম স্তৰ, য'ত জটিল পৰিৱৰ্তনখিনি হয়।

0: প্ৰয়োজন সৰ্বসাধাৰণ লোকেও বুজি পায়, নিৰীক্ষণ কৰি অনুভৱ কৰিব পাৰে। বিকাশৰ দিশৰ গতিধাৰাৰ প্ৰতি লক্ষ্য ৰাখি তাৰ উপযোগীকৈ প্ৰয়োজনীয় কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব পাৰি। মানৱ বিকাশক বয়স অনুসৰি 8টা ভাগত ভাগ কৰিব পাৰি। মানৱ জীৱনৰ অতি জটিল কালটো হৈছে প্ৰাক প্ৰসূতি কাল, যিটো জীৱনৰ প্ৰথম স্তৰ, য'ত জটিল পৰিৱৰ্তনখিনি হয় মাতৃদেহত। তাৰপিছত প্ৰসূবত্তৰ কাল, শিশুকাল, আগতীয়া বাল্যকাল, শেহতীয়া বাল্যকাল, কৈশোৰকাল, প্ৰাপ্তবয়স্ক অৱস্থা বা তৰুণ যুৱক
1: হয়
0: বা আদবয়সীয়া বা মধ্যবয়স্ক বয়সস্থ, এইকেইটা ভাগত আমি ভাগ কৰিব পাৰোঁ।
2: জন্মৰ পৰা 6 বছৰ বয়সলৈকে শিশুৰ বিকাশৰ বিভিন্ন স্তৰসমূহ কি কি?
0: মাকৰ গৰ্ভত এটি ভ্ৰূণে থিতাপি লোৱাৰ পৰাই মানৱ জীৱনৰ বিকাশৰ আৰম্ভণি হয়।
1: হয়,
0: মানৱ জীৱনৰ এই বিকাশ আৰু বৃদ্ধিৰ নিৰ্দিষ্ট সময় আৰু স্তৰ থাকে, যি ক্ৰম অনুসাৰে আগবাঢ়ি যায়। গৰ্ভাৱস্থাৰ সময়ত এটি সন্তান মাকৰ গৰ্ভত বৃদ্ধি হ'বলৈ ধৰে আৰু ইয়াকে প্ৰসৱপূৰ্বক বিকাশ বুলি কোৱা হয়। প্ৰসৱপূৰ্বক সময়ছোৱা জীৱনৰ বিকাশৰ প্ৰথম পৰ্যায়। জীৱনৰ বিকাশৰ দ্বিতীয় পৰ্যায়ৰ আৰম্ভণি হয় সন্তানটো জন্ম হোৱাৰ পাছত। জন্মৰ পাছৰ প্ৰথম 2 সপ্তাহলৈকে সন্তানটিক শিশু বা নৱজাতক হিচাপে জনা যায়। এই সময়ত শিশুটিয়ে নিজকে বাহিৰৰ জগতখনৰ লগত খাপ খুৱাবলৈ শিকে, লগতে নৱজাতকৰ আচৰণসমূহ ক্ৰমান্বয়ে প্ৰতিফলন হোৱা দেখা যায়। প্ৰাৰম্ভিক পৰিৱেশগত উদ্দীপনাই এটি শিশুৰ ক্ৰিয়াকলাপৰ বৃদ্ধি আৰু বিকাশত সহায় কৰে। এটি শিশুৰ জন্মৰ পাছতেই অতি দ্ৰুতগতিত বৃদ্ধি আৰু বিকাশ হ'বলৈ ধৰে।
1: হয়,
0: এটি শিশুৰ সময়মতে বৃদ্ধি আৰু বিকাশ হোৱা বিষয়টো অতি আৱশ্যকীয় তথা মন কৰিবলগীয়া কথা।
1: হয়,
0: এই সময়ত হ'বলগীয়া বিকাশ আৰু বৃদ্ধি, যেনে জন্মৰ ওজন, সাধাৰণতে 6 মাহত 2 গুণ আৰু 1 বছৰত 3 গুণ হ'ব লাগে। একেধৰণে শিশুটিৰ জন্মতে উচ্চতা 19-20 ইঞ্চিমান হ'ব লাগে আৰু শিশুটিৰ 1 বছৰৰ ভিতৰত বাঢ়ি গৈ 30 ইঞ্চি পৰ্যন্ত হ'ব লাগে। শিশুটিৰ মস্তিষ্ক প্ৰথম 2 বছৰত দ্ৰুতগতিত বৃদ্ধি হ'বলৈ ধৰে। 80% মস্তিষ্কৰ বিকাশ এই প্ৰথম 2 বছৰত হোৱা দেখা যায়। সেইদৰে মূৰৰ আকাৰৰ বিকাশ 6 বছৰৰ ভিতৰত 90% পূৰণ হয়।
1: হয়,
0: শিশুটিয়ে লাহে লাহে বিভিন্ন কাম কাজ সমাধা কৰোঁতে নিজৰ দেহৰ অংগবোৰ ব্যৱহাৰ কৰিবলৈ শিকে আৰু ক্ৰমান্বয়ে স্থূল মাংসপেশী আৰু সূক্ষ্ম মাংসপেশীৰ দক্ষতা বিকাশ হ'বলৈ ধৰে। ভাষাৰ বিকাশৰ প্ৰক্ৰিয়া জীৱনৰ প্ৰথম বছৰতে আৰম্ভ হয়। প্ৰায় প্ৰথম 6 মাহত এটি শিশুৱে চিনাকি মাতত সঁহাৰি দিয়ে।
1: হয়,
0: গুৰুত্ব পাবৰ বাবে চিঞৰে আৰু এইদৰে লাহে লাহে 1 বা 2টা শব্দ উচ্চাৰণ কৰিব পৰা হয়। ভাষাৰ বিকাশৰ লগতে শিশুটিৰ সামাজিক আৰু আৱেগিক বিকাশ হ'বলৈ ধৰে। শিশুটিয়ে মুখেৰে কলকলাই থাকে, আনন্দত হাঁহে আৰু উকিয়ায়, আইনাত নিজকে দেখি হাঁহে, ভোক ভয় আৰু আমনি মুখৰ অংগী ভংগীৰে

0: হয়
1: বাইদেউ, ভাষাৰ বিকাশৰ ক্ৰমাগত কৌশলসমূহ কেনেকুৱা ধৰণৰ হয়?
0: ভাষাৰ বিকাশৰ ক্ষেত্ৰত যদি আমি চাওঁ, জন্মৰ পৰা ছমাহৰ ভিতৰৰ শিশুৱে কথা পাতিলে মুখলৈ চাই, চিনাকি মাতত সঁহাৰি দিয়ে, শব্দৰ দিশত বা মাতত মূৰ ঘূৰাই চায়। তাৰপিছতে যদি আমি ছমাহৰ পৰা এবছৰৰ ভিতৰৰ শিশুক চাওঁ, তেতিয়া তেওঁলোকে নাম কাঢ়ি মাতিলে পৰিয়ালৰ সদস্যসকললৈ চায়,
1: হয়,
0: আৰু আনৰ গুৰুত্ব পাবৰ বাবে কান্দে। তেনেকৈ এবছৰৰ পৰা দুবছৰৰ ভিতৰৰ শিশুৱে সাধাৰণ আদেশ অনুকৰণ কৰিব পাৰে। শৰীৰৰ দুটা বা তিনিটা অংগ সুধিলে ক'ব পৰা
1: হয়,
0: বস্তু বা ফটো চাই নাম ক'ব পাৰে। তেনেকৈ দুবছৰৰ পৰা তিনি বছৰৰ ভিতৰৰ শিশুৱে অতি কমেও তিনিলৈ গণনা কৰিব পৰা হয়, কবিতা আৰু গান আদি পুনৰাবৃত্তি কৰিব পাৰে, তিনি চাৰিটামান ৰঙৰ নামো ক'ব পাৰে। তিনি বছৰৰ পৰা চাৰি বছৰৰ ভিতৰৰ শিশুৱে তিনি চাৰিটা শব্দৰ বাক্য ব্যৱহাৰ কৰি ক'ব পৰা হয়, সৰু সৰু প্ৰশ্ন সোধে, মই, তুমি, আমি আদি শব্দৰ পাৰ্থক্য বুজি পায়,
1: হয়,
0: ভাৱযুক্ত আৰু মানসিক অৱস্থাৰ কথা কয়। তেনেকৈ চাৰিৰ পৰা পাঁচ বছৰৰ শিশুৱে বাক্য সজাই কথা ক'ব পাৰে, প্ৰশ্ন সুধিব পাৰে, নিজৰ সাধাৰণ অভিজ্ঞতাৰ বিৱৰণ দিব পাৰে, সহজ শব্দৰ উচ্চাৰণ কৰিব পাৰে। পাঁচৰ পৰা ছয় বছৰ শিশুসকলে সাধু কথা ক'ব পৰা হয়, নিজৰ নাম, মাক দেউতাকৰ নাম ক'ব পাৰে, শুদ্ধকৈ শব্দ ব্যৱহাৰ কৰি বাক্য ক'ব পাৰে।
1: হয়, এটি শিশুৰ আৱেগিক আৰু সামাজিক বিকাশ কেনেকুৱা ধৰণে হ'ব পাৰে?
0: আৱেগিক আৰু সামাজিক বিকাশৰ ক্ষেত্ৰত জন্মৰ পৰা ছয় মাহৰ ভিতৰৰ শিশুৱে মুখেৰে কলকলাই থাকে, আমনি পালে চিঞৰি কান্দে, আনহাতে আনন্দত হাঁহে আৰু উকিয়ায়, কোলাত ল'লে অথবা মৰমেৰে মাতিলে মনে মনে থাকে।
1: হয়,
0: ছমাহৰ পৰা এবছৰৰ শিশুৱে ভোক লাগিলে বা ভয় লাগিলে বা আমনি লাগিলে মুখৰ অংগী ভংগীৰে ভাৱ প্ৰকাশ কৰে, চিনাকি মুখ দেখিলে সঁহাৰি দিয়ে আৰু অচিনাকি মানুহ দেখিলে ভয় কৰে বা কান্দি উঠে। খং আৰু মৰমৰ মাতৰ মাজত তেওঁলোকে পাৰ্থক্য বুজি পায়। এবছৰৰ পৰা দুবছৰৰ ভিতৰৰ শিশুৱে আইনাত নিজকে দেখি চিনি পায় আৰু হাঁহে, নিজৰ মতে খেলে, অন্যৰ আচৰণ অনুসৰণ কৰে, বিশেষকৈ তেওঁলোকে ডাঙৰক অনুসৰণ কৰি ভাল পায়। দুবছৰৰ পৰা চাৰি বছৰৰ শিশুৱে ঘৰুৱা কাম অনুকৰণ কৰে, সকলোকে হঁহুৱাবৰ চেষ্টা কৰে, আনৰ লগত কথা পাতিবলৈ আৰম্ভ কৰে, লগৰ ল'ৰা ছোৱালীৰ লগত খেলা আৰম্ভ কৰে। চাৰি বছৰৰ পৰা পাঁচ বছৰৰ শিশুৰ অনুশাসনমূলক কথাৰ পৰা ভাল আৰু বেয়া কামৰ পাৰ্থক্য বুজি পায়, লগৰ ল'ৰা ছোৱালীৰ প্ৰতি বন্ধুত্ব ভাৱ আগবঢ়ায়, নিজকে আনৰ লগত তুলনা কৰে, আনৰ লগত নাটকীয় খেল খেলে।
1: হয়,
0: পাঁচ বছৰৰ পৰা ছয় বছৰৰ ভিতৰৰ শিশুৱে নিজৰ ভাই ভণ্টি লগৰ ল'ৰা ছোৱালীলৈ ঈৰ্ষাৰ ভাৱ প্ৰকাশ কৰে, নিজৰ আৱেগ অনুভূতিবোৰ ভালদৰে প্ৰকাশ কৰিবলৈ শিকে, সমনীয়াৰ লগত খেলা ধূলা কৰিবলৈ ভাল পায়, নিজে নিজৰ কাম কৰিবলৈ আৰম্ভ কৰে, আনক সহায় কৰিবলৈ শিকে।
1: এটি শিশুৰ বিকাশৰ ক্ষেত্ৰত পৰিয়াল আৰু পৰিৱেশৰ যথেষ্ট ভূমিকা আছে, গতিকে শিশুৰ সম্পূৰ্ণ বিকাশত এই পৰিয়াল আৰু পৰিৱেশৰ প্ৰভাৱ কেনেধৰণৰ হয়?
0: এটি শিশুৱে বংশানুক্ৰমিকভাৱে দুখ গুণবোৰ পিতৃ মাতৃৰ পৰা পায়।
1: হয়,
0: শাৰীৰিক অৱয়ৱৰ সমানে মানসিক বিকাশৰ বৈশিষ্ট্যসমূহো, ধৰক সক্ষমতা, সুস্থিৰতা আদি গুণবোৰো শৰীৰত থকা জিনৰ দ্বাৰা এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ প্ৰবাহিত হয়।
1: হয়,
0: তাৰ ভিতৰতেই কিছু বংশানুক্ৰমিক দোষ পিতৃ মাতৃৰ কোনটো জিন বেছি প্ৰভাৱশালী তাৰ ওপৰতে নিৰ্ভৰ কৰে। সেই সন্তানৰ দৈহিক গঠন, মানসিক ক্ষমতা, এই সকলোবোৰ পিতৃ মাতৃৰ পৰা অহা জিনৰ গুণাগুণৰ ওপৰতে বহু পৰিমাণে নিৰ্ভৰশীল। বংশানুক্ৰমিকভাৱে সকলোখিনি দুখ গুণ সন্তানলৈ আহিলেও সন্তানৰ বিকাশত পৰিৱেশৰ আন এক গুৰুত্বপূৰ্ণ ভূমিকা থাকে।
1: হয়,
0: জন্মতে শিশুৱে লৈ অহা গুণসমূহ বা প্ৰতিভা ক্ষমতাসমূহ বিকাশ হ'বলৈ হ'লে ঘৰুৱা পৰিৱেশ শিশুৰ বিকাশৰ অনুকূল হ'ব লাগিব। পৰিৱেশ শিশুৰ অনুকূল হ'লে শিশুৰ সম্পূৰ্ণ দক্ষতা প্ৰকাশ পায়, আনকি কম প্ৰতিভা থকা শিশুকো বিকাশৰ উপযোগী পৰিৱেশে আগুৱাই লৈ যোৱাত সহায় কৰে।
1: হয়,
0: পৰিৱেশ বুলিলে পিতৃ মাতৃকে আদি কৰি ঘৰৰ সকলো সদস্য, ওচৰ চুবুৰীয়া আৰু শিক্ষক শিক্ষয়িত্ৰী, বন্ধু বান্ধৱ আৰু শিশুৱে সততে পাই থকা ব্যক্তিসকলৰ চাৰিত্ৰিক বৈশিষ্ট্য আৰু তেওঁলোকৰ পাৰস্পৰিক বুজাবুজি আৰু ব্যৱহাৰকে বুজোৱা হৈছে। এই সকলোবোৰ সদস্যৰ আচাৰ ব্যৱহাৰ, আৱেগৰ প্ৰকাশভংগী, স্বভাৱ আদিয়ে শিশুটোৰ আচাৰ ব্যৱহাৰ, আৱেগ, স্বভাৱ আদিত পৰোক্ষ আৰু প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলায়। বেলেগ বেলেগ বয়সৰ শিশুৰ প্ৰয়োজনসমূহো পৃথক পৃথক।
1: হয়,
0: শিশু বিকাশৰ বিভিন্ন স্তৰৰ ওপৰত নিৰ্ভৰ কৰি শিশুৰ প্ৰয়োজনসমূহ নিৰ্ধাৰিত।

0: শিশুৰ সুস্থ শাৰীৰিক বিকাশৰ বাবে যিদৰে সুষম আহাৰৰ প্ৰয়োজন, তেনেদৰে মাংসপেশী গঠনৰ বাবে উপযুক্ত খেলা সামগ্ৰীও শিশুৰ সুস্থ বিকাশৰ বাবে অপৰিহাৰ্য। তেনেদৰে সুস্থ মানসিক বিকাশৰ বাবে নিতান্তই প্ৰয়োজনীয় হৈছে ত্বৰান্বিত কৰিব পৰাকৈ উদ্দীপনাৰে ভৰা ঘৰুৱা পৰিৱেশ, য'ত শিশুৱে নিজৰ ইন্দ্ৰিয়সমূহৰ দ্বাৰা প্ৰয়োজনীয় উদ্দীপকৰ প্ৰভাৱ গ্ৰহণ কৰিব পাৰে। বয়সভেদে শিশুৰ মানসিক বিকাশৰ বাবে হোৱা প্ৰয়োজনসমূহো বেলেগ বেলেগ হয়। বিভিন্ন ধৰণৰ ৰং বিৰঙৰ কিতাপ, ছবি, সুমধুৰ সংগীত আদিৰ লগত শিশুক পৰিচয় কৰাব লাগে।
1: হয়,
0: বয়স অনুসৰি শিশু বিভিন্ন খেলাৰ সামগ্ৰী দিব লাগে। একেবাৰে সৰু শিশুৰ হাতেৰে ধৰিব পৰা কোমল নিৰাপদ খেলনা দিব লাগে।
1: হয়,
0: তেনেকৈ বিভিন্ন ধৰণৰ সাধুকৈ শিশুৰ মনৰ খোৰাক যোগাব পাৰি। সংক্ষেপে ক'বলৈ গ'লে শিশুৰ শাৰীৰিক বিকাশৰ সমানে সমানে মানসিক বিকাশৰ বাবেও ঘৰুৱা পৰিৱেশ অনুকূল হ'ব লাগে। ঘৰুৱা পৰিৱেশটো বিকাশৰ অনুকূল কৰাৰ প্ৰাথমিক দায়িত্ব পিতৃ মাতৃ তথা অভিভাৱকৰ, য'ত শিশুৰ সৰ্বাংগীন বিকাশৰ গতি দ্ৰুতগতিক হয়। আজৰি পৰত সাধুকথা, শিশুৰ উপযোগী গান শুনোৱা আদিয়ে শিশুৰ বৌদ্ধিক তথা ভাষাৰ বিকাশত সহায় কৰে।
1: হয়,
0: তেনেদৰে ঘৰৰ পৰিৱেশত ব্যৱহাৰ কৰা কথা বতৰা, আচাৰ ব্যৱহাৰসমূহো শিশুৰ মানসিক স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি তাৰ অনুকূল হ'ব লাগে। পিতৃ মাতৃ তথা পৰিয়ালৰ আন সদস্যসকলে প্ৰতি ক্ষেত্ৰতে সাৱধান হোৱা উচিত। দণ্ডকাজিয়াই শিশুৰ মনত বিৰূপ প্ৰভাৱ পেলায় আৰু এই ধৰণৰ পৰিৱেশবোৰে শিশুৰ মানসিক সুস্বাস্থ্যৰ বাবে অতিশয় হানিকাৰক হয়।
1: হয়,
0: পৰিয়ালৰ সদস্যসকলৰ মাজত থকা মৰম, স্নেহ, মিলাপ্ৰীতি আদিৰ আশ্বাসবোৰ শিশুৱে দেখিয়ে আয়ত্ত কৰে। দুৰ্গতজনক তথা বিপদৰ সময়ত বিপদগ্ৰস্তজনক সহায় কৰিবলৈ শিশুৱে ঘৰুৱা পৰিৱেশতে প্ৰথম দেখা পায়। শিশুৰ মানসিক সুস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ঘৰুৱা পৰিৱেশটো বিকাশৰ অনুকূল হোৱাটো একান্তই প্ৰয়োজনীয়।
1: হয়, শিশুৰ বিকাশৰ ক্ষেত্ৰত এটি সুস্থ পৰিৱেশৰ অতিশয় প্ৰয়োজন।
0: হয়
1: বাইদেউ, উদ্দীপক মানে কি বুজা যায় আৰু শিশুৰ বিকাশৰ ক্ষেত্ৰত এই উদ্দীপকে কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰে?
0: যিবিলাক কাৰুকাৰ্যই এটি শিশুৰ ইন্দ্ৰিয়সমূহ অধিক সক্ৰিয় কৰি তোলে তথা এটি শিশুৰ জনাৰ আগ্ৰহ, ধৈৰ্য শক্তি, স্মৃতি শক্তি আৰু স্নায়ুতন্ত্ৰৰ বিকাশত সহায় কৰে, সেই কাৰ্যসমূহকে আমি উদ্দীপক বুলি ক'ব পাৰোঁ।
1: হয়,
0: এই কাৰ্যসমূহৰ যোগেদি শিশুৰ বিকাশ ঘটোৱা পদ্ধতিটোকে উদ্দীপনা বুলি কোৱা হয়।
1: হয়,
0: এটি শিশুৱে জীৱনৰ প্ৰথম দুবছৰত নিজৰ ইন্দ্ৰিয়সমূহ ব্যৱহাৰ কৰি তথা চাল চলনৰ মাজেৰে পৰিৱেশ সম্পৰ্কে জ্ঞান অৰ্জন কৰে। শিশুৱে প্ৰথম বছৰত পোৱা উদ্দীপনাৰ দ্বাৰা শিশুৰ মগজুৰ বিকাশত আন বয়সতকৈ সৰ্বাধিক ক্ৰিয়া কৰে। এই কাৰণে শিশুটিৰ ইন্দ্ৰিয়সমূহক প্ৰথম দুবছৰত উদ্দীপক প্ৰদান কৰাটো অতিকৈ প্ৰয়োজনীয়।
1: হয়, আপুনি ক'লে উদ্দীপনাৰ বিষয়ে, উদ্দীপনা কি কি ধৰণৰ হ'ব পাৰে বাৰু?
0: উদ্দীপনা কেইবাটাও ধৰণৰ হ'ব পাৰে।
1: হয়,
0: প্ৰথমতে আমি দৃষ্টি সম্বন্ধীয় বা চাক্ষুষ উদ্দীপনাৰ বিষয়ে কওঁ।
1: হয়,
0: এটি শিশুৰ দৃষ্টিশক্তি বৃদ্ধি কৰাটো অতি গুৰুত্বপূৰ্ণ, কাৰণ শিশুটিৰ চাক্ষুষ দক্ষতাৰ দ্বাৰা সূক্ষ্ম আৰু স্থূল পেশীৰ দক্ষতা তথা বৌদ্ধিক আৰু সামাজিক দক্ষতাৰ বিকাশত সহায় কৰে। চাক্ষুষ উদ্দীপনাই শিশুৰ আগ্ৰহ, একাগ্ৰতা তথা মনোযোগ বৃদ্ধি কৰাত সহায় কৰে। এই চাক্ষুষ উদ্দীপনাৰ বাবে আমি কিছুমান ক্ৰিয়াকলাপ দিব পাৰোঁ।
1: হয়,
0: ধৰক শিশুটিক কোলাত লৈ চকুলৈ চাই কথা পাতিব লাগে, ৰঙীন পুতলা আদি ওলমাই ৰাখিব লাগে, ছবি দেখুৱাব লাগে, বাহিৰলৈ উলিয়াই নি পৰিৱেশৰ লগত পৰিচয় কৰাব লাগে। শ্ৰৱণ উদ্দীপনাৰ ক্ষেত্ৰত নৱজাতকৰ আটাইতকৈ উন্নত শক্তিটোৱে হৈছে শ্ৰৱণ শক্তি।
1: হয়,
0: মাকৰ গৰ্ভত থকাৰে পৰা এটি শিশুৱে শুনিব পৰা ক্ষমতা লাভ কৰে। শিশুটিয়ে জন্মৰ পাছতেই তীব্ৰ শব্দৰ প্ৰতি আকৰ্ষিত হয়। গৱেষণাৰ পৰা পোৱা তথ্য অনুসৰি মিঠা শুৱলা সংগীতে তথা শব্দয়ে শিশুৰ উচপনি বন্ধ কৰাৰ লগতে টোপনি যোৱাটো সহায় কৰে, লগতে ই বুদ্ধিমত্তাৰো বিকাশ ঘটায়।
1: হয়,
0: চৰাইৰ মাত, বৰষুণ, বতাহৰ শব্দৰ লগত শিশুটিক পৰিচয় কৰাব লাগে। কুমধুৰ সংগীতে এটি শিশুৰ মগজুৰ বিকাশত অতি গুৰুত্বপূৰ্ণ অৰিহণা যোগায়, কিয়নো মগজুৰ যি অংশই সংগীত সাধনাত সহায় কৰে সেই একে অংশয়ে ভাষা তথা গণিত শাস্ত্ৰত অৰিহণা যোগায়। এটি শিশুক আমি স্পৰ্শ উদ্দীপনাও দিব পাৰোঁ।
1: হয়,
0: যিবিলাক কামে ছালৰ স্নায়ুতন্ত্ৰক সক্ৰিয় কৰি বিভিন্ন স্পৰ্শ অনুভূতি বিকাশত সহায় কৰে তাকে আমি স্পৰ্শ উদ্দীপক বুলি কওঁ। স্পৰ্শ উদ্দীপনাই শিশু আৰু মাকৰ মাজত এক গভীৰ আৱেগিক

0: বন্ধ গঢ়ি তোলাত সহায় কৰে।
1: হয়,
0: ই শিশুক নিৰাপত্তা, বিশ্বাস, আনন্দ আৰু আৰাম প্ৰদান কৰে। শিশুটিক প্ৰকৃতিৰ লগত চিনাকি কৰাব লাগে আৰু অনুভৱ কৰিবলৈ দিব লাগে।
1: হয়, এইখিনিতে এটি গুৰুত্বপূৰ্ণ প্ৰশ্ন এটা আছিলে, শিশুৰ স্বাস্থ্যৰ যতন কেনেদৰে ল'ব পাৰি?
0: শিশুৰ ক্ষেত্ৰত ছমাহ পৰ্যন্ত কেৱল মাতৃৰ দুগ্ধই হৈছে একমাত্ৰ খাদ্য।
1: হয়,
0: তাৰপিছত শিশুৰ দুবছৰলৈকে আন খাদ্যৰ লগতে মাতৃৰ গাখীৰ দিয়াটো আমি উৎসাহ যোগোৱা উচিত, কিয়নো মাতৃৰ গাখীৰত সকলোবোৰ পৰিপুষ্টি থকাৰ লগতে শিশুৱে সহজে হজম কৰিব পাৰে। এটি শিশুৰ জন্মৰ এঘণ্টাৰ ভিতৰতে মাতৃৰ দুগ্ধ দিয়াৰ প্ৰয়োজন, কিয়নো মাকৰ প্ৰথম গাখীৰখিনি হালধীয়া ৰঙৰ হয় আৰু ই পুষ্টিকাৰক আৰু বহুত এণ্টিবডি ইয়াত থাকে।
1: হয়,
0: এইখিনিকে আমি কলেষ্ট্ৰাম বুলিও কওঁ। শিশুৰ ছয় মাহৰ পাছত মাকৰ গাখীৰে যথেষ্ট নোহোৱাৰ বাবে আন জুলীয়া, অৰ্ধজুলীয়া খাদ্য প্ৰথম অৱস্থাত দি লাহে লাহে গোটা খাদ্য দিয়াৰ ব্যৱস্থা কৰিব লাগে। এনে খাদ্য স্বাস্থ্যসন্মতভাৱে প্ৰস্তুত কৰাৰ প্ৰয়োজন, যাতে কোনো ৰোগ সংক্ৰমণ নহয়। শিশুৰ বয়স বঢ়াৰ লগে লগে বৃদ্ধি আৰু বিকাশ হ'বলৈ ধৰে, সেয়েহে পুষ্টিকৰ সুষম আহাৰ যোগান ধৰাৰ প্ৰয়োজন। শিশুক যথেষ্ট পৰিমাণৰ গাখীৰ আৰু গাখীৰৰ পৰা উৎপন্ন কৰা খাদ্য যোগান ধৰিব লাগে, যাতে প্ৰয়োজন অনুসৰি কেলছিয়াম, ফচফৰাছ আদি পাব পাৰে।
1: হয়,
0: শিশুৰ দৰে কৈশোৰসকলক যথেষ্ট পৰিমাণৰ পৰিপোষকৰ প্ৰয়োজন হয়, সেয়েহে প্ৰয়োজনীয় অনুপাতত খাদ্যৰ যোগান ধৰাটো বাঞ্ছনীয়। শিশুক সৰুৰে পৰা সুখাদ্যাভাস গঠন কৰাত সহায় কৰিব লাগে আৰু কৈশোৰসকলক সুস্থ, সবল, সুঠাম, স্বাস্থ্যৰ গৰাকী হ'বৰ বাবে পুষ্টিকৰ খাদ্যসমূহ যোগানৰ ব্যৱস্থা কৰিব লাগে।
1: বাইদেউ, আপুনি পৰিপোষক খাদ্যৰ কথা জনালে, এই পৰিপোষক খাদ্য বুলিলে আমি কি বুজো?
0: শিশুৰ এটা বয়সলৈকে মাকৰ গাখীৰে যথেষ্ট, কিন্তু শিশুটি বাঢ়ি অহাৰ লগে লগে মাকৰ গাখীৰৰ উপৰিও অন্য খাদ্য খোৱাটো প্ৰয়োজন।
1: হয়,
0: যাতে ইয়াৰ পৰা দেহৰ প্ৰয়োজনীয় সকলো পুষ্টি পাব পাৰে, সেয়ে মাতৃদুগ্ধৰ উপৰিও অৰ্ধজুলীয়া খাদ্য, গোটা খাদ্য আদি দিয়াৰ ব্যৱস্থা কৰা হয়।
1: হয়,
0: জন্মৰ পৰা এবছৰলৈ শিশুৰ বৃদ্ধি দ্ৰুত হয়। এই বৃদ্ধিৰ লগতে সুস্থ সবল হ'বৰ বাবে পৰিপূৰক খাদ্য দিয়াৰ প্ৰয়োজন হয়। ছয় মাহৰ পাছত শিশুৰ প্ৰটিন, কেলৰিৰ প্ৰয়োজনীয়তা বৃদ্ধি পায়, যিটো মাতৃদুগ্ধৰ পৰা পূৰণ কৰিব নোৱাৰি। তাৰোপৰি মাতৃদুগ্ধত ভিটামিন চি আৰু ডি পোৱা নাযায়। শিশুৰ ছয় মাহৰ পিছৰ পৰা ভিটামিন চিৰ বাবে ফলৰ ৰস, আইৰণযুক্ত খাদ্য আদি যোগান ধৰিব লাগে। শিশুৰ সঠিক বৃদ্ধি আৰু বিকাশৰ লগতে সুস্বাস্থ্যৰ বাবে ছয় মাহৰ পিছৰে পৰা পৰিপূৰক খাদ্য দিয়াটো নিতান্তই প্ৰয়োজন।
1: হয়,
0: পৰিপূৰক খাদ্য বিভিন্ন প্ৰকাৰৰ হয়, যেনে ধৰক তৰল বা জুলীয়া, অৰ্ধজুলীয়া, মন্দ বা গোটা ইত্যাদি। জুলীয়া পৰিপূৰক খাদ্যসমূহৰ ভিতৰত আমি ফলৰ ৰস, গাখীৰ, পাচলিৰ ৰস, দাইলৰ পানী আদি খাদ্য আমি দিব পাৰোঁ।
1: হয়,
0: কমলা, মৌচম্বী আদিৰ ফলৰ ৰস শিশু দিব পাৰি। প্ৰথম অৱস্থাত ফলৰ ৰসৰ লগত পানী মিহলাই পাতল কৰি 2-3 চামুচকৈ আৰম্ভ কৰি পিছলৈ ইয়াৰ পৰিমাণ বৃদ্ধি কৰিব লাগে। লাহে লাহে যেতিয়া শিশুৱে ফলৰ ৰস হজম কৰিব পৰা হয়, তেতিয়া পানীৰ পৰিমাণ কমাই দিব পাৰে। সেউজীয়া শাক পাচলিৰ ৰস, চুপ আদি দিব পৰা যায়। শিশুৰ 7-8 মাহমান হোৱাৰ পাছত খাদ্য সিজাই পিটিকি দিব পৰা যায়। শিশুৰ দেহত কেলৰি আৰু প্ৰটিনৰ প্ৰয়োজনীয় পৰিমাণ বঢ়াৰ লগে লগে বিভিন্ন ধৰণৰ খাদ্য যেনে চাউলৰ গুড়ি, চিৰা, চুজি আদি গাখীৰৰ লগত মিহলাই লুথুৰিৰ দৰে সিজাই খুৱাব পাৰি। চেনীৰ লগতে মাখন বা ঘিউ দিব লাগে। আলু, গাজৰ, অমিতা আদি পাচলি সিজাই পিটিকা কৰি শিশুক খুৱাব পাৰি। এইবোৰৰ পৰা বিভিন্ন ভিটামিন, খনিজ লৱণ পোৱাৰ লগতে খাদ্যৰ সোৱাদো বেলেগ বেলেগ কৰিব পাৰি। কল পিটিকি গাখীৰৰ লগত খুৱাব পাৰি। অন্যান্য ফলৰ ৰস উলিয়াই চেকি দিব পাৰি। ভাতৰ লগত ভালকৈ সিজোৱা দাইল বা দাইলৰ সৈতে পাচলিৰ ৰসো দিব পাৰি। দাঁত ওলোৱাৰ পিছত শাক পাচলিসমূহ সৰু সৰুকৈ কাটি সিজাই পিটিকি খুৱাব পাৰি।
1: হয়, বাইদেউ, শিশুক ওপৰঞ্চি খাদ্য দিয়াৰ সময়ত কি কি দিশ বিবেচনা কৰিব লাগে?
0: শিশুক যেতিয়া নতুনকৈ ওপৰঞ্চি খাদ্য যোগান ধৰা হয়, অৰ্থাৎ মাতৃদুগ্ধৰ উপৰিও অন্য খাদ্য দিয়া হয়, তেতিয়া কিছুমান দিশ বিবেচনা কৰাটো প্ৰয়োজন। সেইবোৰ ধৰক, এবাৰত এবিধ আহাৰ দিয়াৰহে ব্যৱস্থা কৰিব লাগে। এবিধ আহাৰৰ সৈতে ভালদৰে অভ্যস্ত হ'লেহে নতুন আহাৰ দিব লাগে। নতুন খাদ্য খোৱাবলৈ আৰম্ভ কৰোঁতে প্ৰথমে অতি কম পৰিমাণকৈ অৰ্থাৎ এক চাহ চামুচকৈহে আৰম্ভ কৰিব লাগে। শিশুৱে যেতিয়া চুবাব পৰা হয় তেতিয়া পাতলকৈ হাতেৰে ধৰিব পৰাকৈ ফল মূল পাচলি যেনে গাজৰ, তিয়ঁহ, আম, পকা অমিতা আদি দীঘলীয়াকৈ

0: কাটি 8-9 মাহত দিব পাৰি। কেতিয়াবা শিশুৱে কিছুমান খাদ্য খাব নোখোজে, তেনে ক্ষেত্ৰত অন্য এবিধ খাদ্যৰ সৈতে তেনে খাদ্য মিহলাই দিলে খাব পাৰে। ধৰক শস্যজাতীয় আৰু মাহজাতীয় খাদ্য একেলগে বা পাচলিৰ সৈতে মিহলাই বা ফৰ্মুলা খাদ্যৰ সৈতে কণী মিহলাই দিব পাৰে। একেবিধ খাদ্য বাৰে বাৰে দিলে খাই আমনি পায় আৰু খাব নোখোজে।
1: হয়,
0: এনে ক্ষেত্ৰত সেইবিধ খাদ্য অলপ দিন বা এসপ্তাহমান নিদিয়াকৈ ৰাখি পিছত পুনৰ দিয়াৰ চেষ্টা কৰিব লাগে। শিশুৰ খাদ্যৰ প্ৰতি ৰুচি প্ৰতিটো সাজত আৰু প্ৰতিদিনে সলনি হৈ থাকে। প্ৰথম অৱস্থাত আহাৰ পাতল হ'ব লাগে, পিছলৈ লাহে লাহে ডাঠ বা ঘন অৱস্থাৰ খাদ্য দিব পাৰি, কিয়নো এই অৱস্থাত শিশুৱে গোটা খাদ্য খোৱাৰ কৌশল নিজে আয়ত্ত কৰে। শিশুৰ খাদ্য খুওৱাৰ আগে আগেহে প্ৰস্তুত কৰিব লাগে। মাখন, তেল, নিমখ বা চেনি যোগ কৰি শিশুৰ আহাৰ সোৱাদযুক্ত কৰিব লাগে, যাতে শিশুৱে মুখত দিয়াৰ লগে লগে খাব বিচাৰে। অৱশ্যে সকলো খাদ্যতে নিমখ বা চেনি নিদিলেও হয়। খাদ্য খোৱাৰ মাজে মাজে চামুচেৰে পানী খুৱাই থাকিব লাগে। শিশুৰ খাদ্য নিৰ্বাচন আৰু প্ৰস্তুত কৰোঁতে যি ধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে, সেই ধৰণেৰে খোৱাৰ সময়তো পৰিষ্কাৰকৈ কৌশলেৰে খুৱাব লাগে। খাদ্য খোৱাৰ সময়ত আনন্দমুখৰ পৰিৱেশ গঢ় দিব লাগে, যাতে শিশুৱে আনন্দ মনেৰে খাদ্য খায়। খাদ্য খোৱা লোক বা মাতৃগৰাকীয়েও হাঁহি ধেমালিৰে খাদ্য খোৱালে শিশুৱে আনন্দ মনে খাদ্য খাব পাৰে।
1: হয় বাইদেউ, আজি আপুনি শিশুৰ সামূহিক বিকাশ আৰু স্বাস্থ্যৰ যতন কেনেদৰে ল'ব পাৰি তাৰ বিষয়ে এক বিস্তৃত বিৱৰণ দিলে। আপুনি আজি আমাৰ আকাশবাণী কেন্দ্ৰলৈ আহি আপোনাৰ বহুমূলীয়া সময় দিলে, তাৰ বাবে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
0: ধন্যবাদ।
1: অৰ্ধ আকাশ অনুষ্ঠানটি শুনিলে। আজি আমাৰ এই অনুষ্ঠানত আমাৰ মাজত আছিল শোণিতপুৰৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ আঁচনি সহায়িকা শ্ৰীমতী পম্পী বৰা। অনুষ্ঠানটিৰ আঁত ধৰিলে অল্পনা শইকীয়াই, প্ৰযোজনাত আছিল চিন্তা মেইনগাৰ্গ। শ্ৰোতাসকলে অৰ্ধ আকাশ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ।

শ্ৰোতাসকলে, জুবিন গাৰ্গৰ কণ্ঠৰ বৰগীত শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছোঁ আজিৰ দিনটোত আমাৰ কেন্দ্ৰৰ পৰা প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ পৰিস্থিতি। অনুষ্ঠান পৰিস্থিতিৰ পাছতেই আগবঢ়োৱা হ'ব গীতালী। গীতালী অনুষ্ঠানত আজি অসমীয়া গীত শুনোৱা হ'ব। 6:45 গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:00 আৰু 7:05 দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত ক্ৰমে হিন্দী আৰু ইংৰাজী বাতৰি, আৰু 7:10

গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 7:20 নিবেদন কৰা হ'ব উমলাঘৰ অনুষ্ঠানটিৰ পুনৰ প্ৰচাৰ। 7:50 আগবঢ়োৱা হ'ব আজিৰ দিনটো অনুষ্ঠানটিৰ। 8:00 গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত মুখ্য বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 8:02 নিবেদন কৰা হ'ব পুৰণি গীত আৰু কথা অনুষ্ঠানটিৰ। 8:30 প্ৰচাৰ কৰা হ'ব অনুপম শইকীয়াৰ কণ্ঠৰ অসমীয়া গীত। 8:45 আৰু 9:00 দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত ক্ৰমে সমাচাৰ সন্ধ্যা আৰু News@9 আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 9:15 আগবঢ়োৱা হ'ব গোলাম আলীৰ কণ্ঠৰ গজল। 9:30 নিবেদন কৰা হ'ব এখনি আলক্ষ্যৰ। নিশা 10:00 প্ৰচাৰ কৰা হ'ব হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানৰ। 10:30 আমাৰ আজিৰ অধিৱেশনৰ অন্ত পৰিব। শ্ৰোতাসকল, এয়াই আছিল আজিৰ দিনটোত আমাৰ কেন্দ্ৰৰ পৰা প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ পৰিস্থিতি। এতিয়া আগবঢ়াইছো গীতালী অনুষ্ঠানটিৰ। গীতালী অনুষ্ঠানত পোনপ্ৰথমে শুনাব লৈছো দীপালী বৰঠাকুৰৰ কণ্ঠৰ দুটিমান গীত।

পিয়লৰ প্ৰথম পৰ্যায়ত গৃহ তালিকা আৰু গৃহ পিয়ল অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল, আমাৰ বিকাশ।

0: ওপৰত।
1: শ্ৰোতাসকলে গীতালি শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। খন্তেক পাছতে গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি আমাৰ কেন্দ্ৰই লৈ কৰি শুনাব।

এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে দেশপ্ৰেম ৰাষ্ট্ৰীয় একতা সাংস্কৃতিক ঐতিহ্য উদযাপনৰ বাবে নাগৰিকসকলক উৎসাহিত কৰিবলৈ দেশজুৰি হৰ ঘৰ তিৰংগা অভিযান শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত উজনি অসমৰ চাৰিখন জিলাত আজিৰে পৰা ক্ষয় ক্ষতিৰ জৰীপ অসম বিদ্যুৎ সঞ্চালন ব্যৱস্থা শক্তিশালী কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বৈঠক ভাৰত ত্যাগ আন্দোলনৰ 84 সংখ্যক বাৰ্ষিকী আগষ্ট ক্ৰান্তি দিৱস হিচাপে পালন আৰু অসম কন্যা অস্মিতা চলিহাৰ কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ খিতাপ অৰ্জন। নমস্কাৰ, বাতৰিৰ সৈতে মই মৰমী কাশ্যপ আৰু মোৰ সৈতে আছে ডলী দেৱী। এতিয়া শুনক বিতং বাতৰি। দেশপ্ৰেম ৰাষ্ট্ৰীয় একতা আৰু ভাৰতৰ সাংস্কৃতিক ঐতিহ্য উদযাপনৰ বাবে দেশৰ নাগৰিকসকলক উৎসাহিত কৰাৰ লক্ষ্যৰে দেশজুৰি হৰ ঘৰ তিৰংগা অভিযান আজি আৰম্ভ হৈছে। 17 আগষ্টত এই অভিযানৰ সামৰণি পৰিব। 2022 চনৰ স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপনৰ অংশ হিচাপে আৰম্ভ কৰা এই অভিযান সম্প্ৰতি দেশৰ সৰ্ববৃহৎ ৰাজহুৱা অংশগ্ৰহণমূলক অভিযানলৈ পৰিণত হৈছে। এই অভিযানে সকলো নাগৰিকক তিৰংগ পতাকাক ভাৰতৰ একতা, সন্মান আৰু সামূহিক ৰাষ্ট্ৰীয় পৰিচয়ৰ চিহ্ন হিচাপে উদযাপনৰ বাবে অনুপ্ৰাণিত কৰি আহিছে। এই বছৰ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ 150 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে হৰ ঘৰ তিৰংগা অভিযানে বিশেষ গুৰুত্ব বহন কৰিছে। অভিযানৰ অংশ হিচাপে দেশৰ বিভিন্ন প্ৰান্তত বন্দে মাতৰম সমবেত কণ্ঠত পৰিৱেশন কৰা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্ততো এই অভিযান ৰূপায়ণ কৰা হৈছে। চিৰাং জিলা প্ৰশাসনে আজি পুৱা সদৰ কাজলগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা হৰ ঘৰ তিৰংগা যাত্ৰা উলিয়ায়। এই কাৰ্যসূচীত জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী উপস্থিত থাকে। শ্ৰীভূমি জিলাত স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি এই অভিযান ৰূপায়ণ কৰা হৈছে। কাইলৈ শ্ৰীভূমি চহৰত দিনৰ 10 বজাত তিৰংগ পতাকা সমদল উলিওৱা হ'ব। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা আৰম্ভ হ'বলগীয়া এই সমদল আৱৰ্ত ভৱন হৈ জিলা গ্ৰন্থাগাৰ ভৱনত সামৰণি পৰিব। ইপিনে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ আত্মসহায়ক গোটে প্ৰস্তুত কৰা ৰাষ্ট্ৰীয় পতাকা 14 আগষ্ট পৰ্যন্ত জিলাখনৰ চৰকাৰী কাৰ্যালয় আৰু বজাৰ এলেকাৰ 35টা বিক্ৰী কেন্দ্ৰত পোৱাৰ ব্যৱস্থা কৰা হৈছে। আজিৰে পৰা 15 আগষ্টলৈ জিলাখনৰ চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান আৰু ৰাজহুৱা ভৱনসমূহ তিৰংগ পতাকাৰ 3টা ৰঙৰ পোহৰেৰে আলোকিত কৰাৰ লগতে বন্দে মাতৰম বিষয়বস্তুৰ তিৰংগ আল

0: পনা আৰু প্ৰদৰ্শনী আয়োজন কৰা হৈছে। 12 আগষ্টৰ বিয়লি চাইকেল সমদল, 13 আগষ্টত বন্দে মাতৰম বিষয়বস্তু লৈ সাংস্কৃতিক অনুষ্ঠান আৰু 14 আগষ্টত বিভাজন আৰু বিভীষিকা বিষয়ক আলোচনা সভা অনুষ্ঠিত হ'ব। ইয়াৰ লগতে মাই গভ পৰ্টেলত অনলাইন কুইজ প্ৰতিযোগিতাও অনুষ্ঠিত হৈছে। কাছাৰ জিলাৰ শিলচৰত আজি এই অভিযানৰ সৈতে সংগতি ৰাখি মটৰ চাইকেল সমদলৰ আয়োজন কৰা হয়। এই সমদলত কাছাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়া, অতিৰিক্ত জিলা দণ্ডাধীশ ডেভিড কুমাৰ বৰাৰ লগতে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ ভালেসংখ্যক বিষয়াকৰ্মী উপস্থিত থাকে। কাছাৰ জিলাত এই অভিযান সন্দৰ্ভত এয়া জিলাখনৰ পৰা আমাৰ সংবাদদাতা আখিৰাণী দাস।
1: হৰ ঘৰ তিৰংগা কাৰ্যসূচী আৰু দেশৰ 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন উপলক্ষে আজি কাছাৰ জিলা প্ৰশাসনৰ উদ্যোগত তিৰংগা বাইক ৰেলীৰ আয়োজন কৰা হয়। এই বাইক ৰেলী শিলচৰ চহৰৰ বিভিন্ন পথ পৰিক্ৰমা কৰে। কাছাৰ জিলা আৰক্ষী আৰু জিলা পৰিবহন বিভাগৰ সহযোগত আয়োজন কৰা এই সমাৱেশত বিষয়াসকলৰ লগতে নাগৰিকসকলো উৎসাহেৰে অংশগ্ৰহণ কৰে। হাতত জাতীয় পতাকা আৰু বাইকত তিৰংগা লৈ অংশগ্ৰহণকাৰীসকলে এই ৰেলীত যোগদান কৰে। এই সমাৱেশত জিলাখনৰ বিভিন্ন প্ৰান্তত দেশপ্ৰেম, জাতীয় সংহতি আৰু স্বাধীনতা দিৱসৰ পৰিৱেশ বিয়পোৱাৰ বাৰ্তা প্ৰেৰণ কৰা হয়। ইয়াৰ অংশ হিচাপে কাছাৰ জিলাৰ বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয় আৰু শিক্ষানুষ্ঠানত 10 আগষ্টৰ পৰা 14 আগষ্টলৈ চিত্ৰাংকন, ৰচনা আৰু বিতৰ্ক প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হ'ব। অহা 14 আগষ্টত গান্ধী ভৱনত অনুষ্ঠিত হ'ব চূড়ান্ত পৰ্যায়ৰ প্ৰতিযোগিতা। আনহাতে চৰকাৰী বিভাগ, বিদ্যালয়, বজাৰ, ৰাজহুৱা স্থানকে ধৰি বিভিন্ন অঞ্চলত স্বচ্ছতা অভিযানো চলোৱা হ'ব।
0: উত্তৰ পূব সীমান্ত ৰেলৱে 17 আগষ্টলৈ হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী ৰূপায়ণ কৰিছে। ৰেলৱে ইয়াৰ অধীনৰ সমগ্ৰ এলেকাত এই উপলক্ষে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰিছে। গুৰুত্বপূৰ্ণ ষ্টেচনসমূহত ৰাজহুৱা ঘোষণা প্ৰণালীৰ জৰিয়তে ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ বাদ্যযন্ত্ৰৰ সহায়ত পৰিৱেশন কৰা হৈছে। তদুপৰি ঐক্য তথা ৰাষ্ট্ৰীয়তাবাদী ভাৱধাৰা শক্তিশালী কৰাৰ বাবে ত্ৰিৰংগ পতাকাৰ সৈতে ছেলফি আপলোড কৰিবলৈ জনসাধাৰণক উৎসাহিত কৰা হৈছে। অসমৰ শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত আজিৰ পৰা ক্ষয়ক্ষতিৰ জৰীপ কৰা হৈছে। প্ৰথম পৰ্যায়ৰ জৰীপ অহা 30 আগষ্টলৈ চলিব। শিৱসাগৰ জিলাৰ ডিমৌ সমজিলা প্ৰশাসনৰ উদ্যোগত আজিৰে পৰা ডিমৌৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত ক্ষয়ক্ষতিৰ জৰীপ আৰম্ভ হৈছে। গড়গাঁও পঞ্চায়তৰ 2 নম্বৰ ৰামু গাঁৱৰ পৰা এই কাৰ্যসূচী আৰম্ভ কৰা হয়। সমজিলা আয়ুক্ত লুকুমণি বৰাই প্ৰকাশ কৰা মতে জৰীপৰ বাবে 80 গৰাকী চৰকাৰী বিষয়া কৰ্মচাৰী নিয়োগ কৰা হৈছে। বানত ক্ষতিগ্ৰস্ত বাসগৃহ, পশুধন আৰু অন্যান্য সামগ্ৰীৰ জৰীপ 15 দিনৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে বুলি তেওঁ কয়।
2: আজি গোটেই আমি ৰাইজৰ সহযোগিতাত আমি গোটেই এণ্টায়াৰ শিৱসাগৰ ডিষ্ট্ৰিক্ট, আচলতে শিৱসাগৰ ডিষ্ট্ৰিক্টে নহয় গোটেই 4টা ডিষ্ট্ৰিক্ট কভাৰ কৰি আজি ছাৰ্ভেখিনি হৈছে। গতিকে আমিও আহিছোঁ আজি ডিমৌ এলএছিক ৰিপ্ৰেজেণ্ট কৰি ৰামু গাঁৱৰ পৰা আমি আৰম্ভ কৰিছোঁ গোটেই জৰীপৰ কামখিনি। আৰু এইটোলৈ আচলতে ৰাইজো ৰৈ আছিলে ছাৰ্ভেৰ জৰিয়তে আচল পিকচাৰটো ওলাব আৰু এটা ফিনেন্সিয়েল এছিষ্টেণ্ট যোনটোৱে তেওঁলোকক সহায় কৰিব পাৰে, ছাৰ্ভেৰ জৰিয়তে যিটো এছিষ্টেণ্ট তেওঁলোকে লাভ কৰিব সেইখিনি সঁচাকৈ সকাহ দিব বুলি আমি ভাবিব পাৰোঁ। কাৰণ এতিয়া ফুলি আৰু ছিভিয়াৰলি ডেমেজড প্ৰতিটো পৰিয়ালক 1,20,000 সেইটো অট'মেটিকেলি আহি যাব মোবাইল এপতে, যিহেতু গোটেই কামখিনি হ'ব। কেটেল ছেটটোত বাই ডিফল্ট সোমাই যাব। কেটেল ছেটৰ কাৰণে 3,000 হেণ্ডলুম, প্ৰতি ঘৰতে আমাৰ তাঁতশাল বা এইখিনি থাকেই, গতিকে তাৰ কাৰণে 10,000 এটা এটা গৰুৰ মানে যিটো ফিনেন্সিয়েল এছিষ্টেণ্ট, যদি গৰু নাইকিয়া হৈ গৈছে মানে লৈ গৈছে তেতিয়াহ'লে 37,500 মানে এনেকৈ যোগ কৰি মিনিমাম আপোনাৰ 1,70,000 হ'ব আৰু মেক্সিমাম ইট কেন গ' আপ টু 3,65,70,000।
0: 30 ছেপ্টেম্বৰৰ ভিতৰত ক্ষতিগ্ৰস্তসকলক ক্ষতিপূৰণৰ ধন আদায় দিয়া হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। মন্ত্ৰী বিমল বৰাই শিৱসাগৰৰ নামদাং নৈৰ দলঙৰ সমীপৰ অঞ্চল পৰিদৰ্শন কৰি বানৰ ক্ষয়ক্ষতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে বান ক্ষতিগ্ৰস্ত লোকসকলক চৰকাৰে সৰ্বাধিক 3,50,000 টকালৈ সাহায্য প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে। মন্ত্ৰী অতুল বৰাই আজি গোলাঘাট জিলাৰ বোকাখাট সমজিলাত আৰম্ভ হোৱা বানৰ ক্ষয়ক্ষতিৰ জৰীপ কাৰ্য তদাৰক কৰে। ইপিনে কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি শিৱসাগৰ জিলা বিজেপিৰ সহযোগত জিলাখনৰ বান ক্ষতিগ্ৰস্ত অঞ্চললৈ সাহায্য সামগ্ৰী বিতৰণ কৰে। বান প্ৰভাৱিত লোকসকলৰ সহায়ৰ বাবে অসমৰ 4গৰাকী সাংসদে নিজাববীয়াকৈ সাহায্য আগবঢ়াব বুলি তেওঁ উল্লেখ কৰে।
3: আমাক ইয়াৰ পুনৰ সংস্থাপনৰ বা যিকোনো পুনৰ নিৰ্মাণৰ বাবে কিছু অৰ্থ সাহাৰ্য আগবঢ়াইছে। আমি জিলা আয়ুক্তৰ জৰিয়তে বিধায়কৰ লগত কথা পাতি সেই ধনৰাশি খৰচ কৰিম। এতিয়ালৈকে 1 কোটি টকা প্ৰদান কৰিছে আৰু মই তেওঁলোকৰ লগত সম পৰিমাণৰ ধন দি প্ৰকল্পবিলাকত সহযোগ কৰিম। বীৰেণ বৈশ্য ডাঙৰীয়াই 50 লাখ টকা দিয়াৰ কথা কৈছে, তেওঁৰ সৈতে ময়ো 50 লাখ মোৰ বুজিৰ পৰা দিম। প্ৰদান বৰদেৱে 25 লাখ টকা দিয়াৰ কথা কৈছে, তেখেতৰ 25 লাখ টকা দিম। ফণীভূষণ চৌধুৰীদেৱে 25 লাখ টকা দিয়াৰ কথা কৈছে, তেখেতৰ মোৰ পৰা 25 লাখ টকা দিম। গতিকে তেখেতসকলৰ পৰা 1 কোটি টকা আমি প্ৰতিশ্ৰুতি লাভ কৰিছোঁ আৰু সেই 1 কোটি টকাৰ লগত আমাৰ ফালৰ পৰাও 1 কোটি টকা সাংসদ পুঁজিৰ পৰা।
0: স্বাস্থ্যমন্ত্ৰী অশোক সিংহালে কয় যে বানৰ পৰৱৰ্তী সময়ছোৱাত কৃষকসকলৰ স্বাস্থ্য সুৰক্ষিত ৰখাৰ

0: বিভিন্ন ঠাইত স্বাস্থ্য শিবিৰ মুকলি কৰা হৈছে। শিৱসাগৰৰ চকীমুখত আজি আয়োজিত এটা শিবিৰত শিশুসকলক হাত পৰিষ্কাৰকৈ ধোৱা সন্দৰ্ভত প্ৰশিক্ষণ দিয়া হয়। উল্লেখযোগ্য যে ৰাজ্যখনৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 12খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। বানত 460খন গাঁৱৰ 1,47,374 লোক প্ৰভাৱিত হোৱাৰ লগতে 10,599.89 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানত সম্প্ৰতি মৃত্যু হোৱা লোকৰ সংখ্যা 99 হৈছেগৈ। আমাৰ গোলাঘাট জিলাৰ সংবাদদাতাই জনোৱা মতে নুমলীগড় মৰঙিত পুনৰ বান পৰিস্থিতিয়ে জটিল ৰূপ লৈছে। কেন্দুগুৰি কৰ্দৈগুৰি অঞ্চলত মথাউৰি কাষৰ এটা পথ বানে ছিঙি নিয়াৰ ফলত নতুনকৈ বহু অঞ্চল প্লাবিত হৈছে। ৰাজ্যখনৰ 145খন গাঁও সম্প্ৰতি বানৰ কবলত আছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ডলি দেৱীৰ পৰা।
1: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি শক্তি বিভাগৰ এখন বিশেষ বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত বিভাগটোৰ অধীনস্থ বাহ্যিক সাহায্যপ্ৰাপ্ত প্ৰকল্পসমূহৰ অগ্ৰগতি পৰ্যালোচনা কৰা হয়। তদুপৰি অসম বিদ্যুৎ সঞ্চালন ব্যৱস্থা শক্তিশালীকৰণ প্ৰকল্পৰ অগ্ৰগতি সন্দৰ্ভতো বৈঠকত আলোচনা কৰা হয়। ৰাজ্যৰ উদীয়মান উদ্যোগ খণ্ডৰ বাবে নিৰ্ভৰযোগ্য শক্তি সুনিশ্চিত কৰাৰ লগতে নিকা শক্তি সংবৰ্ধন কৰা সন্দৰ্ভতো বৈঠকত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। তদুপৰি গ্ৰামীণ বৈদ্যুতিকীকৰণ ব্যৱস্থা সম্প্ৰসাৰণ কৰাৰ লগতে পাৱাৰ গ্ৰীডসমূহ অধিক শক্তিশালী কৰা সন্দৰ্ভতো বৈঠকত আলোচনা কৰা হয়। ভাৰত ত্যাগ আন্দোলনৰ 84 সংখ্যক বাৰ্ষিকী আজি দেশজুৰি উদযাপন কৰা হৈছে। 1942 চনৰ 8 আগষ্টত মুম্বাইত অনুষ্ঠিত সৰ্বভাৰতীয় কংগ্ৰেছৰ কমিটীৰ বৈঠকৰ অন্তত মহাত্মা গান্ধীয়ে এই আন্দোলন আৰম্ভ কৰিছিল। আন্দোলনৰ সৈতে সংগতি ৰাখি কৰিম কিম্বা মৰিম আহ্বান জনাই মহাত্মা গান্ধীয়ে ব্ৰিটিছে তৎক্ষণাত দেশ ত্যাগ কৰি ভাৰতক স্বাধীনতা প্ৰদান কৰিব লাগে বুলি দাবী জনাইছিল। 9 আগষ্টত এই আন্দোলনে প্ৰসাৰ লাভ কৰিছিল। এই দিনটো আগষ্ট ক্ৰান্তি দিন বুলিও জনা যায়। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ভাৰত ত্যাগ আন্দোলনৰ 84 সংখ্যক বাৰ্ষিকী উপলক্ষে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়। দৰং জিলা মুক্তিযুঁজাৰু সন্মিলনৰ উদ্যোগত আজি আগষ্ট ক্ৰান্তি দিৱস পালন কৰা হয়। সন্মিলনৰ সভাপতি কমলাকান্ত শৰ্মাৰ সভাপতিত্বত আয়োজিত অনুষ্ঠানত দৰং জিলাৰ বিশিষ্ট মুক্তিযুঁজাৰু প্ৰয়াত দিনেশ্বৰ শৰ্মা, টংকেশ্বৰ শৰ্মা, পানীৰাম দাস, বিপিন চন্দ্ৰ মেধিৰ ত্যাগৰ স্মৃতি ৰোমন্থন কৰা হয়। দেশজুৰি কাইলৈ ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস উদযাপন কৰা হ'ব। স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে ৰাজ্যৰ শিশুসকলক সমীপৰ বিদ্যালয় তথা অংগনবাড়ী কেন্দ্ৰলৈ লৈ গৈ পেলু নিৰ্মূলকৰণৰ বিনামূলীয়া দৰৱ সেৱন কৰাবলৈ অভিভাৱকসকলক আহ্বান জনাইছে। উল্লেখযোগ্য যে পেলু নিৰ্মূলকৰণৰ জৰিয়তে শিশুসকলৰ ৰক্তাল্পতা ৰোগ হ্ৰাস হোৱাৰ লগতে মানসিক প্ৰগতি সাধন হয়। তদুপৰি ইয়াৰ জৰিয়তে শিশুসকলে অধিক পৰিপুষ্টি লাভ কৰাৰ লগতে তেওঁলোকৰ শাৰীৰিক বিকাশো ত্বৰান্বিত হয়। সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ ডিব্ৰুগড় জিলাৰ উদ্যোগত আজি মেধাৱী শিক্ষাৰ্থীসকলৰ বাবে শুভ বৰুৱা শৈক্ষিক প্ৰতিভা বঁটা আৰু জ্ঞান বিকাশ যোজনা 2026ৰ অধীনত বিশেষ আৰ্থিক সাহায্য প্ৰদানৰ কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। ডিব্ৰুগড় জিলা নাহৰকটীয়া পৰিষদ সমিতিৰ সহযোগত বৰবাম বিহু মঞ্চত অনুষ্ঠিত কাৰ্যসূচীত 190গৰাকী মেধাৱী শিক্ষাৰ্থীক শৈক্ষিক জলপানী প্ৰদান কৰা হয়। বিধায়ক তৰংগ গগৈয়ে চেক বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া টংকেশ্বৰ সোণোৱালৰ লগতে পৰিষদৰ কেইবাগৰাকীও পাৰিষদ উপস্থিত থাকে। পাঠশালা পৌৰসভাৰ উদ্যোগত আজি হৰি মন্দিৰ প্ৰাংগণত এখন তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হয়। পকীকৰণ, বৰষুণৰ পানী সংৰক্ষণ আৰু ভূগৰ্ভস্থ পানী পুনৰ ভৰ্তি হোৱাৰ প্ৰতি এক ডাঙৰ ভাবুকি শীৰ্ষক বিষয় সন্দৰ্ভত অনুষ্ঠিত প্ৰতিযোগিতাখনত জিলাখনৰ কেইবাখনো শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত পাঠশালা পৌৰসভাৰ পৌৰপতি, উপ পৌৰপতি, কাৰ্যবাহী বিষয়া আৰু ৱাৰ্ড কমিশ্যনাৰসকলকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
0: অহা 25 ডিচেম্বৰত মিছন বসুন্ধৰাৰ 4th সংস্কৰণ আৰম্ভ হ'ব। ভূমি সংস্কাৰৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ যুগান্তকাৰী পদক্ষেপ হিচাপে পৰিগণিত এই অভিযানৰ অধীনত ভূমিৰ পুনৰ জৰীপ তথা ভূমি অভিলেখৰ আধুনিকীকৰণৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি ভূমিৰ মালিকীস্বত্ব নিশ্চিতকৰণ তথা বৈজ্ঞানিক মেপিং অভিযানৰ জৰিয়তে ভূমিৰ অধিকাৰ আৰু সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। এই অভিযানৰ অধীনত আধুনিক দলিল পঞ্জীয়ন আৰু মূল্যায়নৰ ব্যৱস্থাও কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ভূমিক মানুহৰ পৰিচয়, অধিকাৰ, নিৰাপত্তা আৰু ভৱিষ্যতৰ গুৰুত্বপূৰ্ণ আধাৰ বুলি উল্লেখ কৰে। তেওঁ কয় যে আধুনিক প্ৰযুক্তি আৰু স্বচ্ছ ব্যৱস্থাপনাৰ জৰিয়তে প্ৰতিগৰাকী নাগৰিকৰ ভূমি সম্পৰ্কীয় অধিকাৰ অধিক সুৰক্ষিত কৰি তোলাৰ ক্ষেত্ৰত চৰকাৰে প্ৰয়াস অব্যাহত ৰাখিছে। মন্ত্ৰী কৌশিক ৰয়ে আজি যোৰহাটৰ তিয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত ঠেকৰগড়াৰ অসম খাদ্য আৰু অসামৰিক যোগান নিগমৰ ধন ক্ৰয় কেন্দ্ৰ পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে লগতে সৰুচৰাই গাঁও পঞ্চায়ত সমবায় সমিতি লিমিটেডো পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত খাৰিফ বতৰৰ ধান ক্ৰয় প্ৰক্ৰিয়াৰ অগ্ৰগতি পৰ্যালোচনা কৰাৰ লগতে কৃষকৰ সুবিধাৰ্থে ৰাজ্য চৰকাৰে আগবঢ়োৱা অতিৰিক্ত সাহায্য ব্যৱস্থাৰ বুজ

লয়। মন্ত্ৰীগৰাকীয়ে সৰুচৰাই গাঁও পঞ্চায়ত সমবায় সমিতিৰ গুদামঘৰৰ সংৰক্ষণ ব্যৱস্থা তথা কাৰ্যক্ষমতাও পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ সচিব অনুসূয়া দত্ত বৰুৱাকে ধৰি জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। ডিব্ৰুগড় প্ৰেছ ক্লাবত আজি ৰাজ্যৰ প্ৰথমগৰাকী সাংবাদিক কমলা শইকীয়াৰ স্মৃতিচাৰণ অনুষ্ঠানৰ আয়োজন কৰা হয়। ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক ৰাতুল বুঢ়াগোহাঁয়ে আঁত ধৰা অনুষ্ঠানত প্ৰেছ ক্লাবৰ সভাপতি মনজিত বৰাই সাংবাদিকগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ তথা বন্তি প্ৰজ্বলন কৰে। সত্য আৰু ন্যায়ৰ পক্ষত নিৰ্ভীকভাৱে থিয় দিয়া কমলা শইকীয়াৰ আদৰ্শ সাংবাদিক সমাজৰ বাবে প্ৰেৰণাৰ উৎস বুলি সাংবাদিকসকলে মত প্ৰকাশ কৰে। অসম কন্যা অস্মিতা চলিহাই কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ খিতাপ অৰ্জন কৰিছে। অস্মিতাই আজি দক্ষিণ কোৰিয়াৰ আছানত অনুষ্ঠিত ফাইনেলত চীনৰ হান চিয়ান চিক 14-21, 21-14, 21-14 গেমত পৰাস্ত কৰে। প্ৰথমটো গেমত পৰাজিত হোৱাৰ পাছত অস্মিতাই সবল প্ৰত্যাৱৰ্তন ঘটায় আৰু 53 মিনিটত বিজয় সাব্যস্ত কৰি খেলুৱৈ জীৱনৰ প্ৰথমটো BWF খিতাপ হস্তগত কৰে। অস্মিতাই ইয়াৰ পূৰ্বে 2024 চনত এছিয়া দলীয় প্ৰতিযোগিতাৰ স্বৰ্ণ পদক অৰ্জন কৰিছিল। ইয়াৰ উপৰি খেলুৱৈগৰাকীয়ে 2019 চনত অনুষ্ঠিত দক্ষিণ এছিয়ান গেমছত মহিলাৰ ছিংগলছ আৰু দলীয় উভয় খিতানত খিতাপ দখল কৰিছিল। কোৰিয়া মাষ্টাৰ্ছত বিজয়ী হোৱাৰ বাবে অস্মিতা চলিহালৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে অস্মিতাৰ এই সফলতা নতুন প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ উৎস বুলি অভিহিত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটি পুনৰ এবাৰ। দেশপ্ৰেম, ৰাষ্ট্ৰীয় একতা আৰু সাংস্কৃতিক ঐতিহ্য উদযাপনৰ বাবে নাগৰিকসকলক উৎসাহিত কৰিবলৈ দেশজুৰি হৰ ঘৰ তিৰংগা অভিযান। শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত উজনি অসমৰ 4খন জিলাত আজিৰে পৰা ক্ষয় ক্ষতিৰ জৰীপ। অসম বিদ্যুৎ সঞ্চালন ব্যৱস্থা শক্তিশালী কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী বৈঠক। ভাৰতীয়াগ আন্দোলনৰ 84 সংখ্যক বাৰ্ষিকী আগষ্ট ক্ৰান্তি দিৱস হিচাপে পালন। আৰু অসম কন্যা অস্মিতা চলিহাৰ কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ খিতাপ অৰ্জন। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 বজাত শুনিবলৈ পাব।

0: 150th anniversary. Defence Minister Rajnath Singh today said that Operation Sindoor sent a global message that India will go to any extent to ensure the safety of its citizens while protecting the sindoor worn by the women of this country. The minister said this at the inaugural event of the Sindoor Maharaktadan Yatra blood donation camp at Base Hospital in New Delhi. The Ministry of Housing and Urban Affairs has said that over 1 crore 25 lakh houses have been sanctioned so far under the Pradhan Mantri Awas Yojana Urban, PMAYU and PMAYU 2.0. The Jharkhand government has reached an agreement on around 98% of the demands raised by students protesting alleged irregularities in Jharkhand Public Service Commission (JPSC) and Jharkhand Staff Selection Commission (JSSC) examinations. State Minister Sudivya Kumar Sonu said the government has agreed to cancel the 14th JPSC preliminary examination and the 2023 to 2025 backlog examinations. It has also agreed to an enforcement directorate probe into alleged financial irregularities, a CID investigation into criminal aspects, and the setting up of a fast-track court to ensure charge sheets are filed within 90 days. India has crossed 300 gigawatts of non-fossil fuel-based installed electricity generation capacity. The landmark achievement, made on the 31st of last month, represents more than 60% of the 500 gigawatt capacity target set for 2030. And moving on to sports, India's medal tally rises to 3 at the World Athletics Under-20 Championships in the United States. India's Basant Kumar Meghwal won a silver in the high jump, while Shahnawaz Khan won a bronze in the long jump today. In men's high jump, 19-year-old Meghwal cleared his personal best of 2.21 meters to win a silver medal, and in the men's long jump, Shahnawaz also clinched bronze with a best effort of 7.84 meters. And that is the end of this news bulletin.
1: বাতৰি সৈতে মই ভাস্বতী দেৱী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ জনসাধাৰণক ঘৰ ঘৰ তিৰংগা কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিকশিত ভাৰত নিৰ্মাণত অৱদান আগবঢ়াবলৈ আহ্বান জনাইছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পুডুচেৰীৰ মুৰুগা থিয়েটাৰ চিগনেলত ঘৰ ঘৰ তিৰংগা যাত্ৰা মুকলি কৰে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নগৰীয়া আঁচনিৰ অধীনত এতিয়ালৈ 1.25 কোটি অধিক বাসগৃহত অনুমোদন জনোৱা হৈছে। অসমত শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত জিলাকেইখনত আজিৰে পৰা ক্ষয়ক্ষতিৰ জৰীপ কৰা হৈছে। আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰী প্ৰহ্লাদ যোশীয়ে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা সন্দৰ্ভত মন্ত্ৰালয়ৰ সচিব আৰু জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ জনসাধাৰণক ঘৰ ঘৰ তিৰংগা কাৰ্যসূচীত অনাতৰ অমৃত মহোৎসৱ উদযাপনৰ অংশ হিচাপে আৰম্ভ কৰা এই অভিযান সম্প্ৰতি দেশৰ সৰ্ববৃহৎ ৰাজহুৱা অংশগ্ৰহণ

স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপনৰ অংশ হিচাপে আৰম্ভ কৰা এই অভিযান সম্প্ৰতি দেশৰ সৰ্ববৃহৎ ৰাজহুৱা অংশগ্ৰহণমূলক অভিযানলৈ পৰিণত হৈছে। এই অভিযানে সকলো নাগৰিকক ত্ৰিৰংগা পতাকাক ভাৰতৰ একতা, সন্মান আৰু সামূহিক ৰাষ্ট্ৰীয় পৰিচয়ৰ চিহ্ন হিচাপে উদযাপনৰ বাবে অনুপ্ৰাণিত কৰি আহিছে। এই বছৰ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ 150 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে হৰ ঘৰ ত্ৰিৰংগা অভিযানে বিশেষ গুৰুত্ব বহন কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি পুডুচেৰীৰ মুৰুগা থিয়েটাৰ ছিগনেলত হৰ ঘৰ ত্ৰিৰংগা যাত্ৰা মুকলি কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত পুডুচেৰীৰ উপ ৰাজ্যপাল কে কৈলাশনাথন, গৃহমন্ত্ৰী এ নম শিৱায়ম, কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী জি এন এছ ৰাজাশেখৰম আৰু বিজেপিৰ সভাপতি ভি পি ৰামালিংগম উপস্থিত থাকে। কেইবাহাজাৰ লোকে হাতত ত্ৰিৰংগা পতাকা লৈ এই সমাৱেশত অংশগ্ৰহণ কৰে। ইয়াৰ পূৰ্বে গৃহমন্ত্ৰী শ্ৰীশ্বাহে গৰিমেডুৰ আৰক্ষী প্ৰশিক্ষণ বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত ৰাষ্ট্ৰপতিৰ পুলিচ কালাৰ প্ৰদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই উপলক্ষে গৃহমন্ত্ৰীগৰাকীয়ে পুডুচেৰীৰ আৰক্ষীক অভিনন্দন জনাই কয় যে ৰাষ্ট্ৰপতি পুলিচ কালাৰ লাভ কৰাটো যিকোনো অনুশাসিত আৰক্ষী বাহিনীৰ বাবে অন্যতম গৌৰৱময় ক্ষণ। তেওঁ কয় যে পুডুচেৰী আৰক্ষীৰ সংখ্যা 5,000তকৈও কম যদিও ইয়াৰ আভ্যন্তৰীণ নিৰাপত্তা বজাই ৰখা তথা সুৰক্ষা দিয়া আৰু চহকী আধ্যামিক ঐতিহ্য তথা কেন্দ্ৰীয়শাসিত অঞ্চলখনত সন্মান আৰু মৰ্যাদা ৰক্ষাৰ দায়িত্ব পুডুচেৰী আৰক্ষী বাহিনীৰ হাতত অৰ্পণ কৰা হৈছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰপতিৰ পুলিচ কালাৰ প্ৰদান কৰাৰ লগে লগে ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ভিতৰত পুডুচেৰীৰ এই সন্মান লাভ কৰা দেশৰ অষ্টাদশ অঞ্চল হিচাপে পৰিগণিত হৈছে। এই অনুষ্ঠানত পুডুচেৰীৰ উপ ৰাজ্যপালৰ লগতে মুখ্যমন্ত্ৰী এন ৰংগস্বামী আৰু আন আন বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। প্ৰধানমন্ত্ৰী আৱাস যোজনা নগৰীয়া পি এম এ ৱাই ইউ আৰু পি এম এ ৱাই ইউৰ দ্বিতীয় পৰ্যায়ৰ অধীনত এতিয়ালৈ 1,25,00,000ৰো অধিক গৃহৰ অনুমোদন জনোৱা হৈছে বুলি গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। সমগ্ৰ দেশত ইয়াৰে 1,00,00,000ৰো অধিক বাসগৃহ নিৰ্মাণৰ কাম সম্পন্ন কৰি হিতাধিকাৰীসকলক প্ৰদান কৰা হৈছে আৰু প্ৰায় 1,00,00,000 বাসগৃহ মহিলাৰ নামত আবণ্টন কৰা হৈছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে পি এম এ ৱাই ইউৰ দ্বিতীয় পৰ্যায়ৰ অধীনত অন্ধ্ৰপ্ৰদেশ, অৰুণাচল প্ৰদেশ, বিহাৰ, ছত্তীশগড়, গুজৰাট, জম্মু কাশ্মীৰ, ঝাৰখণ্ড, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, মণিপুৰ, ওড়িশা, ৰাজস্থান, তামিলনাডু, তেলেংগানা, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডকে ধৰি 16খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণীৰ 2,09,000ৰো অধিক পৰিয়াললৈ বাসগৃহ আগবঢ়োৱা হৈছে। ইয়াৰ ভিতৰত 2,03,000ৰো অধিক বাসগৃহ মহিলাৰ নামত আবণ্টন কৰা হৈছে। 16,600ৰো অধিক বাসগৃহ জ্যেষ্ঠ নাগৰিকৰ নামত আবণ্টন কৰাৰ বিপৰীতে প্ৰায় 22,000 বাসগৃহ অনুসূচিত জাতিৰ হিতাধিকাৰী আৰু 14,000ৰো অধিক বাসগৃহ অনুসূচিত জনজাতিৰ হিতাধিকাৰীক আবণ্টন দিয়া হৈছে। আনহাতে 75,000ৰো অধিক অন্যান্য পিছপৰা শ্ৰেণীৰ হিতাধিকাৰীক আবণ্টন দিয়া হৈছে। কেন্দ্ৰীয় আবণ্টন আৰু নিৰীক্ষণ কমিটীৰ বৈঠকত গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব সত্যেন্দ্ৰ সিঙে এই আঁচনিৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। বৈঠকত তেওঁ এই আঁচনিৰ সুবিধাযোগ্য হিতাধিকাৰীসকলে যাতে লাভ কৰে তাক নিশ্চিত কৰাৰ লগতে সময়মতে কাৰ্যকৰীকৰণ পুঁজিৰ মুকলি কৰি দিয়া আৰু নিৰীক্ষণৰ কামবোৰ হয় তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ইৰাণৰ বিদেশ মন্ত্ৰী ছৈয়দ আব্বাছ আৰাগচিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে দেশখনে সম্প্ৰতি কোনো পোনপটীয়া আলোচনাত মিলিত হোৱা নাই বুলি উল্লেখ কৰিছে। অৱশ্যে উভয় পক্ষই মধ্যস্থতাকাৰীৰ জৰিয়তে বাৰ্তা প্ৰেৰণ কৰা বুলি তেওঁ প্ৰকাশ কৰে। দেশখনৰ চৰকাৰী মাধ্যমত প্ৰকাশ পোৱা মন্ত্ৰীগৰাকীৰ মন্তব্য অনুসৰি বিভিন্ন দেশে তেহৰাণ আৰু ৱাশ্বিংটনৰ মাজত আলোচনা পুনৰ আৰম্ভ কৰাৰ বাবে পৰিৱেশ সৃষ্টি কৰিবলৈ অহৰহ চেষ্টা অব্যাহত ৰাখিছে। তেওঁ কয় যে জুনত উভয় পক্ষৰ মাজত স্বাক্ষৰ হোৱা 14-দফীয়া বুজাবুজিৰ চুক্তিৰ উলংঘন কৰা কাৰ্য ৱাশ্বিংটন মহলে বন্ধ নকৰা পৰ্যন্ত ইৰাণে দেশখনৰ সৈতে কোনোধৰণৰ পোনপটীয়া আলোচনাত মিলিত নহয়। উল্লেখযোগ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰই শুকুৰবাৰে হৰ্মুজ প্ৰণালী পুনৰ মুকলি কৰাৰ বাবে ইৰাণ আৰু ওমানে আলোচনাত মিলিত হোৱা বুলি প্ৰকাশ কৰাৰ পাছত মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে। অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে ফুকেটৰ পৰা দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ শেহতীয়া বিমান দুৰ্ঘটনাৰ বিষয়টো বিমান দুৰ্ঘটনা অনুসন্ধান ব্যুৰোৱে অনুসন্ধান চলাই থকা বুলি প্ৰকাশ কৰিছে। মন্ত্ৰালয়ে এই ঘটনাটো গভীৰভাৱে বিবেচনা কৰি আছে। যোৱা 4 আগষ্টত এই বিমানখন যাত্ৰাকালত প্ৰায় 300 ফুট তললৈ হঠাতে নামি গৈছিল। পৰৱৰ্তী সময়ত বিমানখন দিল্লীত সুৰক্ষিতভাৱে অৱতৰণ কৰোৱা হয়। এই ঘটনাত কেইগৰাকীমান যাত্ৰী আৰু বিমান কৰ্মচাৰী আঘাতপ্ৰাপ্ত হয়।
অসমত হেহতিয়া বানৰ

0: সর্বাধিক ক্ষতিগ্রস্ত শিবসাগর, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত আজিৰ পৰা ক্ষয়ক্ষতিৰ জরিপ কৰা হৈছে। প্ৰথম পৰ্যায়ৰ জরিপ অহা 30 আগষ্টলৈ চলিব। ৰাজ্যখনৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 12খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। বানত 460খন গাঁৱৰ 1,47,374 লোক প্ৰভাৱিত হোৱাৰ লগতে 10,599.89 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানত সম্প্ৰতি মৃত্যু হোৱা লোকৰ সংখ্যা 99 হৈছেগৈ। কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে আজি খাদ্য তথা ৰাজহুৱা বিতৰণ বিভাগৰ সচিব আৰু জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত চেনীৰ বৰ্তমান মজুতকৰণ, উৎপাদনৰ পৰিমাণ আৰু চলিত ঋতুত ইয়াৰ প্ৰয়োজনীয়তাৰ বিষয়ে মূল্যায়ন কৰে। এই বৈঠকৰ সময়তে শ্ৰীযোশীয়ে চেনীৰ পৰ্যাপ্ত মজুতকৰণ আৰু সমগ্ৰ ঋতুতে ইয়াৰ সুস্থিৰ যোগান নিশ্চিত কৰিবলৈ সময়োপযোগী ব্যৱস্থা গ্ৰহণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ইৰাণ সমৰ্থিত সশস্ত্ৰ সংগঠন হুথিয়ে ছৌদি আৰবৰ জাজানস্থিত আৰামকো তেল শোধনাগাৰত হোৱা ড্ৰোন আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে। হুথিৰ মুখপাত্ৰ য়াহিয়া চাৰিয়ে কয় যে ছৌদি ড্ৰোনে য়েমেনৰ হাজ্জাহ আৰু ছাহদা প্ৰদেশৰ ওপৰেৰে থকা য়েমেনৰ আকাশী সীমা উলংঘা কৰা অভিযোগৰ প্ৰতিবাদত সংগঠনটোৱে শোধনাগাৰটো আক্ৰমণৰ লক্ষ্য কৰি লৈছিল। ইয়াৰ পূৰ্বে ছৌদি আৰবৰ শক্তি মন্ত্ৰালয়ৰ তথ্য অনুসৰি আৰামকো শোধনাগাৰৰ এটা অঞ্চলত জুই লাগিছিল আৰু ঘটনাটো নিয়ন্ত্ৰণলৈ অনা হৈছে। লগতে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই। অৱশ্যে মন্ত্ৰালয়ে জুই লগাৰ কাৰণ স্পষ্ট কৰা নাছিল। এই শেহতীয়া আক্ৰমণটো হুথিয়ে ছৌদি আৰব আৰু লোহিত সাগৰত চলাচল কৰা জাহাজলৈ বুলি লক্ষ্য কৰি চলাই অহা একাধিক ক্ষেপণাস্ত্ৰ আৰু ড্ৰোন আক্ৰমণৰ এটা অংশ। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী প্ৰহ্লাদ যোশীয়ে আজি ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা NTAৰ সন্দৰ্ভত মন্ত্ৰালয়ৰ সচিব আৰু জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীযোশীয়ে কয় এই বৈঠকত প্ৰতিষ্ঠানিক ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লগতে এটা ফলপ্ৰসূ ব্যৱস্থা গঢ়ি তুলি শিক্ষাৰ প্ৰতি অধিক দায়বদ্ধতা নিশ্চিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণৰ বিষয়ে আলোচনা কৰা হয়। তেওঁ কয় যে এটা দৃঢ় স্বচ্ছ আৰু বিশ্বাসযোগ্য পৰীক্ষা ব্যৱস্থা গঢ়ি তুলি প্ৰতিগৰাকী শিক্ষাৰ্থীৰ আকাংক্ষা পূৰণ কৰাটোৱে চৰকাৰৰ মূল লক্ষ্য। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ জনসাধাৰণক ঘৰ ঘৰ তিৰংগা কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিকশিত ভাৰত নিৰ্মাণত অৱদান আগবঢ়াবলৈ আহ্বান জনাইছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পুডুচেৰীৰ মুৰুগা থিয়েটাৰ ছিগনেলত ঘৰ ঘৰ তিৰংগা যাত্ৰা মুকলি কৰে। অসমত শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত জিলাকেইখনত আজিৰে পৰা ক্ষয়ক্ষতিৰ জৰীপ কৰা হৈছে আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰী প্ৰহ্লাদ যোশীয়ে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা সন্দৰ্ভত মন্ত্ৰালয়ৰ সচিব আৰু জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। আমাৰ পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্জ 1125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টজত এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছো উমলাঘৰ অনুষ্ঠানটিৰ পুনৰ প্ৰচাৰ।
2: এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিছো কণ কণ শিশুসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান উমলাঘৰ। নমস্কাৰ, তোমালোক সকলোকে মৰম জনাই আজিৰ উমলাঘৰ অনুষ্ঠানটি এয়া আগবঢ়াইছো। আজিৰ অনুষ্ঠানটি তোমালোকৰ বাবে লৈ আহিছো এটি বিচিত্ৰ অনুষ্ঠান, আৰু অনুষ্ঠানটি পৰিৱেশন কৰিছে পূব মাছবাট নৱজ্যোতি যুৱক সংঘ ও পুথিভঁৰালৰ শিশুসকলে। আহাচোন আজিৰ অনুষ্ঠানটি আমি সকলো

মৰমৰ অকণিহঁত, মা আমি শদিয়ালৈ যামেই। গীতটি শুনিলা নহয়? গীতটিৰ কথা আছিল কেশৱ মহন্তৰ, সংগীত খগেন মহন্তৰ। এইবাৰ আহাচোন শুনা জুবিন গাৰ্গক লৈ লিখা এটি গীত। গীতটিৰ কথা আৰু সুৰ হৰিনাৰায়ণ দাসৰ।

0: এতিয়া তোমালোকৰ নামসমূহ কোৱাচোন।
1: নমস্কাৰ, মোৰ নাম নিবিড় হাজৰিকা।
2: নমস্কাৰ, মোৰ নাম কাব্যম প্ৰিয়ম গোস্বামী।
3: নমস্কাৰ, মোৰ নাম শ্ৰী শুভশ্ৰী দাস।
4: নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰিন্সিপ্ৰিয়া দাস।
5: নমস্কাৰ, মোৰ নাম কৃষ্ণাক্ষী প্ৰসন্ন।
6: নমস্কাৰ, মোৰ নাম শ্ৰী অংকিতা দাস।
7: নমস্কাৰ, মোৰ নাম শ্ৰী নয়বাংশী দাস।
8: নমস্কাৰ, মোৰ নাম শ্ৰী ছায়াজিত হাজৰিকা।
9: নমস্কাৰ, মোৰ নাম শ্ৰী সৃষ্টি দুবে।
10: নমস্কাৰ, মোৰ নাম শ্ৰী নৈৰীতি নাথ।
11: নমস্কাৰ, মোৰ নাম যুগজ্যোতি কলিতা।
0: এতিয়া যে গীতটি গালা জুবিন মামা, এই গীতটি তোমালোকক কোনে শিকাইছে কোৱাচোন?
12: হৰিনাৰায়ণ ছাৰ।
0: কেনেকুৱা লাগিল গীতটি গাই?
13: ভাল লাগিল।
0: আজি কত আহিছা তোমালোকে কোৱাচোন? প্ৰথম আহিছা নে আজি? ৰেডিঅ' শুনা নে নুশুনা? শুনা। আজি কেনেকুৱা লাগিছে ইয়ালৈ আহি?
13: ভাল লাগিছে।
0: আকৌ আহিবানে?
14: বৰ ভাল কথা। এনেদৰে আকাশবাণীত তোমালোকৰ উমলাঘৰ অনুষ্ঠানটি শুনাৰ উপৰিও আন বহু অনুষ্ঠান আছে, সেইবোৰো শুনিবা দেই। এইবাৰ কোৱাচোন তোমাৰ নামটো কি?
6: নমস্কাৰ, মোৰ নাম শ্ৰী অংকিতা দাস। মই চতুৰ্থ শ্ৰেণীত পঢ়ো। মোৰ বিদ্যালয়ৰ নাম হ'ল জ্ঞান ভাৰতী পাব্লিক স্কুল। মই এটি সাধু ক'বলৈ ওলাইছোঁ। এই সাধুটোৰ নাম হ'ল দুজন বন্ধু আৰু ভালুক। এখন গাঁৱত দুজন বন্ধু আছিল, দুয়ো ফুৰিবলৈ গ'ল। ফুৰিবলৈ যাওঁতে এখন জংগল পালে। জংগলত এটা ভালুক লগ পালে। ভালুক লগ পোৱাৰ লগে লগে দুয়ো বহুত ভয় লাগিল। এটাইটো গছত উঠিব পাৰে, এটাইটো নোৱাৰে। এটাই গছত উঠি গ'ল, এটাই তলতে থাকিল। তলত থকাটো বহুত ভয় লাগিল। তাৰপিছত তাৰ মনত পৰিল যে আইতাকে কৈছিল যে ভালুকে মৰাখন নাখায়। সি গছৰ তলত মৰা ভাও ধৰি ফেলে পৰি থাকিল। তাৰপিছত ভালুকটোৱে আহি তাক শুঙি শুঙি গুচি গ'ল। তাৰপিছত যোনটো গছৰ ওপৰত উঠি আছিল, সি নামি আহি বন্ধুটোক সুধিলে, অ' বন্ধু, তোমাক ভালুকে কি ক'লে? সি কৈছে যে ভালুকে মোক ক'লে বিপদৰ সময়তহে প্ৰকৃত বন্ধুক চিনি পোৱা যায়। ভালুকে এনেকৈ কৈছিল। তেতিয়া বন্ধুটোৰ বিৰাট লাজ পালে। তেতিয়া দুয়ো ঘৰলৈ উভতি আহিল। নমস্কাৰ।
8: নমস্কাৰ, মোৰ নাম শ্ৰী ছায়াজিতা হাজৰিকা। মোৰ স্কুলখনৰ নাম শংকৰদেৱ শিশু বিদ্যা নিকেতন মাছবাট। মই আবৃত্তি কৰিবলৈ ওলোৱা কবিতাটোৰ শিৰোনাম

0: লঘোণ। কবিজনৰ নাম নৱকান্ত বৰুৱা। একোকে নেখাওঁ আজি, একেবাৰে ভোক নাই, আছে যদি আধাহেৰ চিৰা দিবি ভাল চাই। দৈ মোক নেলাগে গাখীৰৰ সৰপালে, খেজুৰীৰ গুৰ নেকি লৈ আহ এইফালে। নাই যদি মাল ভোক জাহাজী কলকেই আন, আৰু একো নেলাগে এয়ে হ'ব জলপান। আজি যদি অহা নাই ভীম সিং পালোৱান, তাৰ বাবে ভাজি থোৱা দুটামান আলু আন। পাপৰ আছিল বোলে আঙঠাত হেকচোন, আচাৰো ওলাব পাৰে বিচাৰিলে চুকুন। ৰৌ মাছ ভজা আছে তাৰো দুচকল দে, এয়ে হ'ব লঘোণত আৰু একো নেলাগে। ধন্যবাদ।
1: নমস্কাৰ, মোৰ নাম শ্ৰী নয়বাংশী দাস। মই চতুৰ্থ শ্ৰেণীত পঢ়োঁ। মোৰ স্কুলখনৰ নাম হ'ল শংকৰদেৱ শিশু বিদ্যা নিকেতন মাজবাট। মই ইয়াতে এটা কবিতা আবৃত্তি কৰিবলৈ আহিছোঁ। কবিজনৰ নাম হ'ল লক্ষ্মীনাথ বেজবৰুৱা। কবিতাটোৰ নাম হ'ল অসম সংগীত। আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হ'ম, সকলো আছিল সকলো আছে নুবুজো নলওঁ গম। শংকৰে দিলে বিশুদ্ধ ধৰম, লাচিতে বাহুত বল, সতী জয়মতী সতীত্ব তেজেৰে জয় আই অসম প্ৰবল। বাজক দবা বাজক শংখ বাজক মৃদংখোল, অসম আকৌ উন্নত পথত জয় আই অসম বুল। ধন্যবাদ।
2: নমস্কাৰ, মোৰ নাম নিবিড় হাজৰিকা।

0: নমস্কাৰ, মোৰ নাম শ্ৰী নৰিতিনা। আজি মই এটি কবিতা আবৃত্তি কৰিম। কবিতাৰ নাম হ'ল আমাৰ গাঁও। কবি আনন্দ চন্দ্ৰ আগৰৱালা। আমাৰ গাঁও, শুৱনি আমাৰ গাঁওখন অতি শুৱনি গছেৰে ভৰা। ডাল ভৰি ভৰি ফল ফুল লাগে কটপাতল সৰা। শুৱনি আমাৰ ধাননি পথাৰ ধানেৰে উপচি পৰে। শুৱনি নদীৰ পানী ভৰা ঘাট মুদৈয়ে বেপাৰ কৰে। চালত কোমোৰা লাও জিকা ভৰি ভঁৰালত জহা ধান। গোহালিত গৰু পুখুৰীত মাছ বাৰীত তামোল পাণ।
1: নমস্কাৰ, মোৰ নাম শ্ৰী সৃষ্টি দুবে। মই আজি এটি কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। কবিতাটিৰ নাম হ'ল ধূলিকণাময় আৰু কবিজনৰ নাম হ'ল চন্দ্ৰধৰ বৰুৱা। ধূলিকণাময়। যিদিনা মৰিম মই, সিদিনা বাৰু জগতৰ কেনিহানি হ'ব। মৰিলোনে আছো মই, এই কথা কেনো পৃথিৱীৰ কিমানে জানিব। মই মৰিলেও দিন গ'লে ৰাতি হ'ব, জোনবেলি ওলাই থাকিব, গছত ফুলিব।

0: লিখিছোঁ। কবিতাটিৰ নাম হ'ল ধূলিকণাময় আৰু কবিজনৰ নাম হ'ল চন্দ্ৰধৰ বৰুৱা। ধূলিকণাময় যিদিনা মৰিম মই সিদিনা বাৰু জগতৰ কেনিহানি হ'ব, মৰিলো নে আছো মই এই কথা কেনো পৃথিৱীৰ কিমানে জানিব, মই মৰিলেও দিন গ'লে ৰাতি হ'ব, জোনবেলি ওলাই থাকিব, গছত ফুলিব ফুল, বতাহ বলিব, নিজ বাটে নক্ষত্ৰ ঘূৰিব, আজিৰ দৰে নিতে জগত চলিব, নাই তাত অকণো সংশয়, এই বিশ্ব সংসাৰৰ কোনো নিয়মেৰে লৰচৰ অলপো নহয়, মই নোহোৱাৰ বাবে এই জগতৰ কোনো কাম পৰি নাথাকিব, কামবিভুৰ এই বিশাল বিশ্বই মই মৰা গমকে নেপাব, অনন্ত বিশ্বৰ অসংখ্য ধূলিৰ এটিমাত্ৰ ধূলিকণাময় মোৰ অবিহনে এই বিপুল সৃষ্টিৰ কেনিও অকণো হানি নাই। নমস্কাৰ।
1: নমস্কাৰ, মোৰ নাম শ্ৰী কৃষ্ণাক্ষী প্ৰসন্ন।
2: নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰিন্সিপ্ৰিয়া দাস।
1: বিষ্ণুপ্ৰসাদ ৰাভাৰ এটি গীত।

0: নমস্কাৰ, মোৰ নাম শ্ৰী অংকিতা দাস। মই এটি কবিতা আবৃত্তি কৰিব ওলাইছোঁ। এই কবিতাটোৰ নাম হ'ল বাৰমাহ। বছৰত বাৰমাহ শুনা লৰাহত, বছৰৰ আগমাহ বিহু বহাগত, তাৰ পাছে জেঠ মাহ বৰ খৰতান, ৰ'দ আৰু পিয়াহত আঁতুৰ পৰাণ, আহাৰত লাগে ভৰ বাৰিষাৰ, শাওনত বৰষুণ দিয়ে ধাৰাসাৰ, ফৰ পক আম কঁঠালৰ, ভাদত জানিবা তিথি মহাপুৰুষৰ, আহিনত ৰোৱা শেষ শুৱলি কাতিত, আঘোণত পকা ধান পথাৰ সুবিধ, পুহ মাহ জাৰ কালি ধৰে থেতুৱাই, মাঘত ভোগালী বিহু খেতিক চপাই, ফাগুণত দিন যাৰ বতাহ সদায়, চ'তত মাহৰ শেষ বছৰ বিদায়। নমস্কাৰ।
1: নমস্কাৰ, মোৰ নাম শ্ৰী কাব্যম প্ৰিয়ম গোস্বামী। মই এতিয়া এটা কবিতা আবৃত্তি কৰিম। কবিতাৰ নাম হৈছে ঈশ্বৰ। ৰঘুনাথ চৌধুৰী। নিচিনো তোমাক ক'ত আছা প্ৰভু, আমি অতি সৰু ল'ৰা, চিঞৰি চিঞৰি মাতিলে তোমাক নেমাতা দূৰৈৰ পৰা, নাজানো তোমাক মিনতি কৰিব আমি অতি সৰু ল'ৰা, আছা নেকি প্ৰভু সৰগত তুমি হৈ জোনবেলি তৰা, নুবুজো তোমাৰ মৰমৰ মাত আমি অতি সৰু ল'ৰা, ৰিণিকি ৰিণিকি সুৰ এতিয়াহে জানো ক'ৰবাৰ পৰা, তথাপি তোমাক ভাল পাওঁ প্ৰভু আমি অতি সৰু ল'ৰা, তোমাৰ হেঁপা দয়াৰে আমাৰ বুকুখনি থাকে ভৰা, নুবুজো তোমাৰ মহিমা আমি অতি সৰু ল'ৰা, বিলোৱা হিয়াত অমৰ জ্যোতি নিতাই আঁতৰৰ পৰা।

0: মৰমৰ কনিহত, আজিলৈ অমলা ঘৰ অনুষ্ঠানটি সামৰিবৰ সময়ো হ'ল। তোমালোক সকলোকে মৰম, লগতে তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি আজিৰ অমলা ঘৰ অনুষ্ঠানটিৰ পৰা বিদায় ললোঁ। শ্ৰোতা, ইমান পৰে কণ কণ শিশুসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান অমলা ঘৰ শুনিলে। আজিৰ বিচিত্ৰ অনুষ্ঠানটি পৰিৱেশন কৰিলে পূব মাজবাট নৱজ্যোতি যুৱক সংঘ অ পুথিভঁৰালৰ শিশুসকলে। অনুষ্ঠানটিৰ পৰিচালনা আছিল হৰিনাৰায়ণ দাসৰ। অনুষ্ঠানটিৰ বাণীবন্ধন আৰু সম্পাদনা চিত্ৰমণি বড়োৰ, প্ৰযোজনা গৌতম নাথৰ।
1: শ্ৰোতাসকলে অমলা ঘৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ।

0: গৃহতালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল আমাৰ বিকাশ।
1: सरकार से पीएम जय अब गरीबों की जय बन गई है।

0: आयुष्मान भारत प्रधानमंत्री जन आरोग्य योजना के तहत लगभग 60 करोड़ लोग बने हैं 5 लाख रुपए के मुफ्त उपचार के हकदार। अब तक 12 करोड़ से भी ज्यादा मुफ्त उपचार किए जा चुके हैं, जिससे गरीब परिवारों के चिकित्सा खर्च में लगभग 2 लाख करोड़ रुपए की बचत हुई। आज ही आयुष्मान ऐप डाउनलोड कर आयुष्मान कार्ड बनाएं। ज्यादा जानकारी के लिए 1-4-5-5-5 पर कॉल करें।
1: শ্ৰোতাসকল, এতিয়া নিবেদন কৰিছোঁ আজিৰ দিনটো অনুষ্ঠানটিৰ। আজি হৈছে দেওবাৰ, 1433 ভাস্কৰাব্দৰ শাওন মাহৰ 23 দিন, 2026 খ্ৰীষ্টাব্দৰ আগষ্ট মাহৰ 9 দিন। প্ৰত্যেক দিনেই হৈছে বিভিন্ন ঘটনাৱলীৰে ভৰপূৰ, প্ৰত্যেক দিনেই বিভিন্ন ঘটনাৰে ইতিহাসৰ পাতত খোদিত হৈ আছে। আজিৰ দিনটো তাৰ ব্যতিক্ৰম নহয়। আজিৰ দিনটোত ঘটা বিভিন্ন ঘটনাৱলীৰ এক চমু বিৱৰণ দিবলৈ লৈছোঁ। 48 খ্ৰীষ্টপূৰ্বৰ আজিৰ দিনটোতেই জুলিয়াছ চিজাৰে ফাৰ্চেলিচিয়া যুদ্ধত বিজয়ী হয়। 1830 চনৰ আজিৰ দিনটোতেই লুই ফিলিপছ প্ৰথম ফ্ৰান্সৰ ৰজা ৰূপে অধিষ্ঠিত হয়। 1898 চনৰ আজিৰ দিনটোতেই জাৰ্মানীৰ ৰুডল্ফ ডিজেলে ডিজেল ইঞ্জিনত পেটেণ্ট লাভ কৰে। 1945 চনৰ আজিৰ দিনটোতেই জাপানৰ নাগাছাকিত আমেৰিকাৰ পাৰমাণৱিক বোমাৰ বিস্ফোৰণ হয়। এই দিনটোত প্ৰত্যেক বছৰতে জাপানত নাগাছাকি দিৱস ৰূপে পালন কৰা হয়। ১৯৫০ চনৰ আজিৰ দিনটোতেই বিষ্ণুৰাম মেধিয়ে অসমৰ মুখ্যমন্ত্ৰীৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে। তেওঁ হৈছে অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী। তেওঁ স্বাধীনতা সংগ্ৰামৰ এগৰাকী মুক্তিযোদ্ধা আছিল। 1965 চনৰ আজিৰ দিনটোতেই সাৰ্বভৌম গণতান্ত্ৰিক স্বাধীন ৰাষ্ট্ৰ হিচাপে ছিংগাপুৰে স্বীকৃতি লাভ কৰে। 1971 চনৰ আজিৰ দিনটোতেই শান্তি, বন্ধুত্ব আৰু সহযোগিতাৰ অৰ্থে ভাৰত আৰু ছোভিয়েট ৰাছিয়াৰ মাজত চুক্তি স্বাক্ষৰিত হয়। 1776 চনৰ আজিৰ দিনটোতেই ইটালীৰ ৰসায়ন বিজ্ঞানী আমেডিও এভগ্ৰেডৰ জন্ম হয়। তেওঁ এভগ্ৰেড সংখ্যা বা ধ্ৰুৱকৰ আৱিষ্কাৰক আছিল। 1819 চনৰ আজিৰ দিনটোতেই উইলিয়াম থমাছ গ্ৰীণ মৰ্টনৰ জন্ম হয়। অস্ত্ৰোপচাৰত এনেস্থেছিয়া হিচাপে ইথাৰ ব্যৱহাৰ কৰা তেওঁ প্ৰথম চিকিৎসা বিজ্ঞানী আছিল। জা পিয়াজে শিশু মনোবিজ্ঞানী আৰু এগৰাকী দাৰ্শনিক। তেওঁ নিৰ্মাণবাদ, জিনগত জ্ঞানতত্ত্ব, বৌদ্ধিক বিকাশৰ তত্ত্ব, বস্তুৰ স্থায়িত্ব আৰু আত্মকেন্দ্ৰিকতা তত্ত্বৰ বাবে বিখ্যাত। তেওঁৰ জন্ম হৈছিল 1896 চনৰ আজিৰ দিনটোতেই।

1933 চনৰ আজিৰ দিনটোতেই আধুনিক হিন্দী সাহিত্যৰ প্ৰসিদ্ধ গদ্য লেখক, ঔপন্যাসিক, সাংবাদিক মনোহৰ শ্যাম যোশীৰ জন্ম হয়। 1933 চনৰ আজিৰ দিনটোতেই জাপানী অভিনেত্ৰী, ভইচ অভিনেত্ৰী, লেখিকা টেটচুকু কুৰিয়ানাগিৰ জন্ম হয়। তেওঁ প্ৰকৃতিৰ বিশ্বজনীন পুঁজিৰ উপদেষ্টা আৰু ইউনিচেফৰ গুডউইল এম্বেচাডৰ আছিল। সমাজহিতকৰ কৰ্মৰ বাবে তেওঁ জনাজাত। আন্তৰ্জাতিক পৰ্যায়ত খ্যাতি অৰ্জন কৰা অগ্ৰণী জাপানী চেলিব্ৰিটিসকলৰ ভিতৰত তেওঁৰ নামটো সন্নিৱিষ্ট। 2006 চনত ডনাল্ড ৰিচিয়ে তেওঁৰ গ্ৰন্থ জাপানীজ পৰ্ট্ৰেটছ পিকচাৰ্ছ অৱ ডিফাৰেণ্ট পিপলত টেটচুকু কুৰিয়ানাগিক জাপানৰ সৰ্বাধিক জনপ্ৰিয় আৰু সন্মানীয় মহিলা বুলি অভিহিত কৰে। 1981 চনত কুৰিয়ানাগিয়ে লিখা শিশু উপযোগী গ্ৰন্থ তত্ত্বচান প্ৰকাশ হয়। জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰা এইখন গ্ৰন্থ তেওঁৰ জীৱনৰ এক মাইলৰ খুঁটি হিচাপে বিবেচিত হয়। 2000 চনৰ অক্টোবৰ মাহত তেওঁৰ শিশুৰ গোলকীয় নেতৃত্ব বঁটা লাভ কৰে। 1990 চনত ইউনিচেফৰ শিশু গ্ৰীষ্মকালীন সন্মিলনৰ 10ম বাৰ্ষিকীত প্ৰতিষ্ঠিত হোৱা এই বঁটা লাভ কৰা তেওঁ হৈছে প্ৰথমগৰাকী ব্যক্তি। 1975 চনৰ আজিৰ দিনটোতেই অভিনেত্ৰী অঞ্জলি জয়ৰ জন্ম হয়। হলিউডত অভিনয় কৰা তেওঁ এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁৰ উল্লেখযোগ্য কথাছবি হৈছে নাইট এট দ্য মিউজিয়াম, চিক্ৰেটছ অৱ টম। তেওঁ এগৰাকী ভাৰতনাট্যমৰ নৃত্যশিল্পী হিচাপেও পৰিচিত। ১৯৬৩ চনৰ আজিৰ দিনটোতেই আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ প্ৰতিভাসম্পন্ন কণ্ঠশিল্পী, মঞ্চশিল্পী, প্ৰযোজক আৰু মডেল হুইটনী এলিজাবেথ হাউষ্টনৰ জন্ম হয়। 2009 চনত গিনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ মতে তেওঁ বিশ্বৰ সবাতোকৈ বেছি পুৰস্কাৰ পোৱা নাৰী। 2010 চন পৰ্যন্ত তেওঁৰ জীৱনজোৰা 415 সংখ্যক পুৰস্কাৰসমূহৰ ভিতৰত 2টা এমি এৱাৰ্ড, 6টা গ্ৰেমি এৱাৰ্ড, 30টা বিলবৰ্ড মিউজিক এৱাৰ্ড আৰু 22টা আমেৰিকাৰ মিউজিক এৱাৰ্ড মুখ্য। ইয়াৰোপৰি হাউষ্টন বিশ্বৰ অভিলেখ সংখ্যক পৰিমাণে বিক্ৰী হোৱা বিভিন্ন শ্ৰাব্য দৃশ্য মধ্যমা প্ৰকাশকাৰী সংগীতজ্ঞ। 2012 চনৰ 11 ফেব্ৰুৱাৰী তাৰিখে অজ্ঞান কাৰণবশতঃ তেওঁৰ মৃত্যু হয়। ১৯৭৫ চনৰ আজিৰ দিনটোতেই টলিউডৰ জনপ্ৰিয় অভিনেতা মহেশ বাবুৰ জন্ম হয়। 1991 চনৰ আজিৰ দিনটোতেই WWE-ৰ মহিলা মল্লযুঁজাৰু এলেক্সা ব্লিছৰ জন্ম হয়। 1991 চনৰ আজিৰ দিনটোতেই টলিউডৰ জনপ্ৰিয় অভিনেত্ৰী হংসিকা মোটৱানীৰ জন্ম হয়। 1993 চনৰ আজিৰ দিনটোতেই ভাৰতীয় আৰ্টিষ্টিক বা শৈল্পিক জিমনাষ্ট দীপা কৰ্মকাৰৰ জন্ম হয়। তেওঁ গ্লাছগোত অনুষ্ঠিত 2014 চনৰ কমনৱেলথ গেমছত প্ৰথম ভাৰতীয় জিমনাষ্ট হিচাপে ব্ৰঞ্জৰ পদক পাইছিল। ইয়াৰ পূৰ্বে জিমনাষ্টিকছত কোনো ভাৰতীয় আন্তৰ্জাতিক প্ৰতিযোগিতাত পদক পোৱা নাই। তেওঁ জিমনাষ্টিক প্ৰতিযোগিতাৰ আটাইতকৈ কঠিন বিভাগ প্ৰধানাভা ভল্ট সম্পন্নকাৰী বিশ্বৰ 5গৰাকী নাৰীৰ ভিতৰত এজন। তেওঁ এছিয়ান জিমনাষ্টিক চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক জিকিছিল আৰু 2015 ৱৰ্ল্ড আৰ্টিষ্টিক জিমনাষ্টিক চেম্পিয়নশ্বিপত 5ম স্থান অৰ্জন কৰে। 2টাই ভাৰতৰ ভিতৰতে প্ৰথম। তেওঁ অতি কম বয়সতে সবাতোকৈ বেছি সফলতা প্ৰাপ্ত আৰু প্ৰথম ভাৰতীয় নাৰী জিমনাষ্টিক ৰূপে পৰিচিত। 2016 চনত তেওঁ 52.698 পইণ্ট লাভ কৰি প্ৰথম ভাৰতীয় নাৰী জিমনাষ্ট হিচাপে অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰে। লগতে 52 বছৰৰ পাছত ভাৰতে প্ৰথম জিমনাষ্টিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ যোগ্যতা অৰ্জন কৰে। তেওঁ মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা, অৰ্জুন বঁটা, পদ্মশ্ৰী বঁটাৰে সন্মানিত হয়। 2017 চনৰ ফৰ্বছ আলোচনীয়ে প্ৰকাশ কৰা 30 বছৰ অনুৰ্ধৰ এছিয়াৰ বিশেষ সফলতা অৰ্জন কৰা ব্যক্তিৰ তালিকাত তেওঁ স্থান লাভ কৰে। শ্ৰোতাসকল, এতিয়া আজিৰ দিনটোত মৃত্যু হোৱা বিশ্ববৰ্ণ্য লোকসকলৰ বিষয়ে জনাব লৈছোঁ। 1899 চনৰ আজিৰ দিনটোতেই জৈৱ ৰাসায়নিকবিদ ছাৰ এডৱাৰ্ড ফ্ৰেংকলেণ্ডৰ মৃত্যু হয়। তেওঁ ৰাসায়ন বিজ্ঞানৰ যুজয়াতৰ সূত্ৰ আৰু পানী বিশ্লেষণৰ বাবে জনাজাত। 1904 চনৰ আজিৰ দিনটোতেই জাৰ্মান ভূগোল বিজ্ঞানী, জীৱন্ত স্থানৰ ধাৰণা আৰু জিঅ' পলিটিক্সৰ বাবে জনাজাত ফ্ৰেডৰিক ৰাজেলৰ মৃত্যু হয়। 1949 চনৰ আজিৰ দিনটোতেই শিক্ষা মনোবিজ্ঞানী, সংযোগবাদ তত্ত্বৰ বাবে বিখ্যাত শিক্ষা মনোবিজ্ঞানী এডৱাৰ্ড লি থৰ্ণ্ডাইকৰ মৃত্যু হয়। 1962 চনৰ আজিৰ দিনটোতেই জাৰ্মান কবি

উপন্যাসিক আৰু চিত্ৰকৰ হেৰমান কাৰ্মহেছৰ মৃত্যু হয়। 1946 চনত তেওঁ সাহিত্য নবেল বঁটা লাভ কৰে। ভাৰতীয় শ্ৰৱণ দৰ্শনৰ আধাৰত 1922 চনত তেওঁ জাৰ্মান ভাষাত সিদ্ধাৰ্থ নামৰ কালজয়ী উপন্যাসখন ৰচনা কৰিছিল। ১৯৭০ চনৰ আজিৰ দিনটোতেই ভাৰতীয় স্বাধীনতা সংগ্ৰামী ত্ৰৈলোক্যনাথ চক্ৰৱৰ্তীৰ মৃত্যু হয়। 1980 চনৰ আজিৰ দিনটোতেই ভাৰতীয় সংগীত পৰিচালক আৰু সুৰকাৰ সৰস্বতী দেৱীৰ মৃত্যু হয়। তেওঁ বম্বে টকিজ নিৰ্মাণ কৰা অশোক কুমাৰ আৰু দেৱা ৰাণী অভিনীত ব্লকবাষ্টাৰ ছবি অচ্যুত কন্যাত মে বনকে চিৰিয়া বনকে বুন বুন ৰে শীৰ্ষক গীতটিৰ বাবে বিখ্যাত লাভ কৰিছে। তেওঁক অভিনেত্ৰী নাৰ্গিছৰ মাতৃ যদনবাইৰ সৈতে একেলগে ভাৰতীয় চলচ্চিত্ৰৰ প্ৰথম মহিলা সংগীত পৰিচালক বুলি গণ্য কৰা হয়। তেওঁ তৈয়াৰ কৰা কৈ হমদম না ৰেহে গীতটি মূলতঃ জীৱন নয়াত অশোক কুমাৰে গাইছিল, পিছত ঝুমৰুৰ বাবে পুনৰ কিশোৰ কুমাৰে গাইছিল। সৰস্বতী দেৱীৰ সুৰাৰোপ কৰা আন এটি বিখ্যাত গীত এক ছতুৰ নাৰ বনকে হোছিয়াৰ গীতটি প্ৰথমে ঝুলাত অশোক কুমাৰে গাইছিল আৰু পিছত পৰোচন ছবিৰ বাবে মান্না দে আৰু কিশোৰ কুমাৰে গাইছিল। ১৯৯১ চনৰ আজিৰ দিনটোতে অসমৰ প্ৰবীণ সাংবাদিক কমলা শইকীয়াৰ মৃত্যু হয়। তেওঁ স্বাধীনতা আন্দোলনৰ সক্ৰিয় কৰ্মী আছিল। 1946 চনত তেওঁৰ প্ৰচেষ্টাত দিশমুখৰ মধ্য ইংৰাজী বিদ্যালয় স্থাপন হয়। দিশমুখৰ ৰাস্তা, ডাকঘৰ, পুথিভঁৰাল, চিকিৎসালয় আদি স্থাপনত তেওঁ আগভাগ লয়। 1991 চনৰ আজিৰ দিনটোতেই কমলা শইকীয়াৰ আততায়ী গুলিত মৃত্যু হয়। শ্ৰোতাসকল, ইমানতে আজিৰ দিনটো অনুষ্ঠানটিৰ অন্ত পৰিল। কণ্টেক্ট পাছতে গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত মুখ্য বাতৰি আমাৰ কেন্দ্ৰ ৰিলে কৰি শুনাব।

0: নমস্কাৰ। আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো মৰমী কাশ্যপে। দেশপ্ৰেম, ৰাষ্ট্ৰীয় একতা আৰু ভাৰতৰ সাংস্কৃতিক ঐতিহ্যৰ উদযাপনৰ বাবে দেশৰ নাগৰিকসকলক উৎসাহিত কৰাৰ লক্ষ্যৰে দেশজুৰি হৰ ঘৰ তিৰংগা অভিযান আজি আৰম্ভ হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অইল ইণ্ডিয়া লিমিটেড আৰু নুমলীগড় শোধনাগাৰ লিমিটেডৰ অভিলেখ সংখ্যক লাভ সন্দৰ্ভত সন্তুষ্টি প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি শক্তি বিভাগৰ এখন বিশেষ বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত বিভাগটোৰ অধীনস্থ ৰাজ্যিক সাহায্যপ্ৰাপ্ত প্ৰকল্পসমূহৰ অগ্ৰগতি পৰ্যালোচনা কৰা হয়। ৰাজ্যখনৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 12খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। অসমত শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত আজিৰে পৰা ক্ষয় ক্ষতিৰ জৰীপ কৰা হৈছে। প্ৰথম পৰ্যায়ৰ জৰীপ অহা 30 আগষ্টলৈ চলিব। ভাৰত ত্যাগ আন্দোলনৰ 84 সংখ্যক বাৰ্ষিকী আজি দেশজুৰি উদযাপন কৰা হৈছে। মন্ত্ৰী কৌশিক ৰায়ে আজি যোৰহাটৰ তিয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত ঢেকৰগড়াৰ অসম খাদ্য আৰু অসামৰিক যোগান নিগমৰ ধান ক্ৰয় কেন্দ্ৰ পৰিদৰ্শন কৰে। মণিপুৰৰ পশ্চৈ আৰক্ষী থানাৰ অধীনত পশ্চিম ইম্ফল কমাণ্ডো বাহিনী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত খৈৰাম চবলত বুজন পৰিমাণৰ বিস্ফোৰক সামগ্ৰীৰ লগতে মাৰণাস্ত্ৰ জব্দ কৰা হয়। আৰু অসম কন্যা অস্মিতা চলিহাই কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ খিতাপ অৰ্জন কৰিছে। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25
1: মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্জ 1125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্জত এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবৰণ কৰিছো পুৰণি গীত আৰু কথা অনুষ্ঠানটিৰ।
2: আকাশবাণী তেজপুৰ নিবেদন কৰিবলৈ লৈছোঁ পুৰণি গীত আৰু কথা অনুষ্ঠানটি। অসমৰ সংগীত জগতৰ এগৰাকী জনপ্ৰিয় গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী আৰু সংগীত পৰিচালক হৈছে প্ৰদীপ দহোটীয়া। কেৱল আধুনিক গীতেই নহয়, তেওঁৰ আছে শাস্ত্ৰীয় সংগীতৰো বিশেষ দক্ষতা। লগতে তেওঁ এগৰাকী ভাল বাদ্যশিল্পী তথা গীটাৰবাদক। সংগীতৰ ক্ষেত্ৰখনত থকা তেওঁৰ বিশেষ অৱদানৰ বাবে অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ ফালৰ পৰা 2024-25 বৰ্ষত তেওঁ নিয়মীয়া শিল্পী পেঞ্চন লাভ কৰে। 80 আৰু 90ৰ দশকত অসমৰ প্ৰায়বোৰ মঞ্চতে গীত পৰিৱেশন কৰিছিল প্ৰদীপ দহোটীয়াই। তেওঁ কণ্ঠদান কৰা গীতৰ সংখ্যা অথবা তেওঁ সুৰ সংযোজন কৰা গীতৰ সংখ্যা তেনেই কম। কিন্তু যিকেইটা জনপ্ৰিয় গীত তেওঁ ৰচনা কৰিলে সেইকেইটাৰ বাবেই শ্ৰোতাই তেওঁক সদায় মনত

প্ৰদীপ দহোটীয়াৰ জন্ম হৈছিল 1953 চনৰ 1 আগষ্টত ডুমডুমাৰ সমীপৰ বৰডুবি চাহ বাগিচাত। তেওঁৰ পিতৃৰ নাম আছিল পঞ্চানন দহোটীয়া আৰু মাতৃৰ নাম আছিল প্ৰতিভা দহোটীয়া। ডিব্ৰুগড়ৰ ডনবস্কোত হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰি তিনিচুকীয়া মহাবিদ্যালয়ত তেওঁ কলেজীয়া শিক্ষাৰ বাবে নামভৰ্তি কৰিছিল যদিও সেই সময়ত ডুমডুমা মহাবিদ্যালয় স্থাপন হোৱাত ডুমডুমা মহাবিদ্যালয়তে তেওঁ কলেজীয়া শিক্ষা সমাপ্ত কৰে।

ডুমডুমাত অৱস্থিত ARC অৰ্থাৎ এভিয়েশ্যন ৰিচাৰ্চ চেণ্টাৰৰ সেই সময়ৰ সঞ্চালক তথা সংগীত অনুৰাগী VP নায়াৰে প্ৰদীপ দহোটীয়াক এটা স্থায়ী চাকৰি দিয়াৰ বাবে আমন্ত্ৰণ জনায়। নায়াৰৰ কথাক প্ৰত্যাখ্যান কৰিব নোৱাৰি দহোটীয়াই এভিয়েশ্যন ৰিচাৰ্চ চেণ্টাৰৰ চাকৰিত যোগদান কৰে যদিও সংগীতৰ প্ৰতি থকা তেওঁৰ বিশেষ অনুৰাগৰ বাবে ARCৰ চাকৰি এবছৰ কৰিয়েই চাকৰিৰ পৰা অব্যাহতি লয় আৰু সংগীতৰ ক্ষেত্ৰখনত নিজকে নিয়োগ কৰে।

চাকৰিৰ পৰা অব্যাহতি লৈয়ে প্ৰদীপ দহোটীয়াই শাস্ত্ৰীয় সংগীতৰ শিক্ষা গ্ৰহণ কৰে। শাস্ত্ৰীয় সংগীতৰ বিশাৰদ ডিগ্ৰী অৰ্জন কৰাৰ পাছৰে পৰা তেওঁ সংগীতৰ ক্ষেত্ৰখনত নিজকে নিয়োগ কৰে। কলেজত পঢ়ি থকা কালতে ফণীন্দ্ৰ বৰা, বিমল মৰাণৰ সৈতে ছজনীয়া সদস্যৰে গঠিত কমেটছ নামৰ সাংস্কৃতিক গোটটোৱে তিনিচুকীয়াৰ বিভিন্ন স্থানত সংগীত পৰিৱেশন কৰি শ্ৰোতা তথা দৰ্শকসকলৰ পৰা বিপুল সমাদৰ লাভ কৰিছিল।

1983 চনত তেখেতে জোৰ মলয়া নামৰ এলবামটোৰ কাম আৰম্ভ কৰিছিল। 1984 চনত মমতা প্ৰডাকশ্যনৰ বেনাৰত জোৰ মলয়া কেছেটটি মুক্তিলাভ কৰে। মধুমতী গোস্বামীৰ সৈতে কণ্ঠদান কৰা দৰদী কণ্ঠৰ গৰাকী প্ৰদীপ দহোটীয়াৰ গীতসমূহ অসমৰ শ্ৰোতাসকলৰ মাজত জনপ্ৰিয় হৈ পৰিছিল। কেছেটটো ৰেকৰ্ডিং হৈছিল কলকাতাৰ উষা উত্থুপৰ ভাইব্ৰেশ্যন ষ্টুডিঅ'ত। উষা উত্থুপৰ সৈতে শিল্পীগৰাকীক পৰিচয় কৰাই দিছিল স্বনামধন্য অসমৰ সংগীত পৰিচালক ৰমেন বৰুৱাদেৱে। পাছলৈ ইনবেক কোম্পানীয়ে কেছেটটিৰ দুখন EP ৰেকৰ্ডো উলিয়াই প্ৰতিখনতে চাৰিটাকৈ গীত আছিল। উক্ত ৰেকৰ্ডক আকাশবাণী গুৱাহাটী আৰু ডিব্ৰুগড় কেন্দ্ৰই

1985 চনত প্ৰদীপ দহোটীয়াৰ সংগীত পৰিচালনাত দ্বিতীয়টো এলবাম সোণবৰণীয়াই মুক্তি লাভ কৰে। এই কেছেটটিৰো ৰেকৰ্ডিং হৈছিল উষা উত্থুপৰ ভাইব্ৰেশ্যন ষ্টুডিঅ'ত। 1991 চনত প্ৰদীপ দহোটীয়াৰ পৰিচালনা আৰু কণ্ঠত বৰষা আহিবা, 1993 চনত ফুলৰে মেলা আৰু 1994 চনত নীলা আকাশ নামৰ শ্ৰব্য কেছেটে মুক্তি লাভ কৰে। দীৰ্ঘদিনৰ বিৰতিৰ পিছত 2022 চনতো প্ৰদীপ দহোটীয়াৰ গীতে মুক্তি লাভ কৰে।

সংগীতৰ ক্ষেত্ৰখনতেই কাম কৰি ভাল পোৱা প্ৰদীপ বাহুতীয়াই অসমৰ সংগীত জগতখনলৈ সদায় নিজৰ অৱদান আগবঢ়াই আহিছিল। তেওঁৰ প্ৰচেষ্টাত আৰু লগতে স্থানীয় কেইগৰাকীমান বিশিষ্ট ব্যক্তিৰ সৈতে সেই সময়ৰ অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ সঞ্চালক ৰুদ্ৰ বৰুৱাৰ হস্তাক্ষৰ লাভ কৰি কাকপথাৰত এখন সংগীত বিদ্যালয় স্থাপন কৰিছিল। এই কৰ্মৰাজিৰ জৰিয়তেই তেওঁৰ সাংস্কৃতিক প্ৰেমী মনটোৰ পৰিচয় পোৱা যায়। শিল্পী প্ৰদীপ দহোটীয়া বিবাহপাশত আবদ্ধ হৈছিল কাকপথাৰৰ উবন সত্ৰাধিকাৰৰ জীয়ৰী ৰেণু গোস্বামী মহন্তৰ সৈতে। তেওঁলোকৰ এজন পুত্ৰ সন্তান আছে। পত্নী ৰেণু গোস্বামী মহন্তৰ ইতিমধ্যে মৃত্যু ঘটিছে। এতিয়াও সংগীতপ্ৰেমীয়ে বাট চাই থাকে প্ৰদীপ দহোটীয়াৰ পৰা তেওঁৰ সুমধুৰ সৃষ্টিৰ বাবে। আমিও আশা কৰোঁ তেওঁ পুনৰ সৃষ্টি কৰক নতুন নতুন সুৰ, নতুন নতুন গীত। শিল্পীগৰাকীৰ সুস্বাস্থ্য তথা দীৰ্ঘায়ু কামনা কৰিলোঁ।

0: পুৰণি গীত আৰু কথা এই অনুষ্ঠানটিত আজি শ্ৰোতাসকলে অসমৰ এগৰাকী জনপ্ৰিয় গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী, সংগীত পৰিচালক প্ৰদীপ দহোটীয়াৰ জীৱন পৰিক্ৰমাৰ লগতে তেখেতৰ কণ্ঠৰ আৰু তেখেতৰ দ্বাৰা সুৰাৰোপিত কেইটিমান গীত শুনিলে। সহশিল্পী আছিল মধুমতি গোস্বামী। অনুষ্ঠানটি যুগুতাই আগবঢ়ালে প্ৰাঞ্জল শইকীয়াই, প্ৰযোজনা আকাশবাণী তেজপুৰৰ অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ।
1: শ্ৰোতাসকলে পুৰণি গীত আৰু কথা অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিছোঁ অনুপম শইকীয়াৰ কণ্ঠৰ দুটিমান গীত।

গৃহতালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল, আমাৰ বিকাশ।

0: শ্ৰোতাসকলে জগজিৎ সিঙৰ কণ্ঠৰ গজলটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছোঁ এখনি আলক্ষ্য, ঢেকীয়াজুলিয়ে ৰিঙিয়াই, ৰচনা হিৰণ্য কুমাৰ নাথৰ।
1: এয়া আকাশবাণী তেজপুৰ। নিবেদন কৰিবলৈ লৈছোঁ এখনি প্ৰামাণ্য আলক্ষ্য, ঢেকীয়াজুলিয়ে ৰিঙিয়াই। আলক্ষ্যখনি ৰচনা হিৰণ্য কুমাৰ নাথৰ। এয়া শুনক ঢেকীয়াজুলিয়ে ৰিঙিয়াই।

0: ইষ্ট ইণ্ডিয়া কোম্পানীয়ে হাতসাগৰ তেৰ নদী পাৰ হৈ ভাৰতবৰ্ষত বাণিজ্য কৰিবলৈ আহিছিল। চতুৰ বণিকসকলে ভাৰতীয়সকলৰ দুৰ্বলতা অনুধাৱন কৰিব পাৰিছিল।
1: সহজ সৰল ভাৰতীয়সকলক ব্ৰিটিছসকলে বিভিন্ন চল চাতুৰিৰে নিজৰ বশলৈ আনিবলৈ চেষ্টা কৰিছিল। ক্ৰমে ক্ষুদ্ৰ ক্ষুদ্ৰ স্বাধীন ভাৰতীয় দেশবোৰ ব্ৰিটিছ সাম্ৰাজ্যৰ অধীন হৈছিল।
0: 1826 চনত অসমো ইয়াণ্ডাবু সন্ধিৰ ফলত ব্ৰিটিছৰ অধীন হয়।
1: ভাৰতৰ স্বাধীনতা সংগ্ৰামখন বৰ দীঘলীয়া, বীৰত্ব, ত্যাগ আৰু অনেক কৰুণ কাহিনীৰে ভৰপূৰ। স্বাধীনতা প্ৰিয় ভাৰতীয়সকলে পৰাধীনতাৰ শিকলি ছিঙিবলৈ 1857 চনত চিপাহী বিদ্ৰোহ, 1921 চনত অসহযোগ আন্দোলন, 1930ৰ পৰা 35 চনলৈ আইন অমান্য আন্দোলন, 1942ৰ পৰা 45 চনলৈ ভাৰত ত্যাগ আন্দোলন কৰিছিল। মহাত্মা গান্ধীৰ নেতৃত্বত হোৱা ভাৰত ত্যাগ আন্দোলনেই স্বাধীনতা সংগ্ৰামৰ শেষ আন্দোলন।
0: মোগল খেদা লাচিতৰ দেশৰ অসমীয়াসকলে হাত সাৱটি বহি থকা নাছিল। তেওঁলোকেও স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰিছিল, দেশৰ কাৰণে প্ৰাণ আহুতি।

0: একত্ৰিশ চন। নগাঁৱৰ পূৰ্ণচন্দ্ৰ শৰ্মাৰ তত্বাৱধানত অসমত এটা উচ্চ পৰ্যায়ৰ প্ৰশিক্ষণ শিবিৰ স্থাপন কৰা হয়। তেজপুৰ জিলা কংগ্ৰেছৰ বেদানন্দ শৰ্মা, ফণীধৰ দাস আৰু পূৰ্ণকান্ত গোস্বামীয়ে দুমাহৰ প্ৰশিক্ষণ লয়। প্ৰশিক্ষণ গ্ৰহণ কৰি তেজপুৰৰ ওচৰৰ নিকামুল সত্ৰত এটি স্বেচ্ছাসেৱক প্ৰশিক্ষণ শিবিৰ মুকলি কৰিলেহি। এই শিবিৰৰ নাম সেৱাদল শিবিৰ।
1: এই শিবিৰতে অমিয় কুমাৰ দাস, জ্যোতিপ্ৰসাদ আগৰৱালা, গহন চন্দ্ৰ গোস্বামী, চক্ৰেশ্বৰ ভাগৱতী আৰু প্ৰত্যেক প্ৰাথমিক কংগ্ৰেছৰ সভাপতি আৰু সম্পাদকসকলে ভাগ লৈছিল। ঢেকিয়াজুলি থানাৰ অন্তৰ্গত বৰগাঁও নামৰ ঠাইখনত কংগ্ৰেছৰ এটি প্ৰচাৰ শিবিৰ স্থাপন কৰা হৈছিল। বৰগাঁৱৰ এই প্ৰচাৰ শিবিৰটোৰ দায়িত্ব বহন কৰিছিল লোকনাথ গোস্বামীদেৱে।
0: বহুল প্ৰচাৰৰ সুবিধাৰ্থে একোটা অঞ্চলৰ প্ৰধান শিবিৰক কেন্দ্ৰ কৰি পিছলৈ কিছুমান শাখা শিবিৰ গঠন কৰা হৈছিল। ইয়াৰ ভিতৰত বিশেষভাৱে উল্লেখযোগ্য আছিল জহামাৰী গাঁৱৰ স্বেচ্ছাসেৱক বাহিনীৰ শিবিৰটো। ইয়াৰ দায়িত্বত আছিল ঘাইকৈ ঘনশ্যাম নাথ আৰু পূৰ্ণচন্দ্ৰ নাথ। স্বেচ্ছাসেৱক দলৰ প্ৰশিক্ষক হিচাপে নিয়োগ কৰিছিল কমলাকান্ত দাসদেৱক।
1: বৰ্তমান কাৱৈমাৰী কেন্দ্ৰৰ পৰা 3 মাইল দক্ষিণে জহামাৰী গাঁও, শস্য শ্যামলা জহামাৰী, প্ৰধানকৈ কৃষিজীৱী মানুহৰে ভৰপূৰ, মাছ কাছৌ উভৈনদী, মুঠতে ক'বলৈ গ'লে এখনি ভোগালী মনোমোহা ঠাই। অতিথি পৰায়ণ ৰাইজে শিবিৰৰ সমুদায় খৰচ বহন কৰে। এই শিবিৰতে মনবৰহঁতৰ দেশপ্ৰেমৰ বীজ অংগ

0: বৰ মহ ওলাইছে। পূৰ্ণচন্দ্ৰ, জগাটো ভালদৰে দলাখনেৰে বিচি দেচোন।
1: খেৰ শেষেই হ'ল। ঐ কমলা, তই কালিলৈ স্বেচ্ছাসেৱক কেইজনমানৰ হতুৱাই মহাজনৰ ঘৰৰ পৰা খেৰ অলপ সৰহকৈ গোটাই থবি।
2: হ'ব বাৰু, দেশৰ সকলো নেতাকে গ্ৰেপ্তাৰ কৰি মানুহৰ মাজত ত্ৰাসৰ সৃষ্টি কৰিছে।
0: তথাপিতো মানুহৰ মাজত স্বাধীনতাৰ সপোন মাৰনিয়াব পাৰিছে জানো?
1: বেৰৰ কাষত কোনোবা থকা যেন লাগিছে।
2: কোনোবা চোৰাংচোৱাই আমাৰ কথা মনে মনে শুনি আছে যেন লাগিছে।
0: ঐ, কোনে চোৰাংচোৱা কৰিব আহিছ? ওলাই আহ, নহলে কথা বেয়া হ'ব। কিন্তু
3: তই
2: মন বৰ হে,
4: আপোনালোকৰ মুখত দেশৰ কথাবোৰ শুনি বৰ ভাল লাগে। এই বগা বঙালবিলাকক এশিকনি দিব নোৱাৰিনে?
2: এশিকনি দিয়াই নহয়, এই দেশৰ পৰা খেদিবই লাগিব। মন বৰ, তই আজিৰ পৰা বাহিৰত মহৰ কামোৰত খাপ পিটি থাকিব নালাগে। শিবিৰৰ ভিতৰতে বহিবি, আমাক চাহ পানীৰো যোগান ধৰিবি, দেশৰ কথাও শুনিব পাৰিবি। গাঁৱলৈ কোনোবা অচিনাকি মানুহ আহিলে অকণমান ভূ ভাল হবি।
4: অ', কথাটো সেইটো।
5: সময় বাগৰাৰ লগে লগে মন বৰ জহামাৰী শিবিৰৰ বাবে অপৰিহাৰ্য অংগ হৈ পৰিল।
2: এ মন বৰ, চেপাত মাছ কিমান লাগিল?
4: কাৱৈ, মাগুৰ, মাটি কাৱৈ, বটিয়া, একেবাৰে কুললৈকে পাইছোঁ।
2: মন বৰ, জ্যোতি ককাইদেৱে দিয়া খবৰ এটা কাৱৈ মাৰি কুলুক নেওগক দি আহিব লাগিছিল।
4: মই মাছখিনি থানঠিত লগাই দুটামান

0: মাছ পুৰি পঁইতা ভাতৰ লগত খাই একেবাৰে ওলাই আহিম। ককাইদেউ, আপুনি চিঠিখন লিখি বতীহঁতে দি থ'ব, মই দি থৈ আহিম।
1: দাৰৰ বাতৰি দাৰে গৈ শিবিৰে শিবিৰে প্ৰতিধ্বনিত হয়। নিমিষতে সিদ্ধান্ত ল'ব পৰাকৈ স্বেচ্ছাসেৱকসকল সদায় সষ্টম হৈ থাকে।

মৃত্যু বিজয় কৰিব লাগিব স্বাধীনতাৰ খুলি দুৱাৰ বিশ্ব বিজয় নজোৱান বিশ্ব বিজয় নজোৱান বিশ্ব বিজয় নজোৱান বিশ্ব বিজয় নজোৱান

0: বৰগাঁৱৰ ভৱকান্ত বৰুৱাৰ জীয়েক তিলেশ্বৰী মাইনা, তাইৰ মাতটো বৰ মিঠা,
1: তাই বৰ সুন্দৰ গীত গাই দে।
2: মাজে মাজে তাইক বিষ্ণু ককাইদেউৰ গীতকেইটা শিকি গাবলৈ দিবিচোন, শিবিৰতো ফূৰ্তি হ'ব।
3: 1942 চনৰ 8 আগষ্ট
4: তাৰিখে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাত ভাৰত ত্যাগ প্ৰস্তাৱ গৃহীত হয়, যদিও ব্ৰিটিছে ইয়াক বিৰোধিতা কৰি দমন নীতিৰে ভাৰতীয়সকলৰ মনৰ পৰা স্বাধীনতাৰ চেতনা নোহোৱা কৰিব বিচাৰিছিল।
3: 9 আগষ্টৰ পৰাই মহাত্মা গান্ধীকে আদি কৰি দেশৰ আগশাৰীৰ নেতাসকলক গ্ৰেপ্তাৰ কৰিলে। তেজপুৰতো সকলো কংগ্ৰেছ নেতা গ্ৰেপ্তাৰ হোৱাত ত্যাগবীৰ হেমচন্দ্ৰ বৰুৱাৰ নেতৃত্বত আৰু নিৰ্দেশত আন্দোলনৰ কাম কাজ অব্যাহত থাকে। সক্ৰিয় নেতাসকলৰ ভিতৰত ৰূপকুমাৰ জ্যোতিপ্ৰসাদ আগৰৱালা, অমিয় কুমাৰ দাস, পুষ্পলতা দাস, মহাদেৱ শৰ্মা, গহন চন্দ্ৰ গোস্বামী আদিৰ নাম উল্লেখযোগ্য।
4: 1942 চনৰ ভাৰত ত্যাগ প্ৰস্তাৱ কেৱল কাগজৰ বাঘেই নাছিল, ই কোনো বক্তৃতাৰ ফুলজাৰিও নাছিল, এয়া আছিল চূড়ান্ত ব্যৱস্থা। বিদেশী চৰকাৰৰ হাতৰ পৰা অহিংসা নীতিৰে শাসনতন্ত্ৰ কাঢ়ি লোৱাৰ এক বাস্তৱ পদ্ধতি।
3: সেইবাবে কংগ্ৰেছে শাসক শক্তিৰ কেন্দ্ৰস্থলসমূহত, বিশেষকৈ দেশৰ সকলো ঠাইৰ পুলিচ থানা, কছাৰীঘৰ আৰু অন্যান্য চৰকাৰী অফিচসমূহত ব্ৰিটিছৰ পতাকা নমাই তাৰ ঠাইত জাতীয় পতাকা উত্তোলন কৰাৰ আঁচনি কংগ্ৰেছৰ তৰফৰ পৰা প্ৰস্তুত কৰা হৈছিল। সেইবাবে আঞ্চলিক নেতা, স্বেচ্ছাসেৱক আৰু ৰাইজৰ হাতত ইয়াৰ দায়িত্ব অৰ্পণ কৰা হ'ল। সম্পূৰ্ণ নিৰস্ত আৰু অহিংস হৈ শান্তিপূৰ্ণভাৱে এই পবিত্ৰ দায়িত্ব পালনৰ বাবে ৰাইজলৈ নিৰ্দেশ দিয়া হ'ল।
4: বৰগাঁও, নাহৰবাৰী, মিছামাৰী, ঢেকীয়াজুলি আৰু বৰচলা এই 5টা মৌজাৰ ৰাইজ আৰু কংগ্ৰেছ কৰ্মীসকলৰ ওপৰত ঢেকীয়াজুলি পুলিচ থানাত পতাকা উত্তোলনৰ ভাৰ পৰিল।
3: 15 ছেপ্টেম্বৰৰ দিনা নিজ বৰগাঁও শইকীয়া চুবুৰী নামঘৰত পুষ্পলতা দাসৰ পৌৰহিত্যত এখনি বিশেষ জৰুৰী সভা হয়। এই সভাত 20 ছেপ্টেম্বৰত পতাকা উত্তোলনৰ বাবে ল'বলগীয়া ব্যৱস্থাসমূহ আলোচনা কৰি ভাগে ভাগে দায়িত্ব দিয়া হয়। আলোচনা প্ৰসংগত অভিযানৰ সফলতাৰ বাবে স্বেচ্ছাসেৱকসকলক 2টা ভাগত ভাগ কৰা হৈছে।
4: মিত্ৰবাহিনী, এই বাহিনীত থাকিব সেইসকল যিসকলে সমদলৰ সন্মুখত পতাকালৈ আগবাঢ়ি যাব, এওঁলোকৰ দায়িত্ব কৰ্তব্য পালন কিম্বা শৰীৰ পতন।
3: আনটো হ'ল ৰক্ষী বাহিনী, এই বাহিনীৰ দায়িত্ব মৃত্যু বাহিনীৰ সন্মুখত দেখা দিয়া সকলো বাধা দূৰ কৰি পতাকা উত্তোলনত সহায় কৰা।
4: ইয়াৰ পাছত 2টা বাহিনীৰ বাবে উপযুক্ত লোক নিৰ্বাচন কৰা হ'ল।
5: মোৰ ঘৰ নগাঁৱত, মোৰ পৰিয়াল বুলিবলৈ ইয়াত কোনো নাই যদিও ইয়াৰ সকলোৱে মোৰ আপোন। দেশৰ বাবে মই পাৰ্থিৱ জীৱন উচৰ্গা কৰিবলৈ সুবিধা পালে মোৰ জীৱন সাৰ্থক হ'ব। ময়ে সৰ্বপ্ৰথমে মৃত্যু বাহিনীত যোগদান কৰিছোঁ, আজি মোক প্ৰথমতে দেশৰ হকে মৰিবলৈ সুযোগ দিয়ক, মোতকৈ কাকো আগত মৰিবলৈ দিব নোৱাৰোঁ।
3: দ্বিতীয় স্থানত গোলোক নেওক আৰু তৃতীয় স্থানত চন্দ্ৰকান্ত নাথ সগৌৰৱে দেশ মাতৃৰ বাবে মৃত্যুবৰণ কৰিবলৈ আহি প্ৰতিজ্ঞাপত্ৰত চহী কৰিলে।
4: 20 ছেপ্টেম্বৰ 1942 চন,
3: সময় পাখি লগাকাৰ, শিবিৰ উদুলি মুদুলি, আকাংক্ষিত 20 ছেপ্টেম্বৰ সমাগত।
4: ঢেকীয়াজুলি
3: বৰ্তমান শোণিতপুৰ জিলাৰ সদৰ তেজপুৰ চহৰৰ পৰা 37 কিলোমিটাৰ পশ্চিমে 52 নং ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থিত ঢেকীয়াজুলি এখন সৰু চহৰ। ইয়াত ব্ৰিটিছৰ যুগৰে পৰা বৰ্তমানলৈকে এখন থানা আছে। এই থানাখনতেই ব্ৰিটিছৰ ইউনিয়ন জেক নমাই কংগ্ৰেছৰ তিৰংগা পতাকা উৰুৱাৰ কথা।
4: সেইদিনা দেওবাৰ, পুৱাৰ পৰাই বতৰটো ফৰকাল আছিল। জহামাৰী শিবিৰত সংগ্ৰামী জনতাৰ সোঁত ববলৈ ল'লে। ইতিমধ্যে তেলিয়াগাঁও, নবিল, হেজাইগাঁও, গাবৈয়া

0: আৰু জহামাৰী ৰাইজ হিল্লল ভাঙি গোট খালেহি।
1: স্বাধীনতাৰ মুহত জন্মভূমিক মুক্ত কৰিবলৈ সকলোৰে পতাকা তুলিবলৈ ইচ্ছা। মনবৰৰূপী মহাত্মাক সমদলৰ প্ৰথম পতাকাধাৰীৰূপে শুধ বগা খদ্দৰ ধুতি পাঞ্জাবী পিন্ধাই ফুলৰ মালাৰে শোভিত কৰি কপালত ৰঙা চন্দনৰ তিলক দি ধূপ দীপৰ অৰ্চনাৰে সেনাপতি সদৃশ কৰি সজাই পৰাই তোলা হল।
0: মনবৰে দেশবাসীৰ আশীৰ্বাদ লৈ পৰাধীনতাৰ প্ৰতীক ঢেকিয়াজুলি থানাত উৰি থকা বগা বঙালৰ ইউনিয়ন জেকৰ ঠাইত জাতীয় পতাকা উত্তোলনৰ বাবে জহামাৰীৰ পৰা ঢেকিয়াজুলি থানা অভিমুখে অগ্ৰসৰ হল।
1: এয়া সমদলত যোগ দিছেহি বৰপুখুৰী বামুণপুখুৰী গাঁৱৰ ৰাইজ।
0: কাৱৈমাৰী কেন্দ্ৰত বৰবিল, খটুৱা, বৰাটী কাৱৈমাৰী, পটীয়া পুখুৰী, বামুণপুখুৰী আৰু গাভৰুপাৰ আদিৰ স্বাধীনতা সংগ্ৰামীসকল লগ হল। সমদল খেলামৰা পাইছেহি।
1: 19 ছেপ্টেম্বৰত বহা কাৰ্যকৰী সভাৰ সিদ্ধান্ত অনুযায়ী ঠেলামৰাতে পুৱা 10 বজাত বৰগাঁও, মিছামাৰী আৰু নাহৰবাৰী মৌজাৰ পৰা হিলদল ভাঙি আবাল বৃদ্ধ বনিতাসকল গোট খালেহি।
0: আন এটা সমদলত আকৌ বৰচলা আৰু ঢেকিয়াজুলি মৌজাৰ লোকসকল পশ্চিম দিশৰ পৰা ঢেকিয়াজুলিলৈ আহিব।
1: ঠেলামৰাৰ পৰাই পুনৰ খালী ভৰিৰে শিলগুটি দিয়া খলা বোমা পথেৰে দুজন দুজনকৈ মুখ্য কামাণ্ডাৰ কমলাকান্ত দাসৰ নেতৃত্বত আগবাঢ়িল
0: সমদলটোৰ প্ৰথমে মিত্ৰবাহিনীৰ দল, তাৰ পিছত ৰক্ষী বাহিনী, মহিলাসকলৰ সমদল আৰু শেষত ডেকা বুঢ়াৰ সমদল। যেন হিল্লল ভাঙি ৰজাঘৰীয়া বিবাহহে। সমদল গৈ বেলহিৰি নদীৰ কাষতে জিৰাই ল'লে।
2: ভলণ্টিয়াৰসকল, আই মাতৃসকল আৰু সংগ্ৰামী ৰাইজ, নদীৰ শীতল বালৈ প্ৰকাণ্ড আহাতজোপাৰ তলতে সন্দেহ জিৰাওক।
3: এই ৰাতিপুৱাতে আপোনালোক ওলাই আহিছে, পেটৰ ভোকত আলু খাওঁ কচু খাওঁ লাগিছে, নদীৰ পৰা শীতল পানীৰে নিজৰ লগত অনা জা জলপানবিলাক খাই লওক।
4: ঐ জেতুকী বাই, দেচোন দেটোৰ পৰা গুৰ এলতা মই কৰাই গুৰি বাতি খাই লওঁ।
5: মই আকৌ কোমল চাউল একখেৰ আৰু ভীমকল একাশীহে আনিছোঁ।
3: তহঁতি কি কি আনিছ গাভৰুপৰীয়া আইসকলে?
5: এহ নকবি দে, আজি কেঁচাৰী ঘৰত গান্ধী পতাকা উৰুৱাবলৈ কালি সকলো গাভৰুপৰীয়া জীয়াৰী বোৱাৰীয়ে মিলি পিঠা চুঙা, বৰ পিঠা, খোলা পিঠা, ঘিলা পিঠা, তিলৰ লাড়ু, তৰা পিঠা, মুড়ি লৈ আনিছো। কোনোবাই নাই অনা যদি আমাৰ ওচৰলৈ
4: আহলি, তই বনোৱা গোটা চিৰাখিনি উলিয়াই দে।
0: সকলো ৰাইজে মিলা প্ৰীতিৰে ভগাই মেলি দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিলে।
6: আমাৰ আকৌ হতচি হোৱাটিয়ে গোৱা পানখিনি দিবলৈ পাহৰিলে, সেই জলপান দোন খাই লৈ কেনেকৈ মুহূৰ্তি কৰোঁ?
7: কলাই ককাই, কি চিন্তা কৰিছ? নিজৰ চোবাবলৈ দাঁত নাই যেতিয়া কহাৰণী বুঢ়ীয়ে খুন্দি অনা তামোলকে নাখাওঁ কিয়?
8: ঐ পেংলাইখন নকৰিবি, এই বয়সত তামোল কি? তকৌ গুটি কুঁহিয়াৰ চোবাই খোৱা মানুহ দগ্গচি পেলাম বাপেকে।
9: চন্দ্ৰ ককাইদেউ, কুমলীয়ে গুৱাপানৰ টোপোলাত খোচনিত ননাকৈ আনিছেনে? বাইৰ হাতৰ মলা ধপাতৰ সৈতে তামোলৰ জুতিয়েই বেলেগ হ'ব।
8: ৰাইজ, খোৱা বোৱা হ'ল যদি উঠিব লাগে। আপোনাৰ খবৰ দেখিছোঁ বহুতৰ হাতত অস্ত্ৰ আছে। দেশ মাতৃক সেৱকসকল, বৰগাঁৱৰ পৰা অহা নেপালী ভলণ্টিয়াৰসকল, আপোনাৰ সবে অনা অস্ত্ৰ খুকুৰিবিলাক ইয়াতে জমা দিয়ক।
10: বাপুৰাম দাই, খুকুৰী চগেই সুধা হামৰ সুবিধা হঞ্চ, ইউ হামৰ জাতিক চিনাৰী হ।
11: ই গান্ধীজীয়ে কোৱা শুনা নাই? আমি অহিংসা আন্দোলনহে কৰিছোঁ, আমাৰ লগত কোনো অস্ত্ৰ শস্ত্ৰ নাথাকিব, সেয়েহে আপোনাৰ সবে নিজৰ নিজৰ অস্ত্ৰ শস্ত্ৰবোৰ জমা দিয়ক।
0: সকলোৱে পুনৰ যাত্ৰা আৰম্ভ কৰিলে। বেলহিৰি নদীৰ পশ্চিমৰ পৰা দাঙ্গাবস্তিৰ পুল পৰ্যন্ত বিস্তৃত পৰুৱাৰ লানি নিচিগাৰ দৰে এটি সমদল স্বাধীনতাৰ মুহত অন্ধ মহাত্মা গান্ধীৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ বন্দে মাতৰম ধ্বনিৰে মিত্ৰবাহিনীৰ স্বেচ্ছাসেৱকসকলে যাত্ৰা আৰম্ভ কৰিলে।
1: তেতিয়া সময় দিনৰ 1 বজা।
0: থানাৰ সন্মুখত লোকে লুকাৰণ, সকলোৰে মনত বিপুল উৎসাহ। বিশাল সমদলৰ মিশ্ৰিত জয়ত ধ্বনিৰে কঁপি উঠিছিল আকাশ। দলপতিৰ নিৰ্দেশত সকলোৱে নিজৰ নিজৰ স্থান গ্ৰহণ কৰিলে।
1: ইফালে থানাৰ ভিতৰত ব্ৰিটিছৰ আজ্ঞাবাহী উপ পৰিদৰ্শক মহিধৰ বৰা, সহকাৰী উপ পৰিদৰ্শক হিৰণময় পুৰুকায়স্থ, ৰেব কুমাৰ তামুলী মৌজাদাৰ আৰু কেইজনমান পুলিচ চিপাহীৰ সহযোগত মুক্তিকামী জনতাৰ পতাকা উত্তোলন বন্ধ কৰিবলৈ কুটিল মন্ত্ৰণাত নিমগ্ন হ'ল।

0: ভিতৰত প্ৰৱেশ কৰিবলৈ প্ৰায় 6-7 হাজাৰ জনতা চঞ্চল হৈ উঠিল।
1: থানাৰ প্ৰধান দুৱাৰ খুলি ওলাই আহিল ভাৰপ্ৰাপ্ত বিষয়া মহিধৰ বৰা।
2: কংগ্ৰেছৰ নিৰ্দেশত আমি থানাত ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ আহিছোঁ। আমি নিৰস্ত মুক্তি বাহিনীৰ দল, দেশৰ মুক্তি সংগ্ৰামত দেশ মাতৃৰ সন্তান হিচাপে আপুনিও আহক, আমাৰ এই শান্তিপূৰ্ণ অহিংস অভিযানত অংশগ্ৰহণ কৰক।
3: ৰাইজক থানাৰ ভিতৰত কি প্ৰয়োজন আছে, ভালে ভালে ইয়াৰ পৰা আঁতৰ হৈ যাওক। খবৰদাৰ, থানাৰ কম্পাউণ্ডত কোনো নোসোমাব, সোমালে গুলিয়াই দিয়া হ'ব।
0: দলপতিৰ নিৰ্দেশত সমদল আগব। দুৱাৰত জমদুত ৰূপী দাৰোগা মহিধৰ বৰা আৰু কাষত উদ্যত আগ্নেয়াস্ত্ৰ লৈ পুলিচ বাহিনী, আগ্নেয়াস্ত্ৰৰ মুখত বেয়নেট, পতাকাধাৰী স্বেচ্ছাসেৱকসকলৰ লগত দাৰোগাৰ সংঘৰ্ষ হ'ল।
1: ৰক্ষী বাহিনী আৰু পুলিচ বাহিনীৰ ভিতৰত সংঘৰ্ষ আৰম্ভ হ'ল। দুই পক্ষৰ মাৰধৰ লাগিল।
0: ৰ'দত তীৰ বিৰাই উঠিল ৰাইফলৰ সন্মুখৰ সংগীনৰ জোনা আগবঢ়ি।
1: এজন সশস্ত্ৰ পুলিচে দলপতি কমলাকান্ত দাসক বেয়নেটৰে আঘাত কৰিলে। তেওঁৰ বাহুৰ পৰা ধাৰাসাৰি তেজ ববলৈ ধৰিলে। পৰিস্থিতি দ্ৰুত গতিত বেয়াৰ ফাললৈ ঠাল খালে।
0: এজনে মহিধৰক বগৰাই পেলালে। আহত দাৰোগাই খঙত অগ্নিশৰ্মা হৈ গৰজি উঠিল,
4: ফায়াৰ
0: ফায়াৰ।
1: লগে লগে পুলিচ হাবিলদাৰজনে তেওঁৰ হাতৰ ৰাইফলটো দাঙি আকাশলৈ 3 বাৰ গুলী কৰি আগন্তুক মৃত্যুৰ বতৰা দিলে।
0: দাৰোগাক বগৰাই পেলোৱাৰ লগে লগে খন্তেকৰ বাবে পতাকাধাৰী কেইজনৰ সন্মুখৰ পথ মুক্ত হ'ল। সেই সুযোগতে মনবৰে বৰতাতি বগাবলৈ লাগিল। মনবৰে জাতীয় পতাকাখন থিয়কৈ ধৰিলে। পতাকাখন বতাহত নাচি উঠিল। কেওজনে নীৰৱে পতাকাখনক অভিবাদন।
1: আচম্বিতে থানাঘৰৰ ভিতৰৰ পৰা ৰাইফল গৰজি উঠিল। প্ৰথমটো গুলি নিৰ্ভীক বীৰ সৈনিক মনবৰনাথৰ উৰুৱেদি পাৰ হৈ গ'ল আৰু আনটো গুলীয়ে ভেদ কৰিলে তেওঁৰ বুকু। প্ৰথমজন শ্বহীদৰ তেজেৰে ৰাঙলি হ'ল ঢেকীয়াজুলিৰ মাটি।
0: পতাকাখন পৰিব নিদি দ্বিতীয় স্থানত থকা গোলোক নেওগে মনবৰনাথৰ পৰা হাত পাতি থিয় কৰি ধৰিলে। গোলোক নেওগলৈ মিলিটেৰীয়ে ৰাইফল টোঁৱালে। কুমলী দেৱীয়ে লগে লগে পুতেক গোলোক নেওগক সাবুতি ধৰিলে। ৰাইফল গৰজি উঠিল। কুমলী দেৱীয়ে দেশ ৰক্ষাৰ বাবে নিজৰ জীৱন দি পুতেকক ৰক্ষা কৰি কাললৈ খ্যাতি ৰাখিলে।

0: তৃতীয় স্থানত থকা চন্দ্রকান্ত নাথে পতাকাখন দাঙি ধরিল। করমনত গুলি লাগি তেওঁ বাগৰি পৰিল।
1: বাহিৰত আৰম্ভ হৈছিল নৰমেজ্য। চাৰিওফালে চিঞৰ বাখৰ, গুলিয়াগুলি। মৃত্যু ভয়ত ছত্ৰভংগ দিছিল সমদলত যোগ দিয়া পুৰুষ, মহিলা, শিশু, বৃদ্ধ আটায়ে। মৰণ কাতৰ চিঞৰ। প্ৰায়বোৰ মানুহৰ গাৰ কাপোৰ ফালি চিৰি টুকুৰা টুকুৰ হ'ল। কিছুমান সম্পূৰ্ণ নগ্ন হৈ পৰিল। কি বিপদ সদৃশ্য! তেজৰ নৈ বৈ গ'ল, তেজৰ নৈ বৈ গ'ল।
0: থানাৰ পূবফালে বৰ্তমানৰ পোষ্ট অফিচৰ নিচেই কাষতে এটা সৰু যান আছিল। এই যানটোৰ ওপৰত এখন লোৰ দলং আছিল। মুক্তিকামী জনতা থানাৰ সন্মুখত ব্যস্ত থকা অৱস্থাত কিছুমান ভেৰনীয়া মৈমনচিঙীয়া গুণ্ডাই মিহি লোৰ তাঁৰৰে দলঙৰ পূবমূৰ বন্ধ কৰি ৰাখিছিল। সেইফালেদি ওলাই যোৱা মহিলা আৰু শিশুসকলক সেই গুণ্ডাবোৰে কোবাই কোবাই মাৰিছিল। সেইখিনি ৰতন কছাৰীয়ে চাই থাকিব নোৱাৰিলে। তেওঁৰ তেজ গৰম হৈ গ'ল। খঙৰ ভমকত সিহঁতৰ লাঠি এডাল কাঢ়ি লৈ কবলৈ ধৰিলে,
2: ঐ ঐ চতুৰপুৰ, নিংচুৰ মা দুগাখন দিন ফৈ দিম। আইজু খুদিয়া
1: তেওঁ বহুতো গুণ্ডাক ধৰাশায়ী কৰি হঠাতে এজন পুলিচে ৰতন কছাৰীক লক্ষ্য কৰি গুলী মাৰিলে। বীৰত্বৰে যুঁজি থকা বীৰ ৰতন কছাৰী মৃত্যুবৰণ কৰিলে।
0: জালিৱানাৱালা বাগৰ দৰে ঢেকীয়াজুলি থানাটো 29 যায় জীৱন্ত গুলীৰে, বেয়নেটৰ খোচেৰে, ৰাইফলৰ কুণ্ডাৰে খুন্দিয়াই শাসক যন্ত্ৰই নৰমে যজ্ঞ পাতিলে। গৌৰৱোজ্জ্বল ঢেকীয়াজুলিত পতাকা উত্তোলন কৰিবলৈ গৈ শ্বহীদ হোৱা সাহসী বীৰ বীৰাংগনাসকল হ'ল শ্বহীদ মনমৰনাথ, কুমলী দেৱী, সৰুনাথ চুতীয়া, তিলেশ্বৰী বৰুৱা, মণিৰাম কছাৰী, দয়াল দাস পানিকা, খহুলী দেৱী, মংগল কুৰকু, মহিৰাম কোচ, বীৰ ৰতন কছাৰী আৰু লেৰেলা বড়ো।
1: এইসকল দেশপ্ৰেমিকৰ লগতে আৰু দুগৰাকী

0: সাক্ষী চিনাক্ত কৰিব নোৱাৰা এজন সাধু আৰু আনজন ভিক্ষাৰীয়ে ভাৰতৰ স্বাধীনতা আন্দোলনৰ 1942 চনৰ 20 ছেপ্টেম্বৰত ঢেকীয়াজুলিত ব্ৰিটিছৰ ইউনিয়ন জেক নমাই আমাৰ ত্ৰিৰংগা পতাকা উৰুৱাৰ বাবে আত্মবলিদান দিয়ে।
1: ইয়াৰ পাছতো পৰৱৰ্তী সময়ত মিলিটেৰী পুলিচে গাঁওবিলাকত সোমাই ডেকা বুঢ়া মহিলা শিশুৰ ওপৰত বৰ্বৰ অত্যাচাৰ চলাইছিল। ত্ৰাসিত জনতাই বিনিদ্ৰ ৰজনী কটাইছিল। খেতিয়ক ৰাইজৰ পৰা তেতিয়াৰ দিনত প্ৰায় 10,000 টকা পাইকাৰী জৰিমনা তুলিছিল।
0: এইসকল বিপ্লৱীৰ সঁচা উপলব্ধি প্ৰকৃত দেশপ্ৰেম সঁচাকৈ বিৰল। দেশৰ হকে কৰা চৰম ত্যাগ আমি বৰ্তমানেও মূল্যাংকন কৰিব পৰা নাই। এই মাটি আমাৰ, এই দেশ আমাৰ। তেজ দিম, দেশ নিদিওঁ, একটোপাল তেজৰ বিনিময়ত 10 টোপাল তেজ দিম বুলি অংগীকাৰ কৰি অগণন দেশপ্ৰেমিকৰ কলিজাৰ কেঁচা তেজেৰে বুৰাই পেলাইছিল ঢেকীয়াজুলি। বৰ্তমান এই স্বাধীনতা সংগ্ৰামৰ গৌৰৱময় ইতিহাস পাহৰণিৰ গৰ্ভত আহকচোন এই পবিত্ৰ আত্মাসকলক সোঁৱৰি সন্ধ্যা এগচি বন্তিহঁতে সমস্বৰে গাবলৈ চেষ্টা কৰোঁ।

শ্রোতাসকলে হিন্দী বোলছবির গীতৰ অনুষ্ঠান শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া ষ্টুডিঅ'ৰ ঘড়ীত সময় নিশা 10:30। ইয়াৰ লগে লগে আমাৰ আজিৰ অধিৱেশনৰ অন্ত পৰিল। আজি আমাৰ নিয়ন্ত্ৰণ কক্ষৰ কৰ্তব্যত আছিল সমীৰ নাৰ্জাৰী আৰু বৈকুণ্ঠ বিকাশ বুঢ়াগোহাঁই। ট্ৰেন্সমিটাৰৰ দায়িত্বত আছিল নিৰঞ্জন বড়ো। পৰিবহণৰ দায়িত্বত আছে নয়ন দৈমাৰী। কাইলৈ বিয়লি 5:25 একেমিটাৰ আৰু বেণ্ডত আমাৰ বিয়লিৰ অধিৱেশনৰ পুনৰ মুকলি কৰা হ'ব। এই প্ৰতিশ্ৰুতিৰে প্ৰসাৰণ সহযোগী ইমতিয়াজ হুছেইনৰ সৈতে মল্পনা শইকীয়াই আজিৰ অধিৱেশনৰ পৰা বিদায় লৈছোঁ। শুভৰাত্ৰি, জয় হিন্দ।